0: কাৰণ লাৰু জাতীয় গছবিলাকত বিশেষকৈ লতাজাতীয় গুৰিটোৱে মেইন, কাৰণ এটা গুৰিৰ পৰা বহুত দূৰলৈকে আগবাঢ়ি যায়। গতিকে গুৰি যদি ভালে থাকে লাৰুজোপা আমি ভাল উৎপাদন পাবলৈ সক্ষম। গতিকে আমি সদায় ওখ ঠাইত আমি এই জাতীয় শস্যবিলাক কৰা দেখা যায় যাতে পানী কোনো কাৰণে জমা নহয়। কাৰণ পানীত কি হয়, মাটিত কি হয়, যেতিয়া ময়শ্চাৰ বেছি থাকে, আৰ্দ্ৰতা, বহুত ধৰণৰ ভেঁকুৰ মানে মাটিত থাকে সুপ্ত অৱস্থাত, যদি আৰ্দ্ৰতা বেছি পাই যায় লগতে গৰম বেছি হৈ যায় সিহঁতৰ বংশৰ বাঢ়ি যায়, ফলত সিহঁতে লাউ গছৰ গুৰিটোত আক্ৰমণ কৰে, ফলত গুৰিটো পচি যায়, ফলত কি হয় গোটেই গছজোপা লেলি যায়,
1: নষ্ট হৈ
0: নষ্ট হৈ যায়, গোটেই ধুনীয়াকৈ হৈ যাব গছজোপা লাষ্টত নষ্ট হৈ যায়। গতিকে এইটো এটা বহুত সমস্যা হৈ গৈছে, বিশেষকৈ বৰষুণৰ কিন্তু হেৰি নোহোৱাৰ কাৰণে, কেতিয়া আহে বৰষুণ ঠিক নাই, এইটো ডাঙৰ সমস্যা হৈছে হ'ল পচি যোৱা বেমাৰ, গুৰি পচা বেমাৰ। ইয়াৰ বাহিৰেও বৰ্তমান সময়ত দেখিছে যে গৰম বহুত বাঢ়ি গৈছে, আমাৰ যিটো টেম্পাৰেচাৰ, যিটো আমাৰ উষ্ণতা আগতকৈ অলপ বাঢ়িছে,
1: বাঢ়িছে এতিয়া 40 ডিগ্ৰী এটা সাধাৰণ
0: হৈ গৈছে। আগত অসমত 37, 40, 36 এটা আছিলে, এতিয়া কিন্তু 40+ কৰিছে। গতিকে এইটো তাৰমানে আমাৰ কাৰণে চিন্তাৰ বিষয়। গতিকে এইটোৰ ফলত কি হৈছে, আমাৰ যেতিয়া গৰম বাঢ়ি যাব, উষ্ণতা বাঢ়ি যাব, এই পোক পৰুৱাৰ সংখ্যা বাঢ়ি যায়। এই পোক পৰুৱাৰ সংখ্যা বাঢ়ি যোৱাৰ লগে লগে কিন্তু কিছুমান বেমাৰৰ লগত সম্পৰ্ক আছে, যেনে ভাইৰাছজনিত বেমাৰবিলাকো বাঢ়ি গৈছে দিনে দিনে। আৰু পোকৰ লগত ভাইৰাছবিলাক হৈছে এনেকুৱা অণুজীৱ যি কিন্তু পোকৰ দ্বাৰা বিস্তাৰিত হয়। গতিকে যিমানে পোক গৰম বাঢ়িব, পোক বাঢ়িব, পোকৰ বংশবৃদ্ধি বাঢ়িব, পোকৰ যিটো লাইফ চাইকেল চুটি হৈ যাব, পোক পৰা বেছিকৈ হ'ব, ফলত কি হয় সিহঁতৰে মেইনলি বিশেষকৈ মানে বেমাৰখিনি কৰি বাহক হিচাপে ব্যৱহাৰ কৰে। গতিকে সেইটো কাৰণে ভাইৰাছজনিত বেমাৰবিলাকো আজিকালি মানে প্ৰাদুৰ্ভাৱ বহুত বেছি দেখা গৈছে,
1: বিশেষ গৰমৰ কাৰণে,
0: পোক গৰমৰ কাৰণে। আৰু বিশেষকৈ লাউজাতীয় শস্যত, বিশেষকৈ জিকা, জিকাত বহুতভাৱে হোৱা দেখা গৈছে, মানে পাতবিলাক কেঁকোৱা পৰি যায়, ফলবিলাক কেঁকোৱা মেকুৱা পৰি যায়, হালধীয়া পৰি যায়। আৰু এটা কথা আমি কওঁ যে এই যে ভাইৰাছজনিত বেমাৰ হ'লে তাৰ কিন্তু কোনো নিৰাময় নাই, কোনো কেমিকেল মানে তাৰ কামত নাহে, মানে কোনো কেমিকেলে দি পায়
1: মানে হৈ যোৱাৰ পিছত আৰু উপায় নাই,
0: ভাল কৰিব কোনো উপায় নাথাকে।
1: কিন্তু সেই ক্ষেত্ৰত ধৰক আগতীয়াকৈ যদি কিবা ব্যৱস্থা ল'ব পৰা সুবিধা থাকে,
0: সেইটো কাৰণে আমি আগতীয়াকৈ বহুত ব্যৱস্থা ল'ব লগা হয়। আমি সেইটো কাৰণে কয় সুসংগত ব্যৱস্থা, আমি কেৱল ৰাসায়নিক সাৰৰ ওপৰত নিৰ্ভৰ কৰি, ৰাসায়নিক ঔষধৰ ওপৰত নিৰ্ভৰ কৰি খেতি কৰিব নোৱাৰোঁ আজিকালি। কিন্তু আমি যিটো পৰিচৰ্যা কৰোঁ, শস্য ৰক্ষা, শস্য পৰিচৰ্যা, এইখিনি যদি ভালকৈ কৰোঁ বহুত বেমাৰ আমি কমাই থাকিব পাৰিম। কাৰণ বিশেষকৈ বহুত যিমান বিশেষকৈ বেমাৰবিলাক কিহে কৰে, আমাৰ ভেঁকুৰে কৰে, জীৱাণুৱে কৰে, আৰু ভাইৰাছে কৰে, যিমান প্ৰায়বিলাক বেমাৰ কৰে গছত, বিশেষকৈ যিকোনো গছৰ শস্য হ'ব পাৰে, বেছিকৈ বেমাৰবিলাক কৰে আমাৰ ভেঁকুৰে, যিটো আমি কওঁ ইংৰাজী কৈ ফাঞ্জাই। চ' এই ভেঁকুৰৰ বীজাণুবিলাক বিশেষকৈ ইহঁতে শস্য নোহোৱা সময়খিনিত বিশেষকৈ মাটিত থাকে বা নৰা বা পাতত থাকে, সেইখিনি সুপ্ত অৱস্থাত থাকে,
1: তেতিয়া বংশবৃদ্ধি নহয়,
0: বংশবৃদ্ধি নহয়। যেতিয়া পৰিৱেশটো সুবিধা পাই যায় সিহঁতে বংশবৃদ্ধি কৰিব, তাৰপিছত এইখিনি পচাই দিব, আৰম্ভ কৰি দিয়ে। গতিকে তেওঁলোকে বিশেষকৈ এই বীজাণুবিলাক বতৰৰ ওপৰত নিৰ্ভৰশীল। আমাৰ শস্য থাকেই পথাৰত সদায়, আজিকালি জানে আপোনাৰ গোটেই বছৰে শস্য কৰি থাকে, কৃষকেতো শস্যটো আগৰ দিনা নাই, এটা শস্য কৰিখিনি থাকে, গতিকে পথাৰত শস্য এটা নহয় এটা থাকেই
1: থাকে,
0: ঠিক আছে। সেইটো কাৰণে কি বেমাৰ থাকেই পথাৰত, কিন্তু যেতিয়া পৰিটো পাই যায়, আচলতে বেমাৰ এটা হ'ব কাৰণে তিনিটা বস্তু লাগে আমাক, এটা হ'ল গছজোপা লাগে, শস্য গছ গছ লাগে, বীজাণু লাগে, দুইটা আছেই, লগতে পৰিৱেশটো, এনভাইৰমেণ্ট যদি কওঁ আমি, ৱেডাৰ, বতৰ, বতৰ যদি সুবিধাজনক হৈ যায় তেতিয়াহ'লে কিন্তু বেমাৰটো হ'ব। যদি বতৰ যদি সুবিধা নহয়, অনুকূল নহয়, তেতিয়া বেমাৰ নহয়। যদিও
1: মানে য'ত বেমাৰটো হ'ব সেইটো হ'ল গছজোপা, আৰু যিহে বেমাৰটো কৰিব বীজাণু বা ভাইৰাছ বা যি আছে সেইবোৰ, আৰু খালি ইহঁত দুইটাক বিকাশ হ'বৰ কাৰণে, ডেভেলপ হ'বৰ কাৰণে কি লাগে, পৰিৱেশ,
0: পৰিৱেশে কিন্তু মেইন,
1: পৰিৱেশটো লাগে
0: আমাৰ, জলবায়ু।
1: এতিয়া ধৰক পৰিৱেশটোতো, জলবায়ুটোতো আমি তেনেকৈ পটককৈ সলনি কৰিব নোৱাৰোঁ। এতিয়া ধৰক বহু ক্ষেত্ৰত আপুনি এটা কথা ক'লে যে আমাৰ যিটো পলি হাউচৰ কথা ক'লে, যে পলি হাউচটো ব্যৱহাৰ কৰি আমি বহুলাংশে ইয়াৰ প্ৰকোপটো কমাব পাৰোঁ, কাৰণ ইয়াৰ ভিতৰৰ যিটো পৰিৱেশ সেইটো আমাৰ মানে কণ্ট্ৰলত থাকে,
0: নিয়ন্ত্ৰণত থাকে,
1: নিয়ন্ত্ৰণত থাকে, সেই কামটো আমি কৰিব পাৰোঁ। কিন্তু তাৰ বাহিৰেও এতিয়া ধৰক বহল পৰিসৰত যেতিয়া কৰা যায়, যেনেকৈ ধৰক এডৰা বেঙেনা কৰা যায়, এতিয়া বেঙেনা ডৰাটো একঠা মাটিৰ ভিতৰত কৰিলেতো নহ'ব, বা বিভিন্ন ধৰণৰ আপুনি যিটো লাওজাতীয় শস্যৰ কথা ক'লে বা কথা ক'লে, সেইবিলাকে কিন্তু এটা বিস্তৃত এলেকাত কৰিবলগীয়া হয়, বিঘা বিঘা মাটি বা একৰ একৰ মাটিত কৰিবলগীয়া হয়। তেনেকৈ ধৰণে কৰিলে তাত এই বস্তুটো নাইকিয়া কৰিবৰ কাৰণে লাভটো আমি ল'বই লাগিব, লাভ ল'বই লাগিব, আৰু খেতি কৰিলে সেইটোৰ কথা মনত ৰাখিয়ে কামটো কৰা
0: যায়।
1: সেই ক্ষেত্ৰটোত কি কৰিব পাৰি, কাৰণ ইয়াত এটা সমস্যা আছে, সমস্যাটো হৈছে আপুনি কৈছে যে

0: যদিহে ই এবাৰ হৈ গ'ল, হৈ যোৱাৰ পিছত কিন্তু ইয়াক নিৰাময় কৰাটো অলপ কঠিন হৈ পৰে বা প্ৰায় নহয়। আগতীয়াকৈ তেতিয়াহ'লে আমি ল'ব লাগিব, হয়তো সেই মাটিত থকা তাৰ কণীবিলাক বা তাৰ যিটো বীজাণু আছে তাক তাতেই ধ্বংস কৰিব লাগিব। কোনবোৰ উপায় অৱলম্বন কৰিলে আমি মানে গৰমৰ কালি আমি হোৱা যিবিলাক ৰোগ আছে সেই ৰোগবিলাক আমি প্ৰতিৰোধ কৰিব পাৰোঁ?
1: ঠিক ঠিক, আপুনি ঠিক ধুনীয়াকৈ কৈছে যে পলি হয় চতু হকি, তাত সাধাৰণতে আমি কি যিবিলাক বহুত দামী শস্য সেইটো কাৰণে প্ৰযোজ্য হয়। দামী শস্য যিবিলাক বহুত আমি কওঁ কেচ ক্ৰপ, সৰু মানে যিবিলাক সাধাৰণ শস্যবিলাক আমি তাত কৰিলে আমাৰ অৰ্থনৈতিকভাৱে আমি লাভজন নহওঁ, কাৰণ এইটো কষ্ট বহুত খৰচ পৰি যায়। যিবিলাক হাই ভেলু ক্ৰপ যদি কওঁ আমি, হাই ভেলু কেপচিকাম যিবিলাক দামী হয়, অপশ্যন আমি যিটো কওঁ কিকুম্বাৰ কৰোঁ বা তিয়ঁহ কৰোঁ, সেইবিলাকৰ কাৰণে পলি শস্য ঠিকেই আছে। কিন্তু আপুনি কোৱাৰ দৰে এই বহলভাৱে জিকা কৰিব গ'লে পলি শস্য আমাৰ কিন্তু আমি সেইমতে লাভজনক নহওঁ। গতিকে বাৰিষ এই ছিজনত আমি কৰিব লাগিব। গতিকে আমি এইখিনি কৰোঁতে আমি বহুত কথা যদি আমি যিবিলাক আমি খেতি কৰোঁতে আমি যিটো মানে কিছুমান কথা আছে এইখিনি যদি আমি ভালকৈ আমি মানে কি কয় ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে আমি এই বেমাৰবিলাক যিবিলাক আছে আমি নোহোৱাকৈ আমি ৰাখিব পাৰোঁ। বিশেষকৈ প্ৰথমতে আমাৰ আহিব আমি পথাৰখন চাফ চিকুণকৈ ৰাখিব লাগিব, পথাৰখন ঘাঁহ বন নোহোৱাকৈ নিয়নি কৰি, কিয় এই যে ঘাঁহ বন থাকে তাতে বহুত বীজাণু তাত থাকি যায়, বিশেষকৈ ভাইৰাছবিলাক। ভাইৰাছবিলাকৰ যেতিয়া গছ নাথাকে সিহঁতেই অন্য গছত হ'লেও ঘাঁহত থাকে, সিহঁতক ঘাঁহ লাগিবই বা অন্য গছ
0: লাগিব,
1: সিহঁতে নহ'লে জীয়াই থাকিব নোৱাৰে। গতিকে খেতি নোহোৱা সময়ত সিহঁতে ঘাঁহ বনত থাকে। আৰু কৃষকে সদায় কি কৰে, এই গুটি জানে তেওঁলোকে নিৰোগী গুটি ব্যৱহাৰ নকৰে, য'ত বেমাৰ হয় তাৰপৰাই গুটি আনে আৰু একেদৰা মাটিত সদায় খেতি কৰি থাকে। গতিকে এইখিনি আমি সৰু সৰু কাম কৰি পেলাই আমি ঔষধ নিদিয়াকৈ বা ব্যৱহাৰ নহয়কৈ আমি বহুত ধৰণৰ বেমাৰ আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ। বিশেষকৈ আমাৰ যিটো ভেঁকুজনৰ বেমাৰ, আপুনি খেতিডৰা কৰাৰ আগতে ধুনীয়াকৈ হাল বাব লাগে। আজিকালি কৃষকে কি কয়, লগে লগে হাল বাই দিয়ে। হাল বাই দিলে কি হয়, মাটিত যিবিলাক বীজাণু সোমাই থাকে সুপ্ত অৱস্থাত, এইবিলাক সূৰ্যৰ পোহৰত ওলাই যেতিয়া আহিব সূৰ্যৰ তাপত ইয়াৰ ধ্বংস হৈ যায়। আমি যদি লগে লগে হাল বাই দিওঁ সেইটো সুবিধা নাপায়। আৰু লগতে কি হয়, ঘাঁহ বনবিলাক থাকি যায়। আমি আগতে কওঁ যে আগতে হাল বাই দিয়ে পথাৰত, তেতিয়া কি সুবিধা হ'ব আপোনাৰ, এই যে ঘাঁহ বনবিলাক পচিবলৈ সময় পায়। আজিকালি লগে
0: লগে কামটো লাহে লাহে লাহে লাহে লাহে লাহে কৰিছে। আমাৰ মনত আছে যে আমাৰ পথাৰবিলাক প্ৰথমতে কহাই থয় মানে প্ৰথমতে ফালি থৈ
1: দিয়ে,
0: পানী তাৰপিছত অলপমান যেতিয়া দিন যাব, দিন যোৱাৰ পিছত তেতিয়া আকৌ এচাহ মাৰি প্ৰথমতে দীঘলীয়াকৈ বাইছিলে, তাৰপিছত পথলীয়াকৈ
1: মাৰিব,
0: হয়নে? এই ধৰণৰ
1: কথা আমি আগৰ কথা চিন্তা কৃষকে আগে জানে, তেওঁলোকে বহুত অভিজ্ঞ, তেওঁলোকে এইবিলাক কৰাৰ নিয়ম কাৰণ আছে। যেতিয়া পথাৰ আপুনি ক'লে খৰাল মাৰি দিয়ে তেতিয়া কি হয়, পানী জমা হৈ থাকে তাতে, মাটিটো কোমল হৈ থাকে, ঘাঁহ বনবিলাক আপুনি শিপাটো উঠাই দিওঁ তাকে, গতিকে ঘাঁহ বনবিলাক ৰ'দত মৰি যায়। গতিকে পৰৱৰ্তী সময়ত ঘাঁহৰ ওপৰত কমি থাকিব। আৰু ঘাঁহবিলাকৰ লগত কি বেমাৰ সম্পৰ্ক আছে, কাৰণ বেমাৰৰ বীজাণুবিলাক এটা সময়ত ঘাঁহত থাকে,
0: সিহঁতে আশ্ৰয় থল।
1: গতিকে সেইটো কোৱাৰ ফলত আমি বহুত পৰিমাণে আপোনাৰ যিটো বীজাণু যিটো আমাৰ বীজাণু তাৰ যিটো পৰিমাণ আমি কমাই ৰাখিব পাৰোঁ। আৰু যিমানে কম ৰাখিব পাৰোঁ সিমানে বেমাৰটো কমি থাকিব। পিছত হয়তো বেলেগৰ পৰা উৰি আহিব পাৰে, কিন্তু প্ৰথম অৱস্থা আমি কিন্তু
0: এক নম্বৰ কথা হ'ল, তেতিয়াহ'লে আমি মাটিডৰা ভালকৈ চাহ কৰিব লাগিব, শুকাবলৈ দিব লাগিব, যাতে তাত ভেঁকুৰ বা বীজাণু বা যি আছে সেইবোৰ যাতে সূৰ্যৰ পোহৰত নষ্ট হৈ যায়। তাৰ বাহিৰেও বাৰু কিবা ঔষধ পাতিৰ ব্যৱহাৰ কৰিব পাৰি বা দৰকাৰ থাকে নেকি?
1: আমি কৈছোঁ আজিকালি ঔষধৰ ব্যৱহাৰ খুব কমি গৈছে, আমি সেইকাৰণে সুসংগত ব্যৱস্থাপনাৰ বিষয়ে আমি আগবাঢ়ি গৈছোঁ। ঔষধটো কি হয়, আমি অসমত আমাৰ ভাৰতবৰ্ষতে বহুত ঔষধ ব্যৱহাৰ কৰিছিলে যাৰ ফলত কি বহুত পাছকীয়া হৈছিলে। সেইটো কাৰণে আজিকালি ঔষধটো আমি ব্যৱহাৰ কৰিম যেতিয়া উপায় নোহোৱা হৈ যায়। কিন্তু আমি ঔষধ ব্যৱহাৰ নকৰাকৈ বহুত কাম আছে যিবিলাক কৰিলে আমি
0: ইয়াক কমাব
1: কমাতহে পাওঁ, যিবিলাক হৈছে খৰচো নহয়, আমাৰ স্বাস্থ্যসন্মত হয় বা পৰিৱেশসন্মত হয়। যেনেকুৱা আপোনাৰ শস্য পৰিৱৰ্তন বুলি কওঁ, আমি সদায় একেটা জেগাত একেটা খেতি কৰিব নিদিওঁ, মানে সদ্যটো সলাই দিব লাগে, আমি শস্য চক্যটো আমি সলাই দিব লাগে। এইটো কৰিলে কি হয়, আমাৰ এই বীজাণু যিটো জীৱন চাইকলটো ধ্বংস হৈ যায়, ফলত তাৰ সংখ্যাও কমি যায়। এইটো এটা সাধাৰণ কথা আমি কৰিব পাৰোঁ, শস্য পৰিৱৰ্তনটো যি কওঁ আমি, ক্ৰপ ৰোটেশ্যন কৰোঁ আমি ইংৰাজীত কওঁ, যে শস্য বৰ্তন কৰিলে মানে বহুত পৰিমাণে বীজাণু কমি থাকিব। তাৰপিছত আমি সঠিক সুষম সাৰ আমি দিব লাগে, সকলো সাৰ এটা বেলেগ বেলেগ কাম আছে। আমি যদি সুষম সাৰ দিওঁ তেতিয়া গছবোৰ নিৰোগী হ'ব, হেল্ডি হ'ব, আৰু যিমানে হেল্ডি হ'ব সি শস্যৰ বেমাৰৰ প্ৰতিৰোধৰ ক্ষমতা বাঢ়ি যাব। তাৰপিছতে নিৰোগী বীজৰ ব্যৱহাৰ, আৰু যদি আৰু বীজ শোধন, বহুতো আজিকালি বীজ শোধন কৰিব লাগে, বীজ শোধন কৰা ডাঙৰ এটা গুণ আছে, বীজ শোধন কৰিব লাগে আমি, কাৰণ বীজ শোধন কিয় কৰিব লাগে, কাৰণ বিশেষকৈ বহুত ধৰণৰ বীজাণু বীজত বাস কৰে, খুব টচত থাকে। গতিকে বীজটো হ'ল বেমাৰৰ বাহক। যদি আমি বীজটো শোধন কৰি দিওঁ কেমিকেল ঔষধ দি, তেতিয়া কি হ'ব, যেতিয়া আমি শস্য আমি খেতি কৰিম তেতিয়া সেই বীজটো মানে পচি নাযায়।
0: এতিয়া মই এইখিনিতে আৰু এটা কথা মনলৈ আহিছে, ধৰক আমি যিবোৰ বীজ নিজে নাৰাখি কিনি আনো, পেকেটত ৰখা হয় বা সেইবোৰ কিছুমান চাৰ্টিফাইড এজেঞ্চিয়ে তেওঁলোকে সেইটো প্ৰস্তুত কৰে বা বিপণনৰ কাৰণে ব্যৱস্থা কৰে, এতিয়া তেওঁলোকে যিখিনি বীজ তেনেকৈ আমাৰ কৃষকসকলৰ মাজলৈ পঠিয়াই দিয়ে, সেই বীজখিনি তেওঁলোকে শোধন কৰি দিয়ে নে নিদিয়ে, বা সেই বীজখিনি যদি আমি আনো তেতিয়াহ'লে আমি এটা নিৰোগী বীজ পাম বুলি আমি ভাবিব পাৰোঁ নে নোৱাৰোঁ?
1: পাৰোঁ পাৰোঁ, আজিকালিতো হাইব্ৰিড ব্যৱহাৰ কৰে, কৃষকে হাইব্ৰিড ব্যৱহাৰ কৰে আৰু প্ৰায়বিলাক বীজে আজি শোধন কৰা থাকে আজিকালি। কিন্তু কেতিয়াবা কি হয়, এই মাটিত বহুত বীজন থাকে, মই কৈছোঁৱে, গতিকে কেতিয়াবা কি হয় বীজ শোধন কৰা থাকিলেও যেতিয়া গজালি মিলিব, বীজ শোধন কৰাৰ পিছত মানে গুটিটো পচি নাযায়, গুটিটো পচি যাব নাযায় মানে, কাৰণ বীজৰ ওপৰত এটা কেমিকেলৰ এটা লেয়াৰ থাকিব, প্ৰলেপ থাকিব, যিটো কাৰণে বীজটো
0: নষ্ট
1: নহয়। কিন্তু যেতিয়া গজালি মেলিব তেতিয়া বীজটো কিন্তু বেলেগ ভেঁকুৰৰ পৰা আক্ৰমণ হোৱা হৈ থাকে, সুবিধা থাকে,
0: সম্ভাৱনা থাকিবই
1: থাকিবই। গতিকে আমি সেইটো কাৰণে যাতে কৰিব লাগে, কাৰণ মই কৈছোঁ ভেঁকুৰ বা বীজনৰ পৰা কেতিয়া হ'ব, যেতিয়া উপযুক্ত পৰিৱেশ আমি সেই পৰিৱেশ দিব নালাগে, মাটি পানী জমা দিব নালাগে। আমি মাটি শোধন কৰিব পাৰোঁ, কিন্তু আমি বহল বহুত এখন ডাঙৰ পথাৰ আমি শোধন কৰিব নোৱাৰোঁ। আমি সৰু সৰু বেদ মাটি যিটো বেদ কৰোঁ বা আলিটো কৰি
0: সাধাৰণতে পুলিবাৰী
1: পাৰিম, কিন্তু গোটেইখন পথাৰ আমি শোধন কৰিব সম্ভৱ নহয়। গতিকে আমি বীজ শোধন কৰিলে আমি গজালি পোৱা লগ বীজটো কোনো কাৰণে নষ্ট নহয়, কিন্তু পিছতো কিছুমান বস্তু কিছুমান পুলি নষ্ট হৈ যাব পাৰে, কাৰণ মাটিত বহুত বীজন থাকে। যদি সেইটো কাৰণে আমি কি কৰিব লাগে, যাতে পানী জমা নহয় এইটো ব্যৱস্থা আমি একদম মানে হেৰি কৰিব লাগে, নিশ্চয় কৰিব লাগে,
0: পানী কৰিব লাগে। দুটা কথা গম পালোঁ, এটা কথা তেতিয়াহ'লে মাটিডৰা খুব ধুনীয়াকৈ চাফ কৰিব লাগিব, আৰু তাৰ পিছৰ কথাটো হ'ল আমি বীজটো শোধন কৰিব লাগিব, আৰু এটা আপুনি সঠিক মাত্ৰাত সাৰ দিব লাগিব, সেই কথাটো ক'লে। সেইখিনিতে আমি নিশ্চয়কৈ এটা কথা আমি মন কৰিব লাগিব আমাৰ কৃষকসকলে, যে মাটিডৰাত কোনটো সাৰৰ প্ৰয়োজন সেই কথাটো কিন্তু আমি নিশ্চিত কৰি ল'ব লাগিব। আপুনি কৈছে যে আমি সাধাৰণতে ইউৰিয়া যিটো সাৰ, যিটো নাইট্ৰজেন আচলতে, সেই বস্তুটো আমি বেছিকৈ দিওঁ, বেছিকৈ দিয়াৰ ফলত গছজোপা যদিও বা হোৱা যেন লাগে বা ধুনীয়া হয়, কেতিয়াবা গুটিৰ ক্ষেত্ৰত মানে ফলৰ ক্ষেত্ৰত ইয়াৰ অকণমান আমি অসুবিধাত পৰোঁ, বা বেমাৰ আজাৰো বেমাৰ আজাৰ সি ৰোধ কৰিব নোৱাৰে। বহুত ক্ষেত্ৰত মই শুনিছোঁ যে এনেকুৱা আমাৰ ধৰক যিসকলে ফুলৰ খেতি কৰে, ঠিক এই সময়খিনিলৈকে হৈ আছে, এই ফুলৰ খেতি কৰে, ফুলৰ খেতিৰ ক্ষেত্ৰত তেওঁলোকে কিন্তু ইউৰিয়া সাৰ ব্যৱহাৰ নকৰে। এইটো কাৰণে নকৰে যে সেই আপুনি কোৱা কথাটো যে ইউৰিয়া সাৰটো ব্যৱহাৰ কৰিলে গছজোপা লহপহকৈ বাঢ়ি যায় আৰু অলপমানতে সি লেহুকা হৈ পৰি যায় আৰু তাৰ ওজনটো বাঢ়ি থকাৰ কাৰণে সি নষ্ট হৈ যায়,
1: দুৰ্বল হৈ যায়,
0: দুৰ্বল হৈ যায়। এই যিবিলাক কথা, এই কথাবিলাক আমি মন কৰিব লাগিব, আৰু ইয়াৰ লগে লগে আমি মাটিডৰা উপযুক্ত হৈ আছে নে নাই সেইটো চাবৰ কাৰণে যিটো আমাৰ ছয়েল হেলথ কাৰ্ডৰ ব্যৱস্থা আছে বা মাটি পৰীক্ষা কৰাৰ যিটো ব্যৱস্থা আছে সেই ব্যৱস্থাটোৰ মাজেৰে যোৱাটো খুব বাঞ্ছনীয়। এই ক্ষেত্ৰত আপুনি কৃষকসকলক কেনেকুৱা ধৰণৰ পৰামৰ্শ দিব?
1: চৰকাৰৰ এটা পদক্ষেপ আছিলেই ছয়েল হেলথ কাৰ্ড, আৰু এইটোৰ অধীনত বহুত কৃষকে ছয়েল হেলথ কাৰ্ড পালে, কিন্তু তথাপি যদি যিসকলে পোৱা নাই, আমাৰ বিভিন্ন ঠাইত ছয়েলৰ মাটিৰ পৰীক্ষা কৰাৰ সুবিধা আছে, যেনেকৈ আমাৰ শ্বিলঙটো আছে, কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁওটো আছে।

0: অতি গুৰুত্বপূৰ্ণ কথা, এইটো কৰিলে কৃষকৰ সুবিধা হ'ব। আৰু ইয়াৰ পিছত আমি প্ৰথমে গৈছোঁ কালচাৰৰ কথা ক'লোঁ মই, তাৰপিছত কিছুমান জাত আছে যিবিলাক জাত অলপ মানে ৰোগ প্ৰতিৰোধ ক্ষমতা আছে, আৰু এটা কিছুমান জাত আছে সহনশীল ক্ষমতা আছে, ধৰক টলাইন ভেৰাটি সম্পূৰ্ণ প্ৰতিৰোধ কৰিব নোৱাৰিলেও সি মানে সহ্য কৰিব পাৰে বেমাৰটো হ'লে,
1: একেবাৰে নষ্ট হৈ
0: নষ্ট নহয়, মানে আপুনি উৎপাদন পাব, বেমাৰটো হ'লে আপুনি কিছু সংখ্যক মানে উৎপাদন পাব,
1: এটা সময় এটা আমি পাম,
0: মানে উৎপাদন পাব আপুনি, বেমাৰটো হ'লেও সহনশীল মানে সি বেমাৰটো হ'লেও আপুনি উৎপাদন পাব অলপ হ'লেও। গতিকে এনেকুৱা জাত যদি আছে আপুনি ব্যৱহাৰ কৰিব লাগে। প্ৰত্যেক কৃষক খেতিত কিছুমান ৰেজিষ্টেণ্ট ভেৰাইটি বুলি কওঁ ইংৰাজীত, কিন্তু প্ৰতিৰোধী জাত বা সহনশীল জাত আছে, পাৰিলে এইবিলাক জাত ব্যৱহাৰ কৰিব লাগে।
1: সেইবোৰ জাতবিলাকৰ দাম বেছি নেকি?
0: দাম বেছি নহয়, আমি কৃষকে কেতিয়াবা কি হয় সেইটো গুৰুত্ব নিদিয়ে, মানে ডাইৰেক্ট উৎপাদনটো চাই
1: প্ৰত্যেকজন কৃষকে সেই কথাখিনি যদি আমি চালি জাৰি চাওঁ বা এই ধৰণে আগুৱাবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে আমি সদায় আমাৰ খেতি মাটিডৰা ভালকৈ ৰাখিব পাৰিম। অৱশ্যে ইয়াৰ লগতে আৰু এটা কথা আপুনি ক'লে, যিটো আমাৰ গ্ৰীণ হাউচ বুলি কয়, মানে
0: সেউজগৃহ
1: হয়, সেই সেউজগৃহটোৰ জৰিয়তেও আমি কিছুমান ৰোগ বা এনেকুৱা পোক পতংগক আমি আঁতৰাই ৰাখিব পাৰোঁ, কিন্তু সেই কামটো কৰিবলৈ গ'লে ই অলপ ব্যয়বহুল, গতিকে সকলো খেতিৰ ক্ষেত্ৰতে ই প্ৰযোজ্য নহ'ব, আৰু সেই প্ৰযোজ্য নোহোৱাৰ কাৰণে ইয়াক আমি তেনেকৈ ক'ব নোৱাৰিম যে এইটো সকলোৱে কৰক বা কৰিব লাগে বুলি, যিহেতু আমাৰ কৃষিত উৎপাদন ব্যয় যিটো, উৎপাদন ব্যয়টো আমি সদায় কমাব লাগিব, আৰু উৎপাদন ব্যয়টো কমালেহে আমাৰ লাভ হ'ব। সেই কথাখিনি আমি মনত ৰাখিব লাগে, সকলো কৃষকে এই ধৰণেৰে কওক বা কামখিনি কৰক, ইজনে সিজনক সহায় কৰক, হাতে হাতে হাত ধৰি যদি আমি আগুৱাই যাওঁ, ইজনে সিজনক শিকাই যাওঁ, তেতিয়াহ'লে নিশ্চয় আমি কৃষিৰ ক্ষেত্ৰখন আগবাঢ়ি যাব পাৰিম, বা এই গৰমকালি কৰা যিখিনি খেতি সেই খেতিখিনিত আমি এটা ভাল লাভ পাব পাৰিম। পুনৰবাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিলোঁ, আপুনি ইমান দূৰৰ পৰা আহিলে আমাৰ ওচৰলৈ, আহি পেলাই আমাৰ কৃষকসকলৰ কাৰণে এইখিনি পৰামৰ্শ আগবঢ়ালে। আগলৈকো এনেকুৱা অনুষ্ঠানত কেতিয়াবা লগ পোৱাৰ নিশ্চয় আশা কৰিলোঁ। তেতিয়াহ'লে আজিলৈ আমাৰ কথা বতৰাৰ পৰা আমি বিদায় ললোঁ। নমস্কাৰ,
0: ধন্যবাদ।
2: শ্ৰোতাই গ্ৰীষ্মকালীন শাক পাচলি বিষয়ক আলোচনাটি শুনিলে। আজিৰ কৃষি আলোচনা ইমানেই, নমস্কাৰ।
3: কৃষি আলোচনা শুনিলে, এতিয়া আগবঢ়াইছোঁ গান্ধী প্ৰসংগ।
4: এয়া আকাশবাণী নগাঁও, এতিয়া আগবঢ়াইছোঁ এটি অনুষ্ঠান গান্ধী প্ৰসংগ।

গান্ধীজিৰ হীন স্বৰাজ। গান্ধীজীয়ে পাশ্চাত্য সভ্যতাতকৈ প্ৰাচ্য সভ্যতা বহুগুণে উন্নত বুলি দাবী কৰিছে। ভাৰতীয় সভ্যতাৰ অৰ্থাৎ সনাতন মূল্যবোধৰ কথা বুলিলেই হিন্দুবাদী নহয়। গান্ধীজীয়ে তেওঁৰ আত্মজীৱনীত পোনপটীয়াকৈ

0: দেখিছে, তেওঁৰ বিশেষ কোনো ধৰ্মত মতি নাই, নৈতিকতাই তেওঁৰ ধৰ্ম। সেয়েহে তেওঁ হিন্দু ধৰ্মৰ ধ্বজাধাৰী নাছিল। প্ৰৱাসত থকা অভিজ্ঞতাৰ পৰাই গান্ধীজীয়ে অনুভৱ কৰিছে যে পাশ্চাত্য সভ্যতা অত্যন্ত বৈষয়িক, প্ৰতিযোগিতামূলক আৰু উগ্ৰ। আনকি চিকিৎসক আইনজীৱীসকলৰ মাজতো এইবোৰ বিষ সোমাই পৰিছে। সহৃদয়তাৰ কোনো স্থান নাই এই সভ্যতাত। আনহাতে নাৰীসকলৰ মাজতো উগ্ৰতা ইমান তীব্ৰ যে তেওঁলোকৰ ভিতৰত শিষ্টাচাৰ লেহমাত্ৰাও নাই। গান্ধীয়ে পাশ্চাত্যৰ এনে সভ্যতাৰ তুলনাত ভাৰতৰ সনাতন মূল্যবোধক যথেষ্ট উচ্চত স্থান দিব বিচাৰিছিল। অৱশ্যে এই মূল্যবোধ তেওঁৰ স্বনিৰ্বাচিত। অতীতৰ সকলো ঘটনা বা কথা তেওঁ সমৰ্থন কৰা নাছিল। তেওঁ দাবী কৰিছিল ভাৰতীয়সকল সৰল জীৱন আৰু মহান চিন্তাৰ পূজাৰী। বাহুল্য বা আড়ম্বৰ বৰ্জিত জীৱন যাপনতেই তেওঁলোক অভীষ্ট। বহু ক্ষেত্ৰত গান্ধীজী যন্ত্ৰসভ্যতাত বিমুখ হৈ পৰিছিল। দক্ষিণ আফ্ৰিকাত তেওঁ লিও টলষ্টয়ৰ প্ৰদৰ্শিত আশ্ৰম জীৱন যাপনত আগ্ৰহী আছিল। ইয়াৰ সৈতে মিশ্ৰণ হৈছিল ৰাস্কিনৰ তৃণমূল মানুহৰ প্ৰতি সমতা। দক্ষিণ আফ্ৰিকাত গান্ধীজীয়ে যি টলষ্টয় আৰু ফিনিক্স আশ্ৰম স্থাপন কৰিছিল, পৰৱৰ্তী পৰ্যায়ত তাৰে বিকাশ হয় সবৰমতী আশ্ৰমত। ভাৰতীয় আশ্ৰমৰ ঐতিহ্যৰো আছিল সেয়া উত্তৰ সাধক। দক্ষিণ আফ্ৰিকাত আশ্ৰম জীৱন যাপন কৰাৰ সময়তে তেওঁ কঠোৰ স্বনিৰ্ভৰতাৰ পৰিচয় দিছিল। আশ্ৰমৰ পৰিচ্ছন্নতাৰ প্ৰতিও আছিল গান্ধীজীৰ দৃঢ় নজৰ। সকলোৱেই পৰিচ্ছন্নতাৰ প্ৰতি আছিল সতৰ্ক। ভাৰতীয় ঐতিহ্যৰ আধাৰত গান্ধীজীয়ে তেওঁৰ সত্যাগ্ৰহকে ধৰি সকলোবোৰ অহিংসা আন্দোলন পৰিচালনা কৰিছিল। ৰমজান মাহত মুছলমান শিশুসকলৰ শুদ্ধিৰ বাবে মাহব্যাপী অনশন কৰা দেখি তেওঁ অনশনৰ মূল্য বুজিব পাৰিছিল। এই অনশনক তেওঁ শাৰীৰিক সংযমৰ উপৰিও নৈতিক অস্ত্ৰ হিচাপে ভাৰতলৈ উভতি আহি ৰাজনীতিত ব্যৱহাৰ কৰিছিল। গান্ধীয়ে প্ৰাকৃতিক চিকিৎসাত গুৰুত্ব দিছিল। সবৰমতী আশ্ৰমত তেওঁ প্ৰাকৃতিক চিকিৎসাৰ প্ৰচলন কৰিছিল আৰু তাক নিয়মিত কাৰ্যসূচীত পৰিণত কৰিছিল। গান্ধীজীয়ে ফলাহাৰ আৰু গাখীৰ পান কৰাত গুৰুত্ব দিছিল। চম্পাৰণত অসহযোগ আন্দোলন আৰম্ভ কৰাৰ আগতে গান্ধী অস্পৃশ্যসকলৰ এখন গাঁৱত কিছুদিনৰ বাবে কটাইছিল। তাত তেওঁ নিজ হাতেৰে পথৰ জাবৰ জোঁথৰ পৰিষ্কাৰ কৰিছিল আৰু হাবি জংঘল কাটি পথ পৰিষ্কাৰ কৰিছিল। গাঁওখনৰ মহিলাসকলে পৰিধান কৰা ফটা চিটা কাপোৰ দেখি গান্ধীজীৰ হৃদয় ব্যথিত হৈছিল। অনুসন্ধান কৰি জানিব পাৰিছিল যে গাঁওখনৰ মহিলাসকলৰ পিন্ধাৰ বাবেই এখন বস্ত্ৰই সম্বল। তেওঁলোকৰ মিলৰ কাপোৰ কিনাৰো সামৰ্থ্য নাই। এনে দৃশ্যই গান্ধীৰ চকুৰ টোপনি কাঢ়ি নিছিল। তেতিয়াই গান্ধীজীয়ে যঁতৰৰ কথা ভাবিছিল। যঁতৰ আৰু কপাহ থাকিলে নিজৰ কাপোৰ নিজে বৈ ল'ব পাৰে। বস্ত্ৰ উৎপাদন অধিক হ'লে অতিৰিক্তখিনি বিক্ৰী কৰি ধন উপাৰ্জনো কৰিব পাৰিব। ইয়াতে পৰিয়ালৰ আৰ্থিক অৱস্থা কিছু হ'লেও উন্নত হ'ব। যঁতৰ নাৰী শক্তি বিকাশৰ প্ৰতীক, গ্ৰামীণ অৰ্থনীতিত স্বনিৰ্ভৰশীলতাৰ স্তম্ভ। গান্ধীজীৰ এই যঁতৰেই পিছত জাতীয় শক্তি তথা সংহতিৰ প্ৰতীকত পৰিণত হৈছিল। ইয়াৰ অৰ্থ এনে নহয় যে গান্ধীয়ে শিল্পৰ বিৰোধিতা কৰিছিল। গান্ধীয়ে ভাৰতত বৃহৎ উদ্যোগপতি টাটা, বিৰলা, বাজাজক দেশৰ জনগণক সেৱা কৰাৰ নিৰ্দেশ দিছিল। উদ্যোগপতি জি ডি বিৰলাই তেওঁৰ ইন দ্য শ্বেড অৱ মহাত্মা এই গ্ৰন্থত অকপতে স্বীকাৰ কৰিছে যে তেওঁৰ সকলো চিন্তা ভাৱনা কাৰ্যৰ ওপৰত গান্ধীজীৰ প্ৰভাৱ আছে। গান্ধী প্ৰকৃততে দৰিদ্ৰতম গ্ৰামাঞ্চলত যঁতৰ ভিত্তিক কুটিৰ শিল্প আৰু চহৰৰ শিল্পাঞ্চলত গধুৰ শিল্পৰ প্ৰবক্তা আছিল। অস্পৃশ্যসকলৰ প্ৰতি গভীৰ মমতাবোধ আছিল গান্ধীজীৰ অন্য এক পৰিচয়। তেওঁলোকক গান্ধীয়ে হৰিজন আখ্যা দিছিল। তেওঁলোকক মাতৃৰ সৈতে তুলনা কৰিছিল। মাতৃয়ে যেনেদৰে নিজৰ শিশুক পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখে, ঠিক তেওঁলোকেও সমাজ জীৱনক তেনেদৰে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখে। গান্ধীজী জাতীয় সংহতিৰ পৰিকল্পক তথা একান্ত সেৱক আছিল। তেওঁৰ ৰাম ৰাজত্বৰ কল্পনা ৰামৰ ৰাজত্ব নহয়, এক সুস্থ শাসন ব্যৱস্থা, এক সুনীতিৰ ৰাজত্ব। ৰামধুন মাথো হিন্দুসকলৰ বাবেই নহয়, ঈশ্বৰ তথা আল্লাৰ যুগলবাণী। দেশ ভাগ নকৰাৰ বাবে গান্ধীয়ে একাধিকবাৰ মুছলমানসকলক অনুৰোধ কৰিছিল। গান্ধীজীৰ খিলাফত আন্দোলন ইয়াৰ জ্বলন্ত উদাহৰণ। প্ৰথম পৰ্যায়ত দেশ বিভাজনৰ ক্ষেত্ৰত গান্ধীয়ে তীব্ৰ বিৰোধ কৰিছিল যদিও শেষ মুহূৰ্তত তেওঁ সন্মতি দিছিল। সাম্প্ৰদায়িক সংঘৰ্ষৰ সময়ত হিন্দু মুছলমান সম্প্ৰীতিৰ বাবে তেওঁ যি চেষ্টা কৰিছিল সি আজিও চিৰস্মৰণীয়। গান্ধীজী নিজেই আছিল হিন্দ স্বৰাজৰ জীৱন্ত মূৰ্তি।
1: হিন্দ স্বৰাজ প্ৰসংগত মহাত্মা গান্ধীৰ বক্তব্য শুনিলে। আজিৰ গান্ধীৰ প্ৰসংগ ইমানতে সামৰিছোঁ। নমস্কাৰ।
2: গান্ধী প্ৰসংগ শুনিলে। এয়া আকাশবাণী নগাঁও। খন্তেক পিছতে 7 বজাত নিয়োগ বাতৰি আৰু 7:05 অসমীয়া বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।
3: ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 11,127 এছিষ্টেণ্ট লোকো পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিকছ মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ, মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত ITI চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিকছ বা অটোমোবাইল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰ ফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালি হোৱা পদ পূৰাবৰ বাবে FCAT 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256 গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেম'গ্ৰাফী, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকন'লজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকন'লজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইয়াৰে যিকোনো বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। নিয়োগ বাতৰি ইমানেই।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
3: এয়া আকাশবাণী। পুৱাৰ বাতৰি কৈছো সমুজ্জ্বল ভৰদ্বাজে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ভাৰতে অহা 4 আৰু 5 জুনত বাৰাণসীত ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ সংস্কৃতি কাৰ্যগোটৰ দ্বিতীয়খন বৈঠকৰ আয়োজন কৰিছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে কালি নতুন দিল্লীত দলৰ জ্যেষ্ঠ বিষয়ববী আৰু কৰ্মীসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। উত্তৰাখণ্ডৰ চামোলি জিলাৰ ভেলী অৱ ফ্লাৱাৰ্ছ শীৰ্ষক ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ পৰ্যটকৰ বাবে মুকলি কৰা হৈছে। ইজৰাইল আৰু লেবাননৰ সশস্ত্ৰ সংগঠন হিজবুল্লাহে সংঘাত হ্ৰাস কৰিবলৈ সন্মত হৈছে বুলি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে প্ৰকাশ কৰিছে, আৰু ভাৰতে জাপানত চলি থকা 18 বছৰ অনুৰ্ধৰ পুৰুষৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ এখন খেলত কালি কোৰিয়াক 4-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। এতিয়া শুনক বিতংগ বাতৰি। ভাৰতে অহা 4 আৰু 5 জুনত উত্তৰ প্ৰদেশৰ বাৰাণসীত ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ সংস্কৃতি কাৰ্যগোটৰ দ্বিতীয়খন বৈঠকৰ আয়োজন কৰিছে। নতুন দিল্লীত সংস্কৃতি মন্ত্ৰালয়ৰ সচিব বিবেক আগৰৱালে এখন সংবাদমেলত এই বিষয়ে সদৰি কৰে। এই দুদিনীয়া বৈঠকত মূল বিষয়ৰ সৈতে খাপ খোৱাকৈ সাংস্কৃতিক সহযোগিতা সন্দৰ্ভত গাঁথনিগত আৰু বহুপাক্ষিক আলোচনাই স্থান পাব বুলি তেওঁ আশা প্ৰকাশ কৰে। সচিবগৰাকীয়ে কয় যে এইবেলি বৈঠকত মূলতঃ সৃষ্টিশীল অৰ্থনীতি তথা কৃত্ৰিম বুদ্ধিমত্তা, ঐতিহ্যৰ সুৰক্ষা, সংস্কৃতি আৰু বহনক্ষম উন্নয়ন আদি বিষয় লৈ আলোচনা কৰা হ'ব। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে কালি নতুন দিল্লীত দলৰ জ্যেষ্ঠ বিষয়ববী আৰু কৰ্মীসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত সাংসদ তথা দলৰ মুখপাত্ৰ ডঃ সম্বিত পাত্ৰই নৰেন্দ্ৰ মোদী চৰকাৰৰ 12 বছৰজোৰা সেৱা, সাংগঠনিক সম্প্ৰসাৰণ আৰু সমাজৰ বিভিন্ন শ্ৰেণীক সামৰি লোৱাৰ উদ্দেশ্যে দলৰ বিভিন্ন ভৱিষ্যত উদ্যমৰ বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে কেন্দ্ৰত মোদী চৰকাৰে 12 বছৰ সম্পূৰ্ণ কৰিছে আৰু প্ৰধানমন্ত্ৰীগৰাকীৰ নেতৃত্বত প্ৰতিটো খণ্ডতে দেশৰ চকুত লগা উন্নয়ন জনসাধাৰণে প্ৰত্যক্ষ কৰিছে। সম্প্ৰতি দেশৰ 22খন ৰাজ্যত ভাৰতীয় জনতা পাৰ্টি আৰু NDA শাসনত আছে বুলি শ্ৰীপাত্ৰই উল্লেখ কৰে। অতি ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰী জিতন ৰাম মাঝিয়ে কালি নতুন দিল্লীত দক্ষিণ আফ্ৰিকাৰ ক্ষুদ্ৰ বাণিজ্য উন্নয়ন মন্ত্ৰী ষ্টেলা টেম্বিছা নাডাবেনীৰ নেতৃত্বত অহা এটা প্ৰতিনিধি দলক সাক্ষাৎ কৰে। সাক্ষাৎকালত উভয় দেশৰ মাজত থকা এই উদ্যোগ খণ্ডত সহযোগিতা শক্তিশালী কৰাৰ লগতে অৰ্থনৈতিক উন্নয়ন, নিয়োগ সৃষ্টি আৰু সৰ্বাত্মক বিকাশৰ ক্ষেত্ৰত উদ্যোগ খণ্ডটোৰ বিশেষ ভূমিকাত আলোকপাত কৰা হয়। মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি বৈঠকত দুয়োপক্ষই উদ্যোগ খণ্ডটোত সহযোগিতাৰ সম্ভাৱ্য ক্ষেত্ৰসমূহৰ বিষয়ে আলোচনা কৰে। ইয়াৰ ভিতৰত বিত্তীয় সুবিধাৰ সম্প্ৰসাৰণ, ডিজিটীয় পদ্ধতিৰ বিকাশ, উদ্যমিতা খণ্ডক শক্তিশালী কৰা আৰু অতি ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ ক্ষেত্ৰত দক্ষতা বিকাশ আদি সামৰি লোৱা হয় বুলি মন্ত্ৰালয়ে জানিবলৈ দিয়ে। এই বৈঠকে দ্বিপাক্ষিক সহযোগিতা আৰু সহায়ক পৰিৱেশতন্ত্ৰৰ জৰিয়তে উদ্যোগ খণ্ডটোৰ বিকাশ সাধন কৰিবলৈ উভয় দেশৰ প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰতিফলিত কৰিছে। 6 মাহ পূৰ্বে স্বাক্ষৰিত হোৱা ভাৰত অমান সৰ্বাত্মক অৰ্থনৈতিক সহযোগিতা চুক্তি চমুকৈ চেপা 1 জুনৰ পৰা কাৰ্যকৰী হোৱা বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে সদৰি কৰিছে। নতুন দিল্লীত সংবাদ মাধ্যমক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এয়া কেৱল এখন বাণিজ্য চুক্তি নহয়, ই দুয়োখন দেশৰ মাজত থকা বিশ্বাসৰ প্ৰতিফলন। এই চুক্তিয়ে ভাৰত আৰু অমানৰ সম্পৰ্কক নতুন গতি প্ৰদান কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। এই চুক্তিৰ ফলত ওমানলৈ ৰপ্তানি হোৱা ভাৰতৰ 99% সামগ্ৰীৰ ওপৰত কোনো ধৰণৰ শুল্ক আৰোপ কৰা নহ'ব। ইয়াৰ দ্বাৰা ভাৰতৰ বস্ত্ৰ, কৃষি সামগ্ৰী, ঔষধ, সাগৰীয় সামগ্ৰী আদি সামগ্ৰী ৰপ্তানিকাৰীসকলৰ লগতে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহ বিশেষভাৱে লাভান্বিত হ'ব। এই বাণিজ্য চুক্তিয়ে ওমানৰ বজাৰত ভাৰতীয় সামগ্ৰীৰ বাবে নতুন দুৱাৰ মুকলি কৰিব বুলি শ্ৰীগোৱেলে দৃঢ়তাৰে কয়।
4: I am confident that this comprehensive agreement will add a new momentum to our ties with Oman. From day one, India will secure duty-free access on 98% of Oman's tariff lines, covering over 99% of India's exports to Oman. SEPA is a blueprint of our shared future.
3: বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডক্টৰ এছ জয়শংকৰে কালি নতুন দিল্লীত অষ্ট্ৰেলিয়াৰ উপ প্ৰধানমন্ত্ৰী তথা প্ৰতিৰক্ষা মন্ত্ৰী ৰিচাৰ্ড মালছক সাক্ষাৎ কৰে। সাক্ষাৎকালত দুয়োগৰাকী মন্ত্ৰীয়ে বিশ্বৰ বিভিন্ন আঞ্চলিক পৰিস্থিতিৰ লগতে ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চল তথা উভয় দেশৰ মাজত থকা সৰ্বাত্মক কৌশলগত সহযোগিতা অধিক আগবঢ়াই নিয়াৰ বিষয়ে বাৰ্তালাপ কৰে বুলি সামাজিক মাধ্যমত ডক্টৰ জয়শংকৰে প্ৰকাশ কৰে। শ্ৰোতাসকলে বাতৰি শুনি উত্তৰাখণ্ডৰ ছামলি জিলাত থকা ভেলি অফ ফ্লাৱাৰ্ছ অৰ্থাৎ ফুলৰ উপত্যকা শীৰ্ষক ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ পৰ্যটকৰ বাবে মুকলি কৰা হৈছে। ইয়াৰ লগে লগে ৰাজ্যখনৰ বন বিভাগে পৰ্যটকসকলক উপত্যকাটোৰ চহকী জৈৱ বৈচিত্ৰ আৰু বিৰল প্ৰজাতিৰ উদ্ভিদসমূহ সংৰক্ষণৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে। বিভাগে সদৰি কৰা অনুসৰি উপত্যকাটোত সম্প্ৰতি 300তকৈও অধিক প্ৰজাতিৰ ফুল আৰু কেইবাবিধো বিৰল প্ৰজাতিৰ উদ্ভিদ পোৱা যায়। উপত্যকাটো পৰ্যটকৰ বাবে অহা 31 অক্টোবৰ পৰ্যন্ত মুকলি থাকিব বুলি বিভাগীয় কৰ্তৃপক্ষই জানিবলৈ দিছে। উল্লেখযোগ্য যে এই উপত্যকাটো প্ৰত্যাহ্বানপূৰ্ণ ভৌগোলিক পৰিস্থিতি থকা অঞ্চলত অৱস্থিত। উপত্যকাটোৰ ভ্ৰমণ উপভোগ্য কৰি তুলিবলৈ বতৰ আৰু পৰ্যটকৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে পৰ্যটকসকলৰ বাবে প্ৰয়োজনীয় নিৰ্দেশনাও জাৰি কৰা হৈছে। 2025-26 বিত্তীয় বৰ্ষত ভাৰতে 73,890 কোটি টকাতকৈ অধিক মূল্যৰ 19,00,000 মেট্ৰিক টনতকৈ অধিক সাগৰীয় খাদ্য ৰপ্তানি কৰিছে। সাগৰীয় সামগ্ৰী ৰপ্তানি উন্নয়ন কৰ্তৃপক্ষৰ অধ্যক্ষ পি জৱাহৰে প্ৰকাশ কৰা অনুসৰি সাম্প্ৰতিক গোলকীয় প্ৰত্যাহ্বান স্বত্তেও ই পৰিমাণ আৰু মূল্য দুয়োটা ক্ষেত্ৰতে সাগৰীয় খাদ্যৰ ক্ষেত্ৰত ভাৰতৰ সৰ্বকালৰ শ্ৰেষ্ঠ ৰপ্তানি হিচাপে পৰিগণিত হৈছে। তেওঁ কয় যে এই সময়ছোৱাত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীনে ভাৰতৰ পৰা সৰ্বাধিক সাগৰীয় খাদ্য আমদানি কৰিছে। ৰপ্তানি কৰা খাদ্যসমূহৰ ভিতৰত বৰফত সংৰক্ষণ কৰা মিছা মাছৰ পৰিমাণ সৰ্বাধিক বুলি তেওঁ জানিবলৈ দিয়ে। এই ৰপ্তানিৰ পৰিমাণ 49,000 কোটি টকাতকৈ অধিক বুলি শ্ৰীজৱাহৰে উল্লেখ কৰে। তেওঁ কয় যে ইয়াৰ পাছতে বৰফত সংৰক্ষণ কৰি ৰখা সাগৰীয় মাছ দ্বিতীয় সৰ্বাধিক ৰপ্তানিকৃত সাগৰীয় খাদ্যৰূপে পৰিগণিত হৈছে। এই ৰপ্তানিৰ পৰিমাণ 5,658 কোটি টকাতকৈ অধিক বুলি তেওঁ প্ৰকাশ কৰে। ইজৰাইল আৰু লেবাননৰ সশস্ত্ৰ সংগঠন হিজবুল্লাহৰ মাজত সংঘাত হ্ৰাস কৰিবলৈ দুয়োপক্ষীয় সন্মত হৈছে বুলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে প্ৰকাশ কৰিছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ সৈতে হোৱা আলোচনা আৰু মধ্যস্থতাকাৰীৰ জৰিয়তে হিজবুল্লাহৰ সৈতে যোগাযোগ কৰাৰ পাছতে ট্ৰাম্পে এই কথা ঘোষণা কৰে। ট্ৰাম্পে প্ৰকাশ কৰা অনুসৰি দুয়োপক্ষই গুলীচালনা বন্ধ কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে আৰু বেইৰুটলৈ আগবাঢ়ি যোৱা আমেৰিকাৰ সেনাক ইতিমধ্যে উভতাই অনা হৈছে। উল্লেখযোগ্য যে ইজৰাইলৰ স্থলসেনাই লেবাননৰ অভ্যন্তৰত প্ৰৱেশ কৰা আৰু হিজবুল্লাহে ইজৰাইলৰ হাইফা চহৰক লক্ষ্য কৰি ৰকেট আক্ৰমণ চলোৱাৰ পাছতে ইজৰাইল চৰকাৰে বেইৰুটৰ দক্ষিণ প্ৰান্তত নতুনকৈ বিমান আক্ৰমণৰ নিৰ্দেশ দিছিল। এই আক্ৰমণৰ কেইঘণ্টামানৰ পাছতে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে এই গুৰুত্বপূৰ্ণ তথ্য সদৰি কৰে। ইপিনে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু আৰু প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটজে এটা যৌথ বিবৃতিত দাবী কৰিছে যে হিজবুল্লাহে বাৰে বাৰে যুদ্ধবিৰতি উলংঘন কৰি ইজৰাইলৰ চহৰসমূহক লক্ষ্য কৰি আক্ৰমণ চলোৱাৰ বাবেহে বেইৰুটত এই সামৰিক অভিযানৰ নিৰ্দেশ দিবলগীয়া হৈছিল। লেবাননত থকা হিজবুল্লাহৰ ঘাটিসমূহক লক্ষ্য কৰি ইজৰাইলে চলোৱা আক্ৰমণৰ পাছতে ইৰাণে সতৰ্কবাণী জাৰি কৰি স্পষ্ট কৰিছে যে এই আক্ৰমণৰ ফলত আমেৰিকাৰ সৈতে থকা তেওঁলোকৰ যুদ্ধবিৰতি চুক্তি বিপদাপন্ন হ'ব পাৰে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে বেইৰুটৰ দক্ষিণ প্ৰান্তত আক্ৰমণ চলোৱাৰ নিৰ্দেশ দিয়াৰ পাছতেই ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘাছিয়ে এই মন্তব্য কৰে। বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয় যে আমেৰিকাৰ সৈতে হোৱা এই বুজাবুজি লেবাননসহ আটাইকেইটা সীমান্তৰ বাবেই প্ৰযোজ্য আছিল আৰু যিকোনো এটা সীমান্তত ইয়াৰ উলংঘন হ'লে সেয়া সমগ্ৰ যুদ্ধবিৰতিৰে উলংঘন বুলি গণ্য কৰা হ'ব। ইয়াৰ পূৰ্বে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে মন্তব্য কৰিছিল যে ইৰাণ সমৰ্থিত হিজবুল্লাহৰ ৰকেট আৰু দ্ৰোণ আক্ৰমণৰ প্ৰত্যুত্তৰত বেইৰুটৰ দাহিয়েহ অঞ্চলত থকা উগ্ৰপন্থীৰ ঘাটিসমূহত আক্ৰমণ চলোৱা হ'ব। ভাৰতে কালি জাপানৰ কাকামি গহৰাত চলি থকা 18 বছৰ অনুৰ্ধৰ পুৰুষৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ পুল এৰ নিজৰ তৃতীয়খন খেলত কোৰিয়াক 4-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। ভাৰতৰ হৈ অধিনায়ক কেতন কুশৱাহাই খেলখনৰ 3:37 মিনিটত এটাকৈ গ'ল দিয়াৰ লগতে বৰিন্দৰ সিঙে 5 আৰু শ্বাহৰুখ আলীয়ে 54 মিনিটত আন 2টা গ'ল দিয়ে। কোৰিয়াৰ হৈ অধিনায়ক য়ুন জায়েহয়কে 21 মিনিটত একমাত্ৰ গ'লটো পৰিশোধ কৰে। এই জয়ৰ সুবাদত ভাৰত সম্প্ৰতি 6 পইণ্টেৰে পুল এত প্ৰথম স্থানত আছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান পুনৰ পঢ়ি দিছো। ভাৰতে অহা 4 আৰু 5 জুনত বাৰাণসীত ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ সংস্কৃতি কাৰ্যগোটৰ দ্বিতীয়খন বৈঠকৰ আয়োজন কৰিছে। উত্তৰাখণ্ডৰ চামোলি জিলাৰ ভেলি অৱ ফ্লাৱাৰ্ছ শীৰ্ষক ইউনেস্ক বিশ্ব ঐতিহ্য ক্ষেত্ৰ পৰ্যটকৰ বাবে মুকলি কৰা হৈছে। আৰু ভাৰতে জাপানত চলি থকা 18 বছৰ অনুৰ্ধৰ পুৰুষৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ এখন খেলত কালি কোৰিয়াক 4-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
5: এয়া অনুষ্ঠান শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে FM বেণ্ডৰ 102.7 MHz-ত। এতিয়া আৰম্ভ কৰিছোঁ সুপ্ৰভাত। অনুষ্ঠানটি আগবঢ়াইছে নিবেদিতা গায়নে।

0: আনক ঘৃণা কৰাটো সহজ কথা, কিন্তু আনক ভাল পাবলৈ অভ্যাস কৰাটো বৰ কঠিন কাম। প্ৰিয় শ্ৰোতা, সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ এই বাণীৰেই আৰম্ভ কৰিছোঁ আজিৰ সুপ্ৰভাত। আজি মঙ্গলবাৰ, 1948 শকৰ জেঠ মাহৰ 18 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ 2 তাৰিখ। আজি পুৱা সূৰ্যোদয়ৰ সময় আছিল 4:35:42 আৰু সূৰ্যাস্তৰ সময় বিয়লি 6:05:37। আজি কৃষ্ণা দ্বিতীয়া। অসমৰ এগৰাকী নাট্যকাৰ, অভিনেতা, কবি, গীতিকাৰ আৰু শিক্ষাবিদ কমলানন্দ ভট্টাচাৰ্য। নগাঁও, গুৱাহাটী আৰু কলিকতাত শিক্ষা সমাপন কৰি তেখেতে শিক্ষক হিচাপে কাম কৰিবলৈ লয়। তেখেতৰ ৰচিত উল্লেখযোগ্য নাটক হৈছে মৰাণ জীয়ৰী, যুগল মিলন, নগা কোঁৱৰ ইত্যাদি। তেখেতে ৰচনা কৰা বাউলী পুথিখনৰ বাবে তেখেতক বাউলী কবি বুলি অভিহিত কৰা হয়। তেখেতে 200ৰো অধিক গীত ৰচনা কৰিছিল। তাৰে ভিতৰত বিলত তীৰে বিৰাই পদুমৰ পাহিয়ৈ, কিয় ৰৈ ৰৈ কেতেকী, বিনাও অমাতৰ মাত ইত্যাদি হৈছে তেখেতৰ জনপ্ৰিয় গীত। ভাৰতৰ স্বাধীনতা সংগ্ৰামতো তেখেতে উল্লেখযোগ্য বৰঙণি আগবঢ়াইছিল। 1943 তেজপুৰ জেলত থাকোঁতে 42ৰ শ্বহীদ আৰু নাৱৰীয়াৰ সুৰ বুলি গানৰ কিতাপ লিখে। এইগৰাকী কবি গীতিকাৰ কমলানন্দ ভট্টাচাৰ্যৰ জন্ম হৈছিল 1894 আজিৰ তাৰিখতেই। প্লাষ্টিক এবিধ মানুহৰ দ্বাৰা তৈয়াৰী কৃত্ৰিম বা সংশ্লেষিত পদাৰ্থ। আমাৰ দৈনন্দিন জীৱনত ইয়াৰ বহুল ব্যৱহাৰ থকাৰ লগতে প্লাষ্টিক প্ৰদূষণ বৰ্তমান সমাজৰ এক অন্যতম ডাঙৰ সমস্যা হৈ পৰিছে। প্ৰিয় শ্ৰোতা, এই প্লাষ্টিক সম্পৰ্কে আমাক আজি কিছু কথা অৱগত কৰিছে নগাঁও বিশ্ববিদ্যালয়ৰ ইগ্ন অধ্যয়ন কেন্দ্ৰৰ MSW বিভাগৰ শৈক্ষিক পৰামৰ্শদাতা ৰণদীপ নন্দীয়ে।
1: আজিৰ তাৰিখ

0: প্লাষ্টিক জাতীয় দ্ৰব্যৰ ব্যৱহাৰ আমাৰ পৰিৱেশ আৰু আমাৰ স্বাস্থ্যৰ বাবে এক ভয়ংকৰ ভাবুকিৰ সৃষ্টি কৰিছে। এই প্লাষ্টিক জাতীয় দ্ৰব্যবোৰ মাত্ৰ এবাৰ ব্যৱহাৰ কৰি পাছত পেলাই দিয়া হয়, কিন্তু ই পৃথিৱীৰ বুকুত শতিকা জুৰি ধ্বংস নোহোৱালৈকে ৰৈ যায়। গতিকে স্বাস্থ্য আৰু শেহতীয়া পৃথিৱীৰ স্বাৰ্থত আমি সকলোৱে চে নো টু ছিংগল ইউজ প্লাষ্টিক বুলি কোৱাৰ সময় আহি পৰিছে। প্লাষ্টিক জাতীয় দ্ৰব্যৰ ব্যৱহাৰৰ ভয়াৱহতা। এক, ই মাটি আৰু পানীৰ ক্ষতি কৰে। প্লাষ্টিক জাতীয় সামগ্ৰী কেতিয়াও মাটিৰ লগত মিহলি হৈ নাযায়, গতিকে ই মাটিৰ উৰ্বৰতা হ্ৰাস কৰাৰ লগতে বৰষুণৰ পানী বাগৰি যোৱাত বাধাৰ সৃষ্টি কৰে আৰু কৃত্ৰিম বানপানীৰ সৃষ্টি হয়। দুই, জীৱ জন্তুৰ মৃত্যু ঘটায়। আৱৰ্জনাৰ সৈতে পলিথিন খাই বহুতো গৰু ছাগলী আৰু জলজ প্ৰাণীৰ অকাল মৃত্যুক সাৱটি ল'ব লগা হয়। তিনি, প্লাষ্টিক জাতীয় দ্ৰব্যৰ ব্যৱহাৰে আমাৰ স্বাস্থ্যৰ ক্ষতি কৰে। আমি দেখা পাইছোঁ যে প্লাষ্টিক পৰিলে তাৰ পৰা উৎপন্ন হোৱা বিষাক্ত ধোঁৱাই আমাৰ শ্বাস প্ৰশ্বাসজনিত ৰোগ হোৱাৰ লগতে মানুহৰ দেহত কৰ্কট ৰোগৰ দৰে ভয়ংকৰ ৰোগৰ সৃষ্টি কৰিব পাৰে। আমি কেনেদৰে প্লাষ্টিকজাতীয় দ্ৰব্যৰ ব্যৱহাৰ বৰ্জন কৰিব পাৰোঁ? এক, আমি বজাৰলৈ যাওঁতে সদায় প্লাষ্টিকজাতীয় বেগৰ পৰিৱৰ্তে কাপোৰৰ মোনা বা মৰাপাটৰ বেগ লৈ বজাৰ কৰিব যাব লাগে। দুই, পানী খাবলৈ প্লাষ্টিক বটলৰ পৰিৱৰ্তে ধাতু বা কাঁচৰ বটল ব্যৱহাৰ কৰাৰ অভ্যাস গঢ়ি তুলিব লাগে। তিনি, বিয়া বা আন সামাজিক অনুষ্ঠানত প্লাষ্টিক প্লেট বা বাটিৰ পৰিৱৰ্তে শালপাত বা পচনশীল পাত্ৰ ব্যৱহাৰ কৰিব লাগে। চাৰি, বিভিন্ন সভা সমিতি, মেল মিটিং আদিত বেনাৰ, পোষ্টাৰ, হোৰ্ডিং, কাটআউট ইত্যাদি প্লাষ্টিকজাতীয় দ্ৰব্যৰে প্ৰস্তুত নকৰি তাৰ পৰিৱৰ্তে কাপোৰৰে প্ৰস্তুত কৰিব লাগে। পাঁচ, চৰকাৰী সংস্থা লগতে বিভিন্ন দল সংগঠন, স্বেচ্ছাসেৱী অনুষ্ঠান আদিয়ে ৰাইজক প্লাষ্টিকজাতীয় দ্ৰব্যৰ ব্যৱহাৰৰ যি অপকাৰিতা সেই সম্পৰ্কে সজাগ কৰি তোলাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ছয়, বজাৰত প্লাষ্টিকজাতীয় দ্ৰব্য যেনে বেগ, পলিথিন আদি বিক্ৰী কৰাৰ ক্ষেত্ৰত নিষিদ্ধ কৰাৰ যি আইন বা নীতি আছে চৰকাৰৰ তাক কঠোৰভাৱে কাৰ্যকৰী কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ কৰিব লাগে। সদস্যকত মই ক'ব খোজোঁ যে পৰিৱেশ সুৰক্ষা আমাৰ দায়িত্ব, আমাৰ কৰ্তব্য। এটি সুস্থ পৰিৱেশ থাকিলেহে আমি সুস্থভাৱে জীয়াই থাকিব পাৰিম। সেয়েহে আমি আজিৰ পৰাই ছিংগল ইউজ প্লাষ্টিক বৰ্জন কৰাৰ ক্ষেত্ৰত সংকল্পবদ্ধ হ'ব লাগে আৰু সমস্যাৰে ক'ব লাগে চে নো টু ছিংগল ইউজ প্লাষ্টিক। ধন্যবাদ।
1: প্লাষ্টিক ব্যৱহাৰৰ বিষয়ে আমাক আজি কিছু কথা অৱগত কৰিলে নগাঁও বিশ্ববিদ্যালয়ৰ ইগনো অধ্যয়ন কেন্দ্ৰৰ MSW বিভাগৰ শৈক্ষিক পৰামৰ্শদাতা ৰণদীপ নন্দীয়ে। প্ৰিয় শ্ৰোতা, আহক এইখিনিতে ইদ্ৰিছ আলীৰ কথাৰে দুৰ্গাময়ী বৰাৰ কণ্ঠৰ এটি গীত শুনি লওঁ।

0: অসমৰ প্ৰথম শিশু আলোচনী ল'ৰাবন্ধুৰ প্ৰতিষ্ঠাপক সম্পাদক কৰুণাভিৰাম বৰুৱা। তেখেত আছিল গুণাভিৰাম বৰুৱা আৰু বিষ্ণুপ্ৰিয়া দেৱীৰ বৰপুত্ৰ। তেখেতৰ জন্ম হৈছিল 1874 চনৰ আজিৰ তাৰিখতেই নগাঁৱত। একেধাৰে গৱেষক, প্ৰবক্তা আৰু সাহিত্য সমালোচক ভৱানন্দ দত্ত। নচিকেতা ছদ্মনামেৰে তেওঁ কবিতা লিখি আধুনিক অসমীয়া কবিতাৰ বাটকটীয়া হিচাপে পৰিগণিত হৈছিল। ফিলছফি ইন ইণ্ডিয়া ভৱানন্দ দত্তৰ জীৱনকালত প্ৰকাশিত একমাত্ৰ গ্ৰন্থ। ইয়াৰ উপৰিও তেখেতে দৰ্শন আৰু সমালোচনামূলক বিভিন্ন গ্ৰন্থও ৰচনা কৰে। এইগৰাকী সাহিত্য সমালোচক আৰু গৱেষক ভৱানন্দ দত্তৰ জন্ম হৈছিল 1919 চনৰ আজিৰ তাৰিখতেই যোৰহাটত। হিন্দী চলচ্চিত্ৰ পৰিচালক আৰু প্ৰযোজক তথা অভিনেতা ৰাজ কাপুৰ, যাক ৰণবীৰ ৰাজ কাপুৰ নামেৰেও জনা যায়। তেওঁক ভাৰতীয় চলচ্চিত্ৰৰ চাৰ্লি চেপলিন তথা ভাৰতীয় চলচ্চিত্ৰৰ শ্ৰেষ্ঠ শ্ব'মেন বুলিও কোৱা হয়। 1971 চনত শিল্পকলাৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে তেখেতক পদ্মভূষণ উপাধিৰে সন্মানিত কৰে আৰু 1987 চনত দাদাচাহেব ফাল্কে বঁটা প্ৰদান কৰে। ইয়াৰ উপৰিও তেখেতে 3টা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু 11টা ফিল্মফেয়াৰ বঁটাকে ধৰি একাধিক প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয়। এইগৰাকী চলচ্চিত্ৰ অভিনেতা ৰাজ কাপুৰৰ মৃত্যু হৈছিল 1988 চনৰ আজিৰ তাৰিখতেই। বিভা চৌধুৰী, তেখেত আছিল এগৰাকী ভাৰতীয় পদাৰ্থ বিজ্ঞানী। তেওঁ মূলতঃ কণা পদাৰ্থ বিজ্ঞান আৰু মহাজাগতিক ৰশ্মিৰ ওপৰত গৱেষণা চলাইছিল। বিভা চৌধুৰীয়ে দেখুৱাইছিল যে এক্সটেনচিভ এয়াৰ শ্বাৱাৰত পেনিট্ৰেটিং ইভেণ্টৰ ঘনত্ব মুঠ কণাৰ ঘনত্বৰ সমানুপাতিক। তেওঁ PhDৰ পিছত ভাৰতলৈ ঘূৰি আহি টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানত 8 বছৰ কাম কৰে। 1954 চনত তেখেতে মিচিগান বিশ্ববিদ্যালয়ৰ অতিথি গৱেষক হিচাপেও কৰ্মৰত আছিল। তাৰ পিছত তেওঁ ব্যৱহাৰিক গৱেষণা পৰীক্ষাগাৰত যোগদান কৰে আৰু কোলাৰ সোণক্ষেত্ৰৰ ওপৰত অন্বেষণ কৰে। তেওঁৰ জীৱন বৃত্তান্ত এ জুৱেল আনআৰ্টেড বিভা চৌধুৰী নামৰ জীৱনীখনত বৰ্ণনা কৰা হৈছে। তেওঁক দ্য ষ্টেটমেন কাকতে ফৰগটেন লেজেণ্ড বুলিও উল্লেখ কৰিছে। এইগৰাকী ভাৰতীয় পদাৰ্থ বিজ্ঞানী বিভা চৌধুৰীৰ মৃত্যু হৈছিল 1991 চনৰ আজিৰ তাৰিখতেই। এইবাৰ আহোঁ বিশ্ব ইতিহাসত আজিৰ দিনটো এই প্ৰেক্ষাপটলৈ। আজি ইটালীৰ ৰাষ্ট্ৰীয় দিৱস। ইংলেণ্ডৰ ৰাণী দ্বিতীয় এলিজাবেথৰ ৰাজ অভিষেক কৰা হৈছিল 1953 চনৰ আজিৰ তাৰিখতেই। 2003 চনৰ আজিৰ তাৰিখতেই ইউৰোপে প্ৰথমবাৰৰ বাবে মংগল গ্ৰহলৈ যাত্ৰা আৰম্ভ কৰে। ইউৰোপীয় মহাকাশ সংস্থাৰ মংগল এক্সপ্ৰেছ প্ৰোব কাজাখস্তানৰ বৈকানোৰ মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা হয়। প্ৰিয় শ্ৰোতা, আপোনাৰ আজিৰ দিনটো মংগলময় হোৱাৰ কামনাৰে মই নিবেদিতা গায়নে আজিৰ সুপ্ৰভাত অনুষ্ঠানটি ইমানতে সামৰি আপোনাৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।
1: সুপ্ৰভাত অনুষ্ঠানটি শুনিলে। এয়া অনুষ্ঠান শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে FM বেণ্ডৰ 102.7 মেগাহাৰ্টজত। এতিয়া আৰম্ভ কৰিছোঁ মূৰ্চনা।

আপোনালোকৰ জ্ঞাতার্থে জনাও যে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ 50 বছৰীয়া সোণালী জয়ন্তী বছৰজোৰা কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লোৱা হৈছে। এই উদ্দেশ্যে পৰিষদৰ নগাঁও আঞ্চলিক পৰীক্ষাগাৰ আৰু কাৰ্যালয়ৰ অন্তৰ্গত বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ত ডাষ্টবিন বিতৰণ, পৰিৱেশ সম্পৰ্কীয় সজাগতা সভা আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰিবলৈ লোৱা হৈছে। ইয়াৰ উপৰিও মৰিগাঁও, হোজাই আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ বিভিন্ন ৰাজহুৱা স্থানত বজাৰ সমাৰৰ বাবে পুনৰ ব্যৱহাৰৰ যোগ্য মোনা বিতৰণ তথা ৰাইজৰ মাজত বিভিন্ন গোটা আৱৰ্জনা পৃথকীকৰণ আৰু নিষ্কাশন সম্বন্ধে সজাগতাৰ সৃষ্টিৰ ব্যৱস্থা কৰা হৈছে। লগতে আগন্তুক বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি নগাঁওস্থিত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ আঞ্চলিক পৰীক্ষাগাৰ আৰু কাৰ্যালয়ৰ সৌজন্যত আৰু কলিয়াবৰস্থিত মেছাৰ্ছ বাৰ্জাৰ পেইণ্টছ প্ৰাইভেট লিমিটেডৰ সামাজিক দায়বদ্ধতা কাৰ্যসূচীৰ অধীনত নগাঁও চহৰৰ সমগ্ৰ মিলনপুৰৰ পথৰ দুয়োকাষে লগতে মঠাউৰিত গছপুলি ৰোপণ আৰু সংৰক্ষণৰ দিহা কৰা হৈছে। ইয়াৰ উপৰিও নগাঁও জিলাৰ কেইবাটাও ইটাৰভাটা আৰু হোজাই জিলাৰ বিভিন্ন শিলভঙা উদ্যোগত গছপুলি ৰোপণ আৰু সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। সচেতন ৰাইজ আৰু ছাত্ৰ ছাত্ৰীসকলৰ সহায় সহযোগিতা একান্তই কামনা কৰা হ'ল। ধন্যবাদ। আঞ্চলিক পৰীক্ষাগাৰ আৰু কাৰ্যালয়, নগাঁও, অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ।

গাঁও আমার শুৱনি শ্যামলী মাবেশ, আমি গাঁৱৰ ছোৱালী কামৰো নাই শেষ। আজিৰ গীতিমালিকা অনুষ্ঠানত প্ৰথমে এয়া ৰীতা দাসৰ কণ্ঠৰ গীত, গীতিকাৰ অনিল কলিতা, প্ৰযোজনা অসীম হাজৰিকাৰ।

0: ৰীতা দাসৰ কণ্ঠৰ গীতটি শুনিলে। গীতিকাৰ আছিল অনিল কলিতা, প্ৰযোজনা আছিল অসীম হাজৰিকাৰ। নীতি প্ৰচাৰত আৰম্ভণিতে কিছু ব্যাঘাত জন্মিছিল, তাৰ বাবে আমি দুঃখিত।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে ময়ো এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰৰ শিল্পী জগদীশ বৰুৱা, গীতৰ কথা নিৰ্মল প্ৰভা বৰদলৈ, প্ৰযোজনা অসীম হাজৰিকাৰ।

0: জগদীশ বৰুৱাৰ কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল নিৰ্মল প্ৰভা বৰদলৈ, প্ৰযোজনা অসীম হাজৰিকাৰ।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰ আগবঢ়াইছো দীপালী বৰদলৈয়ে গোৱা এটি গীত। গীতৰ ৰচনা সূৰ্য কুমাৰ ৰাজাৰ, প্ৰযোজনা উৎপল শৰ্মাৰ।

0: দীপালী বৰদলৈৰ কণ্ঠৰ গীতটি শুনিলে। গীতিকাৰ আছিল সূৰ্যকুমাৰ ৰাজা, প্ৰযোজনা আছিল উৎপল শৰ্মাৰ। গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰৰ শিল্পী সদানন্দ গগৈ, গীতিকাৰ সুধীৰ দাস, প্ৰযোজনা অনুপম চৌধুৰীৰ।

0: সদানন্দ গগৈৰ কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল সুধীৰ দাসৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।
1: বিশেষ লোক আদালত সমাধান সমাৰোহ মহামান্য উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21, 22 আৰু 23 আগষ্টত অনুষ্ঠিত হ'বলগীয়া এই লোক আদালতত অংশ ল'বলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল।
0: দীপ্তিৰাণী পেগুৰ কণ্ঠৰীতি গীত, গীতৰ ৰচনা সত্যেন শৰ্মাৰ।

দীপ্তিৰাণী পেগুৰ কণ্ঠৰ গীতটি শুনিলে। গীতিকাৰ আছিল সত্যেন শৰ্মা। গীতিমালিকা সুগম সংগীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল।

0: আজি নিশা 8:02 খেল আৰু খেলুৱৈ অনুষ্ঠানত ফিফা ৱৰ্ল্ড কাপ 2026 এই বিষয়ে হোৱা এটি আলোচনাত ভাগ ল'ব দেৱাশিষ ৰয়, সুবোধ মল্ল বৰুৱা আৰু বিদ্যুৎ কলিতাই, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। নিশা 8:20 সুৰৰ শৰাই অনুষ্ঠানৰ শিল্পী ভাস্বতী ডেকা, সুৰ সংৰচনা জয়ন্ত দাসৰ, প্ৰযোজনা ভাস্কৰ জ্যোতি গগৈৰ।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্রোতার কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
0: বিদ্যার্থীর

0: অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 কাৰ্বি আংলং জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঠাই ঘাই বাতৰিসমূহ হ'ল নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ব্ৰহ্মপুত্ৰৰ সুৰংগ পথ কাজিৰঙাৰ এলিভেটেড কৰিডৰ সন্দৰ্ভত আলোচনা বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি 5 জুনত ৰাজ্যত 1 কোটি গছপুলি ৰোপণৰ বাবে ৰাজ্য চৰকাৰৰ লক্ষ্য নিৰ্ধাৰণ ৰাজ্য চৰকাৰৰ সুলভ মূল্যৰ সামগ্ৰী যোগান আঁচনিৰ আগষ্টৰ পৰা পুনৰ আৰম্ভ হ'ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ দেশত পেট্ৰল ডিজেল পৰ্যাপ্ত পৰিমাণে মজুত থকা বুলি পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ সচিবৰ মন্তব্য আৰু জি এণ্টাৰটেইনমেণ্টৰ বিভিন্ন চেনেলত ফিফা বিশ্বকাপৰ খেল সম্প্ৰচাৰৰ বাবে চুক্তিবদ্ধ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীক সৌজন্যমূলক সাক্ষাৎ কৰি আলোচনাত মিলিত হয় ৰাজ্যৰ অৰ্থনৈতিক আন্তঃগাঁথনি ক্ৰীড়া স্বাস্থ্যৰ শক্তিখণ্ডক নতুন গতি দিয়াৰ লক্ষ্যৰে মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় মন্ত্ৰীসকলক সাক্ষাৎ কৰি বিষয়সমূহ সন্দৰ্ভত আলোচনা কৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনক নতুন দিল্লীত সাক্ষাৎ কৰি ৰাজ্যখনৰ বিকাশৰ গতি সম্পৰ্কে অৱগত কৰে সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে কয় যে নিজৰ সততা আৰু নিষ্ঠাৰে জনসেৱাৰ ক্ষেত্ৰত নজিৰ সৃষ্টি কৰা ৰাধাকৃষ্ণনক সাক্ষাৎ কৰাটো এটা শিক্ষণৰ অভিজ্ঞতা বুলি ক'ব পাৰি মুখ্যমন্ত্ৰীয়ে অনাগত সময়তো উপ ৰাষ্ট্ৰপতিগৰাকীৰ পৰামৰ্শ আৰু সহযোগিতা কামনা কৰে তেওঁ কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলকো কালি সাক্ষাৎ কৰে ডঃ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মাণ্ডাভিয়া জে পি নাড্ডা হৰদীপ সিং পুৰী আৰু নীতিন গাডকাৰীকো সাক্ষাৎ কৰে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ সৈতে হোৱা আলোচনাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ৰাজ্যত ৰূপায়ণ হৈ থকা কেইবাটাও আঁচনি সন্দৰ্ভত আলোচনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰা মতে দুয়োগৰাকীয়ে এই বৈঠকত ব্ৰহ্মপুত্ৰৰ তলেৰে সুৰংগ পথ নিৰ্মাণ কাজিৰঙাৰ এলিভেটেড কৰিডৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সম্প্ৰসাৰণ আৰু মেৰামতি সন্দৰ্ভত বিশেষভাৱে আলোচনা কৰে এই বৈঠকত বৈদেশিক ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা অসম ভৱনৰ আৱাসিক আয়ুক্ত কবিতা পদ্মনাভনো উপস্থিত থাকে আনহাতে স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাক সাক্ষাৎ কৰি ৰাজ্যৰ স্বাস্থ্যখণ্ডত বিকাশৰ বাবে মুখ্যমন্ত্ৰীয়ে নিৰন্তৰ প্ৰচেষ্টাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ইপিনে ৰাজ্যখনক দেশৰ ক্ৰীড়াৰ প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতা কামনা কৰিছে মুখ্যমন্ত্ৰীয়ে কালি কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ তথা যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মাণ্ডাভিয়াক সাক্ষাৎ কৰি অসমৰ ক্ৰীড়াক্ষেত্ৰৰ আন্তঃগাঁথনি উন্নয়ন সন্দৰ্ভত আলোচনা কৰে সামাজিক মাধ্যম এক্সত দিয়া বাৰ্তাত মুখ্যমন্ত্ৰীয়ে এই বিষয়ে প্ৰকাশ কৰে তেওঁ কয় যে বিজেপিয়ে সেৱা প্ৰথম মনোভাৱেৰে কাম কৰি আহিছে ডঃ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী মাণ্ডাভিয়াৰ জন্মদিন উপলক্ষে তেওঁৰ বাসগৃহত সাক্ষাৎ কৰি শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে অসমৰ ক্ৰীড়াক্ষেত্ৰৰ উন্নয়নৰ সৈতে জড়িত বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰে উল্লেখযোগ্য যে অসম চৰকাৰে ৰাজ্যখনৰ ক্ৰীড়া আন্তঃগাঁথনি বিকাশ কৰি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি চলাইছে তদুপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ক্ৰীড়া প্ৰতিভা বিকশাই তোলাৰ বাবেও চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি মুখ্যমন্ত্ৰীয়ে কয় উল্লেখযোগ্য যে আজি দিল্লী ভ্ৰমণ সামৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা গুৱাহাটীত উপস্থিত হ'ব অহা 5 জুনত মুখ্যমন্ত্ৰীগৰাকীয়ে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰিব অহা 5 জুনত বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যখনত প্ৰায় 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে আত্মসহায়ক গোটসমূহৰ 35 লাখতকৈও অধিক মহিলাক এই গছপুলি ৰোপণ অভিযানৰ সৈতে জড়িত কৰোৱা হ'ব ৰাজ্য চৰকাৰে বৃহৎ পৰিসৰৰ বনানীকৰণ বনাঞ্চল পুনৰুদ্ধাৰৰ পদক্ষেপ স্বচ্ছ শক্তিৰ প্ৰসাৰ আধুনিক প্ৰযুক্তিৰ একত্ৰীকৰণৰ জৰিয়তে পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম উন্নয়নক ধাৰাবাহিকভাৱে অগ্ৰাধিকাৰ দিয়াৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰিছে ইয়াৰ প্ৰস্তুতিৰ বাবে কালি গুৱাহাটীত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে সংসদীয় পৰিক্ৰমা মন্ত্ৰী অতুল বৰাই

0: পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীত জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণ নিশ্চিত কৰাৰ লগতে সঠিক নিৰীক্ষণ ব্যৱস্থাৰে অভিযান সফল কৰি তুলিবলৈ বিভাগীয় বিষয়াসকলক মন্ত্ৰী বৰাই নিৰ্দেশ দিয়ে। এই বৈঠকতে লাখপতি বাইদেউ আঁচনিৰ অগ্ৰগতিৰ পৰ্যালোচনাও কৰা হয়। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত ৰূপায়ণ হৈ থকা চৰকাৰৰ জনকল্যাণমূলক কাৰ্যসূচীসমূহৰ অগ্ৰগতি সন্দৰ্ভতো বৈঠকত আলোচনা কৰা হয়। কালিৰ এই বৈঠকত বিভিন্ন বিভাগৰ মুখ্য সচিব আৰু বিষয়াসকল উপস্থিত থকাৰ লগতে পৰিৱেশ আৰু বন বিভাগৰ অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক হৃদেশ মিশ্ৰও উপস্থিত থাকে। ৰাজ্য চৰকাৰে যোগান ধৰি থকা সুলভ মূল্যৰ সামগ্ৰীৰ যোগান বন্ধ হৈ যাব বুলি শেহতীয়াকৈ প্ৰকাশ পোৱা বাতৰি সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। চৰকাৰে যোগান ধৰা বিনামূলীয়া চাউলৰ লগতে সুলভ মূল্যত দিয়া মচুৰ দাইল, চেনি আৰু নিমখ যোগানৰ আঁচনি অব্যাহত থাকিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰকাশ কৰা মতে বৰ্তমান চলি থকা লেখানুদান বাজেটৰ পৰিপ্ৰেক্ষিতত সুলভ মূল্যত মচুৰ দাইল, চেনি আৰু নিমখৰ যোগানৰ আঁচনিখন চলিত মাহৰ পৰা স্থগিত ৰখা হৈছে। চৰকাৰে পূৰ্ণকালীন বাজেট দাখিল কৰাৰ পাছত অহা আগষ্ট মাহৰ পৰা পুনৰ আঁচনিখন আৰম্ভ কৰা হ'ব। মে মাহৰ অন্ন সেৱাৰ দিনত বিতৰণ সম্পূৰ্ণ হোৱাৰ পিছত কিছুসংখ্যক সুলভ মূল্যৰ দোকানত ৰৈ যোৱা সামগ্ৰী অন্ত্যোদয়া পৰিয়ালক অগ্ৰাধিকাৰ ভিত্তিত বিতৰণ কৰা হ'ব বুলি খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে প্ৰকাশ কৰিছে। অৱশ্যে এই সময়ছোৱাত ৰাইজৰ বাবে আবণ্টিত বিনামূলীয়া চাউল বিতৰণ প্ৰতিমাহে অব্যাহত থাকিব বুলিও খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে সদৰি কৰিছে। কেন্দ্ৰীয় চৰকাৰে কালি দেশত পেট্ৰল ডিজেলৰ পৰ্যাপ্ত পৰিমাণে মজুত থকা বুলি প্ৰকাশ কৰে। পশ্চিম এছিয়াৰ সংকটৰ মাজতো ভাৰতে খাৰুৱা তেল, প্ৰাকৃতিক গেছ আৰু ৰন্ধন গেছৰ যোগান বজাই ৰখাত সমৰ্থ হৈছে। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ যুটীয়া সচিব সুজাতা শৰ্মাই দেশত পৰ্যাপ্ত পৰিমাণে পেট্ৰল ডিজেল মজুত থকা বুলি কালি আন্তঃ মন্ত্ৰালয়ৰ সংবাদমেলত উল্লেখ কৰে। অৱশ্যে কোনো কোনো অঞ্চলত পেট্ৰল ডিজেলৰ অস্বাভাৱিক অধিক বিক্ৰী হোৱাৰ খবৰ অহাৰ পৰিপ্ৰেক্ষিতত এল পি জিৰ সৈতে সম্পৃক্ত 10টা গোচৰ ৰুজু কৰাৰ লগতে 3জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। যুটীয়া সচিব শ্ৰীমতী শৰ্মাই লগতে কয় যে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত নিৰীক্ষণ আৰু বলবৎকৰণ ব্যৱস্থা শক্তিশালী কৰিবলৈ আহান জনোৱা হৈছে। মাৰ্চৰ পৰা প্ৰায় 8,56,000 পি এন জি সংযোগ গেছৰ সৈতে সংযোগ কৰাৰ লগতে 2,96,000 সংযোগৰ বাবে অতিৰিক্ত আন্তঃগাঁথনি সৃষ্টি কৰা হৈছে। ইফালে ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়ৰ সাৰ বিভাগৰ অতিৰিক্ত সচিব অপৰ্ণা এছ শৰ্মাই দেশত বৰ্তমান যথেষ্ট পৰিমাণে সাৰ মজুত আছে বুলি প্ৰকাশ কৰিছে। নলবাৰী জিলাৰ মুকালমুৱা থানাৰ অন্তৰ্গত গংগাপুৰত দুৰ্বৃত্তৰ দ্বাৰা সংঘটিত হত্যাকাণ্ডত নিহত ছাত্ৰনেতা মাধুৰ্য বৰ্মন আৰু গুৰুতৰভাৱে আহত মৃদুমুদ্ৰা ডেকাৰ পৰিয়ালৰ লোকক কালি বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীয়ে সাক্ষাৎ কৰে। গুৰুতৰভাৱে আহত যুৱতীগৰাকী গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। যুৱতীগৰাকীৰ আশু আৰোগ্য কামনা কৰাৰ লগতে বিধায়ক শ্ৰী পাটোৱাৰীয়ে অসমীয়া যুৱকক নিৰ্মমভাৱে হত্যা কৰা আৰু অসমীয়া জীয়ৰীক আক্ৰমণ কৰা কাৰ্য সভ্য সমাজত গ্ৰহণযোগ্য নহয় বুলি প্ৰকাশ কৰে। এই সন্দৰ্ভত বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে এইদৰে কয়।
1: আমাৰ এই যুৱতীগৰাকী আহতপ্ৰাপ্ত হৈ নলবাৰী মেডিকেলৰ পৰা যেতিয়া গুৱাহাটী মেডিকেল কলেজলৈকে পঠিয়াইছিল, তো তেতিয়া আমাৰ ছুপাৰিণ্টেণ্ডেণ্ট ডাঙৰীয়া, অধীক্ষক ডাঙৰীয়া, তেতিয়া ৰাতি 10:30 বাজিছে, 11টা বাজিছে, তেতিয়াও তেখেতে এই পেচেণ্টটোৰ কাৰণে ৰৈ আছিল আৰু সকলো ধৰণৰ সুবিধা তেখেতে ইয়াত কৰি দিছে। এতিয়ালৈকে অকণমান ইম্প্ৰুভ হৈছে, তথাপিও যিটো অলপ কি কওঁ অলপ ছিৰিয়াছ যিটো আছে সেইটোতো থাকিব, কিন্তু সংকটমুক্ত মানে কি আজি এতিয়া আজকে যথেষ্টখিনি ভাল পাইছে বা ৰেছপন্স কৰিছে বা দেউতাকক তেওঁ মাতিছেও বা মাতবোল কৰিব পাৰিছে, গতিকে তেনেকুৱা ধৰণৰ এটা কথাখিনি হৈছে।
0: বিধায়ক জয়ন্ত মল্ল বৰুৱায়ো নলবাৰীৰ এই নৃশংস হত্যাকাণ্ড আৰু নিৰ্মম আক্ৰমণৰ ভুক্তভোগী যুৱক যুৱতীহালৰ পৰিয়ালৰ লোকক সাক্ষাৎ কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি ডিব্ৰুগড় জিলাৰ টিংখং বিধানসভা সমষ্টিৰ অন্তৰ্গত হলগুৰি গাঁৱৰ 7গৰাকী কৃষকে সমূহীয়াভাৱে কৰা পাণ, 18 আৰু আস্থা 68 জাতৰ ধান খেতি পৰিদৰ্শন কৰে। সেউজীয়া পথাৰত উপস্থিত হৈ কৃষক আৰু দাৱনীসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ পৰিশ্ৰম, নিষ্ঠা আৰু আধুনিক কৃষি পদ্ধতিৰ প্ৰতি থকা আগ্ৰহৰ পৰা বিশেষভাৱে অনুপ্ৰাণিত হোৱা বুলি তেওঁ উল্লেখ কৰে। শ্ৰীসোণোৱালে কয় যে ৰাজ্যৰ কৃষকৰ উন্নতিৰ মাজতে অসমৰ সমৃদ্ধি নিহিত হৈ আছে। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কৃষি আৰু কৃষকৰ উন্নতি সাধনত গুৰুত্ব দিছে বুলি উল্লেখ কৰি শ্ৰীসোণোৱালে কয় যে কৃষকৰ সমৃদ্ধিয়ে শক্তিশালী অসমৰ ভেটি আৰু কৃষি ক্ষেত্ৰৰ উন্নয়নে

0: গ্ৰাম্য অৰ্থনীতিৰ মূল চালিকা শক্তি। পৰিশ্ৰমী কৃষকসকলে আত্মনিৰ্ভৰ আৰু বিকশিত অসম গঢ়াৰ সপোনক অধিক শক্তিশালী কৰি তুলিছে বুলি তেওঁ উল্লেখ কৰে। পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীৰ সৈতে স্থানীয় বিধায়ক বিমল বৰা, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, ডিব্ৰুগড় পৌৰ নিগমৰ উপমেয়ৰ উজ্জ্বল ফুকন আৰু বহুকেইগৰাকী দলীয় নেতাকৰ্মী উপস্থিত থাকে। শ্ৰীভূমি চহৰৰ বিভিন্ন দীৰ্ঘদিনীয়া নাগৰিক সমস্যাৰ সমাধানৰ লক্ষ্যৰে কালি জিলা আয়ুক্ত কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত প্ৰদীপ কুমাৰ দ্বিবেদীৰ অধ্যক্ষতাত অনুষ্ঠিত এই সভাত শ্ৰীভূমি চহৰৰ জৰাজীৰ্ণ বাটপথ, ক্ৰমবৰ্ধিত যানজঁট, পানী নিষ্কাশন ব্যৱস্থাৰ ত্ৰুটি আদিকে ধৰি বিভিন্ন সমস্যা সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হয়। জিলা আয়ুক্তগৰাকীয়ে সভাত এই সমস্যাসমূহৰ দ্ৰুত আৰু স্থায়ী সমাধানৰ বাবে প্ৰশাসন, জনপ্ৰতিনিধি আৰু সংশ্লিষ্ট সকলো পক্ষকে সমন্বয়েৰে কাম কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে এখন উন্নত, পৰিষ্কাৰ আৰু সুশৃংখল চহৰ গঢ়ি তুলিবলৈ প্ৰশাসনিক পদক্ষেপৰ লগতে নাগৰিকৰ সক্ৰিয় সহযোগিতা আৰু সচেতন অংশগ্ৰহণো অত্যন্ত গুৰুত্বপূৰ্ণ। চলিত বৰ্ষৰ ফিফা বিশ্বকাপৰ খেলসমূহ জি এণ্টাৰটেইনমেণ্টৰ বিভিন্ন চেনেলত সম্প্ৰচাৰ কৰা হ'ব। জি এণ্টাৰটেইনমেণ্টে 2036 চন পৰ্যন্ত ফিফাৰ সকলো অনুষ্ঠানৰ মিডিয়া স্বৰ্ত ক্ৰয় কৰিছে। সেই অনুসৰি বিশ্বকাপৰ খেলসমূহ ইউনাইটেড এইট স্পৰ্টছ লিনিয়াৰ টিভিত সম্প্ৰচাৰ হ'ব। একেদৰে জি ফাইভত খেলসমূহৰ লাইভ ষ্ট্ৰিমিং কৰা হ'ব। আণ্ডাৰ 17 বিশ্বকাপৰ খেলসমূহ জিত সম্প্ৰচাৰ কৰা হ'ব। উল্লেখযোগ্য যে অহা 11 জুনত চলিত বৰ্ষৰ ফুটবল বিশ্বকাপৰ খেলসমূহ আৰম্ভ হ'ব। খেলসমূহ আমেৰিকা, মেক্সিকো আৰু কানাডাত অনুষ্ঠিত হ'ব। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ প্ৰচাৰিত বাতৰিত চকু ফুৰাওঁ।
1: নলবাৰীত দুৰ্বৃত্তৰ আক্ৰমণত যুৱকৰ মৃত্যু আৰু পৰৱৰ্তী পৰ্যায়ত আৰক্ষীৰ এনকাউণ্টাৰ, নতুন দিল্লীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিভিন্ন মন্ত্ৰী সাক্ষাৎ, কিংবদন্তী কণ্ঠশিল্পী সুমন কল্যাণপুৰৰ বিয়োগ, ৰাজ্যত পুনৰ বাণিজ্যিক চিলিণ্ডাৰৰ দাম বৃদ্ধি আদি বাতৰিয়ে আজিৰ কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। প্ৰেম প্ৰত্যাখ্যানৰ গইনালৈ নলবাৰীত দুৰ্বৃত্তই ভাতৃ ভগ্নীক কৰা আক্ৰমণত এজন যুৱকৰ মৃত্যু হোৱা ঘটনাই অলপতে ৰাজ্য জোকাৰি যায়। পাছলৈ দুৰ্বৃত্ত কৰায়ত্ত কৰিবলৈ যোৱা আৰক্ষীৰ হাতত অভিযুক্তৰ মৃত্যু হোৱাৰ সেই বাতৰিটো আজিৰ প্ৰায় সকলো কাকতেই প্ৰথম দৃশ্যত প্ৰকাশ কৰিছে। দৈনিক অসম কাকতত বাতৰিটোৰ শিৰোনাম ৰাজপথত হানি খচি আছো নেতা মাধুৰ্য বৰ্মন হত্যা, নলবাৰীত লাভ জিহাদৰ ভয়ংকৰ কাণ্ড, আৰু দৈনিক জনমভূমি কাকতত লাভ জিহাদ কেন্দ্ৰিক নৃশংসতা, মাধুৰ্য বৰ্মনৰ হত্যাক লৈ উত্তাল নলবাৰী, এনকাউণ্টাৰত নিহত ছাত্ৰ নেতাৰ হত্যাকাৰী। দি আছাম ট্ৰিবিউন কাকতেও একেটা বাতৰি আছু লিডাৰ কিল্ড ছিষ্টাৰ ইঞ্জিয়ৰ্ড মাৰ্ডাৰ একিউজড গান ডাউন ইন নলবাৰী শীৰ্ষকেৰে প্ৰকাশ কৰিছে। কেইবাদিনীয়া চৰকাৰী কাৰ্যসূচীৰে নতুন দিল্লীত উপস্থিত থকা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন কেন্দ্ৰীয় মন্ত্ৰীক কৰা সাক্ষাৎ আৰু আজিৰ উভতনিক লৈ একোটা বাতৰি কেইবাখনো কাকতৰ প্ৰথম পৃষ্ঠাত স্থান পাইছে। অসমক ক্ৰীড়া কেন্দ্ৰ, চিকিৎসা, পৰ্যটনৰ প্ৰধান ভেটিৰূপে গঢ়িবলৈ দিল্লীত তৎপৰ মুখ্যমন্ত্ৰী শিৰোনামেৰে অসমীয়া খবৰ কাকতে বাতৰিটো প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতত একেটা বাতৰি শীৰ্ষক অসমক দেশৰ ভিতৰতে উন্নত ৰাজ্য কৰাৰ লক্ষ্য, দিল্লীত উপৰাষ্ট্ৰপতি ৰাধাকৃষ্ণনসহ একাধিক কেন্দ্ৰীয় মন্ত্ৰী সাক্ষাৎ মুখ্যমন্ত্ৰীৰ। দ্য চেণ্টিয়েল কাকতেও বাতৰিটো চিএম ডিছকাছেছ দ্য ষ্টেটছ ডেভেলপমেণ্ট উইথ ভাইচ প্ৰেছিডেণ্ট ইউনিয়ন মিনিষ্টাৰ্ছ শীৰ্ষকেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। আমাৰ অসম কাকতে পুনৰ বাণিজ্যিক চিলিণ্ডাৰৰ দাম বৃদ্ধি, হোটেল ৰেষ্টুৰাণ্ট সংকট শিৰোনামেৰে এটা বাতৰি প্ৰথম পৃষ্ঠাত স্থান দিছে। কণ্ঠশিল্পী সুমন কল্যাণপুৰৰ বিয়োগৰ বাতৰিটো অসমে প্ৰতিদিন কাকতে। দেশৰ সংগীত ক্ষেত্ৰত সৃষ্টি হ'ল বিশাল শূন্যতাৰ, জগতশ্ৰী কণ্ঠশিল্পী সুমন কল্যাণপুৰৰ বিদায় শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে গুৱাহাটীত আন্তঃৰাজ্যিক জুৱাৰ চক্ৰ উৎখাত কৰাৰ বাতৰি এটা, আই পি এল জুৱাত ব্যৱহৃত বৃহৎ পৰিমাণৰ অলংকাৰ, 26 স্থানৰ ভূমিৰ নথি জব্দ শীৰ্ষকেৰে আজি আগস্থান দিছে। এতিয়া হওক আমি বাতৰি মাজলৈ উভতি যাওঁ।
0: ধন্যবাদ ডেভিড। অহা 5 জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটোৱা হ'ব। খানাপাৰাৰ জ্যোতি বিষ্ণু সাংস্কৃতিক প্ৰেক্ষাগৃহত এই শপতগ্ৰহণ অনুষ্ঠানৰ আয়োজন কৰা হ'ব বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নতুন দিল্লীত সাক্ষাৎ কৰাৰ পাছতে এই কথা ঘোষণা কৰে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 35 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজীয়াৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। মঙ্গলদৈ মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ভৱেশ নাৰায়ণ চৌধুৰীৰ কালি দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 68 বছৰ। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ব্ৰহ্মপুত্ৰৰ সুৰংগ, কাজিৰঙাৰ এলিভেটেড কৰিডৰ সন্দৰ্ভত আলোচনা। বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি 5 জুনত ৰাজ্যত 1 কোটি গছপুলি ৰোপণৰ বাবে ৰাজ্য চৰকাৰৰ লক্ষ্য নিৰ্ধাৰণ। ৰাজ্য চৰকাৰৰ সুলভ মূল্যৰ সামগ্ৰী যোগান আঁচনিৰ আগষ্টৰ পৰা পুনৰ আৰম্ভ হ'ব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। আৰু জি এণ্টাৰটেইনমেণ্টৰ বিভিন্ন চেনেলত ফিফা বিশ্বকাপৰ খেল সম্প্ৰচাৰৰ বাবে চুক্তিবদ্ধ। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰু।
1: জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজিলৈ আহিছো পশ্চিম কাৰ্বি আংলং জিলাৰ ৰেহৰূপ। আজি আমাক সংগ দিছে পশ্চিম কাৰ্বি আংলঙৰ পৰা আমাৰ সংবাদদাতা টুটু কোঁৱৰে। দেশৰ আন আন প্ৰান্তৰ লগতে পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙতো জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ জনভাগিদাৰী অভিযান ৰূপায়ণ কৰা হয়। এই বিষয়ে সবিশেষ জনাইছে আমাৰ সংবাদদাতা টুটু কোঁৱৰে।
2: ৰাজ্যখনৰ অতিকৈ পিছপৰা জিলা হিচাপে পৰিচিত পশ্চিম কাৰ্বি আংলং জিলাটো 18-25 মেলৈ জনভাগিদাৰী অভিযান শীৰ্ষক আঁচনিখন সফলতাৰে সমাপ্ত কৰা হয়। ভাৰত চৰকাৰৰ জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ উদ্যোগত পৰিচালিত হোৱা এই অভিযানত সবচে দূৰ সবচে পেহেলে শীৰ্ষক চিন্তাধাৰাৰে অভিযানৰ কাৰ্যসূচী পৰিচালিত কৰা হয়। এই অভিযানত দূৰণিবটীয়া জনজাতীয় লোকসকলে সঠিক ৰূপত বিভিন্ন ধৰণৰ চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰাৰ সন্দৰ্ভত উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰা হয়। বিশেষকৈ পাহাৰীয়া অঞ্চলৰে আৱৰি থকা জিলাখনৰ সকলোতকৈ দূৰত থকা পৰিয়ালক যিকোনো পদ্ধতিৰে সামৰি লোৱাৰ ব্যৱস্থা কৰা হয় বুলি জানিব পৰা গৈছে। জিলাখনৰ কৃষি, স্বাস্থ্য, জনস্বাস্থ্য, কাৰিকৰী, জলসিঞ্চন, ৰেচম আদিকে কৰি প্ৰতিটো বিভাগৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ সজাগতা প্ৰদান কৰা হয়। এই অভিযানৰ জৰিয়তে স্বাস্থ্য বিভাগে যক্ষ্মা ৰোগৰ পৰীক্ষাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰে। আনহাতে ৰেচম বিভাগৰ জৰিয়তে গছপুলি ৰোপণেৰে পলুৰ খাদ্য উৎপাদন কৰি কেনেদৰে মুগা, এৰি আদি বস্ত্ৰৰ উৎপাদন কৰিব পাৰি সেই সন্দৰ্ভতো বিশেষ প্ৰশিক্ষণ প্ৰদান কৰা হয়। জলসিঞ্চনৰ জৰিয়তে কৃষি পথাৰত প্ৰয়োজনীয় পানী যোগানৰ ব্যৱস্থা কৰি অধিক পৰিমাণে শস্য উৎপাদন কৰিব পাৰি তাৰ বিষয়ে সজাগতা প্ৰদান কৰা হয়। সামগ্ৰিকভাৱে জিলাখনৰ প্ৰতিটো চৰকাৰী বিভাগৰ জৰিয়তে জনজাতীয় লোকসকলৰ উন্নতিৰ এই জনভাগিদাৰী আঁচনি অভিযানৰ সফল সামৰণি হোৱা বুলি উল্লেখ কৰিব পাৰি।
1: পশ্চিম কাৰ্বি আংলং জিলাৰ অসম মেঘালয় সীমান্ত অঞ্চল বিধায়কসহ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ স্থানীয় পৰিষদে পৰিদৰ্শন কৰে। এই বিষয়ে সবিশেষ জনাইছে আমাৰ সংবাদদাতাই।
2: পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙৰ অসম মেঘালয় সীমান্ত অঞ্চল কিছুদিন পূৰ্বে পৰিদৰ্শন কৰে আমৰি বিধানসভা সমষ্টিৰ বিধায়ক তথা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ স্থানীয় পৰিষদ হেতসিং ৰংফাৰে। বিগত বহুদিন ধৰি দুই ৰাজ্যৰ সীমান্তৱৰ্তী অঞ্চলৰ তাপাত নামৰ গাঁওখনিত কৃষিকৰ্মক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ আহিছিল। চুবুৰীয়া ৰাজ্য মেঘালয়ৰ লাপাঙাপ নামৰ গাঁওখনিৰ একাংশ কৃষকে সীমান্তৱৰ্তী অসমভূমিৰ তাপাতত কৃষি কৰ্ম কৰি অহাক লৈ এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। এই সমস্যা সমাধানৰ বাবে দুই সীমান্তৱৰ্তী ৰাজ্যৰ পশ্চিম কাৰ্বি আংলং জিলা আৰু পশ্চিম জয়ন্তীয়া পাহাৰ জিলাৰ জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষক পৰ্যায়ৰ এখনি গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈ যায়। তাৰোপৰি অসম চৰকাৰৰ প্ৰতিনিধি হিচাপে ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰীয়ে সীমান্তৱৰ্তী অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। ইতিমধ্যে দুই ৰাজ্যৰ এই সীমান্ত সমস্যা সমাধানৰ বাবে স্থানীয় বিধায়ক তথা পৰিষদে বিশেষ পদক্ষেপ গ্ৰহণ কৰি দুই ৰাজ্যৰ চৰকাৰৰ এখনি উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰাৰ বাবেও ব্যৱস্থা যুগুত কৰি উলিয়াইছে বুলি জানিব পৰা গৈছে।
1: পশ্চিম কাৰ্বি আংলঙত কাৰ্বি ছাত্ৰ সন্থাৰ ড্ৰাগছ বিৰোধী অভিযান সন্দৰ্ভত বিস্তৃত তথ্যৰে এয়া আমাৰ সংবাদদাতা টুটু কোঁৱৰ।
2: কাৰ্বি জনগোষ্ঠীৰ অন্যতম ধ্বজাবাহক ৰূপে পৰিচিত কাৰ্বি ছাত্ৰসন্থাই পশ্চিম কাৰ্বি আংলং জিলাত ড্ৰাগছৰ বিৰুদ্ধে ব্যাপক অভিযান চলাই উল্লেখযোগ্য সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। পাহাৰীয়া জিলাখনৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ সৰবৰাহকাৰী আৰু সেৱনকাৰী বৃদ্ধি পাই অহাৰ বাবে নৱপ্ৰজন্মৰ মাজত এক ঋণাত্মক বাতাৱৰণে ক্ৰিয়া কৰা পৰিলক্ষিত হৈছে। জিলাখনৰ বৈঠালাংছ, হামৰেণ, লংজাপ, ডংকামকাম, তৰাডুবি আদি অঞ্চলত ড্ৰাগছৰ পয়োভৰে যুৱ প্ৰজন্মক বিপথে পৰিচালিত কৰাও পৰিলক্ষিত হৈছে। মাৰাত্মক ব্যাধি হিচাপে পৰিচিত ড্ৰাগছৰ এই সৰবৰাহ আৰু সেৱন ৰোধৰ বাবে কাৰ্বি ছাত্ৰসন্থাই শেহতীয়াকৈ কেইবাটাও গুৰুত্বপূৰ্ণ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। ছাত্ৰ সংগঠনটোৱে নিজাববীয়াকৈ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই সহস্ৰাধিক যুৱকক ড্ৰাগছ সেৱন কৰি থকা অৱস্থাত আটক কৰি আৰক্ষীক চমজাই দিয়াৰ উপৰিও পুনৰবাৰখন কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে। সামগ্ৰিকভাৱে ক'ব পাৰি যে কাৰ্বি ছাত্ৰ সন্থাৰ উদ্যোগত জিলাখনত চলি থকা ড্ৰাগছ বিৰোধী অভিযানে ব্যাপক সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।
1: জিলাৰ ৰেহৰূপত আজিলৈ ইমানেই। কাইলৈ পুৱা 9:15 লৈ আহিম আন এখন নতুন জিলাৰ ৰেহৰূপ। নমস্কাৰ।

শ্ৰোতাই অনুষ্ঠান শুনিছে আকাশবাণীৰ নগাঁও কেন্দ্ৰৰ পৰা। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত। আমাৰ পিছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।

প্ৰিয় শ্ৰোতা, নিশ্চয় সকলো কুশলে আছে। প্ৰীতি আৰু সাদৰ সম্ভাষণ জনাই আপোনালোকলৈ লৈ আহিছোঁ আপোনালোকৰ প্ৰিয় অনুষ্ঠান আপুনি বিচৰা গীত।

শ্ৰোতা, ইতিমধ্যে আমালৈ এই ফোন অহা আৰম্ভ হৈছে। আহকচোন আজিৰ অনুষ্ঠানৰ প্ৰথমটি ফোন কল গ্ৰহণ কৰোঁ। হেল্ল' হয়, নমস্কাৰ জনাইছো। হয় হয়, মই আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা কৈ আছো। ঠিক আছে, আপোনাক শুনাই দিম গীতটি। আগবঢ়াইছো প্ৰিয় গীতটি, শুনকচোন।

0: হেল্ল' নমস্কাৰ, আপুনি বিচৰা গীতৰ পৰা মই কৈ আছোঁ, আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈ আছে বাৰু?
1: মই বৰজহাৰ পৰা ৰঞ্জিত বৰা বাইদেউ।
0: হয়, ডাঙৰীয়া, জনাবচোন আপোনাৰ প্ৰিয় গীতটি, অনুৰোধ কি কৰিব আজি?
1: আজি গায়ক গায়িকা এগৰাকী নামো নাজানো, কিন্তু আলফুলিও কপৌফুল এই গীতটি মোক লাগিছে।
0: আলফুলীয়া কপৌফুল আমাৰ চিৰনমস্য, আমাৰ সংগীত শিল্পী দীপেন বৰুৱাৰ। হয়, খুব সুন্দৰ গীত এটি আপুনি অনুৰোধ কৰিছে, তাতে এতিয়া বহাগৰো বতৰ।
1: হয়
0: হয়, বাৰু কওকচোন আপোনাৰ বিষয়ে কি কৰি আছে বৰ্তমান, কেনেদৰে ব্যস্ত? বাৰু, আপোনালোকে ইমান আগ্ৰহেৰে আজিৰ দিনটোৰ কাৰণে ৰৈ থাকে আৰু আমালৈ ফোন কৰে, আমাৰ সঁচাই ভাল লাগে। এতিয়া খেতি বাতি কেনেকুৱা চলিছে আপোনাৰ? বাৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমালৈ বহুত ফোন আহি আছে, আচলতে আমি ফোনে ধৰিব নোৱাৰোঁ, অকণমান সময় আমাৰ কম, গতিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আকৌ ফোন কৰিব, আমি আকৌ কথা হ'ম। আগবঢ়াইছোঁ আপোনাৰ প্ৰিয় গীত শুনক।

0: হেল্ল'
1: হেল্ল'
0: নমস্কাৰ, মই আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা আপোনাৰ সৈতে কথা পাতি আছোঁ। আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈ আছে বাৰু?
1: হয় মেম, নমস্কাৰ, মই নগাঁও কেন্দ্ৰৰ পৰা কৈছোঁ, সুনীল দেৱী।
0: হয় বাইদেউ, ভালে আছেনে?
1: হয় ভালে আছোঁ, আপুনি ভালে আছে?
0: হয় হয়, আমি কুশলেই আছোঁ। আৰু কওকচোন, আজি কি গীত শুনিব বাৰু?
1: আজি দুই ঘণ্টা তাকে শুনাই দিব, দুদিন কৰি যদি দুদিন দাদা তিনি ঘণ্টাকে শুনাই দিব।
0: হয় নিশ্চয়, আৰু আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু আপুনি আমাৰ একেবাৰে নিয়মীয়া শ্ৰোতা, তাই কথা হৈয়ে থাকো নহয় জানো।
1: হয়,
0: আকৌ কথা হ'ম, ধন্যবাদ জ্ঞাপন কৰিছোঁ। শ্ৰোতা, আপোনালৈ আগবঢ়াইছোঁ আপোনাৰ প্ৰিয় গীতটি, শুনক।

0: হেল্ল'
1: হেল্ল'
0: নমস্কাৰ, মই আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা কৈ আছোঁ। আপুনি কোনে কৈছে, ক'ৰ পৰা কৈছে?
1: মই গাজৰি বুগৰি কৰি ৰ'ব কৈছিলোঁ বাইদেউ।
0: হয়, নামটো জনাব।
1: মই এটা কৃষক হওঁ, মোৰ নাম শ্ৰী পুংসৰাম বৰ, গাজৰি লালং গাঁও বুগৰি কৰি।
0: হয়, কওকচোন আপোনাৰ অনুৰোধৰ গীতটি।
1: বহুত দিন হোৱা নাই, গাঁৱত যোৱা নাই, বুকুৰ মৰম আছে, আপুনি দেখা হোৱা নাই।
0: হয় বাৰু, কওকচোন কেনে আছে বাৰু, কুশলে আছেনে?
1: মই এই খেতি বাৰী কৰিছো বাইদেউ, এনেই দুটা মোৰ ছোৱালী আছে।
0: হয়,
1: এইখিনিতে আৰু মোৰ ৱাইফ আছে, আমি ফেমিলি চাৰিটা।
0: কৃষি কেনেকুৱা চলিছে, খেতি বাতি?
1: খেতি বাতিতে তিনি বিঘা কৰিছে বড়ো ধান বাইদেউ।
0: বড়ো ধানৰ খেতি কৰি আছে নহয় জানো? ধন্যবাদ জ্ঞাপন কৰিছো ফোন কৰাৰ বাবে, আকৌ ফোন কৰিব, আমি আকৌ কথা হ'ম। আপোনালৈ আগবঢ়াইছো আপোনাৰ প্ৰিয় গীতটি, শুনক।

0: হেল্ল'
1: হেল্ল'
0: নমস্কাৰ, মই আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা আপোনাৰ সৈতে কথা পাতি আছো। আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে? হয়, আপুনি বিচৰা গীতৰ পৰা মই কৈ আছো। আপুনি নামটো জনাবচোন।
1: মোৰ নাম মণিকেৰা।
0: হয় ডাঙৰীয়া, কওকচোন আজি বাৰু কি গীত শুনিবলৈ আপুনি অনুৰোধ কৰিব ইমান দূৰৰ পৰা ফোন কৰিলে আমালৈ? নিশ্চয় আপোনাক আমি শুনাম। বাৰু কওকচোন বৰ্তমান কি কৰি আছে বাৰু? হয়, বতৰ কেনেকুৱা বাৰু এইকেইদিন? যিহেতু খুব বৰষুণ হৈ আছে, কাৰ্বি আংলঙৰ ফালে বৰষুণ হৈছে নে নাই পিছে?
1: ধন্যবাদ
0: জ্ঞাপন কৰিছো। আৰু আকৌ ফোন কৰিব, আমি আকৌ কথা হ'ম।

নমস্কাৰ, আকাশবাণী নগাঁও কেন্দ্ৰৰ আপুনি বিচৰা গীতৰ পৰা মই কৈ আছো। কোনে কৈছে আৰু ক'ৰ পৰা কৈছে? হয়, নামটো জনাব। কওকচোন, আজি কি গীতৰ অনুৰোধ কৰিব? ৰুমাল গীতটি নহয় জানো, বাৰু মই শুনাম আপোনাক। কওকচোন, কিহত ব্যস্ত আৰু কি কৰি আছিলে বাৰু?

0: প্ৰিয় শ্ৰোতা, এইখিনিতে আপোনালোকক জনাই থওঁ যে আপোনালোকে আপুনি বিচৰা গীতৰ উপৰিও আমাৰ কেন্দ্ৰৰ পৰা প্ৰচাৰ কৰা সাতসৰী অনুষ্ঠানৰ বাবে অনুৰোধ কৰি আমালৈ বাৰ্তা প্ৰেৰণ কৰিব পাৰিব। আপুনি তাৰ বাবে আমাৰ কেন্দ্ৰৰ ফেচবুক পেজত গৈ অনুৰোধ কৰিব পাৰিব। লগতে আমাৰ কেন্দ্ৰৰ ফোন নম্বৰটি নিশ্চয় আপোনালোকৰ সৈতে আছেই, তথাপিও মই আকৌ এবাৰ জনাই দিছোঁ আপোনালোকক, 9435053214 এই নম্বৰত আপোনালোকে আমালৈ বাৰ্তা প্ৰেৰণ কৰিব পাৰিব। ইয়াৰোপৰি প্ৰতি সন্ধিয়া আকাশবাণী নগাঁও কেন্দ্ৰৰ ফেচবুক পেজত আমি ফেচবুক লাইভতো আহোঁ। আমাৰ সৈতে আপোনালোকে সংযোগ হওক, লগতে অনুষ্ঠানসমূহ শুনি কেনেকুৱা লাগিছে আমাক কিন্তু জনাবলৈ নাপাহৰিব। চাওঁতে চাওঁতে সময়ো হৈ আহিল আজিৰ অনুষ্ঠানৰ পৰা বিদায় লোৱাৰ। সেয়েহে এটি নতুন দিনত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই চিত্ৰলেখা বৰুৱাই বিদায় লৈছোঁ। নমস্কাৰ।
1: আপুনি বিচৰা গীত অনুষ্ঠানটি শুনিলে। শ্ৰোতাক পুনৰবাৰ জনাই থওঁ, আমাৰ কেন্দ্ৰৰ সাতসৰী অনুষ্ঠানৰ বাবে আকাশবাণী নগাঁও ফেচবুক পেজৰ জৰিয়তে গীতৰ বাবে অনুৰোধ কৰিব পাৰিব। তাৰ বাবে শ্ৰোতাসকলে আমাৰ পেজটিলৈ মেছেজ পঠিয়াব পাৰে বা কমেণ্ট কৰিব পাৰে। পুনৰ কৈছোঁ, আমাৰ কেন্দ্ৰৰ সাতসৰী অনুষ্ঠানৰ বাবে আকাশবাণী নগাঁও ফেচবুক পেজৰ জৰিয়তে গীতৰ বাবে অনুৰোধ কৰিব পাৰিব। তাৰ বাবে শ্ৰোতাসকলে আমাৰ পেজটিলৈ মেছেজ পঠিয়াব পাৰে বা কমেণ্ট কৰিব পাৰে। এয়া অনুষ্ঠান শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে FM বেণ্ডৰ 102.7 মেগাহাৰ্টজত। আমাৰ পিছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
2: আজিৰ নাট্যানুষ্ঠানৰ নিবেদন মূলা গাভৰু। কবি হিতেশ্বৰ বৰবৰুৱাৰ মূল কাব্য যুদ্ধক্ষেত্ৰত আহোম ৰমণীৰ কীৰ্তি কাহিনীৰ ভেটিত নাটখনি যুগুত কৰিছে ডক্টৰ পূৰ্ণানন্দ শইকীয়াই। এয়া শুনক মূলা গাভৰু।

0: চিন্তাযুক্ত কিয় না? কি ভাবিছা তুমি অন্তৰত? কিবা ভাব খেলিছে হিয়াত? আহোমৰ সেনা হল নেকি পৰাভূত যৱন যুদ্ধত বিপক্ষ সহিতে যুঁজি? যৱনে কিনাত হৰিলে সি মহাৰত্ন স্বাধীনতা ধন আহোম ৰাজ্যৰ? সি বুলি কি তুমি নাথ চিন্তাগ্ৰস্ত আজি?
1: কিয় কিয় অমংগল চিন্তা কৰা তুমি প্ৰিয়তমা? চাওৰ পৰাণ হৃদয়ৰ অধীশ্বৰী, জনম তোমাৰ যিকুলত প্ৰিয়ে শোভা নেকি পাই সিকুলত এনেকুৱা নিৰাশাৰ কথা? ভাবা নেকি প্ৰিয়ে থাকোঁতে দেহত দেৱবংশী বীৰবংশী আহোমৰ প্ৰাণ অসমৰ নিবকাৰী স্বাধীনতা ধন বিদেশী যৱনে আহি প্ৰকৃতিৰ লীলাভূমি এই ৰাজ্যখনিৰ হ'ব ভোগ্য যৱনৰ? কিয় কিয় ভাবা এনে কথা?
0: শুনি সুখী হলো নাথ। কোন তিৰোতাৰ সুখ নজন্মে শুনি এনে বিৰোচিত কথা আপোন স্বামীৰ? কাৰ নুঠে নাচি হিয়াখনি শুনি এনে উৎসাহৰ বাণী আশাপূৰ্ণ? কিন্তু হয় আশংকিত ই অধিনী, বিমৰ্ষ তোমাক দেখি এই দুৰ্দিনত আজি অকস্মাতে?
1: হওঁতে হয় প্ৰিয়ে, বিষাদিত আজি মন প্ৰাণ মোৰ, ক'বলৈ লাগে হওক নোলাই মুখত কথা, কিন্তু হয় প্ৰিয় সখা বীৰ খুনলুং আহোম ভাৰসা নায়াৰ জগতত দুৰ্পকষতে যদি অসীম সাহসে অলেখ বিনাশ কৰি শত্ৰুৰ সেনা তেজিলে পৰাণ বীৰ সমৰত কালি, ৰজা সত্যনাৰায়ণ আজি অতি চিন্তান্বিত, দেশৰ দুৰ্দিন নাজানো কি কুক্ষণত আহিল যৱন এইবাৰ, নাজানো কি বলে বলি হৈ আহিছে পাঠান সেনা, নিতে হয় জয় নিতে আহোমৰ হাৰ, নিতে হয় হানি আহোমৰ বীৰপক্ষ, এজন এজনকৈ সাতজন সেনাপতিৰ হৈছে পতন।
0: আশ্চৰ্যৰ কথা হে নাথ, আহোম আজি হীন বল কিয়?
1: ৰাজা দেশত সেনাপতি ৰূপে প্ৰিয়ে, ময়ো কাইলৈ যুদ্ধ দিবলৈ যাম যৱন যুদ্ধত, যদি ভাগ্য থাকে প্ৰিয়ে পুনৰ হ'ব দেখা তোমাৰ সৈতে, নতু এই জীৱনত শেষ হ'ব শেষ দেখা ইহ জীৱনৰ।
0: নাথ কান্দে প্ৰাণ, দুচকুত ওলাই চকুলো অকস্মাতে শুনি এই বাৰ্তা আনন্দৰ, কেনে সুখী আজি মই কিদৰে বৰ্ণাম? আহোম ৰমণী নাথ, বীৰৰ জীয়ৰী, বীৰৰ তিৰোতা আৰু প্ৰাণৰ অৰ্ধাংগী স্বামী, স্বামীক বীৰৰ হাজেৰে দেখি কি যে সুখ জন্মে পত্নীৰ প্ৰাণত আহোমৰ, সেই সুখ নোৱাৰি বৰ্ণাব।
1: তুমি বীৰ পত্নী প্ৰিয়ে আহোম ৰমণী, বুজা তুমি বীৰ কীৰ্তি অতি ভালকে।
0: ধন্য বীৰ খুনলুং, ধন্য শৈশৱৰ তোমাৰ প্ৰাণৰ সখা, দেশৰ নিমিত্তে স্বাধীনতা ৰক্ষা হেতু যি কৰিলে ত্যাগ, ই অনিত্য পৰাণ, কি কাজ প্ৰাণত নাথ নালাগে যি প্ৰাণ দেশৰ কামত? দেশৰ দুৰ্দিনত অসম আকাশ ঘোৰ মেঘাচ্ছন্ন আদি শত্ৰু দুৱাৰত ভীমৰূপী যৱনৰ অগণিত সেনা, এনেকুৱা কালত আজি বীৰৰূপে সাজি যোৱা নাথ সমৰত বিপক্ষক খেদি ৰাখা অসমৰ ধন স্বাধীনতা মণি।
1: ধন্যবাদ প্ৰিয়তমা, সৌভাগ্য চাওৰ, নহ'লে কি মিলে ভাগ্যে তোমাৰ নিচিনা বীৰাংগনা প্ৰাণপ্ৰিয় জীৱন সংগিনী কাৰো জীৱনত? তুমি যাৰ অৰ্থাংগিনী তাহাৰ জীৱনত কিবা পৰাজয় ভয়, কি ভয় মৃত্যুত, কি ভয় যুদ্ধত, কিম্বা বৰ্জনী নাদত?
0: তুমি নাথ মূলাৰ পৰাণ, বীৰ কৰ্মতকৈ একো বস্তু নহে মূল্যৱান মূলাৰ কাৰণে।
1: জি দিলা উৎসাহ যে চাহৰ প্ৰাণত,

0: তবে আজি যি পালে সাহস তোমাৰ কথা শুনি আছে কি প্ৰিয়সী জগতত কোনো এনে নুচৰ্জিব প্ৰাণ স্বাধীনতা ৰক্ষা হেতু জিতে স্বদেশৰ যাম যাম প্ৰিয়ে কাইলৈ সমৰ ক্ষেত্ৰত যৱনৰ প্ৰাণপণে কৰিম সমৰ জিনিম বিপক্ষ কিম্বা নিজেই মৰিম শত্ৰু হাতত নতু নিজে বলি দিম আপোনাৰ এই দেহা স্বদেশৰ হেতু
1: যাবা কিন্তু আছে এটি গোহাৰী দাসীৰ তোমাৰ কাষত নাথ ই দাসী মাধুবীলতা তুমি তৰু নাথ তৰুৰ বিহনে কিবা গতি মাধুবী কি শোভা তৰুৰ তোমাৰ লগতে নাথ মই সমৰত যৱন যুদ্ধত যাম যদিও মাধুবী সামান্য লতিকা মাথো তথাপি কি হাই নিদিয়ে সামান্য বাধা ধুমুহা বায়ু কম্পমান কৰে যাবে উদ্যানৰ তৰু
0: কি আশ্চৰ্য কথা কেনেইতো গোহাৰী তোমাৰ তুমি তুমি অৰ্থাংগিনী সুখে দুখে সমভাগী কি ঘৰে কি পৰে উৎসৱত বিপদত সমৰ প্ৰাংগণ নহে কিন্তু কাৰ্যক্ষেত্ৰ তিৰোতা জাতিৰ সমৰ প্ৰাংগণ নহে ফুলনিৰ বাৰী মনোৰম ঠাই সঁচা সঁচা তুমি প্ৰিয়তমা উৎসাহ দাহিনী শতগুণে উৎসাহিত কৰিছে চাওক তোমাৰ উৎসাহে আজি কিন্তু কিন্তু সমৰত দেখিলে তোমাৰ এই লাবণ্য মুখৰ ছবি ভয় হয় জানোচা হয় চাউনীৰ উৎসাহ যুদ্ধত নিষ্পৃহা জন্মে প্ৰাণত মমতা জাগে জন্মে মৰণৰ ভয় হে প্ৰেয়সী থাকিব দুৰ্যোগ বৰ হাঁহিব জগতে ভীৰু কা পুৰুষ বুলি চাওক তোমাৰ
1: এনে দুৰ্বল চিন্তন তোমাৰ মনত কদাপি নুশুভে নাথ
0: যদি প্ৰাণ যায় সমৰত পাম স্বৰ্গদুৰ্লভ নৰৰ থাকা প্ৰিয়ে নকৰিবা বিষাদ মনত চাওৰ নিমিত্তে তুমি তুমি তুমি বীৰ পত্নী কিয় কি ভয় তোমাৰ মোৰ আশংকা মনত যদিও তিৰোতা সঁচা জীৱন সংগিনী নিত্য প্ৰিয় সহচৰী সৰ্বত্ৰে সহায় নহে কিন্তু সমৰত তপস্যা ধ্যানত
1: বুজা ভুল প্ৰাণনাথ সমৰত গলগ্ৰহ নহয় তিৰোতা পুৰুষৰ হাই স্বামী সৰুজু তীৰত ভদ্ৰাক সৰুতে যাবে যাদৱ সেনাৰে অৰ্জুনৰ যুদ্ধ হয় ভদ্ৰা শিকালত গলগ্ৰহ নেকি কিম্বা পাৰ্থৰ সহায় বিজুলী সঞ্চাৰে ৰথ নচলোৱা হলে শিকালত সুভদ্ৰাই নতু ভদ্ৰাদেৱী নিদিলেহেঁতেন যদি সাহস পাৰ্থক কিবা গতি হল হয় যুদ্ধত পাৰ্থৰ
0: কি যি খোলা প্ৰিয়তমা মিছাও নহয় কিন্তু মোৰ অনুৰোধ সমৰ ক্ষেত্ৰত নেলাগে প্ৰিয়সী যাব তুমি রণভূমি অতি ভয়ঙ্কর ঠায় পাবা বর ক্লেশ কোমল তিরুতা জাতি নহব তোমার সমর ক্ষেত্রর ক্লেশ
1: যদিও জগতে নাথ তিরুতা জাতি কোমল পরাণ ভাবে কিন্তু তিরি জাতি বহু রূপা অনন্ত রূপিণী ঘরত তিরুতা নাথ স্বামীর প্রেয়সী পতিব্রতা পতিরতা স্বামী সহচরী সন্তানর জন্মদাত্রী মাতৃ স্নেহময়ী কিন্তু সমরত দেখিবাসী তিৰোতাক মৃমুণ্ড মালিক
0: চামুণ্ডা ৰূপিণী নাৰী বীৰৰ জননী সন্তানৰ মাতৃ ভ্ৰাতাৰ ভনীতী সহোদৰা স্নেহময়ী অতিথি সেৱিকা গৃহস্থৰ গৃহলক্ষ্মী শান্তি মূৰ্তিমতী জগতত নাৰী জাতি সঁচা সঁচা প্ৰিয়তমা কিন্তু মোৰ অনুৰোধ গৃহলক্ষ্মী ৰূপে চাহৰ ঘৰতে থকা নালাগে ধৰিব আজি চামুণ্ডা বেশ তব পুণ্য বলে বিনাশী শত্ৰু সেনা যুদ্ধ প্ৰাংগণত বিলত পদুম বন ভাঙে যেনেকৈ মদমত্ত কৰিব
1: মানি ললো তোমাৰ ইচ্ছাক নাথ বিধিৰ বিধান পাৰে কোনেনো খণ্ডাব বোলা নাথ কৰা এবে আহাৰ গ্ৰহণ হল বহুপৰ ৰৈ আছে চাংমাই কৰা পাছে বিশ্ৰাম গ্ৰহণ মূলাই তোমাৰ জীৱনে মৰণে কৰিব স্বামীৰ সেৱা আকাংক্ষা পূৰণ
0: তোমাৰ স্নিগ্ধ লাবণ্য মুখনিত কিবা আছে বুজিব নোৱাৰো প্ৰেমৰ দিয়া এতিয়া লিংগন উজাৰি অন্তৰ উত্তপ্ত হিয়াত ঢালা প্ৰেম সোধা শান্তি জল অতিকে নিৰ্মল প্ৰেমৰ
1: নাথ

0: বিষাদিনী কিয় সখী, কিয় উচাতন আজি তুমি এনেকুৱা? পালাকো সংবাদ কিবা নেকি তুমি সখী? নতু বিষাদিনী কিয় আজি? তুমি সখী সততে ৰঙিলি, পাইছানে কিবা তুমি বাতৰি যুদ্ধৰ? ডাঙৰীয়া প্ৰিয় সখী, আছেনে কুশলে সমৰ ক্ষেত্ৰত?
1: খাতা ঈশ্বৰক সখী, কুশলে থাকক তেওঁ। মূলাৰ জীৱন, মূলাৰ আৰাধ্য দেৱ, সাপিনীৰ মণিমস্তকৰ দুখিনীৰ এটি মাত্ৰ ধন
0: সখী।
1: কিন্তু সখী, 7 দিন আজি হ'ল যোৱা সমৰ ক্ষেত্ৰত তেওঁ, যোৱা দিনাৱধি উঠিৰ মূলাৰ মন কিয় যে এনেকুৱা বুজা নাই একো সখী। কান্দে মোৰ প্ৰাণ, অকস্মাত ঘনে ঘন মন উচাতন, নাজানো কিয় যে সখী, নাজানো কিয়। দেখো অহৰহ অমংগল নানাবিধ।
0: স্বামী তোমাৰ সমৰ ক্ষেত্ৰত বীৰ পৰাক্ৰমী, এনে অমংগল চিন্তা শোভে কি তোমাৰ?
1: শুনিছোঁ যৱন সেনা অতি পৰাক্ৰমী, যুদ্ধবিদ্যা বিশাৰত ৰণত নিপুণ, অতি চক্ৰীতুৰ্বক, নানা কৌশলেৰে আক্ৰমে বিপক্ষ পক্ষ। এইবাৰ সতে সুখী হ'ল ষষ্ঠবাৰ যৱনে ইদেশ বোলে কৰে আক্ৰমণ। যদিও এবাৰো আগে নাই হোৱা জয় যৱনৰ, কিন্তু সখী কৰিলে জুৰুলাই অসমবাসীক। নাজানোবা সখী, নিঃসহায় হৈ আজি বিপক্ষ মাজত মূলাৰো প্ৰাণৰ প্ৰাণ মহাসংকটত পৰে। জানো জানো কাতে কিবা অমংগল।
0: নকৰিবা এনে চিন্তা সখী, নানিবা কদাচিতো এনে অমংগল ভাৱ দুশ্চিন্তা মনত।
1: কাৰ সাধ্যখণ্ডে সখী বিধাতাৰে লিখা অনিবাৰ্য নিয়তিৰো? যৱন যুদ্ধত পালে নাশ বহুবি, জানোচা জানোচা শেষত ঘটে অমংগল মূলাৰো নাথৰ
0: সখী।
1: বিলৰ পানীত হাই নলিনী যিৰূপে কপে, সিৰূপে মূলাৰো প্ৰাণ কঁপিছে শংকা।
0: সখী,
1: কি দিন কি ৰাতি বাজিছে কাণত সখী যৱন সেনাৰ জয়ধ্বনি।
0: অমংগল চিন্তা সখী কিয় কৰা তুমি তোমাৰ স্বামী? তেওঁ যুদ্ধ বিশাৰদ, মহাবীৰ বুদ্ধিমান, গৈছে লগত অলেখ আহোম সেনা, একো একোজনে পাৰে সংহাৰিব বিপক্ষ পক্ষৰ 10টা পাঠান সেনা।
1: সঁচা কথা প্ৰাণ সখী, কিন্তু হয় দূৰদৃষ্ট হলে ফুটিলে কপাল কি ৰাখিব পাৰে আনে, থাকে যদি লাখো বীৰ বেৰি চাৰিওফালে। এয়া এ কোনোবা আহিছে? কটুকী, কি আনিছা বাতৰি সমৰ ক্ষেত্ৰত? দিয়া শীঘ্ৰে পলম নকৰি।
2: নোলাই মুখত কথা হে গাভৰু শোকবাৰ্তা সমৰ ক্ষেত্ৰৰ। অতিকে কৰুণ, কি সতেৰে কওঁ আজি? আহোমৰ আশা ভৰসা লৈ পালে আজি অকালত।
1: কি কলা
2: হে গাভৰু? হে গাভৰু, ডাঙৰীয়া চাওঁ আৰু নাই ইহ জগতত।
1: কি কলা কটুকী? ডাঙৰীয়া চাওঁ আৰু নাই ইহ জগতত।
2: প্ৰত্যুষতে কালি কন্দুৱাই অকালত আহোম কুলক ত্যাগিলে প্ৰাণ অন্যায় যুদ্ধত পৰি যৱন হাত।
1: আছিল নাথ ভাগ্যত মোলাৰ, নৌহতে শেষ দুবছৰ কাল ঘটিব বৈদ্ধব্য জ্বালা, মোচ খাব কপালৰ সেন্দুৰৰ ফল। হতভাগী মোলা, জানিলেহেঁতেন যদি হ'ব এনেকুৱা অমংগল, অকালত ফুটিব কপাল দুৰ্ভাগীৰ, তেনেহ'লে পাছে নেকি হয় স্বামীক যাবলৈ কাল সময় অৱস্থা
0: নাখাইব। আছিল ভাগ্য তোমাৰ।
1: হে কটুকী, কোৱা আজি মোক, কি ৰূপে কি কৌশলেৰে যৱনৰ সেনা কিম্বা তুৰ্বকে কৰিলে বিনা প্ৰাণৰ নাথক মোৰ?
2: হিয়া ফাটি যায় হাই, কি কম গাভৰু। ভীম পৰাক্ৰমে কৰিছিল ঘোৰ যুদ্ধ প্ৰথম দুদিন যৱন সেনাৰে সতে, কৰিলে বিনাশ অলেখ বিপক্ষ সেনা, পলালে তুৰ্পক প্ৰাণ লৈ আপোনাৰ, সিংহৰ ভয়ত পলাই শিয়াল যেনে পলালে যৱন।
1: শোকত আনন্দ জন্মে, কাৰ নুঠে নাচি হিয়াখনি। হে কটুকী, শুনিলে স্বামী ৰেণুৱা বীৰত্বৰ কথা, সমৰ ক্ষেত্ৰত বিৰুচিত সৌৰ্য বীৰ্য আপোনজনৰ?
2: তাৰ পাছদিনা তোমাৰ প্ৰাণৰ স্বামী আহাই যুদ্ধ সাজ এৰি নৈ ঘাটলৈ গ'ল সন্ধিয়া বেলিকা স্নান কৰোঁ বুলি। দুৰদৃষ্ট হাই, দুৰ্ভাগ্যৰ ফেৰ কিন্তু আহি অলক্ষিত অসংখ্য যৱন সেনা ধৰিলে বেৰাই। নিৰস্ত্ৰ তোমাৰ স্বামী, বিপক্ষৰ দল অস্ত্ৰে শস্ত্ৰে সুসজ্জিত, তথাপিতো তেওঁ নকৰি প্ৰাণৰ ভয়, নকৰি ভ্ৰুক্ষেপ বিপদৰ ফালে। হাই, সদন্দ সময় কৰিলে মহৎ যুদ্ধ তোৰ বকেহতে, শেষ পৰিমিতি কৰিছিল ঘোৰ যুদ্ধ দেখাই বিক্ৰম তোল, বিনাশী বহু বিপক্ষৰ সেনা অকলে অকলে।
1: বুজিলো কটুকী, নিৰস্ত্ৰ কালত হাই বোধিলে স্বামীক মোৰ।

0: কি লজ্জার কথা।
1: শতাধিক আহোমৰ পালি সেনাপতিগণ শত্ৰু দুৱাৰত আজি হত সেনাপতি চাও আক্ৰমিছে ভীমনাথ কৰি আহোম সাম্ৰাজ্য আদি পাঠানৰ সেনা। কিন্তু তোমালোক তোমাক বহি আছা ভগ্নোদ্যম উৎসাহবিহীন কাঠৰ পুতলিসমূহ। হাজাৰ অনহাজে আজি বোলা সকলোটি সমৰ ক্ষেত্ৰত গোলাপ গছত নুফুলে কেতেকী ফুল, যমুনাৰ পানী নহয় কদাপি ঘোলা, বেলিৰ পোহৰে নিদিয়ে এন্ধাৰ কটু, আহোমৰ বীৰে নকৰে নিশ্চয় ভয় যৱন সেনা। কি কাজ প্ৰাণত যদি হবা কাপুৰুষ, নেদেখাবা যদি বীৰ্য বিপক্ষ পক্ষত সমৰ ক্ষেত্ৰত গৈ স্বদেশৰ হেতু দেশৰ মংগল অৰ্থে নুচৰ্জিবা প্ৰাণ। জন্মিলে মৰণ আছে, বীৰ পুৰুষৰ এবাৰ মৰণ, কিন্তু এই জগতত শতবাৰ মৰে ভীৰু প্ৰতি মুহূৰ্তত।
2: জয় আহোম! জয়!

পিছত মোৰ চিনাকিয় হলা অকস্মাতে স্বদেশৰ স্বাধীনতা। তাৰ অৰ্থে যিতে জীৱন উচৰ্গা কৰি মৰে সমৰত, মৃত্যু তাৰ হয় শান্তি, মহানিত্যা তাৰ অনন্ত বিশ্ৰাম, মাত বিশ্বজননীৰ কোলাত শান্তিৰে পৰা। অগ্নি তাৰ কাষে সুধাংশুৰ ৰশ্মি যেন, ভূমিসজ্জা তাৰ ফুলৰ কোমল সজ্জা, হেল হুল গাত মাথো পুষ্প বৰিষণ। কিয় কৰা হওক তোমাৰ স্বামীৰ অৰ্থে, কি হৈছে তাৰ? এই নশ্বৰ জীৱনৰ নিৰ্দিষ্ট দিনত আদিষ্ট কৰ্তব্য সাদি লৈছে বিশ্ৰাম দিব। কিয় কিয় মাতা তাক, কিয় মিছা কান্দা, কান্দি কান্দি কিয় কন্দাবা? বিশ্ৰামৰ পাছে উঠিব আকৌ লবি নতুন জীৱন, সাজিব নতুন কাম বিশাল বিশ্বত। কৰ্ম মাথো মূল মন্ত্ৰ, কৰ্মক্ষেত্ৰ বিশ্ব, কৰ্মই জীৱন সাৰ, বীৰ পত্নী তুমি কৰ্ম কৰা।

0: বহু বৰ বিচাৰিলো তো পামৰ, এতিয়া পৰিলি ধৰা, পাবি প্ৰতিফল, কৰিলি বহুত পাপ, প্ৰতিপত্তি তোৰ নহহিম ঘৃণিত কামৰ। প্ৰতাৰণা প্ৰতাৰণা কপট আচৰি সৰিলি যি ৰত্ন হাই, চাও প্ৰাচে ৰূপী আহোমন, ই দেশত চৌৰ্য বেশে আহি অমূল্য সি ৰত্ন দুষ্ট দণ্ড সমুচি তাৰ আজি ল পামৰ মৃত্যুদণ্ড।
1: নোৱাৰ সাৰিব আজি বংগালৰ কবলৰ পৰা, যাদু নিধনৰ সমুচিত প্ৰতিফল পাবি নিমিষত।
0: হে বঙাল, ভাল দেখা হল তোৰ এখতে আজি দুষ্ট কৰো আজি তৰহি দিওঁ পঠিয়াই যমৰ কাষত তোকো চিৰ শান্তি লভিবি তাত দাদুৰ লগত।
2: কিয় তুমি এই বয়সত মন প্ৰাণ হৰা যৌৱনৰ সতে পাহিছা সমৰ ভূমি কৰি পৰিহাৰ ভোগ তৃষ্ণা সুখ বান্ধা, কোমল দেহত কিৰূপে সহিবা তুমি লেখ সমৰ
0: পাপিষ্ঠ নিৰ্লজ্জ তাৎশিল্যৰ পাবি প্ৰতিফল। সুন্দৰী মূলাই কৰে সিংহিনীৰ খেলা, তোৰ দৰে শিয়ালক নকৰে কামনা সমুখ জনক, এৰ গৰ্ব পল তুৰন্তে কথা তোৰ পকক প্ৰতি সন্তাসিতো মোৰ যি অৱধি তাক নকলো বিনাশ নিজে নুপুৰে মূলাৰ মনৰ হেঁপাহ আৰু লালসা যুদ্ধ।
2: অমান্য ৰমণী তই অতি দৰ্প কৰা সহে নেকি পুৰুষৰ, পুৰুষৰ প্ৰাণে পাৰে কি সহিব অপমান তিৰোতাৰ।
0: আহোমৰ এই হেংদাং অভ্যস্ত দে যুদ্ধ।

বীৰাংগনামূলাৰ পতন হ'ল কেনেদৰে শুনা সকলোৱে। তুৰ্বকৰ হাতে হোৱা তুমুল ৰণত দেখুৱালে মূলাই ভীমা পৰাক্ৰম, তুৰ্বকৰ প্ৰাণ মূলাৰ হাতত। এনেতে অলক্ষিতে মাৰে খেল মূলাৰ বুকুত এটি পাঠানৰ যোদ্ধা অন্যায় সমৰে, যেনেকৈ মাৰিছিল বালিক ৰাঘৱে অন্যায় যুদ্ধত হোৱা সুগ্ৰীৱ লগত। উঠা উঠা প্ৰাণ সখী, কিয় আজি এই দশা? তেজেৰে ৰাঙলী দেহা কিয়? যি দেহা বিভূষিতা নানা অলংকাৰে, কিয় সিটি ধূলিত লুণ্ঠিত? হে সখী মূলা, শোভে কি তোমাৰ ভূমি সজ্জা? উঠা উঠা সখী, ভাতেহিয়া দেখিলে তোমাৰ এই বিষ, যাৰ বিক্ৰমত কম্পিত পাঠান সেনা, যাৰ হতে যুঁজি তেজিলে তাজিয়ে প্ৰাণ মৰিল বঙ্গাল অকালত, দৈত্যসৱ চণ্ডিকাৰে হতে যুদ্ধ কৰি যেনেকৈ তাহানি কালত। উঠা সখী, তুমি তুমি বীৰ কন্যা, বীৰ পত্নী, আহোম ৰমণী, এনে ব্যাকুলতা নশোভে তোমাক। অহাৰ স্বপ্নৰ দৰে টোপনি জালত অনিত্য সকলো আমি, অনিত্য মৰ্ত, সকলো অনিত্য, কিন্তু অনিত্যৰ মাজে আছে এটি নিত্য সখী, সিটি কীৰ্তিজ সখী। মানৱৰ জীৱনৰ যদি কৰ্ম কৰি ৰাখি যোৱা কীৰ্তি সখী, নহয় বিনষ্ট যশ তাৰ, হওক না গোটেই পৃথিৱী সখী। তোমাৰ অবিহনে সখী কেনেকৈ থাকিম? আহোম ৰমণী, তুমি জন্মি বীৰ কুলে, নাই নেকি যশৰ লালসাহিয়াত তোমাৰ? কোপানী মুচি যোৱা সমৰত হেংদাং ধৰি হাতে কৰা শত্ৰুকাই দেশ বৈৰী, এই তুচ্ছ সংসাৰ, এই তুচ্ছ জীৱন, স্বদেশ সেৱাত পাবা সেই অমৰত্ব দিবৰ বাঞ্ছিত, থাকিব মৰ্তত যশ।

না কান্দু এতিয়া মই, কান্দি মিনি ৰলে গোটেই জীৱন, আৰু কি সুখী পাম, আৰু কি সুখী পাম, সুখী তুমি ভাগ্যৱতী বীৰাংগনা বীৰ পত্নী ৰাখি গলা অনন্ত অক্ষয় দ্বিতীয় সমভূমি, দেখুৱালা তুমি কৰ্মক্ষেত্ৰ তিৰোতাৰে নহয় কেৱল গৃহস্থালী, অন্তপুৰ নহয় মাথো ৰাজ্য তিৰোতাৰ কিম্বা তাৰ কাৰ্য নাৰী জীৱনৰ ব্ৰত, যোৱা মোনা যোৱা সখী, সমীৰণে সতে মিলি তজুকীৰ্তি গীত আকাশ মাৰ্গত উঠি কব দিগন্তত, ধন্য সেই জাতি, ধন্য সেই জাতি যাৰ কুলত জনম মূলা বীৰ ৰমণীৰ, ৰণনমত্তা অংগনাৰ স্বদেশৰ হেতু কৰিলে যি প্ৰাণ তাক যৱন যুদ্ধত,

0: কবি হিতেশ্বৰ বৰবৰুৱাৰ মূল কাব্য যুদ্ধক্ষেত্ৰত আহোম ৰমণীৰ কীৰ্তি কাহিনীৰ ভেটিত ডক্টৰ পূৰ্ণানন্দ শইকীয়াই যুগুত কৰা নাটখনি শুনিলে। বিভিন্ন চৰিত্ৰত আছিল চাও ফ্ৰান্সেচ মুংগ, ধজেন দাস, কটকী ভূপেন চক্ৰৱৰ্তী, তুৰ্বক অখিল ডেকা, তাজু বিমলজ্যোতি চৌধুৰী, বংগাল বুদ্ধ বৰা, কনচেং নীলু চক্ৰৱৰ্তী, মহিলা মীৰা দাস, আৰু নাম ভূমিকাত আছিল মঞ্জুমালা দাস। নাটকৰ প্ৰযোজনা আছিল মহেন্দ্ৰ বৰঠাকুৰৰ।
1: মূলা গাভৰু নাটখনি শুনিলে। এয়া অনুষ্ঠান শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে FM বেণ্ডৰ 102.7 মেগাহাৰ্জত। প্ৰিয় শ্ৰোতা, ভাৰতীয় সংগীত জগতৰ কিংবদন্তী কণ্ঠশিল্পী সুমন কল্যাণপুৰে যোৱা 31 মে দেওবাৰে নিশা 8 বজাত ইহলীলা সম্বৰণ কৰে। মৃত্যুৰ সময়ত শিল্পীগৰাকীৰ বয়স আছিল 89 বছৰ। 1964 চনত ৰাজকুমাৰ ছবিত, 1965 চনত জব জব ফুল খেলি ছবিত, 1968 চনত ব্ৰহ্মচাৰী বোল ছবিত গীত পৰিৱেশন কৰি কোটি কোটি জনতাক বিশেষভাৱে মন্ত্ৰমুগ্ধ কৰিছিল শিল্পীগৰাকীয়ে। কিংবদন্তী শিল্পী সুমন কল্যাণপুৰৰ সুমধুৰ কণ্ঠৰে বিভিন্ন ভাৰতীয় ভাষাৰ গীতক সমৃদ্ধ কৰাৰ উপৰিও অসমীয়া সংগীত জগতৰো কেইবাটাও কালজয়ী গীতত কণ্ঠদান কৰি সমৃদ্ধ কৰি থৈ গৈছে। আহকচোন, তেখেতে কণ্ঠদান কৰা কেইটিমান গীত শুনক।

অসমীয়া সংগীতৰ সোণালী যাত্ৰাত গায়িকাগৰাকীৰ অৰিহণা অভূতপূৰ্ব। বিশ্ববিশ্ৰুত শিল্পী ডক্টৰ ভূপেন হাজৰিকাদেৱে প্ৰথম সুমন কল্যাণপুৰক অসমীয়া ছবিত গীত গোৱাইছিল। 1964 চনত প্ৰথম মুক্তিপ্ৰাপ্ত ভূপেন হাজৰিকাদেৱৰ পৰিচালিত ছবি প্ৰতিধ্বনিত গীত গোৱাইছিল। সেইদৰে চিকমিক বিজুলী ছবিখনত ডক্টৰ ভূপেন হাজৰিকাৰ লগত গোৱা সেই মিলনৰ এই শুভক্ষণ গীতটো এতিয়াও সকলোৰে মুখে মুখে।

প্ৰিয় শ্ৰোতা, সুমন কল্যাণপুৰ ডাঙৰীয়ানীৰ যোৱা 31 মে দেওবাৰে নিশা 8 বজাত ইহলীলা সম্বৰণ কৰে। আমি তেখেতৰ গীত আজি প্ৰচাৰ কৰিছোঁ। মৃত্যুৰ সময়ত শিল্পীগৰাকীৰ বয়স আছিল 89 বছৰ।

প্ৰিয় শ্ৰোতা, সুমন কল্যাণবোৰৰ জন্ম হৈছিল 1938 চনৰ 24 জানুৱাৰীত বাংলাদেশৰ ঢাকাত। পিতৃ শংকৰৰাও হেমাদ্ৰি আৰু মাতৃ সীতা হেমাদ্ৰি। সেই সময়ত তেওঁৰ নাম আছিল সুমন হেমাদ্ৰি। ৰমানন্দ কল্যাণপুৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈ তেখেতে সুমন কল্যাণপুৰ নাম লয়। পদ্মভূষণ সন্মান প্ৰাপক সুমন কল্যাণপুৰে হিন্দী, মাৰাঠী, বাংলা, অসমীয়া, গুজৰাটী, কন্নড়, ভোজপুৰী, ৰাজস্থানী, মৈথিলী, উৰিয়া, পাঞ্জাৱীকে ধৰি 11টা ভাষাত গীত গাই তেওঁৰ সুললিত কণ্ঠেৰে সকলোকে মোহিত কৰিছিল। জীৱনত 857টা গীত গাই দিগন্ত কোপোৱা সুমন কল্যাণপুৰে মহম্মদ ৰফিৰ সৈতে গাইছিল 140টা কালজয়ী গীত।

প্ৰিয় শ্ৰোতা, শিল্পীগৰাকীৰ শুৱলা কণ্ঠই ভাৰতীয় সংগীত আৰু চলচ্চিত্ৰ জগতত চিৰকাল এক অনন্য আৰু বিশেষ অৱদান ৰাখি থৈ গৈছে। প্ৰতিষ্ঠা শিল্পীগৰাকীৰ মৃত্যুত আমি সকলো ম্ৰিয়মান। আকাশবাণী নগাঁও কেন্দ্ৰৰ তৰফৰ পৰাও আমি তেখেতলৈ জনাইছোঁ শ্ৰদ্ধাঞ্জলি। শিল্পীগৰাকীৰ 1 জুন সোমবাৰে মুম্বাইৰ এখন স্থানীয় শ্মশানত ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয়।

প্ৰিয় শ্ৰোতা, আজি এই অনুষ্ঠানটি সুমন কল্যাণপুৰৰ কণ্ঠৰ কেইখনমান বোলছবি গীত শুনোৱা হ'ল। অনুষ্ঠানটি ইমানতে সামৰি পৰিল। এয়া অনুষ্ঠান শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে FM বেণ্ডৰ 102.7 মেগাহাৰ্জত। কণ্টেক্ট পিছতে 11 বজাত আঞ্চলিক বাতৰি আৰু তাৰ পিছৰ অনুষ্ঠান আকাশবাণী বিবিধ ভাৰতীৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। নিৰ্বাচন আয়োগে কালি ৰাজ্যসভাৰ 27খন আসনৰ দ্বিবাৰ্ষিক নিৰ্বাচন আৰু উপ নিৰ্বাচনৰ লগতে 3খন ৰাজ্যৰ ৰাজ্যিক বিধান পৰিষদৰ নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰে। ইয়াৰ বাবে মনোনয়ন পত্ৰ জমা দিয়াৰ প্ৰক্ৰিয়া কালি আৰম্ভ হৈছে। উল্লেখযোগ্য যে দেশৰ 10খন ৰাজ্যৰ 24খন ৰাজ্যসভাৰ আসনৰ বাবে দ্বিবাৰ্ষিক নিৰ্বাচন অনুষ্ঠিত হ'ব। মহাৰাষ্ট্ৰ, তামিলনাডু আৰু ওড়িশাত এখনকৈ আসনৰ বাবে উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। বিহাৰ আৰু কৰ্ণাটকৰ বিধান পৰিষদৰ বাবে ক্ৰমে 9খন আৰু 7খন আসনৰ বাবে দ্বিবাৰ্ষিক নিৰ্বাচন অনুষ্ঠিত হ'ব। একেদৰে বিহাৰৰ 1খন বিধান পৰিষদৰ আসনৰ বাবে উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। নিৰ্বাচন আয়োগৰ তথ্যত প্ৰকাশ পোৱা মতে দ্বিবাৰ্ষিক আৰু উপ নিৰ্বাচনৰ বাবে নিৰ্বাচন বিষয়া আৰু সহকাৰী নিৰ্বাচন বিষয়া নিযুক্তি দিয়া হৈছে। অহা 8 জুনৰ বিয়লি 3 বজালৈকে প্ৰাৰ্থীসকলে মনোনয়ন দাখিল কৰিব পাৰিব। 9 জুনত মনোনয়ন পত্ৰ পৰীক্ষা কৰা হ'ব। মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ শেষ দিন অহা 11 জুন। 18 জুনৰ পুৱা 8 বজাৰ পৰা বিয়লি 4 বজালৈ ভোটদান হ'ব আৰু সেইদিনাই বিয়লি 5 বজাৰ পৰা ভোটগণনা কৰা হ'ব। ৰাজ্যত অহা 2 আগষ্টত আৰম্ভ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ বাবে জিলাই জিলাই ইতিমধ্যে গৃহ তালিকা আৰু গৃহপিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ চলি আছে। ডিব্ৰুগড় আৰু চিৰাং জিলাত কালিৰে পৰা আসন্ন লোকপিয়লৰ বাবে 3দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ অধীনত গৃহ তালিকা আৰু গৃহপিয়লৰ ধাৰণা, পদ্ধতি আৰু কাৰ্যকৰী নিৰ্দেশনাৰ সৈতে বিষয়াসকলক পৰিচিত কৰাৰ উদ্দেশ্যে এই প্ৰশিক্ষণৰ আয়োজন কৰা হৈছে। ডিব্ৰুগড় জিলাত কালি অনুষ্ঠিত প্ৰশিক্ষণত জিলাখনৰ সমজিলা আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্ত, ৰাজহ চক্ৰ বিষয়াকে ধৰি অন্যান্য বিষয়াসকলে অংশগ্ৰহণ কৰে। আনহাতে চিৰাং জিলাখনক 6টা লোকপিয়ল কেন্দ্ৰত বিভক্ত কৰা হৈছে। ইয়াৰে বিজনী, চিদলি আৰু বেংকটলে গ্ৰামাঞ্চলক সামৰি লোৱাৰ বিপৰীতে বিজনী, বাচুগাঁও আৰু কাজলগাঁৱে চহৰ অঞ্চলক সামৰি লৈছে। উল্লেখযোগ্য যে ৰাজ্যত আসন্ন লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে লোকপিয়ল সঞ্চালকালয়ে সকলো ধৰণৰ প্ৰাৰম্ভিক প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। ইয়াৰ বাবে ইতিমধ্যে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। এইবাৰৰ লোকপিয়লত স্বগণনাৰো বিকল্প ব্যৱস্থা কৰা হৈছে। লোকপিয়লত জনসাধাৰণে 16টা ভাষাত তথ্য দিব পাৰিব। সমগ্ৰ শিক্ষা অসমে 3ৰ পৰা 8ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে নিয়মীয়া মান নিৰূপণ পৰীক্ষাৰ প্ৰথম পৰ্যায় অহা 9 জুনৰ পৰা অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰিছে। শৈক্ষিক বৰ্ষৰ আৰম্ভণিতে ছাত্ৰ ছাত্ৰীসকলৰ শিকনৰ মূল্যায়নৰ লক্ষ্যৰে এই মূল্যায়ন অনুষ্ঠিত কৰি অহা হৈছে। ইয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ শিকনৰ ক্ষেত্ৰত হোৱা অসুবিধা আৰু এই ক্ষেত্ৰত ল'বলগীয়া ব্যৱস্থাসমূহ নিৰ্ধাৰণ কৰা হয়। সমগ্ৰ শিক্ষা অসমৰ মিছন সঞ্চালকে জাৰি কৰা অধিসূচনা অনুসৰি 3ৰ পৰা 5ম শ্ৰেণীলৈ 9 জুনৰ পৰা 12 জুনলৈ পৰীক্ষা অনুষ্ঠিত হোৱাৰ বিপৰীতে 6ষ্ঠ শ্ৰেণীৰ পৰা 8ম শ্ৰেণীলৈ 16 জুনত মান নিৰূপণ পৰীক্ষা অনুষ্ঠিত হ'ব। CBSEৰ অধীনৰ 10ম আৰু 12ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে অফিচিয়েল অনলাইন পৰ্টেল অতি সোনকালে উপলব্ধ হ'ব। CBSEৰ মূল ৱেবছাইটত এই অনলাইন পৰ্টেল মুকলি কৰা হ'ব বুলি CBSEৰ কৰ্তৃপক্ষই ঘোষণা কৰিছে। উল্লেখযোগ্য যে বোৰ্ড পৰীক্ষাৰ নম্বৰত অসন্তুষ্ট ছাত্ৰ ছাত্ৰীক উত্তৰ বহী পুনৰ পৰীক্ষা কৰাৰ সুযোগ প্ৰদান কৰাৰ বাবে CBSE কৰ্তৃপক্ষই যোৱা 26 মে'ত অনলাইন পৰ্টেল লাইভ হ'ব বুলি ঘোষণা কৰিছিল যদিও কাৰিকৰী বিজুতিৰ বাবে এই সময় যোৱা এক জুনলৈ বৃদ্ধি কৰা হৈছিল। অৱশ্যে 1 জুনতো অনলাইন পৰ্টেলটো মুকলি কৰিব পৰা নগ'ল। সেয়েহে কৰ্তৃপক্ষই সোনকালে অনলাইন পৰ্টেলটো মুকলি কৰা হ'ব বুলি ছাত্ৰ ছাত্ৰীক নিশ্চিতি দিছে। পশ্চিম কাৰ্বি আংলং জিলাৰ হাৱাইপুৰ ৰেলৱে ষ্টেচনৰ সমীপৰ শিৱ আৰু কালী মন্দিৰত এজন অচিনাকি লোকে অগ্নিসংযোগ কৰাত মন্দিৰৰ ভিতৰত থকা আচবাবসমূহ ভস্মীভূত হয়। এই অগ্নিকাণ্ডত মন্দিৰৰ ভিতৰভাগত থকা পূজাৰ সামগ্ৰী আৰু শিৱ তথা কালীমূৰ্তি ভাগৰো যথেষ্ট ক্ষতি হয়। এই ঘটনাই অঞ্চলটোত ব্যাপক চাঞ্চল্য আৰু উত্তেজনাৰ সৃষ্টি কৰিছে। ৰাইজে অচিনাক্ত ব্যক্তিজনক মাইলৈ আৰক্ষীক গতাই দিয়ে। আৰক্ষীয়ে সোধপোছৰ বাবে লোকজনক আৰক্ষী থানালৈ নি জেৰা অব্যাহত ৰাখিছে।
দৰং আৰক্ষীয়ে অবৈধ জুৱাৰ সৈতে জড়িত থকাৰ অভিযোগত জিলাখনৰ ধূলা থানাৰ অন্তৰ্গত বাইগৰমাৰী আৰু খাৰুপেটীয়া অঞ্চলত অভিযান চলাই তিনিজন অভিযুক্তক আটক কৰে। স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই হজৰত আলী, আমিৰ হুছেইন আৰু নুৰুল খানক আটক কৰে। চতুৰ্থ অভিযুক্তজন পলাই যাবলৈ সমৰ্থ হয়। আৰক্ষীয়ে ধৃত ব্যক্তিকেইজনৰ জেৰা কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই।

0: লৈছে। ইয়াৰ প্ৰস্তুতিৰ বাবে কালি গুৱাহাটীত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে সংসদীয় পৰিক্ৰমা মন্ত্ৰী অতুল বৰাই এখন পৰ্যালোচনা বৈঠকত অংশ লয়। এই কাৰ্যসূচীত জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণ নিশ্চিত কৰাৰ লগতে সঠিক নিৰীক্ষণ ব্যৱস্থাৰে অভিযান সফল কৰি তুলিবলৈ বিভাগীয় বিষয়াসকলক মন্ত্ৰী বৰাই নিৰ্দেশ দিয়ে। এই বৈঠকতে লাখপতি বাইদেউ আঁচনিৰ অগ্ৰগতিৰ পৰ্যালোচনাও কৰা হয়। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত ৰূপায়ণ হৈ থকা চৰকাৰৰ জনকল্যাণমূলক কাৰ্যসূচীসমূহৰ অগ্ৰগতি সন্দৰ্ভতো বৈঠকত আলোচনা কৰা হয়। কালিৰ এই বৈঠকত বিভিন্ন বিভাগৰ মুখ্য সচিব আৰু বিষয়াসকল উপস্থিত থকাৰ লগতে পৰিৱেশ আৰু বন বিভাগৰ অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক হৃদেশ মিশ্ৰও উপস্থিত থাকে। ৰাজ্যত অহা 2 আগষ্টত আৰম্ভ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ বাবে জিলাই জিলাই গৃহতালিকা আৰু গৃহপিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ চলি আছে। তামোলপুৰ জিলাত আজি এই কাৰ্যসূচী আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে। পৰহিলৈ পৰ্যন্ত চলিবলগীয়া এই কাৰ্যসূচী আজি জিলা আয়ুক্ত তথা জিলা মুখ্য লোকপিয়ল বিষয়া চিমিকৰণে শুভাৰম্ভ কৰে। জিলাখনত 2027 চনৰ লোকপিয়ল সঠিকভাৱে ৰূপায়ণ কৰাৰ বাবে বিষয়াসকলক দক্ষ কৰি তুলিবলৈ প্ৰশিক্ষণৰ আয়োজন কৰা হৈছে। উদ্বোধনী অনুষ্ঠানত জিলা লোকপিয়ল বিষয়া ডঃ দীপংকৰ নাথ, অতিৰিক্ত জিলা লোকপিয়ল বিষয়া বিদিশা বৰাৰ উপৰি গণনাৰ দায়িত্বত নিয়োজিত হ'বলগীয়া বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। এই সন্দৰ্ভত জিলা আয়ুক্তগৰাকীয়ে এইদৰে কয়।
1: ইতিমধ্যে চেঞ্চিছ 2027ৰ কাম গোটেইকেইটা অসমতে আৰম্ভ হৈছে। অলৰেডি আমাৰ 1 ৰাউণ্ড ট্ৰেইনিং 25 তাৰিখ গুৱাহাটীত হৈ গৈছে আৰু এতিয়া ডিষ্ট্ৰিক্ট লেভেলত ট্ৰেইনিং আৰম্ভ হৈছে। আজিৰ পৰা 3 দিনৰ কাৰণে 2nd, 3rd আৰু 4th জুনত আমাৰ ইয়াতে ডিষ্ট্ৰিক্ট লেভেলত আমাৰ যিমান চেঞ্চাছ ফাংচনেৰিজ আছে, ইনক্লুডিং আৰ চাৰ্জ অফিচাৰ্ছ আৰু আমাৰ যে টেকনিকেল এচিষ্টেণ্ট আৰু MTS বিলাক লোৱা হৈছে, সবৰে 1 ৰাউণ্ড ট্ৰেইনিং ভালকিনি কৰা হ'ব। আমাৰ মাষ্টাৰ ট্ৰেইনাৰ্ছ আহিছে ইয়াৰ কাৰণে গুৱাহাটীৰ পৰা আৰু ইয়াতে আমাৰ হাউচ লিষ্টিঙৰ পৰা লৈ চেল্ফ এনিউমাৰেশ্যন, এনিউমাৰেটৰৰ এপ যে আছে, গোটেই কেইটা বস্তুৰ ওপৰত ট্ৰেইনিংটো দিয়া হ'ব। ইয়াৰ পাছত আমাৰ হাউচ লিষ্টিং আৰু চেল্ফ এনিউমাৰেশ্যন, তাৰ পাছত ডোৰ টু ডোৰ এনিউমাৰেশ্যনটো হ'ব। এইটো অগষ্ট মাহত হ'ব। তাৰ কাৰণে এতিয়া যে বস্তু কেইটা প্ৰিপেৰেশ্যনৰ কাৰণে লাগে, ৰাইট ফ্ৰম ট্ৰেইনিং টু মেপ প্ৰিপেৰেশ্যন টু চিলেকশ্যন অফ ফাংচনেৰিজ, গোটেই কেইটা কাম ধুনীয়াকে চলি আছে।
0: ডিব্ৰুগড় আৰু চিৰাং জিলাত কালিৰে পৰা আসন্ন লোকপিয়লৰ বাবে 3দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ অধীনত গৃহ তালিকা আৰু গৃহ পিয়লৰ ধাৰণা, পদ্ধতি আৰু কাৰ্যকৰী নিৰ্দেশনাৰ সৈতে বিষয়াসকলক পৰিচিত কৰাৰ উদ্দেশ্যে এই প্ৰশিক্ষণৰ আয়োজন কৰা হৈছে। ডিব্ৰুগড় জিলাত কালি অনুষ্ঠিত প্ৰশিক্ষণত জিলাখনৰ সমজিলা আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্ত, ৰাজহ চক্ৰ বিষয়াকে ধৰি অন্যান্য বিষয়াসকলেও অংশগ্ৰহণ কৰে। আনহাতে চিৰাং জিলাক 6টা লোকপিয়ল কেন্দ্ৰত বিভক্ত কৰা হৈছে। ইয়াৰে বিজনী, চিদলি আৰু বেংতল গ্ৰামাঞ্চলক সামৰি লোৱাৰ বিপৰীতে বিজনী, বাছুগাঁও আৰু কাজলগাঁৱৰ চহৰ অঞ্চলক সামৰি লোৱা হৈছে। উল্লেখযোগ্য যে ৰাজ্যত আসন্ন লোকপিয়ল নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে লোকপিয়ল সঞ্চালকালয়ে সকলো ধৰণৰ প্ৰাৰম্ভিক প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। ইয়াৰ বাবে ইতিমধ্যে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। এইবাৰৰ লোকপিয়লত স্বগণনাৰো বিকল্প ব্যৱস্থা কৰা হৈছে। লোকপিয়লত জনসাধাৰণে 16টা ভাষাত তথ্য দিব পাৰিব। সমগ্ৰ শিক্ষা অসমে 3ৰ পৰা 8ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে নিয়মীয়া মান নিৰূপণ পৰীক্ষাৰ প্ৰথম পৰ্যায় অহা 9 জুনৰ পৰা অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰিছে। শৈক্ষিক বৰ্ষৰ আৰম্ভণিতে ছাত্ৰ ছাত্ৰীসকলৰ শিকনৰ মূল্যায়নৰ লক্ষ্যৰে এই মূল্যায়ন অনুষ্ঠিত কৰি অহা হৈছে। ইয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ শিকনৰ ক্ষেত্ৰত হোৱা অসুবিধা আৰু এই ক্ষেত্ৰত ল'বলগীয়া ব্যৱস্থাসমূহ নিৰ্ধাৰণ কৰা হয়। সমগ্ৰ শিক্ষা অসমৰ মিছন সঞ্চালকে জাৰি কৰা অধিসূচনা অনুসৰি 3ৰ পৰা 5ম শ্ৰেণীলৈ 9 জুনৰ পৰা 12 জুনলৈ পৰীক্ষা অনুষ্ঠিত হোৱাৰ বিপৰীতে 6ষ্ঠ শ্ৰেণীৰ পৰা 8ম শ্ৰেণীলৈ 16 জুনত মান নিৰূপণ পৰীক্ষা অনুষ্ঠিত হ'ব। আপোনালোকে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে ইকো শ্বপৰ মাধ্যমেৰে 2025-26 বৰ্ষত 1,87,00,000 টকাৰ সামগ্ৰী বিক্ৰী কৰে। 2024-25 বৰ্ষত এই বিক্ৰীৰ পৰিমাণ আছিল 1,24,00,000 টকা। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় উদ্যানখনত এমাজন আৰু চৰকাৰী ই মাৰ্কেট প্লেছত ইয়াৰ বহুল প্ৰচাৰিত ইকো শ্বপ মুকলি কৰা হৈছে। প্ৰান্তীয় সম্প্ৰদায়ৰ লোকসকলৰ দ্বাৰা স্থানীয়ভাৱে তৈয়াৰী জৈৱ বৈচিত্ৰ সম্পৰ্কিত সামগ্ৰীসমূহ এখন বহল বজাৰৰ জৰিয়তে বিশ্বৰ বিভিন্ন দেশলৈ লৈ যোৱাৰ বাবে এই পদক্ষেপ লোৱা হৈছে। এই ই মাৰ্কেট প্লেছে কাজিৰঙাৰ সমৃদ্ধ ঐতিহ্য বহন কৰাৰ লগতে দাঁতি কাষৰীয়া গাঁৱৰ শিল্পী আৰু উৎপাদক গোটসমূহৰ বাবে এখন শক্তিশালী বজাৰ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। কাজিৰঙা ষ্টাফ ৱেলফেয়াৰ ছচাইটিয়ে পৰিচালনা কৰা এই ইকো শ্বপসমূহে আৰম্ভণিৰ দুবছৰৰ ভিতৰতে আশানুৰূপ অগ্ৰগতি লাভ কৰা পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীক সৌজন্যমূলক সাক্ষাৎ কৰি আলোচনাত মিলিত হয়। ৰাজ্যৰ অৰ্থনৈতিক আন্তঃগাঁথনি, ক্ৰীড়া, স্বাস্থ্য আৰু শক্তিখণ্ডক নতুন গতি দিয়াৰ লক্ষ্যৰে মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় মন্ত্ৰীসকলক সাক্ষাৎ কৰি বিষয়সমূহ সন্দৰ্ভত আলোচনা কৰে। মুখ্যমন্ত্ৰীয়ে কালি উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনক নতুন দিল্লীত সাক্ষাৎ কৰি ৰাজ্যখনৰ বিকাশৰ গতি সম্পৰ্কে অৱগত কৰে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে কয় যে নিজৰ সততা আৰু নিষ্ঠাৰে জনসেৱাৰ ক্ষেত্ৰত নজিৰ সৃষ্টি কৰা ৰাধাকৃষ্ণনক সাক্ষাৎ কৰাটো শিকনৰ এটা অন্যতম অভিজ্ঞতা বুলি ক'ব পাৰি। পশ্চিম কাৰ্বি আংলং জিলাৰ হাৱাইপুৰ ৰেলৱে ষ্টেচনৰ সমীপৰ শিৱ আৰু কালী মন্দিৰত এজন অচিনাক্ত লোকে অগ্নি সংযোগ কৰাত মন্দিৰৰ ভিতৰত থকা আচবাবসমূহ ভস্মীভূত হয়। এই অগ্নিকাণ্ডত মন্দিৰৰ ভিতৰ ভাগত থকা পূজাৰ সামগ্ৰী আৰু শিৱ তথা কালী মূৰ্তি ভাগৰো যথেষ্ট ক্ষতি হয়। এই ঘটনাত অঞ্চলটোত ব্যাপক চাঞ্চল্য আৰু উত্তেজনাৰ সৃষ্টি কৰিছে। ৰাইজে অচিনাক্ত ব্যক্তিজনক মাইলো আৰক্ষীক গতাই দিছে। আৰক্ষীয়ে সোধা পোছাৰ বাবে লোকজনক থানালৈ নি জেৰা অব্যাহত ৰাখিছে। দৰং আৰক্ষীয়ে অবৈধ জোৱাৰ সৈতে জড়িত থকাৰ অভিযোগত জিলাখনৰ ধূলা থানাৰ অন্তৰ্গত বাইগৰমাৰী আৰু খাৰুপেটীয়া অঞ্চলত অভিযান চলাই তিনিজন লোকক আটক কৰে। স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই হজৰত আলী, আমিৰ হুছেইন আৰু নুৰুল খানক আটক কৰে। চতুৰ্থ অভিযুক্তজন পলাই যাবলৈ সমৰ্থ হয়। আৰক্ষীয়ে ধৃত লোককেইজনক জেৰা কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে। স্বচ্ছ ভাৰত অভিযানৰ অংশ হিচাপে যোৰহাট পৌৰসভাই নাগৰিকসকলৰ মাজত গোটা আৱৰ্জনা ব্যৱস্থাপনা, আৱৰ্জনা পৃথকীকৰণ আৰু আৱৰ্জনাৰ বৈজ্ঞানিক নিষ্কাশনৰ বিষয়ে সজাগতা সৃষ্টিৰ ক্ষেত্ৰত সক্ৰিয় অংশগ্ৰহণ কৰিছে। সেউজীয়া, পৰিষ্কাৰ আৰু সুস্থ ভৱিষ্যতৰ বাবে সামূহিক প্ৰচেষ্টাৰে আৱৰ্জনা সঠিকভাৱে নিষ্কাশন কৰাটো সকলোৰে দায়িত্ব বুলি যোৰহাট পৌৰসভাৰ অধ্যক্ষই প্ৰকাশ কৰিছে। ডিব্ৰুগড় জিলাৰ খোৱাং মহাবিদ্যালয়ৰ শৈক্ষিক আৰু ক্ৰীড়া আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে আজি গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হয়। মহাবিদ্যালয়ৰ ছাত্ৰ জিৰণি কোঠাটো আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। মহাবিদ্যালয়খনত নিৰ্মাণ হ'বলগীয়া ক্ষুদ্ৰ ক্ৰীড়া প্ৰকল্প আৰু নিৰ্মীয়মান প্ৰেক্ষাগৃহৰ মূল গৃহৰ আজি আধাৰশিলা স্থাপন কৰা হয়। অনুষ্ঠানত খোৱাং সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ, ডিব্ৰুগড়ৰ আয়ুক্ত বিক্ৰম কৈদিকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। শক্তিপীঠ কামাখ্যা দেৱালয়ত অহা 22 জুনৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয় কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে 22 জুনৰ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণৰূপে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতি বছৰৰ দৰে এইবাৰো অম্বুবাচীৰ সময়ত নীলাচলত দেশ বিদেশৰ ভক্তৰ সমাগম হ'ব বুলি দেৱালয় কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে। CBSEৰ অধীনৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে অফিচিয়েল অনলাইন পৰ্টেল সোনকালে উপলব্ধ হ'ব। CBSEৰ মূল ৱেবছাইটত এই অনলাইন পৰ্টেল মুকলি কৰা হ'ব বুলি কৰ্তৃপক্ষই ঘোষণা কৰিছে। উল্লেখযোগ্য যে বোৰ্ড পৰীক্ষাৰ নম্বৰত অসন্তুষ্ট ছাত্ৰ ছাত্ৰীক উত্তৰ বহী পুনৰ পৰীক্ষা কৰাৰ সুযোগ দিয়াৰ বাবে কৰ্তৃপক্ষই যোৱা 26 মে'ত অনলাইন পৰ্টেল লাইভ হ'ব বুলি ঘোষণা কৰিছিল যদিও কাৰিকৰী বিজুতিৰ বাবে এই সময় যোৱা 1 জুনলৈ বৃদ্ধি কৰা হৈছিল। অৱশ্যে 1 জুনতো অনলাইন পৰ্টেলটো মুকলি কৰিব পৰা নগ'ল। সেয়েহে কৰ্তৃপক্ষই সোনকালে পৰ্টেলটো মুকলি কৰি দিয়া হ'ব বুলি ছাত্ৰ ছাত্ৰীক নিশ্চিতি দিছে। গোলাঘাট জিলাৰ মৰঙীৰ প্ৰবীণ অভিনয় তথা সংগীত শিল্পী ৰাখাল বেজবৰুৱাৰ কালি যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 63 বছৰ। মৰঙীৰ এটা সংস্কৃতিবান পৰিয়ালৰ সন্তান প্ৰয়াত শিল্পীগৰাকীয়ে শৈশৱৰে পৰাই সংগীত আৰু অভিনয়ৰ সৈতে জড়িত হৈ ভালেসংখ্যক নাট্যগোষ্ঠীৰ হৈ নাট পৰিচালনা আৰু মঞ্চস্থ কৰিছিল। তেওঁ অঞ্চলটোৰ সাহিত্য সংস্কৃতিমূলক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিল। তেওঁৰ মৃত্যুত বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰিছে। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে 5 জুনত ৰাজ্যত 1 কোটি গছপুলি ৰোপণৰ বাবে চৰকাৰৰ লক্ষ্য নিৰ্ধাৰণ। অসমত অহা 2 আগষ্টত আৰম্ভ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ বাবে জিলাই জিলাই প্ৰশিক্ষণ অব্যাহত। তৃতীয়ৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে অহা 9 জুনৰ পৰা নিয়মীয়া মান নিৰূপণ পৰীক্ষা আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ইক' শ্বপৰ মাধ্যমেৰে 2025-26 বৰ্ষত 1,87,00,000 টকাৰ সামগ্ৰী বিক্ৰী। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।

এয়া আকাশবাণী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তে নতুনকৈ নিযুক্তিপ্ৰাপ্ত পাঁচগৰাকী ন্যায়াধীশৰ আজি শপতবাক্য পাঠ কৰোঁ। CBSEৰ অধীনৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ উত্তৰ বহী স্কেন কপি পুনৰ মূল্যায়নৰ বাবে আজি লাইভ পৰ্টেল মুকলি কৰা হৈছে। দেশত এতিয়ালৈকে কোনো লোকৰ দেহত ইবোলা ভাইৰাছৰ সংক্ৰমণ চিনাক্ত হোৱা নাই বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। 2025-26 বিত্তীয় বৰ্ষত ভাৰতে 73,890 কোটি টকাতকৈও অধিক মূল্যৰ 19 লাখ মেট্ৰিক টনতকৈও অধিক সাগৰীয় খাদ্য ৰপ্তানি কৰিছে আৰু চলিত বৰ্ষৰ ফিফা বিশ্বকাপৰ খেলসমূহ জি এণ্টাৰটেইনমেণ্টৰ বিভিন্ন চেনেলত সম্প্ৰচাৰ কৰা হ'ব। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তে নতুনকৈ নিযুক্তিপ্ৰাপ্ত পাঁচগৰাকী ন্যায়াধীশক আজি শপতবাক্য পাঠ কৰোৱায়। ন্যায়াধীশ শীল নাগু, শ্ৰী চন্দ্ৰশেখৰ, সঞ্জীৱ সচদেৱ আৰু অৰুণ পল্লীৰ লগতে জ্যেষ্ঠ অধিবক্তা ভি মোহনে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে। উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে অনুমোদন জনোৱা মতে কেন্দ্ৰীয় চৰকাৰে এই পাঁচোগৰাকী ন্যায়াধীশক সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়ে। যোৱা 22 আৰু 27 মে'ত অনুষ্ঠিত এখন বৈঠকত কলেজিয়ামে এই পাঁচোগৰাকী ন্যায়াধীশ তথা জ্যেষ্ঠ অধিবক্তাক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিবলৈ

কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ আগবঢ়াইছিল। চৰকাৰে সেইমৰ্মে তেওঁলোকক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়ে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত কেন্দ্ৰীয় আইন আৰু ন্যায়মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে কয় যে ৰাষ্ট্ৰপতিয়ে মুখ্য ন্যায়াধীশৰ পৰামৰ্শক্ৰমে 500গৰাকী ব্যক্তিক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নাম ঘোষণা কৰে। বৰ্তমান মুখ্য ন্যায়াধীশকে ধৰি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা 38লৈ বৃদ্ধি হৈছে। চি বি এছ ইৰ অধীনৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ উত্তৰ বহীৰ স্কেন কপি পুনৰ মূল্যায়নৰ বাবে আজি লাইভ পৰ্টেল মুকলি কৰা হৈছে। অহা 6 জুন পৰ্যন্ত এই পৰ্টেল মুকলি থাকিব বুলি চি বি এছ ইয়ে প্ৰকাশ কৰিছে। বোৰ্ডে এটা বিবৃতিযোগে কয় যে উত্তৰ বহীৰ স্কেন কপি লাভ কৰা শিক্ষাৰ্থীসকলেহে এই সুবিধা লাভ কৰিব। সুৰক্ষাজনিত কাৰণত আধাৰ প্ৰত্যায়িতকৰণৰ ব্যৱস্থাও এই সুবিধাত সংলগ্ন কৰা হৈছে। আধাৰ নম্বৰ নথকা শিক্ষাৰ্থীসকলে পিতৃ মাতৃ অভিভাৱক বা অন্য নিকটাত্মীয় আধাৰ নম্বৰ ব্যৱহাৰ কৰিব পাৰিব। চি বি এছ ইৰ সূত্ৰই প্ৰকাশ কৰা মতে প্ৰতিখন উত্তৰ বহী মূল্যায়নৰ বাবদ ছাত্ৰ ছাত্ৰীয়ে 100 টকাকৈ আৰু প্ৰতিটো প্ৰশ্নৰ মূল্যায়নৰ বাবদ 25 টকাকৈ আদায় দিব লাগিব। এই মাচুল অনলাইন পদ্ধতি অৰ্থাৎ ইউ পি আই, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড অথবা নেট বেংকিং ব্যৱস্থাৰে দিব পাৰিব। ইয়াৰ বাবে চি বি এছ ইয়ে মুকলি কৰা ভিডিঅ' চাই এই ব্যৱস্থা সম্পৰ্কে সবিশেষ অৱগত হবলৈ আহ্বান জনোৱা হৈছে। উল্লেখযোগ্য যে বোৰ্ড পৰীক্ষাৰ নম্বৰত অসন্তুষ্ট ছাত্ৰ ছাত্ৰীক উত্তৰ বহী পুনৰ পৰীক্ষা কৰাৰ সুযোগ প্ৰদান কৰাৰ বাবে কৰ্তৃপক্ষই যোৱা 26 মে'ত অনলাইন পৰ্টেল লাইভ হ'ব বুলি ঘোষণা কৰিছিল যদিও কাৰিকৰী বিজুতিৰ বাবে 1 জুনলৈ এই সময় বৃদ্ধি কৰা হৈছিল। অৱশ্যে কালি অনলাইন পৰ্টেলটো মুকলি কৰিব পৰা নগ'ল। দেশত এতিয়ালৈকে কোনো লোকৰ দেহত ইবোলা ভাইৰাছৰ সংক্ৰমণ চিনাক্ত হোৱা নাই বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। মন্ত্ৰালয়ে যোৱা 21 দিনৰ ভিতৰত ইবোলা ভাইৰাছ সংক্ৰমিত কোনো ঠাই ভ্ৰমণ কৰা আৰু জ্বৰ, মূৰৰ বিষ, মাংসপেশীৰ বিষ, ডায়েৰিয়া, ৰক্তক্ষৰণকে ধৰি সন্দেহজনক লক্ষণ থকা লোকক আছুতীয়াকৈ থকাৰ লগতে স্থানীয় স্বাস্থ্য বিভাগৰ সৈতে যোগাযোগ কৰিবলৈ পৰামৰ্শ দিছে। তদুপৰি এনে অসুবিধা দেখা পোৱা মাত্ৰেই 1075 হেল্পলাইন নম্বৰলৈ ফোন কৰি পৰামৰ্শ গ্ৰহণ কৰিবলৈ কোৱা হৈছে। এই ৰোগৰ ক্ষেত্ৰত আগতীয়া চিনাক্তকৰণে বহু লোকৰ জীৱন ৰক্ষা কৰিব পাৰে বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। 2025-26 বিত্তীয় বৰ্ষত ভাৰতে 73,890 কোটি টকাতকৈও অধিক মূল্যৰ 19 লাখ মেট্ৰিক টনতকৈও অধিক সাগৰীয় খাদ্য ৰপ্তানি কৰিছে। সাগৰীয় সামগ্ৰী ৰপ্তানি উন্নয়ন কৰ্তৃপক্ষৰ অধ্যক্ষ পি জৱাহৰে প্ৰকাশ কৰা অনুসৰি সাম্প্ৰতিক গোলকীয় প্ৰত্যাহ্বান স্বত্তেও এই পৰিমাণ আৰু মূল্য দুয়োটা ক্ষেত্ৰতে সাগৰীয় খাদ্যৰ ক্ষেত্ৰত ভাৰতৰ সৰ্বকালৰ শ্ৰেষ্ঠ ৰপ্তানি হিচাপে পৰিগণিত হৈছে। তেওঁ কয় যে এই সময়ছোৱাত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীনে ভাৰতৰ পৰা সৰ্বাধিক সাগৰীয় খাদ্য আমদানি কৰিছে। ৰপ্তানি কৰা খাদ্যসমূহৰ ভিতৰত বৰফত সংৰক্ষণ কৰা মিছা মাছৰ পৰিমাণ সৰ্বাধিক বুলি তেওঁ জানিবলৈ দিয়ে। এই ৰপ্তানিৰ পৰিমাণ 49,000 কোটি টকাতকৈও অধিক বুলি শ্ৰীজৱাহৰে উল্লেখ কৰে। তেওঁ কয় যে ইয়াৰ পাছতে বৰফত সংৰক্ষণ কৰি ৰখা সাগৰীয় মাছ দ্বিতীয় সৰ্বাধিক ৰপ্তানিকৃত সাগৰীয় খাদ্যৰূপে পৰিগণিত হৈছে। এই ৰপ্তানিৰ পৰিমাণ 5,658 কোটি টকাতকৈও অধিক বুলি তেওঁ প্ৰকাশ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে মধ্যপ্ৰদেশৰ মুখ্য সচিবলৈ প্ৰসূতিৰ মৃত্যুৰ সন্দৰ্ভত এখন জাননী জাৰি কৰিছে। উল্লেখযোগ্য যে এটা বছৰৰ ভিতৰতে ৰাজ্যখনৰ সিদ্ধি জিলাৰ 53গৰাকী সন্তান সম্ভৱা মহিলা প্ৰসৱৰ পূৰ্বে আৰু পাছত মৃত্যুমুখত পৰে। এই সন্দৰ্ভত বিস্তৃত তথ্য বিচাৰি আয়োগে মুখ্য সচিবলৈ জাননী জাৰি কৰিছে। গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে আৱৰ্জন আৰু বিদেশী নীতি 2025ৰ অধীনত পঞ্জীয়নৰ সময়সীমা আৰু আবেদনৰ ক্ষেত্ৰত কিছু পৰিৱৰ্তন সাধন কৰি আৱৰ্জন আৰু বিদেশী সংশোধনী নীতি 2026 সন্দৰ্ভত জাননী জাৰি কৰিছে। এই অনুসৰি ভাৰতলৈ অহাৰ 180 দিনৰ ভিতৰত পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ কোৱা হৈছে। ইয়াৰ আগেয়ে 180 দিনীয়া সময়সীমা শেষ হোৱাৰ পাছতো 14 দিনৰ ভিতৰত পঞ্জীয়ন সম্পূৰ্ণ কৰাৰ সুবিধা দিয়া হৈছিল। সংশোধনী অনুসৰি জৰুৰী পৰিস্থিতিতহে কেৱল বিলম্ব হলেও পঞ্জীয়নৰ সুবিধা দিয়া হ'ব। দক্ষিণ কোৰিয়াৰ হানুৱা এৰস্পেচৰ প্ৰতিৰক্ষা সঁজুলি নিৰ্মাণ খণ্ডত হোৱা বিস্ফোৰণৰ বাবে প্ৰকল্পটোৱে আজি ইয়াৰ উৎপাদন কাৰ্য বন্ধ ৰাখিছে। এই বিস্ফোৰণত 5জন লোক নিহত হোৱাৰ লগতে 2জন অন্য ব্যক্তি আহত হয়। আৰক্ষীয়ে এই দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ নিৰ্ণয় কৰিবৰ বাবে যুটীয়া অনুসন্ধানৰ পোষকতা কৰিছে। উল্লেখযোগ্য যে দক্ষিণ কোৰিয়াৰ এই প্ৰকল্পটোত প্ৰতিৰক্ষা সঁজুলি নিৰ্মিত হয় আৰু ই এটা গোপন প্ৰতিৰক্ষা কাৰখানা।

0: अब आज का सदाबहार नगमे प्रोग्राम खत्म होता है। आप सुन रहे हैं विविध भारती, देश की सुरीली धड़कन। थोड़ी देर में आप सुनेंगे कार्यक्रम सखी सहेली।
1: महाबाहो एटिया শুনক আঞ্চলিক বাতৰি।
2: এয়া আকাশবাণী গুৱাহাটী বিয়লি 3 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। CBSEৰ অধীনৰ 10ম আৰু 12ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ উত্তৰ বহীৰ স্কেন্ড কপি পুনৰ মূল্যায়নৰ বাবে আজি লাইভ পৰ্টেল মুকলি কৰা হৈছে। অহা 6 জুন পৰ্যন্ত এই পৰ্টেল মুকলি থাকিব বুলি CBSEয়ে প্ৰকাশ কৰিছে। বৰ্ডে এটা বিবৃতিযোগে কয় যে উত্তৰ বহীৰ স্কেন্ড কপি লাভ কৰা শিক্ষাৰ্থীসকলেহে এই সুবিধা লাভ কৰিব। সুৰক্ষাজনিত কাৰণত আধাৰ প্ৰত্যায়িতকৰণ ব্যৱস্থাও এই সুবিধাত সংলগ্ন কৰা হৈছে। আধাৰ নম্বৰ নথকা শিক্ষাৰ্থীসকলে পিতৃ মাতৃ, অভিভাৱক বা অন্য নিকটাত্মীয়ৰ আধাৰ নম্বৰ ব্যৱহাৰ কৰিব পাৰিব। CBSEৰ সূত্ৰই প্ৰকাশ কৰা মতে প্ৰতিখন উত্তৰ বহী মূল্যায়নৰ বাবদ ছাত্ৰ ছাত্ৰীয়ে 100 টকাকৈ আৰু প্ৰতিটো প্ৰশ্নৰ মূল্যায়নৰ বাবদ 25 টকাকৈ আদায় দিব লাগিব। এই মাচুল অনলাইন পদ্ধতি অৰ্থাৎ UPI, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড অথবা নেট বেংকিং ব্যৱস্থাৰে দিব পাৰিব। ইয়াৰ বাবে CBSEয়ে মুকলি কৰা ভিডিঅ' চাই চাই এই ব্যৱস্থা সম্পৰ্কে সবিশেষ অৱগত হবলৈ আহ্বান জনোৱা হৈছে। উল্লেখযোগ্য যে বোৰ্ডে পৰীক্ষাৰ নম্বৰত অসন্তুষ্ট ছাত্ৰ ছাত্ৰীক উত্তৰ বহী পুনৰ পৰীক্ষা কৰাৰ সুযোগ প্ৰদান কৰাৰ বাবে কৰ্তৃপক্ষই যোৱা 26 মে'ত অনলাইন পৰ্টেল লাইভ হ'ব বুলি ঘোষণা কৰিছিল যদিও কাৰিকৰী বিজুতিৰ বাবে 1 জুনলৈ এই সময় বৃদ্ধি কৰিব পৰা গৈছিল। ধেমাজি জিলা আৰু ছেচন ন্যায়াধীশৰ আদালতে 2021 চনৰ 20 জুলাইত সংঘটিত এটা হত্যাকাণ্ডৰ গোচৰত অভিযুক্তক আজি যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিছে। জিলা আৰু ছেচন ন্যায়াধীশ কল্যাণজিৎ শইকীয়াৰ আদালতে অভিযুক্ত পিতৃ হত্যাকাৰী বিপিন গগৈ ভাৰতীয় দণ্ডবিধিৰ 302/34 ধাৰাত দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে 10,000 টকাৰ জৰিমনা বিহে। অভিযোগ অনুসৰি বিপিন গগৈয়ে পিতৃক খগেন গগৈক হত্যা কৰাৰ লগতে মাতৃকো আঘাত কৰিছিল। চিলাপথাৰ থানাত পঞ্জীয়ন হোৱা গোচৰৰ ভিত্তিত তদন্তকাৰী বিষয়াই দাখিল কৰা অভিযোগনামা অনুসৰি আদালতে 7জন সাক্ষীৰ সাক্ষ্য গ্ৰহণৰ পাছত আজি চূড়ান্ত ৰায় দিয়ে। ওদালগুৰি জিলাৰ মাজবাট আৰক্ষীয়ে আজি জিলাখনৰ ডিমাচাংগা এলেকাত অভিযান চলাই এখন বাহনৰ পৰা বুজন পৰিমাণৰ ভাং জব্দ কৰে। এই অভিযানত এজন সৰবৰাহকাৰীক আটক কৰা হয়। ইপিনে যোৰহাট আৰক্ষীয়ে যোৱা নিশা নগৰখনৰ চোলাধৰা চাৰিআলিত এখন মটৰ চাইকেলত অহা 2জন যুৱকৰ পৰা প্ৰায় 1 কোটি টকা মূল্যৰ মাদক দ্ৰব্য জব্দ কৰে। আৰক্ষীয়ে মাদক দ্ৰব্য সৰবৰাহৰ অভিযোগত 2জন যুৱকক আটক কৰে। আটক কৰা লোক দুজনক সোধা পোছা কৰি থকা হৈছে। ৰাজ্যত অহা 2 আগষ্টত আৰম্ভ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ বাবে জিলাই জিলাই গৃহ তালিকা আৰু গৃহ পিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ চলি আছে। তামোলপুৰ জিলাত আজি এই কাৰ্যসূচী আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হৈছে। পৰহিলৈ পৰ্যন্ত চলিবলগীয়া এই কাৰ্যসূচী আজি জিলাখনৰ আয়ুক্ত তথা জিলা মুখ্য লোকপিয়ল বিষয়া চিমিকৰণে শুভাৰম্ভ কৰে। জিলাখনত 2027 চনৰ লোকপিয়ল সঠিকভাৱে ৰূপায়ণ কৰাৰ বাবে বিষয়াসকলক দক্ষ কৰি তুলিবলৈ প্ৰশিক্ষণৰ আয়োজন কৰা হৈছে। উদ্বোধনী অনুষ্ঠানত জিলা লোকপিয়ল বিষয়া ডঃ দীপংকৰ নাথ, অতিৰিক্ত জিলা লোকপিয়ল বিষয়া বিদিশা বৰাৰ উপৰি গণনাৰ দায়িত্বত নিয়োজিত হ'বলগীয়া বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। ডিব্ৰুগড় আৰু চিৰাং

0: জিলাত কালিৰে পৰা আসন্ন লোকপিয়লৰ বাবে তিনিদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ অধীনত গৃহতালিকা আৰু গৃহ পিয়লৰ ধাৰণা পদ্ধতি আৰু কাৰ্যকৰী নিৰ্দেশনাৰ সৈতে বিষয়াসকলক পৰিচিত কৰোৱাৰ উদ্দেশ্যে এই প্ৰশিক্ষণৰ আয়োজন কৰা হৈছে। ডিব্ৰুগড় জিলাত কালি অনুষ্ঠিত প্ৰশিক্ষণত জিলাখনৰ সমজিলা আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্ত, ৰাজহ চক্ৰ বিষয়াকে ধৰি অন্যান্য বিষয়াসকলে অংশগ্ৰহণ কৰে। আনহাতে চিৰাং জিলাক ছটা লোকপিয়ল কেন্দ্ৰত বিভক্ত কৰা হৈছে। ইয়াৰে বিজনী, চিডলি আৰু বেংটলে গ্ৰামাঞ্চলক সামৰি লোৱাৰ বিপৰীতে বিজনী, বাসুগাঁও আৰু কাজলগাঁৱে চহৰ অঞ্চলক সামৰি লৈছে। অহা 5 জুনত বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি ৰাজ্যখনত প্ৰায় 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আত্মসহায়ক গোটসমূহৰ 35 লাখতকৈ অধিক মহিলাক এই গছপুলি ৰোপণ অভিযানৰ সৈতে জড়িত কৰোৱাৰ লক্ষ্য লোৱা হৈছে। ৰাজ্য চৰকাৰে বৃহৎ পৰিসৰৰ বনানীকৰণ, বনাঞ্চল পুনৰুদ্ধাৰৰ পদক্ষেপ, স্বচ্ছ শক্তিৰ প্ৰসাৰ, আধুনিক প্ৰযুক্তিৰ একত্ৰীকৰণৰ জৰিয়তে পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম উন্নয়নক ধাৰাবাহিকভাৱে অগ্ৰাধিকাৰ দিয়াৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ প্ৰস্তুতিৰ বাবে কালি গুৱাহাটীত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে সংসদীয় পৰিক্ৰমা মন্ত্ৰী অতুল বৰাই এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। এই কাৰ্যসূচীত জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণ নিশ্চিত কৰাৰ লগতে সঠিক নিৰীক্ষণ ব্যৱস্থাৰে অভিযান সফল কৰি তুলিবলৈ বিভাগীয় বিষয়াসকলক মন্ত্ৰী বৰাই নিৰ্দেশ দিয়ে। সমগ্ৰ শিক্ষা অসমে তৃতীয়ৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে নিয়মীয়া মান নিৰূপণ পৰীক্ষাৰ প্ৰথম পৰ্যায় অহা 9 জুনৰ পৰা অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰিছে। শৈক্ষিক বৰ্ষৰ আৰম্ভণিতে ছাত্ৰ ছাত্ৰীসকলৰ শিকণৰ মূল্যায়নৰ লক্ষ্যৰে এই মূল্যায়ন অনুষ্ঠিত কৰি অহা হৈছে। ইয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ শিকণৰ ক্ষেত্ৰত হোৱা অসুবিধা আৰু এই ক্ষেত্ৰত ল'বলগীয়া ব্যৱস্থাসমূহ নিৰ্ধাৰণ কৰা হয়। সমগ্ৰ শিক্ষা অসমৰ মিছন সঞ্চালকে জাৰি কৰা অধিসূচনা অনুসৰি তৃতীয়ৰ পৰা পঞ্চম শ্ৰেণীলৈ 9 জুনৰ পৰা 12 জুনলৈ পৰীক্ষা অনুষ্ঠিত হ'ব। ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ 16 জুনত মান নিৰূপণ পৰীক্ষা অনুষ্ঠিত হ'ব। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।
1: रेडियो के साथ हमारे बचपन का अभिन्न अंग था और बचपन क्या आजकल जब बहुत सारे चैनल्स हैं लेकिन रेडियो का भी अभी भी बहुत ही अहम भूमिका है कि हम लोग जब मुंबई में आपको मुंबई या कहीं भी आप ट्रैवल कर रहे हो तो आप क्या करते हैं कि रेडियो तो साथ में रहता ही है आपके गाने बजते रहते हैं तो आई फील कि जो ट्रैफिक की जो धक्का मुक्की है उससे अगर कोई बचाता है तो वो रेडियो ही बचाता है।
2: क्या बात है, बहुत बढ़िया बात आपने कही। और ये जो क्रिकेट कमेंट्री की बात कही है तो हमें भी याद है कि आंगन के मुंडेर पर एक रेडियो रखा जाता था। और गांव के कई लोग यहां तक कि साइकिल से दूर दूर से लोग चल के आते थे कि फला के यहाँ रेडियो है, चलो हम क्रिकेट कमेंट्री सुनते हैं। तो ये याद तो आपने बड़ी तिलिस्मी साझा की है। बताइए कि क्या आपने भी क्रिकेट के चौके छक्के लगाए या सीधे आप देहरादून से दिल्ली की ट्रेन पकड़ ली आपने? बताइए हमें।
1: नहीं, क्रिकेट में मैं तो ज्यादातर किताबी कीड़ा थी बचपन में और नाटकों में भाग लेती थी, डिबेट्स करती थी, डांस करती थी। क्रिकेट के चौके छक्के तो मेरा भाई लगाता था पर चूंकि हम घर में ऐसा माहौल था और मुझे अभी भी याद है कि क्रिकेट के बारे में जो फैनेटिसिज्म था हमारे टाइम तो सुनील गावस्कर वगैरह तो भगवान मंदिर में जाके पूजा करते थे। हाय, मतलब सुनील गावस्कर सेंचुरी बना दे।
2: क्या बात है, बहुत बढ़िया। हाथ जोड़ के प्रार्थना
1: किया करते थे। जैसे कोई भी भारत पाकिस्तान का या भारत इंग्लैंड का कोई मैच हो तो भारत जीत जाए, मतलब प्रे कर रहे हैं और कमेंट्री सुन रहे हैं। तो मतलब क्रिकेट का पैशन उस टाइम भी उतना ही था जितना कि अब है।
2: जी बिल्कुल। एक गाना सुन लें उसके बाद फिर हम और आपकी यादों के गलियारों में चलते हैं और ढेर सारी यादें खंगालेंगे। तो एक गाना बधाई देने वाला गाना है, हम सुनते हैं।
1: जी

নমস্কাৰ প্ৰিয় যুৱ বন্ধু, আৰম্ভ কৰিব লৈছোঁ আকাশবাণী নগাঁৱৰ আপোনালোকৰ প্ৰিয় অনুষ্ঠান যুৱ তৰংগ। এতিয়া ঘড়ীত প্ৰায় 4:30 বাজিছে। আপুনি নিশ্চয় গৰম দিনৰ আবেলিৰ সোৱাদ লৈছে আকাশবাণীৰ যুৱ তৰংগৰ সৈতে। যুৱ বন্ধু, আজিৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাই আৰম্ভ কৰিব লৈছোঁ 2 জুন তাৰিখে তেলেংগানা প্ৰতিষ্ঠা দিৱস উপলক্ষে আমাৰ প্ৰিয় অনুষ্ঠান যুৱতৰংগৰ মজিয়াৰ পৰা নমস্কাৰ জনাইছোঁ মই শৰ্মিষ্ঠা গিৰিবৰদলৈয়ে। আজি আমাৰ আলোচনাৰ বিষয়বস্তু হ'ব তেলেংগানা ৰাজ্যৰ প্ৰতিষ্ঠা দিৱস আৰু এজন প্ৰতিভাৱান যুৱকৰ সৈতে কথোপকথন। আহকচোন, পলম নকৰি অনুষ্ঠানৰ মাজলৈ আগবাঢ়ো।

যুৱ বন্ধু, প্ৰতি বছৰে 2 জুন তাৰিখে তেলেংগানা প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। 2014 চনৰ 2 জুন তাৰিখে ভাৰতৰ 29 সংখ্যক ৰাজ্য হিচাপে জন্ম হৈছিল তেলেংগানাৰ। যুৱ বন্ধু, কোনো এখন ৰাজ্যৰ জন্ম এদিনতে নহয়, ইয়াৰ আঁৰত থাকে বহুদিনৰ সংগ্ৰাম, নিজৰ পৰিচয় বচাই ৰখাৰ এক অন্তহীন যাত্ৰা। যুৱ বন্ধু, তেলেংগানা অঞ্চলটো এক সময়ত নিজাম শাসিত হায়দৰাবাদ ৰাজ্যৰ অন্তৰ্গত আছিল। 1947 চনত ভাৰত স্বাধীন হোৱাৰ পিছত অধিকাংশ ৰাজকীয় ৰাজ্যই ভাৰতৰ সৈতে সংযুক্ত হয়। হায়দৰাবাদৰ নিজামে প্ৰথমে ভাৰতৰ সৈতে যুক্ত হ'ব নিবিচাৰি স্বাধীন হৈ থকাৰ চেষ্টা চলাইছিল। পিছত 1948 চনত ভাৰত চৰকাৰে অপাৰেশ্যন পোলো নামৰ এক সামৰিক অভিযান চলায়। তাৰপিছত 1948 চনতেই হায়দৰাবাদ ভাৰতৰ সৈতে আনুষ্ঠানিকভাৱে সংযুক্ত হয়। তাৰপিছত 1956 চনত ভাষাভিত্তিক ৰাজ্য পুনৰ গঠনৰ সময়ত তেলেগুভাষী অঞ্চলসমূহ একলগ কৰি অন্ধ্ৰপ্ৰদেশ গঠন কৰা হয়। কিন্তু সময় বাগৰাৰ লগে লগে তেলেংগানাৰ বহুলোকে অনুভৱ কৰে যে তেওঁলোকৰ অঞ্চলটো উন্নয়নৰ ক্ষেত্ৰত পিছ পৰি আছে। যুৱ বন্ধু, চাকৰিৰ ক্ষেত্ৰত বৈষম্য, জলসম্পদৰ ব্যৱহাৰত অসাম্য, শিক্ষা আৰু অৰ্থনৈতিক উন্নয়নত পিছপৰা অৱস্থাৰ দৰে বিষয়সমূহে তেওঁলোকৰ মনত অসন্তুষ্টিৰ সৃষ্টি কৰিলে। এই অসন্তুষ্টি লাহে লাহে বৃদ্ধি পাবলৈ ধৰিলে। ফলস্বৰূপে আন্দোলন আৰম্ভ হ'ল। বিশেষকৈ যুৱ সমাজ আৰু ছাত্ৰ সমাজ এই আন্দোলনৰ মূল শক্তি হৈ উঠিল। বহু বছৰৰ গণ আন্দোলন, প্ৰতিবাদ আৰু ৰাজনৈতিক আলোচনাৰ অন্তত অৱশেষত ভাৰতীয় সাংসদে 2014 চনত অন্ধ্ৰপ্ৰদেশ পুনৰ্গঠন আইন গৃহীত কৰে। ফলস্বৰূপে 2 জুন 2014 চনত তেলেংগানাৰ জন্ম হয় এখন নতুন ৰাজ্য হিচাপে। যুৱ বন্ধু, তেলেংগানাৰ ইতিহাসে আমাক এটা গুৰুত্বপূৰ্ণ শিক্ষা দিয়ে। যেতিয়া কোনো অঞ্চলৰ মানুহে নিজৰ অধিকাৰ, উন্নয়ন আৰু আত্মপৰিচয়ৰ বাবে শান্তিপূৰ্ণ আৰু গণতান্ত্ৰিক পদ্ধতিৰে সংগ্ৰাম কৰে, তেতিয়া সেই কণ্ঠস্বৰ শুনা যায়। লগতে যুৱ সমাজৰ বাবে ই এক ডাঙৰ শিক্ষা যে সমাজৰ উন্নয়নৰ বাবে সচেতন নাগৰিক হোৱাটো অত্যন্ত জৰুৰী। যুৱ বন্ধু, প্ৰতিষ্ঠাৰ পিছত তেলেংগানাই বিভিন্ন ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিলে। বৰ্তমানে হায়দৰাবাদ ভাৰতৰ অন্যতম তথ্য প্ৰযুক্তিৰ কেন্দ্ৰ। বহু বহুজাতিক কোম্পানী, তথ্য প্ৰযুক্তি উদ্যোগ আৰু ষ্টাৰ্টআপে ইয়াত কাম কৰি আছে। তাৰোপৰি কৃষি, শিক্ষা, স্বাস্থ্যসেৱা আৰু উদ্যোগ খণ্ডতো ৰাজ্যখনত বহু উন্নয়নমূলক পদক্ষেপ গ্ৰহণ কৰা হৈছে। বিশেষকৈ যুৱ সমাজৰ বাবে দক্ষতা বিকাশ, উদ্যোগ সৃষ্টি আৰু কৰ্মসংস্থাপনৰ ওপৰত গুৰুত্ব দিয়া হৈছে। অসমৰ পৰাও বহু যুৱকে কৰ্মসংস্থাপনৰ বাবে হায়দৰাবাদলৈ যোৱা দেখা যায়। যুৱ বন্ধু, তেলেংগানাৰ প্ৰতিষ্ঠা দিৱসৰ পৰা আমি 3টা কথা শিকিব পাৰোঁ। প্ৰথমতে, নিজৰ অধিকাৰ আৰু কৰ্তব্য সম্পৰ্কে সচেতন হ'ব লাগে। দ্বিতীয়তে, উন্নয়নৰ বাবে শিক্ষা আৰু দক্ষতাৰ কোনো বিকল্প নাই। তৃতীয়তে, গণতান্ত্ৰিক মূল্যবোধ আৰু শান্তিপূৰ্ণ আন্দোলনৰ শক্তিত বিশ্বাস ৰাখিব লাগে। যুৱ সমাজেই দেশৰ ভৱিষ্যত। যুৱ সমাজৰ সৃষ্টিশীলতা, পৰিশ্ৰম আৰু নেতৃত্বই এখন উন্নত দেশ গঢ়ি তুলিব পাৰে। যুৱ বন্ধু, তেলেংগানাৰ সৌন্দৰ্য কেৱল ইয়াৰ ইতিহাসতেই সীমাবদ্ধ নহয়, ইয়াৰ সংস্কৃতিও বৈচিত্ৰময়। তেলেগু ভাষা ৰাজ্যখনৰ মুখ্য ভাষা যদিও উৰ্দু ভাষাৰো যথেষ্ট প্ৰভাৱ পৰিলক্ষিত হয়। তেলেংগানাৰ লোক সংস্কৃতিত আছে মাটিৰ গোন্ধ, গ্ৰাম্য জীৱনৰ সৰলতা, উৎসৱৰ উল্লাস। তেলেংগানাৰ হস্তশিল্প, বস্ত্ৰশিল্প আৰু খাদ্য সংস্কৃতিও ভাৰতৰ ঐতিহ্যৰ এক গুৰুত্বপূৰ্ণ অংশ।

প্ৰিয় যুৱবন্ধু, ইমানপৰে আমি আলোচনা কৰিলোঁ তেলেংগানাৰ ইতিহাস, প্ৰতিষ্ঠা আৰু উন্নয়নৰ লগতে সংস্কৃতিৰ বিষয়েও অতি চমুকৈ। এতিয়া আমি আগবঢ়াব লৈছোঁ এজন যুৱলেখকৰ সৈতে কথোপকথন। যুৱলেখকজনৰ নাম প্ৰকাশ দত্ত। আহকচোন আমি তেওঁৰ সৈতে কথা পাতোঁ।

0: যোৱা বন্ধু, আমাৰ লগত আছে শ্ৰী প্ৰকাশ দত্ত। আহকচোন, আমি তেওঁৰ সৈতে কথা পাতোঁ। নমস্কাৰ প্ৰকাশ, তোমাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। প্ৰথমে তোমাৰ পৰিচয় সম্পৰ্কে জানিব বিচাৰিছোঁ।
1: ধন্যবাদ। বা পোনপ্ৰথমে এই শিতানৰ সৈতে জড়িত প্ৰতিগৰাকীলৈ ধন্যবাদ জ্ঞাপন কৰিছো আৰু এজন শুভাকাংক্ষী হিচাপে এই অনুষ্ঠানলৈ নিমন্ত্ৰণ জনোৱাৰ বাবে তোমালৈ কৃতজ্ঞতা জ্ঞাপন কৰিছো। মই লখিমপুৰৰ নাৰায়ণপুৰৰ পৰা প্ৰকাশ দত্ত, ফিৰাজঘাট মহাবিদ্যালয়ৰ স্নাতক চতুৰ্থ ষান্মাসিকত অধ্যয়নৰত এজন ছাত্ৰ। মূলতঃ লিখা মেলাৰ সৈতে জড়িত হৈ সমাজৰ বাবে কিবা এটা কৰিবলৈ চেষ্টা কৰি থকা মানুহ এজন।
0: হয়, ধন্যবাদ। যুৱ বন্ধু, প্ৰকাশৰ ঘৰ যিহেতু নগাঁৱৰ পৰা দূৰত, সেয়েহে আমি প্ৰকাশৰ সৈতে ফোনযোগেই সংযোগ কৰিছোঁ। এতিয়া প্ৰকাশ, তোমালৈ প্ৰথমটি প্ৰশ্ন, যে সাহিত্যৰ প্ৰতি তোমাৰ আকৰ্ষণ কেনেকৈ আৰম্ভ হৈছিল?
1: সাহিত্যৰ প্ৰতি আকৰ্ষণৰ কাহিনীটো এটা বৰ হাস্যকৰ কাহিনী এটা। তেতিয়া মই হয়তো প্ৰথম শ্ৰেণীত আছিলো। তেতিয়া সন্ধিয়া মায়ে কিতাপ পঢ়িবলৈ দি থৈ যায় টেবুলত, ভাত বনাবলৈ গুচি যায়। সেইখিনি সময়ত মই পঢ়াৰ পিছত টোপনি গুচি যাওঁ টেবুলতে। তেতিয়া দাদাই জগাই পেলাই, এতিয়া যিহেতু ভাত খোৱাৰ সময়লৈকে আমাক মুখাৰে ৰাখিব লাগিব, গতিকে কি কৰোঁ যে আমি এটা খেল খেলোঁ। সেই খেলটো হ'ল কি, বাতৰিৰ পিছফালৰ যিখিনি কবিতা, সেই কবিতাখিনি আমি পাঠ কৰিবলৈ চেষ্টা কৰোঁ, আবৃত্তি কৰিবলৈ চেষ্টা কৰোঁ। কিন্তু সেই কবিতাবোৰ বাৰু মই একো বুজি নাপাওঁ, আৰু তেনেকে অভ্যাস কৰি থকাৰ ফলতেই মোৰ সাহ কৰি মই কেইবাটাও কবিতা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলো আৰু এটাতো একো পাবলৈ সক্ষম নহলো। তেতিয়া দাদাই গম পালে যে ইয়াক শিকাই লাভ নাই, যে ই এই দিশৰ মানুহ নহয়। কিন্তু চতুৰ্থ শ্ৰেণীত থাকোঁতে কি হ'ল যে আমাৰ বিদ্যালয়ৰ বাৰ্ষিক অধিৱেশনৰ যিখিনি সাহিত্য প্ৰতিযোগিতা, সেই সাহিত্য প্ৰতিযোগিতাখিনিত প্ৰথম পুৰস্কাৰ পোৱা অংশগ্ৰহণকাৰীক কিতাপ এখন এখন দিব, গতিকে মোৰ লোভ লাগিল। কিন্তু মই যিহেতু হঠাৎ খবৰটো পাইছিলোঁ, গতিকে মোৰ কোনো ধৰণৰ প্ৰিপেৰেশ্যন নাছিল। তথাপি প্ৰতিযোগিতা আৰম্ভ হোৱাৰ অলপ আগতে মই কবিতাটো মুখস্থ কৰি কবিতাটো নিজৰ ধৰণে আবৃত্তি কৰিবলৈ চেষ্টা কৰিলোঁ আৰু সৌভাগ্যবশতঃ মই আবৃত্তি প্ৰতিযোগিতাটোত প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হ'লো আৰু কিতাপখনো পালোঁ। গতিকে নিজৰ পৰাই ভাব আহিল যে মই এনেকে কবিতা আবৃত্তিত কিবা এটা হয়তো কৰিব পাৰিম। তাৰপিছত আকৌ এটা প্ৰতিযোগিতা আছিল যে স্বৰচিত কবিতা আবৃত্তি, ভাবিলোঁ যে মই এইটো কৰা যাওক। কিন্তু মই তেতিয়ালৈকে কবিতা লিখা নাছিলোঁ বা এনেকুৱা লিখা মেলাৰ সৈতে একেবাৰে জড়িত নাছিল। দাদাই সৰুতে কবিতা লিখিছিল, গতিকে মই সেই কবিতাখিনিকে নিজৰ নাম দি কৰিব পৰা যায় নেকি সেইবুলি চেষ্টা কৰিছিলোঁ। কিন্তু সেই কবিতাখিনি আবৃত্তিৰ বাবে উপযোগী নহ'ল, গতিকে উপায় নাই। সেই মুহূৰ্তত কি কৰিলোঁ যে মই নিজেই কবিতা এটা লিখিলোঁ যিটো আবৃত্তিৰ বাবে সহজ। আবৃত্তি কৰিলোঁ, নিজেই লিখিলোঁ নিজৰ কবিতাটো। সেই প্ৰতিযোগিতাটোত বাৰু পুৰস্কাৰ পাবলৈ সক্ষম নহ'লো, কিন্তু সেই যে লিখাৰ প্ৰতি এটা মোহ জাগিল, সেই নিচাটোৰ বাবেই হয়তো কিবা এটা লিখি আছো আৰু সেই লিখাখিনিৰ বাবেই হয়তো তোমাৰ লগত আজি কথা পাতি আছো।
0: হয় প্ৰকাশ, খুব সোৱাদ লগা তোমাৰ আৰম্ভণিৰ প্ৰক্ৰিয়া, আৰম্ভণিৰ কাহিনীখিনি। এতিয়া তুমি যিহেতু বৰ্তমানে লিখি থকা, গতিকে তোমাৰ পৰা জানিবলৈ বিচাৰিছোঁ যে তোমাৰ বেছিকৈ কি লিখিবলৈ ভাল লাগে, কবিতা, গল্প নে প্ৰবন্ধ?
1: লিখি ভাল লাগে বুলি ক'লে মই গল্পৰ কথাকে ক'ম, যিহেতু কবিতাত শব্দৰ সীমা থাকে আৰু প্ৰবন্ধৰ ক্ষেত্ৰত বিষয় কেন্দ্ৰিক থাকে, বা এনেকুৱা যিখিনি ভাগ আছে সেইখিনিত হয়তো ক'ৰবাত স্বাধীনতা এটা নাপাওঁ, অথচ গল্পত মই সেই স্বাধীনতাটো পাওঁ। আৰু মই বিশ্বাস কৰোঁ যে এজন মানুহৰ ভিতৰত কেইবাটাও চৰিত্ৰ থাকে, সেই চৰিত্ৰসমূহ উলিয়াই আনিবলৈ গল্পই আটাইতকৈ মোৰ বাবে কমফৰ্টেবল এটা প্ৰক্ৰিয়া। গতিকে মই লিখি ভাল লাগে বুলি ক'লে গল্পৰ কথাকে ক'ম।
0: হয়, ধন্যবাদ। এতিয়া তোমালৈ পিছৰটি প্ৰশ্ন, যে এনে কোনবোৰ কথাই বা চিন্তাই তোমাক লিখিবলৈ বাধ্য কৰালে বুলি তুমি ভাবা? তুমি যিহেতু ক'লা যে তোমাৰ আৰম্ভণিটো এটা খুব হাস্যকৰ ধৰণে হৈছিল, তথাপি এতিয়া এনে কোনবোৰ কথাই তোমাক লিখিবলৈ বাধ্য কৰায়?
1: যিখিনি কথা আনৰ লেখাত নাপালো সেইখিনিৰ বাবে মই লিখিবলৈ প্ৰথমতে বাধ্য হৈছিলো। তাৰপিছত যিমান নিমজকৈ গল্প কবিতা এটাক মই ধাৰণ কৰোঁ, সেই নিমজ প্ৰক্ৰিয়াটো শৈলীটো মই আনৰ লেখাত নোপোৱাৰ বাবে নিজেও লিখিবলৈ আৰম্ভ কৰিলোঁ। তাৰপিছতো কিছুমান সমসাময়িক ঘটনা প্ৰতিক্ৰিয়াই আমাক লিখিবলৈ বাধ্য কৰায়। ধৰা আমি দেশখনক, ৰাজ্যখনক ধৰ্মীয় দৃষ্টিকোণেৰে হওক বা সামাজিক ৰাজনৈতিক দৃষ্টিকোণেৰে চাওঁ, আৰু সেই এটা সমালোচনামূলক প্ৰক্ৰিয়া হয়তো লাগে যিখিনি এখন দেশক, ৰাজ্যক, নিজৰ জাতিটোক সুস্থ কৰি ৰাখে। গতিকে সেইখিনিৰ বাবেই আকৰ্ষিত কৰিলে, আৰু সেইবাবে হয়তো মোৰ নাস্তিক ঈশ্বৰ নামৰ গল্পটো লিখিছিলোঁ অতিমাত্ৰা ভক্তিৰ বিৰুদ্ধে। শিপা কবিতাটো লিখিছিলোঁ গছৰ শিপাক কেন্দ্ৰ কৰি, তাৰ সৈতে মানৱ জীৱনক তুলনা কৰি কিদৰে কিবা এটা ক'ব পৰা যায় নেকি বুলি। গতিকে সেইখিনি কথাই চাগে মোক লিখিবলৈ ক'ৰবাত বাধ্য কৰে।
0: হয়, ধন্যবাদ। এতিয়া তোমাৰ পৰা জানিবলৈ বিচাৰিছোঁ যে এজন লেখকৰ বাবে পঢ়াৰ গুৰুত্ব কিমান।
1: নিশ্চিতভাৱে পঢ়াৰ গুৰুত্বটো অসীম লেখকৰ বাবে, যিহেতু লেখাটো এটা কলা আৰু সেই কলাৰ জৰিয়তে পাঠকক কিবা এটা ক'বলৈ বিচৰা হয়, কিবা এটা বুজাবলৈ বিচৰা হয়, আৰু সেই পাঠকে এখন সমাজ নিৰ্মাণ কৰে। গতিকে লেখকে নিজেও পঢ়াটো গুৰুত্বপূৰ্ণ। আৰু এখন নদীত যেতিয়া সাঁতুৰিবলৈ আমি বিচাৰিম, তাৰ আগতে আমি নদীখন কিমান দ সেই কথাটো জানি ল'ব লাগিব। নপঢ়িলেও হয় যে নপঢ়িলেও আজিকালি বহুত লিখক সাহিত্যিকৰ সৃষ্টি হৈছে, কিন্তু তেওঁলোক নাও জাহাজৰ দৰে নদীত উপঙি থাকিব পাৰিব, কিন্তু তাৰ গভীৰতাক স্পৰ্শ কৰিবলৈ হ'লে পঢ়িবই লাগিব।
0: হয়, খুব ভালকৈ বুজালে এই বিষয়টো। নাও আৰু জাহাজ পানীৰ গভীৰতাৰ লগত তুলনা কৰি খুব ভাল লাগিল। এতিয়া তোমাৰ পৰা জানিবলৈ বিচাৰিছোঁ যে তোমাৰ প্ৰিয় সাহিত্যিকজন কোন আৰু তেওঁ কিয় তোমাৰ প্ৰিয়?
1: ধন্যবাদ বা। আচলতে মই ভাবো যে এই প্ৰিয় শব্দটো বৰ আপেক্ষিক ধাৰণা এটাহে, যে কিহৰ ভিত্তিত আমি প্ৰিয় বুলি বস্তু এটাক নিৰ্ধাৰণ কৰোঁ। এতিয়া তুমি যদি মোক প্ৰিয় অভিনেতা বুলি সোধা, তেন্তে মই নিশ্চিতভাৱে ইৰফান খান, নৱাজুদ্দিন ছিদ্দিকী আদিৰ নাম ল'ম। কিন্তু যদি তুমি সোধা যে বডি ফিটিং প্ৰিয় অভিনেতা, তেন্তে মই হয়তো তেওঁলোকৰ নামটো ল'ব নোৱাৰিম। গতিকে বৰ আপেক্ষিক ধাৰণা এটা বুলি ভাবোঁ। তথাপিও কিছুমান সাহিত্যিকৰ কিছুমান লেখা, কিছুমান শৈলী সদায় মনত থাকি যায়। সেই দিশৰ পৰা প্ৰবন্ধৰ ক্ষেত্ৰত হোমেন বৰগোহাঁই, গীতিমালিকা নেওগ, হীৰেণ গোহাঁই, অৰবিন্দ ৰাজখোৱা, বা গল্পৰ ক্ষেত্ৰত শিলভদ্ৰ, সৈয়দ আব্দুল মালিক, পঞ্চানন হাজৰিকা, নীলোৎপল বৰুৱা, অপু ভৰদ্বাজ। কবিতাৰ ক্ষেত্ৰত ক'বলৈ গ'লে নীলমণি ফুকন, নিৰ্মল প্ৰভা বৰদলৈ, নৱকান্ত বৰুৱা, বা বৰ্তমান সময়ৰ যি কবি ৰাহুল গৌতম শৰ্মা, মৃদুল হালৈ, কিৰণ দাস ইত্যাদি ইত্যাদিৰ নাম ল'ব লাগিব। আৰু তুমি লগতে সুধিছিলা যে কিয় ভাল লাগে, হয়তো তেওঁলোকৰ সেই লেখাসমূহত চিন্তাৰ স্পষ্টবাদিতা আৰু নাটকীয় উপস্থাপনৰ বাবেই তেওঁলোকৰ লেখাখিনিৰ সৈতে নিজক ক'ৰবাত সংযোগ কৰিব পাৰোঁ।
0: হয়, তুমি যিসকলৰ নাম ক'লা তেওঁলোক মোৰো খুব প্ৰিয়। এতিয়া প্ৰকাশ, তোমাৰ পৰা জানিবলৈ বিচাৰিছোঁ, আজিকালি যুৱ সমাজ সামাজিক মাধ্যমত বেছিকৈ ব্যস্ত, তথাপিও সাহিত্যৰ প্ৰতি তেওঁলোকৰ যি আগ্ৰহ সেয়া একেই আছে বুলি তুমি ভাবানে?
1: আগ্ৰহটো ক'ৰবাত আছে আৰু থাকি যাব, যিহেতু যি মানুহক এবাৰ কিতাপৰ নিচাই পাইছে সেই মানুহক আন একো নিচাই তলাব নোৱাৰে। কিন্তু এই কথা স্বীকাৰ কৰিব লাগিব যে আগ্ৰহটো ক'ৰবাত নিশ্চিতভাৱে হ্ৰাস পাইছে। বস্তুবোৰ আজিকালি ৰিল চুৱাইপৰ দৰে হৈ উঠিছে, যে ইনষ্টেণ্ট হেপিনেছ এটা আমাক লাগে, তাৰ ফলত ধৈৰ্য কমিছে। মোৰ নিজৰ ক্ষেত্ৰতো যেতিয়া এখন ডাঙৰ আয়তনৰ কিতাপ দেখো, তেতিয়া ক'ৰবাত এলাহ লাগে, ভয় এটা সোমাই যে শেষ কৰিব পাৰিম নে নাই। যে এটা শব্দত ক'বলৈ গ'লে যে আগ্ৰহ ক'ৰবাত কমাইছে।
0: হয়, আগ্ৰহ নিশ্চয়কৈ কমাইছে। প্ৰকাশ, এতিয়া তোমাৰ পৰা এটা তোমাৰ স্বৰচিত কবিতা পাঠ শুনিম, তাৰ পাছত তোমাৰ যিকোনো এটা প্ৰিয় কবিতাৰ পাঠ শুনিম।
1: মোৰ কবিতাবোৰ আচলতে পঢ়িবৰ বাবেহে, বুজিবৰ বাবেহে। তথাপিও যদি সাহিত্যৰ বলাৎকাৰ নহয়, তেন্তে মই মোৰ শিপা নামৰ কবিতাটো পাঠ কৰিবলৈ ওলাইছো। শিপা। বিবৰ্ণ ছাল এখনৰ তলত মই মানি লৈছো মাটি আৰু পানীৰ সহজাত অধিকাৰ। বিবৰ্ণ ছালখনৰ তলত নিৰ্বিবাদে এই কথাও মানি লৈছো মই সেউজীয়াৰহে কথক। এটা আওকণীয়া দৃষ্টিত ওপৰ দি পাৰ হৈ যায় বেং এটা, ধূলি পৰা মোৰ পিঠিত এৰি থৈ জুলীয়া উপস্থিতি। ইমান প্ৰয়া লগাটো হ'ব নোৱাৰে পৃথিৱীৰ প্ৰয়োজন, বৰষুণ ক'ত, বৰষুণ, তুমি বাট এৰি অবাটে যোৱাৰ পৰত মই তোমাক চুমা খাব খুজিছো। তাৰিখ পিছলাই নিনিবা, ফাগুণত মন মৃত। পূৰ্বজন্মত মোৰ ৰোৱনীমায়ে কৈছিল মাটিত খামুচি ভুই ৰোৱাৰ কথা, অথচ আমি গছ হৈ উধাও হ'ব নোৱাৰিলো কোনোকালে। প্ৰমাদ গাহ হৈ অহা এই স্মৃতিক মই পাহৰিব খোজো, বিৱৰ্তনৰ সকলো পৰ্যায়ৰ দৰে। হাতত খাৰে ভৰিত খাৰে মই উৰে ৰাতি খাৰে আছো, নিতো শুনিছো চৌপাশৰ সেই চিৎকাৰ, জন্ম নে যন্ত্ৰণাৰ মই নাজানো। এই কথা মই জানিব খোজা নাই, কাষলতীত চেপা খাই দিক্ৰান্ত হোৱা নোংদৰাৰ দৰে মই জানিব খোজা নাই ওপৰত থিয় হৈ থকা মগজুৰ কথাও। বুদ্ধ, এমুঠি সৰিয়হৰ দৰ কি এতিয়াও আমি জীৱনেৰে জুখিম। ধন্যবাদ।
0: ধন্যবাদ প্ৰকাশ, খুব ধুনীয়া আৰু চিন্তামূলক তোমাৰ কবিতাটো। যুৱ বন্ধু, প্ৰকাশে এই কবিতাটোৰ বাবে ছবিঘৰৰ প্ৰতিযোগিতাৰ পৰা পুৰস্কৃতও হৈছে। প্ৰকাশ, এতিয়া তোমাৰ পৰা তোমাৰ এটা প্ৰিয় কবিতা শুনিম।
1: প্ৰিয় কবিতা ৰাহুল গৌতম শৰ্মাৰ কাব্যকথা দুই বুলি এটা কবিতা আছে, সেই কবিতাটো মোৰ খুব ভাল লাগে, গতিকে সেই কবিতাটোৰ মই পাঠ কৰিবলৈ ওলাইছো। পাণবজাৰ এটা উন্মাদনাৰ নাম, সপোন খেদি ফুৰা মানুহৰ ঠিকনা পাণবজাৰ, সত্যৰ ছাতে সাজু হয় সপোন সমাধি, সত্যৰ ছাতে সাজু হয় সপোনৰ সমাধি। লগ পালেই সেয়ে সুধিম হিৰুদাক, কেতিয়া কোমল হব প্ৰস্তৰ এই সময়। নে কি কয় শইকীয়া, দৰুল খাই অহা জিভাত কৰফাল খাই পৰে মিৰ জাকালি, উজুতিত উফৰি পৰে ছালভাদৰ ডালি, দাহন অৱগাহন মোহন অৱৰোহন, জাতি অবিহনে লাং খাই পৰি থাকে জাতীয়তাবাদ, শ্ৰমিকৰ কফিনত শিশুৰটো গজাল মাৰি উচুপি উঠে ব্যৰ্থকাল মাৰ্কছ। কোনো কথাই পৰম সত্য নহয়, কোনো মিছাই সৰ্বশেষ প্ৰতাৰণা নহয়, প্ৰতাৰণা মানিতো মাথো বিশ্বাসৰ দৰদাম। সকলো কথাইতো পণ্য, চকুলোৰে কিনি ল'ব পাৰি শুকান হৃদয়। পাঞ্চালী, আহা আমি গুচি যাওঁ, সত্তাৰ সমস্ত শুদ্ধতাৰে বিনিময় কৰি লওঁ এখন ৰামধেনু, সিঁচি দিওঁ আহা সৰ্বত্ব সকলো ৰং। মোক দহিনীয়া মোৰ ভস্মৰে উষ্ম কৰা শীৰ্ণ সময়বোৰ। পাহাৰত ৰৈ থাকে এজন ৰঙা মানুহ, তেওঁৰ পাছে পাছে আগবাঢ়ে আমাৰ সমদল, কোন আগ কোন পাছ সমষ্টিত বিশিষ্ট বিৰাট অৱগাহন। কিহৰ বাবে মানুহৰ ইমান হাহাকাৰ, কিহৰ বাবে যুদ্ধ আৰু হিংসা, কিহৰ বাবে পৰ্যুদস্ত হয় প্ৰতিনিয়ত মানুহৰ স্বপ্ন বাক বিশালতা। বিষ্ণু ৰাভা, তুমি কি জানা পোহৰৰ ঠিকনা, তুমি কি জানা আৰু কিমান ত্যাগৰ পাছত আপোন হ'ব পাৰে জ্যোতিপ্ৰসাদ। আই, মোৰ ভৰি কুটে কুটাই, মোৰ ধৰা ঘহি যায়। আই, মোৰ কঁকাল কুটে কুটাই, মোৰ ভৰি ছিঙি যায়। আইঅ, মোৰ পৰা মোলৈ মই নিজেই এডাল অজগৰ, হেতুলৈ ৰৈ থাকে গণতন্ত্ৰৰ দুৰাশা, মোৰ সমস্ত সৰ্বশ্ৰতাক কুহি নিয়া এই সময়। মই এই পৃথিৱীৰ হাতিয়াৰ, মোৰ অস্থিত পৃষ্টি হৈ নামে আকাশৰ দুকুল টকাদা বানাল। শুনা মোৰ দেশৰ মানুহ, তোমালোক চৰাই হৈ উৰি যোৱা, আকাশে তোমালোকক কব পথাৰৰ বিশালতাৰ কথা, যি সত্য সেয়াই শিল্প, যি শিল্প সেয়াই সৌন্দৰ্য। ঔমৰ দেশৰ মানুহ, খুলি দিয়া দেহৰ সকলো আৱৰণ, পাহৰি পেলোৱা তোমাৰ কুলীনতা, দেখিবা চকুলোৰ কোনোটো টোপাল অকলশৰীয়া নহয়। পাঞ্চালীয়েও মোক তোমাৰ চকুলো কৰি লোৱা, চোৱা খুওৱা দূৰণিত বাট ভেটি হাঁহি আছে এৰাবাৰীৰ মায়েক বক্সী। ধন্যবাদ।
0: ধন্যবাদ প্ৰকাশ, তুমি এটা খুব ধুনীয়া কবিতা বাছনি কৰিলা। তোমাৰ ব্যস্ততাৰ মাজতো আমাক সময়খিনি দিয়াৰ বাবে তোমালৈ ধন্যবাদ। আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলো।
1: ধন্যবাদ বা। আমাৰ এটা সদায় অভিযোগ থাকে যে নৱপ্ৰজন্মক ক'ৰবাত কমকৈ সুযোগ দিয়া হয়, তথাপিও এই সুযোগটো দি তুমি নতুনক বিশ্বাস কৰিলা, নতুনৰ বাবে কিবা এটা কৰাৰ মানসেৰে অনুষ্ঠানটো আয়োজন কৰিলা, তাৰ বাবে তোমালৈ আৰু নগাঁও কেন্দ্ৰলৈ ধন্যবাদ জ্ঞাপন কৰিছো পুনৰাই।
0: প্ৰিয় যুৱ বন্ধু, ইমান পৰ আপোনালোকে প্ৰকাশৰ সৈতে হোৱা কথোপকথন শুনিলে। এতিয়া আমি এটা গীত শুনিম।

প্ৰিয় যুৱ বন্ধু, এতিয়া সময় চমু চাপি অহাৰ লগে লগেই আপোনালোকৰ পৰা বিদায় মাগিছোঁ মই শৰ্মিষ্ঠাগিৰি বৰদলৈ। সুস্থ থাকক, কুশলে থাকক, শুনি থাকক আকাশবাণী নগাঁও। ধন্যবাদ।

শ্রোতাসকলক এইখিনিতে জনাই থওঁ, আকাশবাণী নগাঁও কেন্দ্রৰ সাপ্তাহিক অনুষ্ঠান ৰাইজৰ পদূলিত আকাশবাণী এই অনুষ্ঠানত আজি নিশা 8:02 নগাঁৱৰ জিতেন শইকীয়া প্ৰাথমিক বিদ্যালয় আৰু 1870 প্ৰতিষ্ঠা কৰা 34 নং তেলিয়া পহুকটা প্ৰাথমিক বিদ্যালয়ৰ কথা বতৰা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানটি আগবঢ়াব কিৰণ চন্দ্ৰ নাথে।

শ্রোতাসকল, আকাশবাণী নগাঁও কেন্দ্রৰ জৰিয়তে আপুনি আপোনাৰ ব্যৱসায়ৰ বিজ্ঞাপন আগবঢ়াব পাৰিব। ইয়াৰ বাবে আকাশবাণী নগাঁও কেন্দ্রৰ বিজ্ঞাপন বিভাগৰ লগত যোগাযোগ কৰক। যোগাযোগৰ নম্বৰটো হৈছে 9435053214। নম্বৰটো পুনৰ কৈছোঁ, 9435053214।

এয়া আকাশবাণী নগাঁও। খন্তেক পাছতেই হিন্দী বাতৰি 5:05 বিবিধ ভাৰতীয় অনুষ্ঠান, লগতে 5:15 অসমীয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: গুৱাহাটী। বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যত অহা 2 আগষ্টত আৰম্ভ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ বাবে প্ৰস্তুতি আৰম্ভ, CBSEৰ অধীনৰ 10ম আৰু 12ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ উত্তৰ বহীৰ স্কেন কপি পুনৰ মূল্যায়নৰ বাবে লাইভ পৰ্টেল মুকলি, কংগ্ৰেছ বিধায়িনী দলৰ দলপতি ৱাজেদ আলী চৌধুৰীক অসম বিধানসভাৰ বিৰোধী দলপতিৰ মৰ্যাদা প্ৰদান আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ অসম মেঘালয় সীমান্তৰ টাপাৰ অস্থায়ী আৰক্ষী ছাউনীত 2খন ৰাজ্যৰ চৰকাৰী পক্ষৰ বৈঠক। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যত অহা 2 আগষ্টত আৰম্ভ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ বাবে জিলাই জিলাই ইতিমধ্যে গৃহতালিকা আৰু গৃহপিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ চলি আছে। তামোলপুৰ জিলাত আজি এই কাৰ্যসূচী আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে। পৰহিলৈ পৰ্যন্ত চলিবলগীয়া এই কাৰ্যসূচী আজি জিলা আয়ুক্ত তথা জিলা মুখ্য লোকপিয়ল বিষয়া চিমি কৰণে শুভাৰম্ভ কৰে। জিলাখনত 2027 চনৰ লোকপিয়ল সঠিকভাৱে ৰূপায়ণ কৰাৰ বাবে বিষয়াসকলক দক্ষ কৰি তুলিবলৈ প্ৰশিক্ষণৰ আয়োজন কৰা হৈছে। উদ্বোধনী অনুষ্ঠানত জিলা লোকপিয়ল বিষয়া ডঃ দীপংকৰ নাথ, অতিৰিক্ত জিলা লোকপিয়ল বিষয়া বিদিশা বৰাৰ উপৰি গণনাৰ দায়িত্বত নিয়োজিত হ'বলগীয়া বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। এই সন্দৰ্ভত আয়ুক্তগৰাকীয়ে এইদৰে কয়।
1: আজিৰ পৰা 3 দিনৰ কাৰণে 2nd, 3rd আৰু 4th জুনত আমাৰ ইয়াতে ডিষ্ট্ৰিক্ট লেভেলত আমাৰ যিমান চেন্সৰ ফাংচনেৰিজ আছে, ইনক্লুডিং আৰ চাৰ্জ অফিচাৰ্ছ আৰু আমাৰ যি টেকনিকেল এচিষ্টেণ্ট আৰু MTS বিলাক লোৱা হৈছে, সবৰে 1 ৰাউণ্ড ট্ৰেইনিং ভালকিনি কৰা হ'ব। আমাৰ মাষ্টাৰ ট্ৰেইনাৰ্ছ আহিছে ইয়াৰ কাৰণে গুৱাহাটীৰ পৰা, আৰু ইয়াতে আমাৰ হাউচ লিষ্টিঙৰ পৰা লৈ ছেল্ফ এনিমৰেশ্যন, এনিমৰেটৰৰ এপ যে আছে, গোটেই কেইটা বস্তুৰ ওপৰত ট্ৰেইনিংটো দিয়া হ'ব। ইয়াৰ পাছত আমাৰ হাউচ লিষ্টিং আৰু ছেল্ফ এনিমৰেশ্যন, তাৰ পাছত ডোৰ টু ডোৰ এনিমৰেশ্যনটো হ'ব। এইটো অগষ্ট মাহত হ'ব। তাৰ কাৰণে এতিয়া যি বস্তু কেইটা প্ৰিপেৰেশ্যনৰ কাৰণে লাগে, ৰাইট ফ্ৰম ট্ৰেইনিং টু মেপ প্ৰিপেৰেশ্যন টু ছিলেকশ্যন অফ ফাংচনেৰিজ, গোটেই কেইটা কাম ধুনীয়াকে চলি আছে।
0: নগাঁও জিলা পৰিষদৰ কাৰ্যালয় সভাকক্ষত আজি লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায়ৰ গৃহ তালিকাভুক্তি আৰু গৃহপিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। জিলাখনৰ আয়ুক্ত দেৱাশী শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত অতিৰিক্ত জিলা আয়ুক্ত, সহকাৰী আয়ুক্ত, চক্ৰ বিষয়া, খণ্ড উন্নয়ন বিষয়া প্ৰমুখ্যে চৰকাৰী বিষয়াসকল উপস্থিত থাকে। কাইলৈ আৰু অহা 8 জুনত হ'বলগীয়া এই প্ৰশিক্ষণ কাৰ্যসূচীত তথ্য সংগ্ৰহ পদ্ধতি, ডিজিটেল গণনা আৰু প্ৰয়োজনীয় সমন্বয় ব্যৱস্থাৰ ওপৰত বিশদ আলোচনা কৰা হ'ব। চিৰাং জিলাতো কালিৰে পৰা আসন্ন লোকপিয়লৰ বাবে 3দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। চিৰাং জিলাক 6টা লোকপিয়ল কেন্দ্ৰত বিভক্ত কৰা হৈছে। ইয়াৰে বিজনী, চিদলি আৰু বেংকটলে গ্ৰামাঞ্চলক সামৰি লোৱাৰ বিপৰীতে বিজনী, বাচুগাঁও আৰু কাজলগাঁৱে চহৰ অঞ্চলক সামৰি লৈছে। চিৰাং জিলা আয়ুক্ত মধুসূদন নাথে আজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত 2027ৰ লোকপিয়লৰ চৰকাৰী শুভংকৰ প্ৰতীক, প্ৰগতি আৰু বিকাশ উন্মোচন কৰে। উল্লেখযোগ্য যে ৰাজ্যত আসন্ন লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে লোকপিয়ল সঞ্চালকালয়ে সকলো ধৰণৰ প্ৰাৰম্ভিক প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। ইয়াৰ বাবে ইতিমধ্যে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। এইবাৰৰ লোকপিয়লত স্বগণনাৰো বিকল্প ব্যৱস্থা কৰা হৈছে। লোকপিয়লত জনসাধাৰণে 16টা ভাষাত তথ্য দিব পাৰিব। CBSEৰ অধীনৰ 10ম আৰু 12ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ উত্তৰ বহীৰ স্কেন কপি পুনৰ মূল্যায়নৰ বাবে আজি লাইভ পৰ্টেল মুকলি কৰা হৈছে। অহা 6 জুন পৰ্যন্ত এই পৰ্টেল মুকলি থাকিব বুলি CBSEয়ে প্ৰকাশ কৰিছে। বোৰ্ডে এটা বিবৃতিযোগে কয় যে উত্তৰ বহীৰ স্কেন কপি লাভ কৰা শিক্ষাৰ্থীসকলেহে এই সুবিধা লাভ কৰিব। সুৰক্ষাজনিত কাৰণত আধাৰ প্ৰত্যায়িতকৰণ ব্যৱস্থাও এই সুবিধাত সংলগ্ন কৰা হৈছে। আধাৰ নম্বৰ নথকা শিক্ষাৰ্থীসকলে পিতৃ মাতৃ, অভিভাৱক আৰু অন্য নিকটাত্মীয়ৰ আধাৰ নম্বৰ ব্যৱহাৰ কৰিব পাৰিব। CBSEৰ সূত্ৰই প্ৰকাশ কৰা মতে প্ৰতিখন উত্তৰ বহী মূল্যায়নৰ বাবদ ছাত্ৰ ছাত্ৰীয়ে 100 টকাকৈ আৰু প্ৰতিটো প্ৰশ্নৰ মূল্যায়নৰ বাবদ 25 টকাকৈ আদায় দিব লাগিব। এই মাচুল অনলাইন পদ্ধতি অৰ্থাৎ UPI, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড অথবা নেট বেংকিং ব্যৱস্থাৰে দিব পাৰিব। ইয়াৰ বাবে CBSEয়ে মুকলি কৰা ভিডিঅ' চাই এই ব্যৱস্থা সম্পৰ্কে সবিশেষ অৱগত হ'বলৈ আহ্বান জনোৱা হৈছে। উল্লেখযোগ্য যে বোৰ্ড পৰীক্ষাৰ নম্বৰত অসন্তুষ্ট ছাত্ৰ ছাত্ৰীক উত্তৰ বহী পুনৰ পৰীক্ষা কৰাৰ সুযোগ প্ৰদান কৰাৰ বাবে কৰ্তৃপক্ষই যোৱা 26 মে'ত অনলাইন পৰ্টেল লাইভ হ'ব বুলি ঘোষণা কৰিছিল, যদিও কাৰিকৰী বিজুতিৰ বাবে 1 জুনলৈ এই সময় বৃদ্ধি কৰা হৈছিল। অৱশ্যে কালি অনলাইন পৰ্টেলটো মুকলি কৰিব পৰা নগ'ল। কংগ্ৰেছ বিধায়িনী দলৰ দলপতি ৱাজেদ আলী চৌধুৰীক আনুষ্ঠানিকভাৱে অসম বিধানসভাৰ বিৰোধী দলপতিৰ মৰ্যাদা প্ৰদান কৰা হৈছে। অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে এখন পত্ৰযোগে শ্ৰীচৌধুৰীক এই মৰ্যাদা প্ৰদান কৰে। বিৰোধী দলপতি হিচাপে ৱাজেদ আলী চৌধুৰীয়ে কাৰ্যালয়ৰ দায়িত্বভাৰ গ্ৰহণ কৰিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। পশ্চিম কার্বি আংলং জেলার অসম মেঘালয় সীমান্তর টাপার অস্থায়ী আরক্ষী ছাউনীত আজি রাজ্য দুখনের সরকারি পক্ষর উচ্চ পর্যায়ের বৈঠক অনুষ্ঠিত হয়। সুদীর্ঘ দিন ধরে চলি থাকা সীমা সমস্যার মাজতে এই বৈঠকের আয়োজন করা হয়েছিল। কার্বি আংলং স্বায়ত্তশাসিত পরিষদের মুখ্য কার্যবাহী সদস্য তুলিরাম রংহাং আর মেঘালয়ের উপমুখ্যমন্ত্রী স্নৈভালাং ধারর নেতৃত্ব এই বৈঠক অনুষ্ঠিত হয়। বৈঠকের পাছত সাংবাদিকর আগত রংহাঙে কয় যে দুই পক্ষের মাজত বুঝাবুঝিরে সীমান্ত অঞ্চলত কৃষি কার্য সম্পর্কীয় বিষয়সমূহ নিষ্পত্তি করার আলোচনা করা হয়েছে।
2: 1951 পৰা আমাৰ মাটি ইয়াতে আছে, নোটিফাইড বাউণ্ডৰি আছে আৰু ইয়াত নেচাৰেল বাউণ্ডৰি আছে। আমাৰ মাটি যে মেঘালয়ৰ কেইজনমান বিক্ৰী কৰিছে, তেওঁ বিক্ৰী কৰাৰ কাৰণে তেওঁলোকে ধান খেতি কৰিব আহে, গতিকে তেওঁলোকৰ ধান খেতি কৰাটো আমি আপত্তি নাই বুলি কৈছোঁ। আমি ইয়াত পাৰ্মানেণ্ট পিচৰ কাৰণে আজি আলোচনা কৰিছোঁ, যাতে বোথ ছাইড আমি কাজিয়া নকৰাৰ কাৰণে আজি আলোচনা কৰাইছোঁ। আৰু মেঘালয়ৰ ডিপুটি চি এমও আহিছে আৰু তেখেতে গোটেই টীম, প্ৰিন্সিপাল ছেক্ৰেটাৰী, এডিচনেল চিফ ছেক্ৰেটাৰী গোটেইখিনি আহিছে, মোৰ লগত এম পি এম এল এছ আৰু ইয়াত এডিচনেল চিফ ছেক্ৰেটাৰী অজয় তিৱাৰী হোম তেখেতেও আহিছে। গোটেইখিনি অফিচিয়েলে আজি আলোচনা কৰাইছে, ৰেজলিউশ্যন পাছ কৰাইছে, কোনো কাজিয়া নকৰে আৰু কাৰ্বি আংলঙৰ মাটি এইটো তেওঁলোকৰ অসুবিধা নিদিয়ে।
0: মেঘালয়ৰ উপ মুখ্যমন্ত্ৰীগৰাকীয়ে এই আলোচনাক লৈ সন্তুষ্টি ব্যক্ত কৰে। তেওঁ কয় যে এই আলোচনাত সীমা সমস্যা সন্দৰ্ভত কোনো বিষয় উত্থাপন কৰা হোৱা নাই, বৰং সীমান্ত অঞ্চলত কৃষি কাৰ্য কৰাক লৈ আলোচনা কৰা হৈছে বুলিও তেওঁ কয়। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। সমগ্র শিক্ষা অসমে তৃতীয় পৰা অষ্টম শ্রেণীর ছাত্র ছাত্রীর বাবে নিয়মীয়া মান নিরূপণ পরীক্ষার প্রথম পর্যায় অহা 9 জুনের পৰা অনুষ্ঠিত হব বলে ঘোষণা করেছে। শৈক্ষিক বর্ষর আরম্ভণিতে ছাত্র ছাত্রীসকলের শিকনের মূল্যায়নের লক্ষ্যে এই মূল্যায়ন অনুষ্ঠিত করে অহা হয়েছে। ইয়ার জড়িয়ে ছাত্র ছাত্রীসকলের শিকনের ক্ষেত্রে হওয়া অসুবিধা আর এই ক্ষেত্রে লবলগীয় ব্যবস্থাসমূহ নির্ধারণ করা হয়। সমগ্র শিক্ষা অসমৰ মিশন সঞ্চালকে জারি করা অধিসূচনা অনুসরি তৃতীয় পৰা পঞ্চম শ্রেণীলৈ 9 জুনের পৰা 12 জুনলৈ পরীক্ষা অনুষ্ঠিত হওয়ার বিপরীতে ষষ্ঠ শ্রেণী পৰা অষ্টম শ্ৰেণীলৈ 16 জুনত মান নিৰূপণ পৰীক্ষা অনুষ্ঠিত হ'ব। কামৰূপ আৰক্ষীয়ে আজি অভিযান চলাই চাংচাৰীত বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰে। আৰক্ষীয়ে ৰেলযোগে সৰবৰাহ কৰাৰ চেষ্টা কৰা অৱস্থাত হেৰইনখিনি জব্দ কৰিবলৈ সমৰ্থ হয়। আৰক্ষীয়ে এই সংক্ৰান্তত এজন লোকক আটক কৰিছে। কাছাৰ আৰক্ষীয়ে শিলচৰ আৰু উদাৰবন্দত অভিযান চলাই প্ৰায় 1 কোটি টকা মূল্যৰ অবৈধ কফ চিৰাপ জব্দ কৰিছে। এটা গুদামত তালাচী চলোৱাৰ সময়ত আৰক্ষীয়ে 1420 বটল কফ চিৰাপ জব্দ কৰে। ঘটনা সংক্ৰান্তত এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ইপিনে ওদালগুৰি জিলাৰ মাজবাট আৰক্ষীয়ে আজি জিলাখনৰ ডিমাচাংগা এলেকাত অভিযান চলাই এখন বাহনৰ পৰা বুজন পৰিমাণৰ ভাং জব্দ কৰে। এই অভিযানত এজন সৰবৰাহকাৰীক আটক কৰা হয়। যোৰহাট আৰক্ষীয়ে যোৱা নিশা নগৰখনৰ চোলাধৰাৰ চাৰিআলিত এখন মটৰ চাইকেলত অহা দুজন যুৱকৰ পৰা প্ৰায় 1 কোটি টকা মূল্যৰ মাদক দ্ৰব্য জব্দ কৰে। আৰক্ষীয়ে মাদক দ্ৰব্য সৰবৰাহৰ অভিযোগত দুজন যুৱকক আটক কৰে। আটক কৰা লোক দুজনক সোধা পোছা কৰি থকা হৈছে। ধেমাজি জিলা আৰু ছেছন ন্যায়াধীশৰ আদালতে 2021 চনৰ 20 জুলাইত সংঘটিত এটা হত্যাকাণ্ডৰ গোচৰত অভিযুক্তক আজি যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিছে। জিলা আৰু ছেছন ন্যায়াধীশ কল্যাণজিৎ শইকীয়াৰ আদালতে অভিযুক্ত পিতৃ হত্যাকাৰী বিপিন গগৈক ভাৰতীয় দণ্ডবিধি 302/34 ধাৰাত দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে 10,000 টকাৰ জৰিমনা বিহে। অভিযোগ অনুসৰি বিপিন গগৈয়ে পিতৃক খগেন গগৈক হত্যা কৰাৰ লগতে মাতৃকো আঘাত কৰিছিল। চিলাপথাৰ থানাত পঞ্জীয়ন হোৱা গোচৰৰ ভিত্তিত তদন্তকাৰী বিষয়াই দাখিল কৰা অভিযোগনামা অনুসৰি আদালতে 7 জন সাক্ষীৰ সাক্ষ্য গ্ৰহণৰ পাছত আজি চূড়ান্ত ৰায়দান কৰে। কেন্দ্ৰীয় বন্দৰ জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ৰ খনিকৰত নৱনিৰ্মিত বহুমুখী ষ্টেডিয়াম পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে প্ৰকল্পটোত উপস্থিত হৈ ইয়াৰ আন্তঃগাঁথনিগত বিভিন্ন দিশ পৰ্যালোচনা কৰাৰ লগতে যাৱতীয় দিহা পৰামৰ্শ আগবঢ়ায়।

0: আটনি সা সুবিধাৰে সজ্জিত এই ক্ৰীড়া আন্তঃগাঁথনিয়ে ডিব্ৰুগড় জিলাৰ লগতে সমগ্ৰ উজনি অসমৰ ক্ৰীড়া ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা কৰিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ৰাজ্যত অহা 2 আগষ্টত আৰম্ভ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ বাবে প্ৰস্তুতি আৰম্ভ। CBSEৰ অধীনৰ 10ম আৰু 12ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ উত্তৰ বহীৰ স্কেন কপি পুনৰ মূল্যায়নৰ বাবে লাইভ পৰ্টেল মুকলি। কংগ্ৰেছ বিধায়িনী দলৰ দলপতি ৱাজেদ আলী চৌধুৰীক অসম বিধানসভাৰ বিৰোধী দলপতিৰ মৰ্যাদা প্ৰদান। আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ অসম মেঘালয় সীমান্তৰ টাপাৰ অস্থায়ী আৰক্ষী ছাউনীত দুয়োখন ৰাজ্যৰ চৰকাৰী পক্ষৰ বৈঠক। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।
1: শ্ৰোতাই অনুষ্ঠান শুনি আছে 102.7 মেগাহৰ্টজত আৰু নিউজ অন AIR এপৰ যোগেও। এতিয়া আগবঢ়াইছো আমি।

0: প্ৰীতি আৰু সম্ভাষণ জনাই আজিৰ আমাৰ অনুষ্ঠান আৰম্ভ কৰিছোঁ। আজিৰ আমাৰ অনুষ্ঠানত আমি লগ পাম ব্যৱসায়িকভাৱে এগৰাকী সফল আমৈ ৰাণু বৰুৱা ৰাজবংশীক। আহক আজি আমি তেখেতৰ লগত চিনাকি হওঁ। নমস্কাৰ।
1: নমস্কাৰ, মোৰ নামটো শ্ৰী ৰাণু বৰুৱা ৰাজবংশী।
0: আমি দেখিলোঁ আপুনি খুব সুন্দৰকৈ এখন কাপোৰ লৈ আহিছে। এই কাপোৰখনৰ প্ৰসংগতে আমি কথা পাতোঁ। এনেধৰণৰ ব্যৱসায় চাগে আপুনি কৰে, কওকচোন।
1: মোৰ কাপোৰৰ লগতে জড়িত। প্ৰথম চাদৰ মেখেলা হেৰি কৰিছিলোঁ ঘৰুৱাভাৱে পিন্ধিবলৈ। তাৰপিছত পিন্ধোঁতে যেতিয়া এখন দুখনকৈ বেচা যোৱা গ'ল, তেতিয়া তাৰমানে মনটো উৎসাহ লাগিলে। উৎসাহ লাগি পেলাই তেতিয়া কাপোৰখিনিৰ মাজত সোমাই পৰিলোঁ। কাপোৰখিনিৰ মাজত সোমাই পৰি আমাৰ তেনেকৈ নগাঁৱৰ ডি আই চি অফিচেও আমাক অলপ সহায় কৰিলে। চৰকাৰৰ ফালৰ পৰা সহায় কৰি আমাক ডি আই চি অফিচে এখন বজাৰ দিলে। সেই বজাৰত আমি কাপোৰখিনি বিক্ৰী কৰিবলৈ আমি সুবিধাটো পালোঁ।
0: হয়, আমি বহুত ক্ষেত্ৰত এটা কথা দেখা পাওঁ, প্ৰথমতে এটা ব্যৱসায় কৰিবলৈ নিজেই যদি এযোৰ সুন্দৰ কাপোৰ পিন্ধি যোৱা হয় তেতিয়া বাটত ইগৰাকীয়ে সোধে
1: সেইটো সঁচা কথা,
0: কিনিলি ক'ত পালি, মুকুৰ দেচোন, চিন্তা চৰ্চাৰ মাজেদি কিন্তু কামখিনি আগবঢ়াই নিব পাৰি। আপুনি তেনেকেই কৰিলে নেকি কামটো?
1: তেনেকেও কৰিলোঁ আৰু মোৰ পৰিয়ালেও যথেষ্ট সহায় কৰিলে। মোৰ বাইদেউ ভিনদেউহঁতৰপে ধৰি মোৰ যিমানখিনি পৰিয়ালটো আছিলে, পৰিয়ালেও মোক যথেষ্ট সহায় কৰিলে। ঘৰখনটো আছে, ঘৰৰ গৃহস্থইটো কৰিছেই ল'ৰা ছোৱালীলৈকে, আৰু বিশেষকৈ পৰিয়ালে আগবঢ়াই দিলে। আৰু পৰিয়ালে আগবঢ়াই দিয়াৰ লগতে মই ধৰক চৰকাৰৰপে যিটো ডি আই চি থৈ দিয়ে আমি সুবিধাটো পালোঁ। তাত কাৰ্ড বনালোঁ, কাৰ্ড বনাই আমাক চৰকাৰেও এখন বজাৰৰ সুবিধা কৰি দিলে। আমি সেই বস্তুখিনি তাত বেচিবলৈ সুবিধা হ'ল।
0: আমি কথাখিনি তাতেই গম পালোঁ,
1: তাতেই গম পালোঁ, হয় হয়, কেনেকুৱা কোৱালিটিৰ বিচাৰে তাতে আমি গম পালোঁ।
0: আমৈসকল এই আমৈগৰাকী ঘৰ
1: কামপুৰ আৰু চাপৰমুখৰ মাজত গুইমাৰি কয়, পূব গুইমাৰি কয়। মোৰ তাতে ছোৱালী আৰু তাতে মই বিয়া হৈছোঁ। এতিয়া বৰ্তমান মই নগাঁৱত থাকে।
0: আপুনি হয়, আপুনি আৰু কেনেধৰণৰ ব্যৱসায়ৰ লগত জড়িত আছিলে?
1: মোৰ তাৰমানে মাইণ্ডটো এনেকুৱা হ'ল, ক'ৰবাত ওলাই গ'লে ব্যৱসায় কিবা এটা কৰিব পাৰিম নেকি কিবা এটা। এবাৰ তেনেকৈ গুৱাহাটী পেহোঁতে জাগীৰোডত বজাৰ এখন দেখিলোঁ। তাত নামি পেলাই বস্তুখিনি চালোঁ, বৃহস্পতিবাৰে বজাৰ হয়, চালোঁ। তাত সুধিলোঁ কলৰ দাম, মই কলো আনি পেলাই বেচিলোঁ। কলৰ চাহিদাটো বহুত পোৱা গৈছিলে, আৰু কেঁচা কল আনি পেলাই মই পাচি কিনি তাত বস্তা কিনি তাৰ মাজত থৈ গাপ দি পেলাই মই বেচিছিলোঁ। আৰু সেইটো মানে বহুত আদৰ পাইছিলোঁ। কিন্তু মোৰ আকৌ হেল্পাৰ এজনৰ প্ৰয়োজন হৈছিলে। আৰু
0: কেঁচা সামগ্ৰী
1: যেতিয়া আপোনাৰ ধৰক তিনিদিনৰ ওপৰত আমি ৰখাই থ'ব নোৱাৰোঁ, সেইটো কাৰণে সেইটো বাদ দিলোঁ। তাৰপিছত মই ছোৱালী সৈতে চব্জি আনিছিলোঁ, চব্জিও চালোঁ। মোৰ তাৰমানে মাইণ্ডটো তাৰমানে এনিটাইম বিজনেচতে লাগি থাকে।
0: আপুনি সঠিককৈ কাপোৰত,
1: এতিয়া সঠিককৈ মই কাপোৰত, কাৰণ কাপোৰটো দুদিন থাকিলেও একো নহয়, ঘৰখনো চাব লাগে, মিতিৰ কুটুম পৰিয়ালৰ গোটেইখিনিতো আছে। সেইটো কাৰণে নিজে প্ৰথমে বুজিছিলোঁ আৰু ইমান প্ৰডাক্ট নিজে কৰিব নোৱাৰি, সেইকাৰণে পাঁচজন মানুহ লৈছোঁ। মানুহ লৈ পেলাই তেনেকৈ আগবাঢ়িছোঁ।
0: ঘৰতে আছে শাল?
1: ঘৰতে মোৰ গাঁৱৰ ঘৰত এখন আছে,
0: এনেই
1: বেলেগ ঠাইত মই শাল দি দিছোঁ। তাৰপে মই হেৰি কৰিম আৰু এতিয়া নতুন ব্যৱসায় এটা কৰিম, কুশ্বন কভাৰবিলাক। এতিয়া যিহেতু চব মানে বোৱা কটাৰ ওপৰতে মানুহে বেছি বিচাৰে আৰু সেইটো অকণমান আনকমন টাইপৰো হয়, সেইটো কাৰণে মই দেলহিপে এটা অৰ্ডাৰ পাইছোঁ, সেইখিনি কৰিম আৰু। দেলহিটো মোৰ বৌ এগৰাকী আছে, বৌ এগৰাকীয়েও মোক যথেষ্ট সহায় কৰিছে। আৰু ভাগিন এগৰাকী আছে, তাইক মই গোটেই পিঠা পনাৰপে ধৰি কাপোৰৰপে ধৰি সেইখিনি চাপ্লাই দিছিলোঁ, কলাখাৰৰপে ধৰি।
0: আৰু বৰ্তমান সময়ত আপুনি এটা ব্যৱসায়তে সীমিত থাকিলে নহ'ব,
1: নহয়,
0: বৰ্তমান ইমান পৰিৱৰ্তন হৈছে, AI যুগ আহি গ'ল, গতিকে মানুহে নতুন এটা দেখিলে সদায় তাক আঁকোৱালি।
1: আৰু এজনৰ ইনকামতে ঘৰখন নচলে, সেইটো কাৰণেই ভাবিলোঁ যে তেখেতকো মই যদি অকণমান সহায় কৰিব পাৰোঁ, সেইটো কাৰণে আগবাঢ়িলোঁ। আৰু চাকৰি তাকৰি একো নহ'ল যেতিয়া, সেইটো কাৰণে ব্যৱসায়তে হেৰি কৰিলোঁ।
0: আৰু আমি ব্যৱসায়টোত আৰু নতুন নতুন কি সংযোগ কৰিব পাৰি, কম দামত কেনেকৈ গ্ৰাহকক আমি দিব পাৰোঁ, এই কথাখিনিও আমি চিন্তা কৰিব হ'ল।
1: সেইটো হ'ল, আৰু এতিয়া ধৰক মেচিন মেটৰ কাপোৰে গোটেই বজাৰ ভৰি পৰিলে, আৰু এইটো কাৰণে ভাল লাগিছে, গোটেই মানুহখিনিয়ে চাদৰ মেখেলা পিন্ধিছে, সেইটো কাৰণে চাদৰ মেখেলা চাহিদাটো বহুত বাঢ়ি গ'ল।
0: আজিকালি আমি বজাৰবিলাকলৈ গ'লে বা মেলাবিলাকলৈ গ'লে দেখো 250 টকাত চাদৰ মেখেলা
1: পাই যায়
0: দিছে, তাৰমানে মেচিনত তৈয়াৰী।
1: আৰু সেইটোৱে অকণমান এফেক্ট কৰিছেও, কাৰণ যোনসকলে বুজি পায় বোৱা কাপোৰেই ল'ব।
0: আৰু এইখিনিতে মই এটা আপোনাৰ কথাতে কওঁ, এই কথাটো আমি আমাৰ ঘৰখনৰ পৰাই আৰম্ভ কৰিব লাগিব।
1: হয়,
0: মানুহজনেও নিজৰ পত্নীক ক'ব পাৰিব লাগিব যে তুমি বোৱা কাপোৰ এযোৰ পিন্ধা, আৰু সেই মহিলাগৰাকীয়েও তেওঁৰ স্বামীক ক'ব পাৰিব লাগিব যে মোক যদি কাপোৰ দিয়া ক'ৰবাৰ পৰা বোৱা কাপোৰ কিনি দিবা। আমি আদৰ্শ
1: ঘৰখনৰ
0: পৰাই আৰম্ভ কৰিব লাগিব, যাতে আমাৰ আদৰ্শই আন সকলোকো
1: গাঁওখনকো আমি প্ৰভাৱিত কৰিব পাৰে,
0: উপকাৰ কৰিব পাৰে।
1: হয়,
0: এইটো এটা বৰ ডাঙৰ কথা,
1: ডাঙৰ কথা। সেইকাৰণে বহুতে আঁকোৱালিও ল'লে, আৰু এতিয়া তাৰমানে এইটো কাৰণেও ভাল লাগিছে, চব জন মানুহেই তাৰমানে চাদৰ মেখেলাটো পিন্ধিছে, আৰু কম দাম হোৱা কাৰণেও পাৰিছে এতিয়া। সেইটো কাৰণে বাহিৰৰ মানুহে সেইখিনি সুবিধাটোও ল'লে, তেনেকুৱা হৈ গ'ল। আৰু
0: আমাৰ এনেকুৱা হয়, ইয়াত বোৱা তিৱা বড়ো কাপোৰ ৰাজস্থানৰ পৰা তৈয়াৰ হৈ আমাৰ বজাৰলৈ অহা, এনেকুৱা উদাহৰণো বৰ্তমান ঘটিবলৈ লৈছে,
1: তাৰমানে এতিয়া ছ'চিয়েল মিডিয়া যুগ হোৱাৰ কাৰণে কিবা এটা হ'লেই তেওঁলোকে মেচিনত দি দিয়ে, একেই ওলাই যায়। আৰু বহুতে আজিকালি বহুতে বুজি নাপায়, চিনি নাপায়, এটাই কয়। আমি যদি কওঁ এইটো জেনুইন বস্তু ইমান দাম হ'ব, নাই এইটো একেই ফুল একেই কথা, আমি ইমান দামতে পাই আছোঁ, তেনেকৈ। ছ'চিয়েল মিডিয়া যুগ হোৱাৰ কাৰণে আজিকালি গোটেই ডিজাইন বাহিৰত গুচি যায়, তেওঁলোকে বনাই দিয়ে। আৰু চুৰটত গৈ মই দেখিছোঁ গোটেইখিনি বোৱা কৰা গোটেইখিনি তেওঁলোকৰ।
0: হয় বাইদেউ, এটা কথা, আমি আপোনাৰ ঘৰুৱা কথা পাতিম বুলি ভাবিছিলোঁ, কোন কোন আছে অকণ আমাক কওক।
1: মোৰ ঘৰুৱা মানুহজন আছে, ছোৱালী এজনী, ল'ৰা এটা।
0: হয়, ছোৱালী পঢ়ি আছে,
1: ছোৱালী ইংলিছত এম এ কৰিলে, কৰি তাইক বিয়া দিলোঁ।
0: আৰু ল'ৰাই?
1: ল'ৰাই হাই ছেকেণ্ডেৰী পাছ কৰিলে।
0: আৰু তাৱৈ
1: তাৱৈ ঘৰুৱা প্ৰাইভেট হেৰি এটাতে জড়িত হৈ আছে,
0: আৰু আপোনাক সম্পূৰ্ণ ছাপোৰ্ট দি থাকে।
1: সম্পূৰ্ণ ছাপোৰ্ট দিয়ে, যলে যাওঁ বুলি কওঁ তেনেকৈ মেনেজ কৰি মানে মোৰ লগত যাবই। এতিয়া ইয়াত আহিছোঁ যদিও বাহিৰতে তেওঁ বহি আছে, লৈয়ে আহিছে
0: বাৰু। ভাল লাগিলে আপোনাৰ লগত আজি আমি কথা পাতিলোঁ। আমাৰ আমৈসকলেও আপোনাৰ কথা শুনি উৎসাহিত হ'ব, আৰু আপুনি যি বোৱা কাপোৰ তৈয়াৰ কৰে তেখেতসকলেও এই আদৰ্শ ল'ব, নহয় জানো? কথা বতৰা সামৰিছোঁ, আপোনাক ধন্যবাদ।
1: ঠিক আছে, নমস্কাৰ।
0: ইমান পৰে আজিৰ আমৈ ৰাণু বৰুৱা ৰাজবংশীৰ সৈতে হোৱা কথা বতৰা শুনিলে।
2: আমৈসকল, যোৱা দেওবাৰে অৰ্থাৎ 31 মে' তাৰিখে ভাৰতীয় সংগীত জগতৰ কিংবদন্তী কণ্ঠশিল্পী সুমন কল্যাণপুৰৰ মৃত্যু হয়। তেখেতৰ মৃত্যুৰ সময়ত বয়স আছিল 89 বছৰ। বিগত এমাহ ধৰি শিল্পীগৰাকীয়ে বাৰ্ধক্যজনিত বিভিন্ন শাৰীৰিক অসুস্থতাত ভুগিছিল। 1968 চনত ব্ৰহ্মচাৰী ছবিত আজকাল তেৰে মেৰে প্যাৰ কে চৰ্চে, 1965 চনত জব জব ফুলখিলে ছবিত নানা কৰতে প্যাৰ, 1964 চনত ৰাজকুমাৰ ছবিত তুমনে পুকাৰো হাম চলে আয়া শীৰ্ষক অতি জনপ্ৰিয় গীত তিনিটাৰ যোগেদি ভাৰত উপমহাদেশৰ কোটি কোটি শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰিছিল। কিংবদন্তী শিল্পী সুমন কল্যাণপুৰৰ সুমধুৰ কণ্ঠৰে বিভিন্ন ভাৰতীয় ভাষাৰ গীতক সমৃদ্ধ কৰিছিল। শিল্পীগৰাকীয়ে কেইবাটাও কালজয়ী অসমীয়া গীতত কণ্ঠদান কৰি অসমৰ সংগীত জগতক সমৃদ্ধ কৰি গৈছে। আকাশৰে নীলাই পৃথিৱী হাবতে, জীৱন ঘড়ীৰ প্ৰতিটো পল, ঐ ঐ আকাশ শুব, ফুল ভৰা ফুলনিত কি যে মিঠা হাঁহি, ঔ নয়নমণি, বৈ যাওঁ মা তুমি খেলিবানে, মিলনৰে এই শুভক্ষণ, আদি সুৱদি সুৰীয়া অসমীয়া গীতবোৰে শিল্পীগৰাকীক সোঁৱৰাই থাকিব। অসমীয়া সংগীতৰ সোণালী সুদিনত সুমন কল্যাণপুৰে 20ৰো অধিক অসমীয়া গীতত কণ্ঠ নিগৰাইছিল, যিবিলাক গীত আজিও শ্ৰোতা দৰ্শকৰ মুখে মুখে। বিশ্ববিশ্ৰুত শিল্পী ভূপেন হাজৰিকাই প্ৰথম সুমন কল্যাণপুৰক অসমীয়া ছবিত গীত গোৱাইছিল। 1964 চনত মুক্তিপ্ৰাপ্ত ভূপেন হাজৰিকা পৰিচালিত প্ৰতিধ্বনি ছবিত খাচী লোকগীতৰ সুৰত বন্ধা ঐ ঐ আকাশ হ'ব, ঐ ঐ বতাহ হ'ব, দিগন্তৰে হাহাকাৰ হ'ব শীৰ্ষক কালজয়ী গীতটো সুমনৰ দ্বাৰা গোৱাইছিল। সেইদৰে চিকমিক বিজুলী ছবিৰ মিলনৰ এই শুভক্ষণ, কাঠঘৰ ছবিত জীৱন ঘড়ীৰ প্ৰতিটো পল শীৰ্ষক গীতত সুমন কল্যাণপুৰে কণ্ঠ নিগৰাইছিল, যিবোৰ গীত আজিও মুখে মুখে। কণ্ঠশিল্পী সুমন কল্যাণপুৰৰ জন্ম হৈছিল 1937 চনৰ 24 জানুৱাৰীত বাংলাদেশৰ ঢাকাত। তেওঁৰ পিতৃ হ'ল শংকৰাও হেমাদ্ৰী আৰু মাতৃ সীতা হেমাদ্ৰী। ৰমানন্দ কল্যাণপুৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈ সুমন হেমাদ্ৰী এসময়ত সুমন কল্যাণপুৰ হিচাপে খ্যাত হৈ পৰে। সুমন কল্যাণপুৰে সংগীতৰ কেৰিয়াৰ আৰম্ভ কৰে 1954 চনৰ পৰা। 60 আৰু 70ৰ দশকত তেওঁ ভীষণভাৱে জনপ্ৰিয় হৈ পৰে। শাস্ত্ৰীয় সংগীতত তেওঁৰ শক্তিশালী দখল আছিল। পদ্মভূষণ সন্মানপ্ৰাপক সুমন কল্যাণপুৰে হিন্দী, মাৰাঠী, বাংলা, অসমীয়া, গুজৰাটী, কন্নড়, ভোজপুৰী, ৰাজস্থানী, মৈথিলী, উৰিয়া, পাঞ্জাৱীকে ধৰি 11টা ভাষাত গীত গাই তেওঁৰ সুললিত কণ্ঠৰে সকলোকে মোহিত কৰিছিল। জীৱনত 857টা গীত গাই দিগন্ত কপোৱা সুমন কল্যাণপুৰে মহম্মদ ৰফিৰ সৈতে 140টা কালজয়ী গীত গাইছে। হিন্দী ছবিৰ গীতৰ সোণালী সুযোগ বুলি বিবেচনা কৰাৰ সময়ছোৱাৰ মহম্মদ ৰফি, লতা মংগেশকাৰ, মুকেশ, কিশোৰ কুমাৰ, মহেন্দ্ৰ কাপুৰ, তালাত মাহমুদ, মান্না দে, গীতা দত্ত, হেমন্ত কুমাৰ আদি কণ্ঠশিল্পীসকলৰ অন্যতম বুলি বিবেচনা কৰা হয় সুমন কল্যাণপুৰক। সুমন কল্যাণপুৰৰ সুললিত কণ্ঠ আৰু সংগীত সাধনা ভাৰতীয় সংগীতৰ ইতিহাসত চিৰস্মৰণীয় হৈ থাকিব। আজি আমাৰ আমৈ অনুষ্ঠানৰ পৰা তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ।
0: আহক, এইখিনিতে সুমন কল্যাণপুৰে কণ্ঠ নিগৰুৱা অসমীয়া বোলছবিৰ গীত শুনো।

শ্ৰোতাই আমহৈ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী নগাঁও। এতিয়া নিবেদন কৰিছোঁ অজয় কুমাৰ দেওৰাজা আৰু সংগীবৃন্দই পৰিৱেশন কৰা নাম।

0: এখন কৰা নাম শুনিলে। এয়া আকাশবাণী নগাঁও। খন্তেক পিছতেই অসমীয়াত বাতৰি আমাৰ কেন্দ্ৰই আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনাব।
1: এতিয়া শুনক সন্ধিয়া 6 বজাৰ এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় সন্ধিয়াৰ বাতৰি সৈতে মই মৰমী কাশ্যপ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল ৰাজ্যত অহা 2 আগষ্টত আৰম্ভ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ বাবে প্ৰস্তুতি আৰম্ভ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ডিব্ৰুগড়ত নৱনিৰ্মিত বহুমুখী ষ্টেডিয়াম পৰিদৰ্শন, উমৈহতীয়া দেৱানী বিধিয়ে ৰাজ্যখনৰ সমাজ সংস্কাৰৰ দিশত নতুন দিশ নিৰ্ণয় কৰিব বুলি বিধায়ক বিমল বৰা মন্তব্য আৰু কংগ্ৰেছ বিধায়িনী দলৰ দলপতি ৱাজেদ আলী চৌধুৰীক অসম বিধানসভাৰ বিৰোধী দলপতি মৰ্যাদা প্ৰদান। ৰাজ্যত অহা 2 আগষ্টত আৰম্ভ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ বাবে জিলাই জিলাই ইতিমধ্যে গৃহ তালিকা আৰু গৃহপিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ চলি আছে। তামোলপুৰ জিলাত আজি এই কাৰ্যসূচী আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে। পৰহিলৈ পৰ্যন্ত চলিবলগীয়া এই কাৰ্যসূচীয়ে আজি জিলা আয়ুক্ত তথা জিলা মুখ্য লোকপিয়ল বিষয়া চিমিকৰণে শুভাৰম্ভ কৰে। জিলাখনত 2027 চনৰ লোকপিয়ল সঠিকভাৱে ৰূপায়ণ কৰাৰ বাবে বিষয়াসকলক দক্ষ কৰি তুলিবলৈ প্ৰশিক্ষণৰ আয়োজন কৰা হৈছে। নগাঁও জিলা পৰিষদৰ কাৰ্যালয় সভাকক্ষত আজি লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায়ৰ গৃহ তালিকাভুক্তি আৰু গৃহপিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। জিলাখনৰ আয়ুক্ত দেৱাশী শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত অতিৰিক্ত জিলা আয়ুক্ত, সহকাৰী আয়ুক্ত, চক্ৰ বিষয়া, খণ্ড উন্নয়ন বিষয়া প্ৰমুখ্যে চৰকাৰী বিষয়াসকল উপস্থিত থাকে। কাইলৈ আৰু অহা 8 জুনত হ'বলগীয়া এই প্ৰশিক্ষণ কাৰ্যসূচীত তথ্য সংগ্ৰহ পদ্ধতি, ডিজিটেল গণনা আৰু প্ৰয়োজনীয় সমন্বয় ব্যৱস্থাৰ ওপৰত বিশদ আলোচনা কৰা হ'ব। ডিব্ৰুগড় জিলাত কালি অনুষ্ঠিত প্ৰশিক্ষণত জিলাখনৰ সমজিলা আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্ত, ৰাজহ চক্ৰ বিষয়াকে ধৰি অন্যান্য বিষয়াসকলে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে ৰাজ্যত আসন্ন লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে লোকপিয়ল সঞ্চালকালয়ে সকলো ধৰণৰ প্ৰাৰম্ভিক প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। ইয়াৰ বাবে ইতিমধ্যে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। এইবাৰৰ লোকপিয়লত স্বগণনাৰো বিকল্প ব্যৱস্থা কৰা হৈছে। লোকপিয়লত জনসাধাৰণে 16টা ভাষাত তথ্য দিব পাৰিব। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ৰ খনিকৰত নৱনিৰ্মিত বহুমুখী ষ্টেডিয়াম পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে প্ৰকল্পটোত উপস্থিত হৈ ইয়াৰ আন্তঃগাঁথনিগত বিভিন্ন দিশ পৰ্যালোচনা কৰাৰ লগতে যাৱতীয় দিহা পৰামৰ্শ আগবঢ়ায়। অত্যাধুনিক সা সুবিধাৰে সজ্জিত এই ক্ৰীড়া আন্তঃগাঁথনিয়ে ডিব্ৰুগড় জিলাৰ লগতে সমগ্ৰ উজনি অসমৰ ক্ৰীড়া ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা কৰিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। যুৱ প্ৰজন্মৰ ক্ৰীড়া প্ৰতিভা বিকাশৰ ক্ষেত্ৰতো এই ষ্টেডিয়ামখন মাইলৰ খুঁটি হিচাপে পৰিগণিত হ'ব বুলি তেওঁ উল্লেখ কৰে।
2: এই কমপ্লেক্স নিৰ্মাণৰ কাৰ্যসূচী ইতিমধ্যে চলি আছে। ইনডোৰ স্পৰ্টছ কমপ্লেক্সটো সম্পূৰ্ণ হৈছে আৰু আউটডোৰ এই 35,000 দৰ্শকে একেলগে উপভোগ কৰিব পৰাকৈ ইয়াত বিভিন্ন ধৰণৰ সা সুবিধাবিলাক ইতিমধ্যে গঢ় দিয়া হৈছে। গতিকে মই ভাবো যে অসমৰ বাবে এটা উল্লেখযোগ্য খেলৰ কেন্দ্ৰ হিচাপে ডিব্ৰুগড় মাল্টি ডিচিপ্লিন স্পৰ্টছ কমপ্লেক্স গঢ় লৈ উঠিব, এইটো নিশ্চিত। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও এই ক্ষেত্ৰত যিখিনি উদ্যোগ লৈছে মই তেখেতক বিশেষভাৱে ধন্যবাদ জনাইছো আৰু তেখেতে আগন্তুক দিনত আৰু অধিক এই ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ কথা ইতিমধ্যে ইয়ালৈ আহি ঘোষণা কৰি গৈছে। আৰু অসমৰ দ্বিতীয় ৰাজধানী হিচাপে ডিব্ৰুগড় চহৰত এই কমপ্লেক্সটোৱে আগন্তুক দিনত কেৱল অসম নহয় উত্তৰ পূৰ্বাঞ্চলৰ ভাৰতবৰ্ষৰ খেলুৱৈসকলক যথেষ্ট উদগনি দিব আৰু আমি সকলোৱে আশা কৰিছো কম দিনৰ ভিতৰতে ইয়াৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ব আৰু ভাৰতবৰ্ষৰ খেলুৱৈসকলৰ বাবে এই কমপ্লেক্সটো উৎসৰ্গা কৰা হ'ব।
1: মন্ত্ৰীগৰাকীৰ সৈতে পৰিদৰ্শনকালত অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, অসম পেট্ৰকেমিকেলছ লিমিটেডৰ অধ্যক্ষ বিকুল ডেকা, ডিব্ৰুগড় পৌৰ নিগমৰ উপ মেয়ৰ উজ্জ্বল ফুকনকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানক সাক্ষাৎ কৰি অসমৰ কৃষি আন্তঃগাঁথনি শক্তিশালীকৰণ সন্দৰ্ভত আলোচনা কৰে। আলোচনাকালত কৃষি আন্তঃগাঁথনি, পুঁজি, অধিক ব্যৱহাৰ, শীতলীকৃত সংৰক্ষণ ব্যৱস্থা, উন্নত বজাৰ সংযোগ, যান্ত্ৰিক কৃষি পদ্ধতি আৰু শক্তিশালী যোগান শৃংখলা গঢ়ি তোলা বিষয়ত আলোচনা কৰা হয়। অসমৰ কৃষকসকলে যাতে এই উন্নত সুবিধাসমূহ লাভ কৰিব পাৰে সেই বিষয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় কৃষিমন্ত্ৰীগৰাকীৰ সহযোগিতা বিচাৰে। আলোচনাকালত ৰাজ্যখনত কৃষক কল্যাণমূলক আঁচনিসমূহৰ তৃণমূল পৰ্যায়ত ফলপ্ৰসূ ৰূপায়ণ আৰু লাখপতি বাইদেউ আঁচনিৰ অগ্ৰগতি পৰ্যালোচনা কৰা হয়। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টটেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া অহা 8 জুনত আৰম্ভ হ'ব। বিচাৰৰ প্ৰথম দিনটোতে আদালতে 4 জন সাক্ষীক তলব কৰিছে। আদালতে গোচৰ সংক্ৰান্তত মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এজাহাৰ দাখিল কৰা ৰাতুল বৰা, মৰিগাঁৱৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ শইকীয়া আৰু আৰক্ষী পৰিদৰ্শক ভাস্কৰ বৰ্মনক 8 জুনত আদালতত হাজিৰ হৈ সাক্ষ্য দিবলৈ নিৰ্দেশ জাৰি কৰিছে। উল্লেখযোগ্য যে ফাষ্টট্ৰেক আদালতে যোৱা 26 মে'ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ 7 গৰাকী অভিযুক্তৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপ কৰিছিল। 8 জুনৰ পৰা ফাষ্টট্ৰেক আদালতত দৈনিক বিচাৰ প্ৰক্ৰিয়া চলিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। উমৈহতীয়া দেৱানী বিধিয়ে ৰাজ্যখনৰ সমাজ সংস্কাৰৰ দিশত নতুন দিশ নিৰ্ণয় কৰিব বুলি প্ৰাক্তন মন্ত্ৰী তথা টিংখং সমষ্টিৰ বিধায়ক বিমল বৰাই মন্তব্য কৰিছে। শিৱসাগৰ জিলা বিজেপি কাৰ্যালয়ত আজি আয়োজিত এখন সংবাদমেলত তেওঁ কয় যে এই বিধি বলবৎ কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে যুগান্তকাৰী পদক্ষেপ লৈছে। ইয়াৰ ফলত সকলো নাগৰিক সম অধিকাৰৰ আওতালৈ আহিব বুলি তেওঁ উল্লেখ কৰে। সমাজত মহিলাৰ অধিকাৰ সুৰক্ষিত কৰা, বিবাহ ব্যৱস্থাত অধিক সুসংহত কৰা আৰু সামাজিক স্থিৰতা ৰক্ষাৰ ক্ষেত্ৰত উমৈহতীয়া দেৱানী বিধি ফলপ্ৰসূ হ'ব বুলিও তেওঁ
3: 26 মে'ৰ বিধানসভাত সম নাগৰিক সংহিতা এই বিধেয়কখন উত্থাপন কৰা হ'ল। এই যি সম নাগৰিক সংহিতাৰ যি প্ৰেক্ষাপট, এই প্ৰেক্ষাপট তাৎক্ষণিকভাৱে লোৱা সিদ্ধান্ত নহয়। ই আমাৰ দেশৰ জনসাধাৰণৰ কাৰণে, এখন ৰাষ্ট্ৰত বসবাস কৰা সকলো নাগৰিকৰ সমতা আৰু তেওঁলোকৰ যি মৌলিক অধিকাৰ, সেই মৌলিক অধিকাৰৰ বিষয়ে দীৰ্ঘ দিন ধৰি এই বিষয়টো চৰ্চাত আছিল। 1948 চনত তেতিয়াই সংবিধান সভাৰ বিতৰ্কত ডক্টৰ ভীমৰাও আম্বেদকাৰে এক দেশ এক নাগৰিক অৰ্থাৎ ইউনিফৰ্ম চিভিল কোড এই পক্ষত দৃঢ়ভাৱে তেখেতে মত প্ৰকাশ কৰিছিল।
1: কংগ্ৰেছ বিধায়িনী দলৰ দলপতি ৱাজেদ আলী চৌধুৰীক আনুষ্ঠানিকভাৱে অসম বিধানসভাৰ বিৰোধী দলপতিৰ মৰ্যাদা প্ৰদান কৰা হৈছে। অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে এখন পত্ৰযোগে শ্ৰীচৌধুৰীক এই মৰ্যাদা প্ৰদান কৰে। বিৰোধী দলপতি হিচাপে ৱাজেদ আলী চৌধুৰীয়ে কাৰ্যালয়ৰ দায়িত্বভাৰ গ্ৰহণ কৰিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ প্ৰধানমন্ত্ৰী যক্ষ্মামুক্ত ভাৰত অভিযান 100 দিনৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি ডিব্ৰুগড় জিলা স্বাস্থ্য সমিতিয়ে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিছে। জিলাখনৰ প্ৰান্তীয় তথা অধিক আশংকা থকা অঞ্চলসমূহক বিশেষভাৱে সামৰি মুঠ 216খন আয়ুষ্মান আৰোগ্য শিবিৰ অনুষ্ঠিত হৈছে। 209খন গ্ৰামাঞ্চলত আৰু 7খন নগৰাঞ্চলত অনুষ্ঠিত এই শিবিৰত মুঠ 19,055গৰাকী লোকে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু পৰামৰ্শ গ্ৰহণ কৰিছে। অহা জুলাই মাহত সম্পূৰ্ণ হ'বলগীয়া এই অভিযানত জিলা স্বাস্থ্য বিভাগে অধিক তৎপৰতা, সমন্বয় আৰু ফলপ্ৰসূতাৰে কাৰ্যসূচী ৰূপায়ণ কৰাৰ সংকল্প গ্ৰহণ কৰিছে। ধেমাজি জিলা আৰু ছেছন ন্যায়াধীশৰ আদালতে 2021 চনৰ 20 জুলাইত সংঘটিত এটা হত্যাকাণ্ডৰ গোচৰত অভিযুক্তক আজি যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিছে। জিলা আৰু ছেছন ন্যায়াধীশ কল্যাণজিৎ শইকীয়াৰ আদালতে অভিযুক্ত পিতৃ হত্যাকাৰী বিপিন গগৈক ভাৰতীয় দণ্ডবিধিৰ 302/34 ধাৰাত দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে 10,000 টকাৰ জৰিমনা বিহে। অভিযোগ অনুসৰি বিপিন গগৈয়ে পিতৃক খগেন গগৈক হত্যা কৰাৰ লগতে মাতৃকো আঘাত কৰিছিল। চিলাপথাৰ থানাত পঞ্জীয়ন হোৱা গোচৰৰ ভিত্তিত তদন্তকাৰী বিষয়াই দাখিল কৰা অভিযোগনামা অনুসৰি আদালতে 7 জন সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰাৰ পাছত আজি চূড়ান্ত ৰায়দান কৰে। কাছাৰ জিলাত HIV প্ৰতিৰোধ পৰীক্ষণ আৰু পৰামৰ্শ সেৱা সম্প্ৰসাৰণৰ উদ্দেশ্যে আজি জিলাখনৰ আয়ুক্ত আয়ুষ গাৰ্গে অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সন্থাৰ অধীনৰ মোবাইল ইণ্টিগ্ৰেটেড কাউন্সেলিং এণ্ড টেষ্টিং চেণ্টাৰ চমুকৈ ICTC বাহন এখন উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত কাছাৰৰ স্বাস্থ্যসেৱাৰ যুটীয়া সঞ্চালক বিভাগৰ অন্যান্য বিষয়া আৰু HIV প্ৰতিৰোধ আৰু সজাগতা কাৰ্যসূচীৰ সৈতে জড়িত অংশীদাৰসকল উপস্থিত থাকে। ICTC বাহনখনে জিলাখনৰ বিভিন্ন অঞ্চলত বিশেষকৈ বিপদজনক এলেকাত HIV সম্পৰ্কীয় অত্যাৱশ্যকীয় সেৱাসমূহ প্ৰদান কৰিব। জনমুখী স্বাস্থ্যসেৱা সম্প্ৰসাৰণৰ বাবে প্ৰশাসনৰ স্বাস্থ্য বিভাগৰ দায়বদ্ধতাৰ প্ৰতিফলন ঘটোৱা এই বাহনখনে বিভিন্ন কাৰণত স্বাস্থ্যসেৱা লাভৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন হোৱা লোকসকলক সেৱা প্ৰদানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে। সমগ্ৰ শিক্ষা অসমে তৃতীয়ৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে নিয়মীয়া মান নিৰূপণ পৰীক্ষাৰ প্ৰথম পৰ্যায় অহা 9 জুনৰ পৰা অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰিছে। শৈক্ষিক বৰ্ষৰ আৰম্ভণিতে ছাত্ৰ ছাত্ৰীসকলৰ শিকনৰ মূল্যায়নৰ লক্ষ্যৰে এই মূল্যায়ন অনুষ্ঠিত কৰি অহা হৈছে। ইয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ শিকনৰ ক্ষেত্ৰত হোৱা অসুবিধা আৰু এই ক্ষেত্ৰত ল'বলগীয়া ব্যৱস্থাসমূহ নিৰ্ধাৰণ কৰা হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটি পুনৰ এবাৰ। ৰাজ্যত অহা 2 আগষ্টত আৰম্ভ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ বাবে প্ৰস্তুতি আৰম্ভ। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ডিব্ৰুগড়ত নৱনিৰ্মিত বহুমুখী ষ্টেডিয়াম পৰিদৰ্শন, উমৈহতীয়া দেৱানী আৰু কংগ্ৰেছ বিধায়িনী দলৰ দলপতি ৱাজেদ আলী চৌধুৰীক অসম বিধানসভাৰ বিৰোধী দলপতিৰ মৰ্যাদা প্ৰদান। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।
0: এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছো কৃষক ৰাইজৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান কৃষক বাণী।

0: সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিছো কৃষক ৰাইজৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান কৃষক বাণী। প্ৰিয় কৃষক বন্ধু, অনুষ্ঠানৰ আৰম্ভণিতে আগবঢ়াইছো কথোপকথন। এই শিতানত আমি আজি লগ পাইছো নৈ দেউৰী গাঁৱৰ দুজন প্ৰগতিশীল কৃষক। তেওঁলোক হৈছে ক্ৰমে সোমেশ্বৰ বৰা আৰু মোহন চন্দ্ৰ বৰা। আহকচোন তেওঁলোকৰ মুখেৰে তেওঁলোকৰ কৃষিকৰ্মৰ কথা শুনো। প্ৰিয় কৃষক বন্ধু, আজি আমাৰ কথোপকথন শিতানলৈ আমন্ত্ৰণ কৰি আনিছো নৈ দেউৰী গাঁৱৰ দুজন প্ৰগতিশীল কৃষক। তেওঁলোক হৈছে ক্ৰমে সোমেশ্বৰ বৰা আৰু মোহন চন্দ্ৰ বৰাক। নমস্কাৰ।
1: নমস্কাৰ।
0: আপোনালোক দুয়োজনকে আমাৰ কৃষকবাণী অনুষ্ঠানলৈ স্বাগতম জনাইছো। আমি জানিব পাৰিছো আপোনালোকে বহুদিনৰ পৰা খেতি বাতিৰ লগত জড়িত হৈ আছে, কৃষি কৰ্মৰ লগত জড়িত হৈ আছে। মই প্ৰথমে সোমেশ্বৰ বৰা তেখেতৰ ওচৰলৈ গৈছো। বৰ্তমান যিহেতুকে আমাৰ শাক পাচলিৰ খেতি, জিকা, ভোল এনেধৰণৰ খেতিও কৰা হৈ আছে, সেইখিনি আপুনি কৰিছে বুলি আপুনি আমাক আগতীয়াকৈ জনাইছে, আৰু আপুনি কেঁচু সাৰৰ লগত বিশেষভাৱে জড়িত হৈ আছে। মই প্ৰথমে আপোনাৰ পৰা কেঁচু সাৰৰ বিষয়ে জানিব বিচাৰিম, যিহেতুকে আমাৰ খেতিত এতিয়া জৈৱিক পদ্ধতিৰে সকলোৱে খেতি কৰিবলৈ আৰম্ভ কৰিছে, কেঁচু সাৰ যথেষ্ট গুৰুত্ব আছে। কেতিয়াৰ পৰা এই কেঁচু সাৰ কৰিছে আৰু কেনেকৈ পদ্ধতিত কৰিছে, এই কথাখিনি আমাৰ কৃষক বন্ধুসকলক প্ৰথমে জনাওক।
1: নমস্কাৰ, মোৰ নাম শ্ৰী সোমেশ্বৰ বৰা। মই এতিয়া কেঁচু সাৰ সম্পৰ্কে ক'ব আহিছোঁ। প্ৰথমতে মই আমাৰ নগাঁও যেতিয়া কৃষি বিভাগত প্ৰথম কেঁচু সাৰ আৰম্ভ হ'বলৈ আহিছিল, তেতিয়া আহোঁতে মোৰ একেলগে ক্লাছ ফ্ৰেণ্ড কৈলান বৰুৱাদেৱ VLW আছিল। তেওঁৰ জৰিয়তে আমি মানে প্ৰথমতে কেঁচু সাৰ তৈয়াৰ কৰিবলৈ শিকিছিলোঁ। শিকোঁতে তেওঁ কেনেকৈ কি কৰিব লাগিব সম্পূৰ্ণখিনি আমাক
0: তাৰপৰা
1: প্ৰশিক্ষণ ব্যৱস্থা কৰিছিল। প্ৰশিক্ষণটো প্ৰথম আমাক ব্যৱস্থা কৰিছিল এনেকুৱা ভাৱত যে এটা পাকা টেংকি বনাব লাগিব, 7 ফুট লম্বা আৰু 3.5 ফুট বহল, তাৰ মাজত 2টা পাৰ্ট কৰিব লাগিব। কৰি পেলাই এটা পাৰ্টত প্ৰথমতে আমি 2 ইঞ্চিমান গোবৰ দিব লাগিব, তাৰপিছতে মেটেকাটো কাটি পেলাই অকণমান জহাই লৈ পেলাই আকৌ মেটেকা দিব লাগিব 2 ইঞ্চিমান, তাৰপিছত কলগছ দিব লাগিব জহাই পেলাই, তাৰপিছত আকৌ জাবৰ জোঁথৰ দিব লাগিব। তেনেকৈ দি পুৰা তাত প্ৰায় 1 কেজিমান বা 0.5 কেজিমান কেঁচু এৰি দিব লাগিব। সেই কেঁচুটো আমি মানে অকণমান লোকেলত আমাৰ পোৱা অসুবিধা হয়, আমি সেইকাৰণে আমি খেনচোৱা সঞ্জীৱ গোস্বামী বুলি কয় তেওঁৰ পৰা আমি লৈ গৈছিলোঁহি। নি পেলাই আমি কেঁচু সাৰ তৈয়াৰ কৰিলোঁ আৰু সেই কেঁচু সাৰ তৈয়াৰ কৰাৰ পৰাই আমাৰ গাঁৱত আমি বহুকেইজন কৃষকক নি পেলাই আমাৰ ডিপাৰ্টমেণ্টৰ থ্ৰুদি ট্ৰেইনিঙো দিয়ালোঁ। দিয়াই পেলাই আমি গাঁৱত বৰ্তমান 33টা টেংকি আমি বনাই প্ৰত্যেকে সেই কেঁচু সাৰৰ ওপৰত আমি স্বাৱলম্বী হৈ আছোঁ। আৰু কেঁচু সাৰ দিয়াত আমাৰ এটাই ভাল হৈছে, প্ৰতিটো ফল মানে খোৱাত বা খোৱা হেৰিটো বহুত এটা ভালদায় পোৱা যায়।
0: মানে আপোনালোকৰ গোটেই গাঁওখনতে এতিয়া কৃষকসকলে কেঁচু সাৰ কৰিছে?
1: কৰিছে। 23টা টেংকি আমি নিজে বনাই লৈছোঁ, 23জন কৃষকে বনাই লৈ পেলাই আমি তাত আমি নিজে কেঁচু সাৰটোত ব্যৱহাৰ
0: উৎপাদন কৰিছে।
1: উৎপাদন কৰোঁ
0: আৰু আপোনালোকৰ যিখিনি সামগ্ৰী, যিখিনি আপোনালোকে কৃষি কৰে, যিখিনি খেতি কৰে, তাত কেঁচু সাৰেই প্ৰয়োগ কৰোঁ।
1: আৰু ফলটো মানে কি হয়, মানে চেহেৰা পাতি পা ধৰি চবফালে মানে ভাল হয়। এনেই ইউৰিয়া বা ছুপাৰ এইবিলাক যদি আমি

0: চাফা কৰোঁ, প্ৰথমতে চেহেৰাটো উঠিয়াই পিছলৈ আকৌ লাষ্ট ফিনিচিঙত মানে চেহেৰাটো নাইকিয়া হৈ যায়, আৰু তাৰ বিনিময়ত মানে ধৰি লওক কিছুমান আজিকালি বহুত বেমাৰ আজাৰো হোৱা দেখা গৈছে। সেইমতে আমি ধৰি লওক এতিয়া যেতিয়া বস্তুটো ফলটো লাগিব, ফলটো হোৱাৰ সময়তে আকৌ কিছুমান পোক পৰুৱা আহে, সেই পোক পৰুৱাটো নিবাৰণৰ কাৰণে আমি ধৰি লওক গৌমূত্ৰ বা তাৰপিছতে এই হেৰি দিওঁ, ঘিউ এনেকৈ মিলাই পেলাই, তাৰপিছত জলকীয়া আদা নহৰু এনেকৈ সেই সমস্তখিনি দি মিলাই তাৰপৰা স্প্ৰে কৰিলোঁ, সেই ফলত যিখিনি পোক পৰুৱা লাগে পোকখিনিও মানে নিৰাময় হয়, আমাৰ মানে ফলটো এটা সুবিধাজনক হয় আৰু।
1: হয়, আপোনাৰ লগত আকৌ পিছত কথা পাতিম। এবাৰ মই মোহন চন্দ্ৰ বৰা তেখেতৰ ওচৰলৈ যাব বিচাৰিছোঁ। আপুনি যিহেতুকে কৈছে যে আপুনি ধান কৰে, সৰিয়হ কৰে, তিল কৰে আৰু শাক পাচলি খেতিৰ লগত আপুনি বিশেষভাৱে জড়িত, এতিয়া যিহেতুকে শালি ছিজন আহি আছে নহয়নে, বাৰু আমাৰ বৰষুণো হৈছে যিহেতুকে পথাৰত এটা সুবিধা হৈছে, শালি খেতি কৰিব পৰা সুবিধাখিনি আমাৰ হৈছে, এবাৰ আপুনি কিমানমান শালি ধান কৰাৰ কথা ভাবিছে বা কঠীয়া পাৰিবলৈ হৈছে নেকি, আপুনি পথাৰ দ্বাৰা পথাৰখিনি কেনেধৰণে প্ৰস্তুতি কৰিছে?
2: ধন্যবাদ। শালি খেতিৰ কাৰণে বৰ্তমান মই কঠীয়া পেলাবৰ কাৰণে বা আধা বিঘা মাটি ধুনীয়াকৈ মই উলিয়াই লৈছোঁ, আৰু 8-10 বিঘামান মই শালি খেতি কৰিম, আৰু পঁচপুটি মানে এতিয়া আমি 4-5 বিঘামান মাটি মানে ধৰক এচাহমানকৈ হাল বাই থৈ দিয়া হৈছে মানে ঘাঁহ বনটো মানে পচিবৰ কাৰণে, তাৰপিছত লাহে লাহে আমি আৰু 1-10 দিনৰ পিছত বৰষুণ যেতিয়া অকণমান বেছি হ'ব তেতিয়া আকৌ চহাব লাগিব, মাটি ধুনীয়া কৰিব লাগিব, তাৰপিছত আমি আহাৰ মাহ সোমোৱাৰ লগে লগে আমি শালি খেতি প্ৰথম আৰম্ভ কৰিম, আৰু সেই শালি খেতিত মই মানে অইন সাৰ ৰাসায়নিক সাৰ প্ৰয়োগ নকৰোঁৱেই, কেৱল গোবৰ দিওঁ, সৰহ সৰহকৈ গোবৰ দিওঁ, আৰু তেনেকৈ যিটো সেই গোবৰৰ যিটো উৎপাদন মানে ৰাসায়নিক সাৰ দি পেলাই যিটো উৎপাদন কৰা হয়, আৰু আপোনাৰ ঘৰুৱা আমি গোবৰ সাৰ দি যিটো উৎপাদন কৰা হয় তাৰ পাৰ্থক্য এটা আছে, তাত ধৰক 4-5 গুণ বেছি হয় আৰু আমি ঘৰুৱাভাৱে যিটো সাৰ দিওঁ 4-5 গুণ কমে, আৰু এইটো হ'ল নিৰোগী প্ৰতিটো খেতি, আৰু ঠিক সৰিয়হটো আৰু তিলতো বা অন্য মাহজাতীয়টো অন্য ৰাসায়নিক সাৰ ব্যৱহাৰ বৰ্তমান কৰা নাই, কৰিছিলোঁ যদিও মানে পাতলাকৈ কৰিছিলোঁ, কিন্তু এই 2 বছৰমানৰ পৰা মই কৰা নাই,
1: ব্যৱহাৰ কৰা নাই। হয়, এতিয়া যিখিনি শালি খেতি কৰিব, আপুনি যোৱা বছৰ কি ধান কৰিছিলে?
2: যোৱা বছৰ আপোনাৰ ৰঞ্জিত, আপোনাৰ স্বৰ্ণমুচাৰী, গয়া, জহা, এইকেইটা জাত মই লগাইছিলোঁ।
1: ফলাফল ভাল?
2: ফলাফল বেয়া নহয়, ভাল ফলাফলেই পাইছোঁ।
1: এবাৰ কি কি কৰিব?
2: এবাৰ সেই মই আৰু নতুনকৈ এটা মেঘনা বুলি কয় সেইটো এটা জাতৰ, আকৌ গয়া আছে, ৰঞ্জিত আছে, তাৰপিছত আপোনাৰ জহা আছে, এইকেইটা মই প্ৰজাতি মই লৈছোঁ হাতত।
1: এতিয়া কঠীয়া পাৰিব হোৱা নাই?
2: কঠীয়া বৰ্তমান এতিয়ালৈকে পৰা নাই, মাটি ধুনীয়া কৰি লৈছোঁ, মানে বেছি আগতীয়াকৈ কৰিলে বৰষুণটো কমি আছেতো, কঠীয়াটো বয়স হৈ যাব, উৎপাদনটো কমি আহিব, সেইটোৱে কথা। 1-10 দিনৰ ভিতৰত মানে পিছত আমি কঠীয়া পেলোৱা আৰম্ভ কৰি দিম।
1: এতিয়া যিখিনি কঠীয়াৰ কাৰণে মাটিটো প্ৰস্তুত কৰিলে তাত আপুনি গোবৰ কিমান?
2: মই গোবৰ দিছোঁ বা গোবৰ আজি 1 মাহৰ আগৰ পৰা মই গোবৰ দি পেলাই 2-3 চাহ মই বৰ্তমান চহালোঁ, ট্ৰেক্টৰ দি চহালোঁ, আৰু এতিয়া মাটি ধুনীয়া হৈ আছে, আৰু এতিয়া বন বৰ্তমান নাই, আৰু তাত যিটো বন হয় মই বনটো বাচি পেলাই তাত আকৌ জ্বলাই দিওঁ, সেইটো এটা ধুনীয়া সাৰ হয়, তেনেকৈ প্ৰস্তুত কৰিছোঁ আৰু।
1: হয়, তাৰপিছত আৰু আপুনি ক'লে যে সৰিয়হ খেতিৰ কথা কৈছিলে, যোৱা বছৰ সৰিয়হ কিমানমান পালে?
2: সৰিয়হ যোৱা বছৰ প্ৰায় মই 8 কঠামান সৰিয়হ কৰিছিলোঁ, যোৱা বছৰ যিটো সৰিয়হ খেতি বতৰৰ কাৰণে মানে জলবায়ু ওপৰতে মানে সৰিয়হটো হয়তো বৰষুণ কম, যিটো পাব লাগিছিল সেইটো অকণমান কম পালোঁ ধৰক, আৰু তেনেকৈ সেই সময়তে আমাৰ কৃষি বিভাগৰ ফালৰ পৰা জিলা কৃষি বিষয়াসকল গৈছিলে, সেই বিষয়ে অকণমান আলোচনা কৰিছিলে যে এইটো মানে জলবায়ু অকণমান হেৰি কৰাৰ কাৰণে সৰিয়হটো হেৰিছে, কোনোবা বছৰ ধুনীয়া হয় কাৰণ বৰষুণ নাই, সেই 4 মাহ সম্পূৰ্ণ বৰষুণ নাই, আৰু ধৰক প্ৰতি বিঘাত আমি নাই কমেও 10 কেজিমানকৈ কম পাইছোঁ আৰু, সেইটোৱে আৰু। কারণ আমার যেহেতু আমি ওখ জাতটো নকৰো, আমি চাপৰ জাতটো কৰো সৰিয়হৰ, সেই সিমানখিনি আৰু।
1: যিখিনি সৰিয়হ পালে সৰিয়হখিনি কি কৰিলে?
2: সৰিয়হখিনি বৰ্তমান আছে আমাৰ বিক্ৰী কৰা নাই। সৰিয়হখিনি মানে কে ধৰক আমি খোৱা যিটো এবছৰৰ সৰিয়হটো, সৰিয়হটো আমি ষ্টক কৰি পেলাই আমি মিলত মিলিং কৰোঁ, মিলিং কৰি খাই দিওঁ। আপোনাৰ
1: ওচৰলৈ আকৌ পিছত আহিম। এবাৰ আমি হোমেশ্বৰ বৰা তেখেতৰ ওচৰলৈ আহিছো। আপুনি যিহেতুকে কেঁচু সাৰৰ কথা কৈছেই, কেঁচু সাৰ কি পদ্ধতিৰে কৰিব পাৰি, কেনেদৰে আপোনালোকে কৰিছে এইখিনি কথা কৈছে। এতিয়া যিখিনি কেঁচু সাৰ উৎপাদন হয় সেইখিনি আপোনাৰ খেতিতেই ব্যৱহাৰ কৰে, তাৰ উপৰি যিখিনি বেছি হৈ থাকে সেইখিনি আপুনি কি কৰে?
0: সেইখিনি মই কিছু কিছু মানুহ মোৰ ওচৰত যায় গ'লে মই পাৰ কেজিত 10 টকাকৈ তেওঁলোকক
1: বিক্ৰী কৰি দিওঁ,
0: বিক্ৰী কৰি দিওঁ।
1: অঁ, আৰু কিমানমান দিন লাগে কেঁচু সাৰটো উৎপাদন হওঁ?
0: এনেই 45 দিনত পূৰা ধুনীয়া হৈ যায়। 45 দিনত আমি মালটো উঠাব পাৰোঁ কেঁচুটো, কেঁচু সাৰটো। আকৌ ছাইডৰ টেংকি এটা আছে, তাত আকৌ বস্তু পেলাই আকৌ সেই কেঁচুটো চালি চালি তাত দি দিওঁ।
1: কেঁচুখিনি আপুনি এবাৰেই কিনিছিলে?
0: কেঁচুখিনি এবাৰেই কিনিছিলোঁ,
1: তাৰপৰা
0: মাজে মাজে আকৌ মানে বেছি খৰাং বতৰ হ'লে অলপ মৰি যায়, মৰি গ'লে আকৌ বেলেগৰ পৰা আমি সংগ্ৰহ কৰোঁ কেঁচুটো,
1: তেনেকৈয়ে কৰে।
0: হয়,
1: এতিয়া আপোনালোকৰ গাঁওখনত গোটেইখিনি মানুহে ধৰি লওক কেঁচুসাৰেই ব্যৱহাৰ
0: কৰে? সৰহখিনি কেঁচুসাৰেই ব্যৱহাৰ।
1: কেঁচুখিনি শাক পাচলি কৰে, যিখিনি এতিয়া বৰ্তমান শাক পাচলি আমাৰ জিকা, ভোল, তৰৈ এনেধৰণৰ, এইখিনি এতিয়া কেনেকুৱা কৰি আছে? কিমান
0: এনেই জিকা, ভোল, তৰৈ বৰ্তমান এতিয়া মোৰ হেণ্ডালিত বগাই আছে, আৰু কেৰেলাও এতিয়া কলি আহিছে, আৰু বাকী ভেন্দি বৰ্তমান এতিয়া ছিঙি আছোঁ মই।
1: ভেন্দি ছিঙি আছে, ভেন্দি কিমানমান কৰিছিলে?
0: ভেন্দি 1 কঠামান কৰিছোঁ, আৰু আলু কৰিছিলোঁ প্ৰায় 2 কঠামান। 2 কঠামানত মই 6 কুইণ্টেলমান আলু পালোঁ, অলপ বিক্ৰী কৰিলোঁ, আৰু বাকী অলপ ইটো সিটোক দিয়া, বাকী এতিয়া অলপ ঘৰত
1: ৰাখিছোঁ,
0: মেলি থৈ দিছোঁ, তাৰপৰাই খাই থকা হয়।
1: বৰ ভাল, আপুনি যথেষ্টখিনি আলু পালে।
0: হয়, আলু পাইছোঁ।
1: এই আলু খেতিটো কৰিবলৈ যাওঁতে মানে মাটি প্ৰস্তুতটো কেনেধৰণে কৰিছিল?
0: আলু খেতিটো যেতিয়া কৰিবলৈ যাওঁ, মাটিটো তেতিয়া মোৰ গৰু আছিল, গৰু দি মই প্ৰায় 5-6 ইঞ্চিমান মাৰি লৈছোঁ, লৈ ধুনীয়াকৈ গোবৰ দিছোঁ, গোবৰ দি পেলাই আকৌ হাল বাই অলপ দিন থৈ দিছোঁ, থৈ দি পেলাই তাৰপিছত যেতিয়া আলুটো লগোৱা আগে আগে মই চূণ মাৰিছোঁ, আৰু মালাথিয়ান পাউডাৰ আনি প্ৰায় 1 সপ্তাহৰ আগতে মই ছটিয়াই পেলাই মাটিটো ধুনীয়াকৈ প্ৰস্তুত কৰি থৈ দিছোঁ, থৈ দি পেলাই তাৰপিছত লগাইছোঁ, আৰু বীজটো মই ডিপাৰ্টমেণ্টৰ পৰাই নিছোঁ
1: আলুৰ কঠীয়াখিনি।
0: হয়,
1: ডিপাৰ্টমেণ্টৰ পৰা লৈছে, গতিকে সেইটো আপোনাৰ ফ্ৰী, সেইটো কিনিবলগীয়া হোৱা নাই?
0: নাই, কিনিবলগীয়া হোৱা নাই, মানে ডিপাৰ্টমেণ্টৰ পৰা নিছোঁ, মই সৰহকৈ নিছোঁ, নে মই গোটেই গাঁৱতো ডিষ্ট্ৰিবিউচন কৰিছোঁ, আৰু মই নিজেও কৰিছোঁ।
1: অঁ, খুব ভাল কাম কৰিছে। আৰু সেই আলুখিনি এবাৰ মানে হেৰিটোও ভাল ন,
0: জাতটো ভাল, বহুত ধুনীয়া জাত,
1: আৰু আলু উৎপাদনো ভাল,
0: আলু উৎপাদন ভাল, আলুটো এবাৰ জাতো ভাল, আৰু আলুটো মানে খুব ধুনীয়া সিদ্ধ হয়।
1: এই আলুখিনি কৰি পেলাই আপুনি আপোনাৰ আলুখিনি কৰিবলৈ যাওঁতে কিমানমান পইচাৰ প্ৰয়োজন হৈছিলে? জাতটোতো আপুনি পাইছিলে,
0: পাইছোঁ,
1: বাকী মাটিখিনিটো আপোনাৰ নিজা,
0: মাটিখিনি মোৰ নিজা,
1: কিন্তু আপোনাৰ ধৰি লওক নিৰণি সময়ত মানুহ লগা হৈছিলে বা সাৰ চাৰ দিয়া
0: সময়ত, এনেই নিৰণি সময়ত মই
1: বা খান্দোতেতো লাগিছিলে মানুহ,
0: মই মাত্ৰ 3 কঠামান কৰিছোঁ, কাৰণ অকলশৰীয়া মানুহ কাৰণে, এনেই 3 কঠা মাটিত মই নিজেই সেইখিনি শ্ৰম কৰিছোঁ, মই মানে তাত 1 টকাও মই খৰচ পাতি বঢ়া নাই, কাৰণ কিয় মই নিজেই মানে যিকণ সময় পাৰোঁ সেইকণ সময় মই তাতেই ব্যস্ত হৈ কামখিনি কৰি থাকোঁ, আৰু খান্দা সময়টো মই মানে ধৰি লওক আগবেলা যি খান্দো, আকৌ পিছবেলা সময় নহ'লে পিছদিনা খান্দো, তেনেকৈ খান্দিয়ে চেচ কৰিছোঁ।
1: আৰু আলুখিনি বিক্ৰী ক'ত কৰিলে?
0: আলুখিনি বিক্ৰী মই গাঁৱতো কৰিছোঁ, আৰু বজাৰত যায়, আৰু মোৰ ঘৰতে নিজৰ দোকান আছে, তাতো মই চেল কৰোঁ।
1: গতিকে আলুৰ পৰা এটা ভাল উৎপাদন পালে, কিমানমান পইচা পালে বাৰু?
0: এনে মই তেতিয়া হেৰি কেজি 15 টকাকৈ
1: বিক্ৰী
0: কৰা হৈছিল, কিন্তু এতিয়া অকণমান ৰেটটো বাঢ়িছে আৰু, তথাপিতো মানে 15 টকাকৈ মই প্ৰায় 3 কুইণ্টেলমান বেচিলোঁ।
1: বাৰু ঠিক আছে, এতিয়া আপুনি যিখিনি আপুনি ভুল জিকা কৰিছে সেইখিনি কৰিবলৈ যাওঁতে হেণ্ডালিৰ প্ৰয়োজন হয়, বাঁহৰ প্ৰয়োজন আছে, মাটি প্ৰস্তুতটো কি ধৰণে প্ৰথমে কৰিছিলে, তাত কেনেকৈ কেনেকৈ দিছিলে?
0: এনেই প্ৰথমতে মই মাটিটো ধুনীয়াকৈ হাল বাই লৈ তাৰপিছত তাত কিছুমান ঢাপ বনাই লৈছোঁ, সৰু সৰু ঢাপ বনাই লৈ তাত গোবৰ আৰু গোবৰ গুড়ি সেই মিলাই পেলাই,
1: শুকান গোবৰ
0: মিলাই থৈ দি পেলাই তাৰপিছত গুটিটো তিয়াই পেলাই ধুনীয়াকৈ গা জুলিয়াই তাত দিছোঁ, যেতিয়া গজিছে, গজাৰ পিছত মই হেণ্ডালি মোৰ নিজৰ ঘৰৰ বাঁহ আছে, বহুতখিনি সেই বাঁহৰ চালি দি পেলাই মই নিজে তাত ওচৰতে ননী বজাৰ আছে, মই বজাৰলৈ লৈ যাওঁ, তাতো বেচোঁ। আৰু এতিয়া বৰ্তমান মোৰ মিঠা আলু আছে, সেয়াও খান্দিম, খান্দিলে বজাৰ যাব।
1: যিহেতুকে ননৈ বজাৰ আছে, আপোনালোকৰ সুবিধা হয়।
0: সুবিধা হয়।
1: আৰু মিঠা আলু কৰিছো বুলি ক'লে যে মিঠা আলু কিমানমান মাটি কৰিছে?
0: মিঠা আলু বেছি কৰা নাই, মই প্ৰায় আধা কঠামান মাটি কৰিছোঁ, কিন্তু সেইখিনিতে মোৰ ভালেখিনি প্ৰডাকশ্যন হ'ব, মিনিমাম 1 কুইণ্টেলৰ ওপৰত যাব।
1: মানে ভাল হৈছে?
0: ভাল হৈছে। একে কষ্টও কম, বেছি প্ৰডাকশ্যনো বেছি।
1: তাৰ মানে বীজটো ক'ৰ পৰা আনিছিলে?
0: বীজটো মই নিজেই মানে তাৰ যিবিলাক ঠাইবিলাক মই য'তে ত'তে বাঁহৰ তলে গাঁত খানিখিনি পুতি থওঁ, তাৰপৰা পোখা মেলি থাকে, সেইবিলাককে আকৌ নি ৰুই দিলে হৈ যায়।
1: হয় হয়। গতিকে তাৰ উৎপাদন আপুনি এটা ভাল পাব, মানে হেৰি কৰিবলৈ সময় হৈছেহি আৰু ন?
0: হৈছে এতিয়া বৰ্তমান খান্দিব পৰাই হৈ গ'ল মোৰ।
1: গতিকে সেইখিনিতো আপোনাৰ যথেষ্টখিনি পইচা পাব। তাৰ উপৰি আপোনাৰ গৰু ছাগলী আছে?
0: গৰু ছাগলী আছে,
1: যিহেতুকে গোবৰটো
0: ছাগলী নাই মোৰ, এনেই গৰু বৰ্তমান এতিয়া মাইকী গৰুৱে 5 জনী আছে, আৰু দমৰা এটা আছে। আৰু গৰু ডাঙৰ গৰু হ'লে অকণমান বয়স হোৱাৰ কাৰণে এইবাৰ মই সলাইছোঁ, আকৌ নতুনকৈ কিনিম এতিয়া।
1: গাই গৰু যিখিনি আছে আপোনাৰ, গাই গৰুখিনি গাখীৰ উৎপাদন হয়?
0: এজনীয়ে গাখীৰ ডেইলি এতিয়া 4 লিটাৰকৈ মোৰ ডেইলি দিয়ে আছে।
1: ইমানখিনি গাখীৰ আপুনি কি কৰে?
0: ইমানখিনি গাখীৰ মানে মোৰ ওচৰতে ডায়েৰী এজেণ্ট আছে, তাত দিওঁগৈ, ৰাতিপুৱাও দিওঁ, ভাটিবেলাও দিওঁ। আৰু প্ৰায় মোৰ 3-3 জন মানুহ ঘৰৰ পৰিয়ালৰ 3.5 বা 2.5 লিটাৰমান গাখীৰ মই ডেইলি
1: ৰাখি থয়, আৰু বাকীখিনি আপুনি দি দিব পাৰে?
0: হয় হয়
1: হয়। এইখিনি বৰ সুন্দৰভাৱে আপুনি আপোনাৰ পৰিয়ালটো চলি
0: পৰিয়ালটো ধুনীয়াকৈ চলি
1: ধুনীয়াকৈ চলি আছে। হয়। তাৰ উপৰি আপুনি গৰুৰ যিটো মানে খাদ্য লাগে, সেইখিনি খাদ্য আপুনি ক'ৰ পৰা যোগান ধৰে?
0: এনেই খাদ্যটো মোৰ ঘৰত নিজৰ ধান যেতিয়া মিলিং কৰোঁ, তাৰ দানাটো আনোৱে, আৰু তাৰ বাদে মই চাপৰ বা পৰবী অলপ মানে কমকৈ কিনিও আনো, আনি পেলাই মই ঘৰত তেওঁলোকক দিনটো গৰু পথাৰে এৰাল দি থওঁ, সন্ধিয়া আনি অলপ অলপ দানা দি কৰি ঠিক কৰি থওঁ। তেনেকৈ গৰু ধুনীয়া
1: হৈ আছে আৰু।
0: হয়
1: হয়। আৰু এবাৰ আমি মোহন চন্দ্ৰ বৰা তেখেতৰ ওচৰলৈ গৈছোঁ। আপুনি ধান খেতিৰ কথা ক'লে, সৰিয়হৰ কথাও ক'লে, তিলৰ কথা কৈছিলে, আপুনি তিল খেতি কৰোঁ বুলি কৈছিলে, কওকচোন কিমান বিঘামান মাটিত তিল কৰিছিলে?
2: কিমান বিঘামান মানে এইবাৰ এইবছৰ মানে ধৰক 1 বিঘামান মাটি মই তিল কৰিছোঁ।
1: হয়।
2: আৰু তিল আজি 15 দিনমানৰ আগতে তিল সিঁচা হ'ল, 15-20 দিনৰ আগতে। বৰ্তমানলৈকে বিশেষ বেয়া দেখা নাই, ভালেই দেখিছোঁ। আৰু তিলৰ মাজে মাজে মই বা বেলেগ এটা হেৰি কৰিছোঁ, মালভোগ কলৰ পুলি মই লগাই দিছোঁ তিলৰ মাজে মাজে, প্ৰায় আপোনাৰ 14-15 ফুট গেপ কৰি পেলাই যাতে ট্ৰেক্টৰ সোমাব পাৰে এটাইকেইটা ছাইডত। মই তেনেকৈ 9 জোপা মই আপোনাৰ মালভোগ কল আৰু চেনি চম্পা কল মই লগাই দিছোঁ, যাতে এটাইকেইটা ছাইডত দি ট্ৰেক্টৰ অহা যোৱা কৰিব পাৰে। মই তেনেকুৱা এটা গেপ পজিশ্যনত লগাই থৈছোঁ। আৰু ঘৰতো তেনেকৈ মালভোগ কল আপোনাৰ ঘৰৰ আগফালে আছে, চোতাল বুলিয়ে ক'ব লাগিব। আৰু তাৰ ভিতৰতে আপোনাৰ 8-9 জোপামান চেনি চম্পা আৰু মালভোগ কলৰ লগাইছোঁ। আৰু তিল সেই সিমানেই লগাইছোঁ, আৰু বেছি লগোৱা নাই।
1: তিলৰ যিখিনি মাটি প্ৰস্তুতটো কেনেধৰণে কৰিছে?
2: মই প্ৰথম 1 চাহ যেতিয়া ট্ৰেক্টৰ মাৰিছিল তাৰ 1 সপ্তাহৰ পিছত মই তাত গোবৰ দি দিলোঁ, গোবৰ দি পেলাই 2 চাহ মই আৰম্ভ কৰি পেলাই তিল মই সিঁচি দিছিলোঁ। মাটিটো আমাৰ য'ত পেলাইছোঁ বালিচহীয়া মাটি, মাটিটো ভাল। আৰু এতিয়া বৰ্তমান দেখাত ভালেই হৈ আছে বৰ্তমান।
1: তিলৰ জাতটো ক'ৰ পৰা?
2: তিলৰ জাতটো আমাৰ ঘৰৰ জাতেই, আমি প্ৰতি বছৰ কৰা সেইটো আমাৰ ঘৰুৱা জাতেই, যিটো আহু বুলি কয়। আমি শালি তিলটো সেই ভাদৰ লাষ্টত বা আহিনত পেলাই, আৰু সেইটো আমি আহু তিলটো আমি কৰিছোঁ বৰ্তমান।
1: ইয়াত কিবা সাৰ দিব লাগিবনে?
2: ইয়াত সাৰ একো দিব নালাগে, এতিয়ালৈকে দিয়া নাই, কেৱল গোবৰহে মই দিলোঁ আৰু, তাৰপৰা একো নিদিওঁ আৰু।
1: হৈ যাব। যিখিনি আপুনি প্ৰতি বছৰে কৰে?
2: প্ৰতি বছৰে অলপ অলপ কৰোঁ।
1: কৰে? যিখিনি উৎপাদন হয় সেইখিনি কি কৰে?
2: সেইখিনি আপোনাৰ আমি আমাৰ ওচৰৰ এই তেখেতে কৈছে নহয় আমাৰ ননৈ শলমাৰি বজাৰ, আমি তেনেকৈ কেজি হিচাপে
1: বেছি
2: দিওঁ। কাৰোবাক 10 কেজি বা 15 কেজি লাগে, পাইকাৰী দৰতো আমি দিওঁ তেনেকৈ।
1: আৰু অলপ ঘৰত খাবলৈ
2: ৰাখে,
1: যিহেতুকে তিলৰ প্ৰয়োজনীয়তাটো আমাৰ থাকে, অসমীয়া সমাজত হয়। গতিকে এইখিনি কথা

0: আপোনালোক দুয়োজনে আহি আজি আমাৰ কৃষক বন্ধুসকলক ক'লে। এতিয়া মই সোমেশ্বৰ বৰা তেখেতক সুধিব বিচাৰিছোঁ, খেতি কৰি জীৱন নিৰ্বাহ কৰিব পাৰিনে বৰ্তমান প্ৰজন্মক আপুনি কি ক'ব?
1: বৰ্তমান নিজৰ মই এটাই ভাবিছিলোঁ যে অকল চাকৰিমুখী হৈ থাকি বিচাৰি থাকিলে নহ'ব, গতিকে কৃষি কৰিলেও আমি মানে চলিব পৰা সুবিধা আছে। কাৰণ কিয়, আমি লাগি থাকিব লাগিব। অকল এটা খেতি কৰিলোঁ তাৰ পিছত যদি আকৌ বেলেগ নকৰোঁ, মাটিটা যদি বহুৱাই থওঁ, তেতিয়াহ'লে আমি মানে নিজে ফলপ্ৰসূ হ'ব নোৱাৰিম। খেতি কৰিলেও খেতি বস্তু আমি নিজে যদি গৈ বজাৰত মিলি বেচোঁ বা কৰোঁ, সেইফালৰ পৰা আমাৰ নিজেই এটা ইনকম চ'ৰ্চ আহিব। গতিকে
0: নিজে হাতে কামে কৰিব লাগিব,
1: হাতে কামে কৰি মানে নিজৰ জীৱনটো ধুনীয়াকৈ চলাই থাকিব পাৰি।
0: গতিকে আপোনালোক দুয়োজন আহি আমাৰ আজি কৃষকবাণী অনুষ্ঠানত যিখিনি কথা ক'লে, এই কথাখিনিয়ে আমাৰ কৃষক বন্ধুসকলক নিশ্চয় উপকৃত কৰিব। আগলৈ আকৌ লগ পাম। আজিৰ কথা বতৰা ইমানতে সামৰিছোঁ। নমস্কাৰ।
1: নমস্কাৰ।
2: নমস্কাৰ। ধন্যবাদ।
0: ইমান পৰে ন নৈ দেউৰী গাঁৱৰ দুজন প্ৰগতিশীল কৃষক সোমেশ্বৰ বৰা আৰু মোহন চন্দ্ৰ বৰাৰ সৈতে হোৱা কথা বতৰা শুনিলে। তেওঁলোকৰ সৈতে কথা পাতিলে আমাৰ প্ৰতিনিধিয়ে। এইবাৰ আগবঢ়াইছোঁ দেৱকান্ত বৰদলৈৰ কণ্ঠৰ এটি লোকগীত।

0: ইমান পৰে লোকগীতটি শুনিলে।
1: এইবাৰ আহিছোঁ আজিৰ কৃষক শিতানলৈ। আজিৰ আমাৰ কৃষক বন্ধুগৰাকী হ'ল পেটবহাৰ কেহুৰাম বৰা।
2: প্ৰিয় কৃষক বন্ধু, আমি আজি উপস্থিত হৈছোঁহি জাগিয়াল পেটবহা গাঁৱত। নমস্কাৰ।
3: নমস্কাৰ।
2: হয়, আপোনাৰ নামটো কওক।
3: মোৰ নাম কেহুৰাম বৰা।
2: হয়, আপুনি কিমান দিনৰ পৰা খেতি কৰি আছে?
3: মই প্ৰায় 18 বছৰৰ পৰা খেতি কৰিবলগীয়া হ'লোঁ, কাৰণ দেউতা মিঠৈ পৰিছিলে, হাল বাব নোৱাৰা হ'ল। মই আপোনাৰ 18 বছৰ পৰাই হাল বাই খেতি কৰিবলগীয়া হৈছোঁ দেই। তেতিয়া কুঁহিয়াৰ কৰোঁ আপোনাৰ 3-4 বিঘা, বাও ধান কৰোঁ বাওতলিত, এতিয়া বাওতলিটো জংঘলেই হৈছে। এতিয়া বৰ্তমান কুঁহিয়াৰ খেতিটো এৰিছোঁ, সৰিয়হ মাহ আৰু ধান খেতিটোৱে কৰোঁ, এই 3বিধ খেতিয়ে কৰোঁ।
2: তেতিয়া বেছি আপোনালোকৰ এখিনি জেগাত কুঁহিয়াৰ খেতিটো বেছিকৈ হৈছিলে?
3: আমাৰ ইয়াত কুঁহিয়াৰ খেতিয়ে বেছি বিখ্যাত, জাগিয়াল পেটবহাত কুঁহিয়াৰ খেতিয়ে বিখ্যাত। মিঠৈ টিঙৰ বজাৰ ফুলগুৰি থাকে বা বাটৰলৈকে বিখ্যাত জাগিয়াল পেটবহা বুলি ক'লে, এঘৰ 100 টিং 150 টিঙৰ তলত নেপাওঁ। আমিতো এইটো ঘৰ বনাওঁতে 150 টিং পাইছোঁ, এইটো কাঠবাটাম ঘৰ 1965 চনত বনাইছোঁ। মৰাপাট আৰু মিঠৈ টিঙৰ ধনে এইটো ঘৰ বনোৱা 1965 চনত। এতিয়া মৰা খেতি নকৰাই হৈছোঁ, বাকী ধান মাহ সৰিয়হ এই তিনিটাই কৰোঁ আৰু, বাকী ৰাইজে একেবাৰে নাইকিয়া নহয়। এই অকণমান আগতে পিৰি থকা দেখিছে, এঘৰে কৰিছে বাৰু কুঁহিয়াৰ, কিন্তু আমাৰ গোটেই জাগিয়াল পেটবহা বুলি ক'লে ফুলগুৰিলৈকে কুঁহিয়াৰ বিখ্যাত।
2: এতিয়া খেতিটো আপুনি নকৰাৰ কাৰণটো কি? এই খেতিটো যে কৰিব নোৱাৰো, বয়স যদিও হৈছে তথাপিতো মনটো আছে
3: কুঁহিয়াৰ খেতি কৰিবলৈ। মোৰ এতিয়া এইবাৰো মন গৈছে, যেতিয়া 2200 টকা টিঙৰ দাম হ'ল মন গৈছে। কিন্তু এতিয়া কথাটো হৈছে কি, মই কৰিম নহয়, মোৰ ওচৰতোৱে নকৰে, আপুনি বীৰসকলে নোৱাৰে ৰাখিব, সেই কাৰণটোতে আমি কুঁহিয়াৰ খেতি কৰিবলৈ বাদ দিছোঁ। এই মনটো যায়, মানুহ লগাই হ'লেও কৰিম, কিন্তু এতিয়া আপুনি অকলে কৰি ৰাখিব নোৱাৰে, সেইটোতে কুঁহিয়াৰ খেতিটো বাদ দিছে। সেই মাটিতে এতিয়া সৰিয়হ কিছুৱে পাতিলাও ৰঙালাও এইবিলাক কৰিবলৈ লৈছে। আমি কিন্তু সেই মাহ পেলাই আকৌ সৰিয়হ পেলাই দিলোঁ।
2: মাটিমাহ
3: তুলি আকৌ এতিয়া সৰিয়হ পেলাই দিলোঁ।
2: আগতে ধৰি লওক আপোনালোকৰ মাটিখিনিত কুঁহিয়াৰ, তাৰপিছত মাটিমাহ, সৰিয়হ সকলোখিনি কৰিছিলে,
3: সকলোখিনি মৰাপাটো কৰিছোঁ। সেই এতিয়া সৰিয়হ তোলাতে দেওমৰা কৰোঁ, দেওমৰাটো কৰোঁ, এই
2: সৰিয়হ
3: তোলাৰ পিছতে দেওমৰা কৰি দিম। আকৌ দেওমৰাটো কাটিয়ে ধৰি লওক মাটিমাহ, শাওনীয়া মাটিমাহ, সেইটো শাওনতে পেলাব লাগে, ভাদ নেপায় আৰু, শাওনৰ লাষ্টত হ'লেও শাওনীয়া মাটিমাহটো পেলাই আকৌ সেই মাটিমাহটো দিলে এতিয়া সৰিয়হ পেলাইছোঁ। সৰিয়হ উঠিলে আকৌ সেই মই দেওমৰা কৰি দিম আৰু, তাৰপিছত আকৌ মাটিমাহ পেলাই দিম আৰু, সেইদৰে চলি আছে।
2: সেইখিনি খেতিয়ে হৈ আছে,
3: সেইখিনি খেতি
2: আৰু। এতিয়া আপুনি বৰ্তমান আপোনাৰ যিখিনি সৰিয়হ পেলাইছে, কিমান বিঘা মাটিত কৰিছে?
3: মোৰ সৰিয়হ 2 বিঘাহে পেলাইছোঁ দেই, মোৰ বৰ্তমান সেই ভাইটিয়ে 3 বিঘা পেলাই, একে ভাইকৰ কাৰণে ডাক একে একে, সি তাৰ ছাইডত কৰিছে, মোৰ সিমান কৰিছে, মোৰ 2 বিঘা।
2: মাটি প্ৰস্তুতটো কেনেকৈ কৰিম?
3: মাটি প্ৰস্তুতটোত প্ৰথমতে এঘৰত গৰু আছে নহয়, গোবৰ দি লওঁ, লৈ পেলাই একচাহ বোৱাই দি, সমাহ বোৱাই দি মাটিটো শুকাবলৈ দিওঁ, দি পেলাই আৰু 2 চাহ বোৱাই, 4 চাহ হ'ল নহয়, 5 চাহত সৰিয়হটো পেলাই উঘালি দিওঁ, 5 চাহ পাওঁ। এতিয়া সৰিয়হ আৰু 15-20 দিন লাগিব তুলিবলৈ।
2: কেনেকুৱা ইয়াৰ জাতটো ক'ৰ পৰা আনিলে?
3: জাত মানে আমি ৰখাটোকে পেলাই থাকোঁ। এইবাৰ কিন্তু মোক আকৌ চবকাই দিলে 1.5 কিলো, 1.5 কেজি আনিছিলোঁ, পেলাইছোঁ, বেয়া হোৱা নাই, ভালেই হৈছে বাৰু, গোটটো ডাঙৰ হয়নে কি হয় নাজানো, কিন্তু সৰিয়হ ভালেই হৈছে। এইবাৰ মই পেলোৱাটো চৰকাৰৰ পৰা পাইছোঁ 1.5 কিলো,
2: সময়তে পাইছে,
3: সময়তে পাইছোঁ।
2: এবাৰ আপোনাৰ মানে কঠীয়া ৰখাটো আপুনি নকৰিলে?
3: এইবাৰ নকৰিলোঁ আৰু, এইবাৰ যদি তুলি আকৌ এতিয়া যিটো তুলিম চৰকাৰৰ পৰা পোৱাটো ৰখাই চাম বাৰু কি হয় অহা বছৰলৈ।
2: মাটিমাহ কিমান পালে?
3: মাটিমাহ এমোন পালোঁ, 40 কিলো পালোঁ। এই বাৰিষাত পানী ৰয়, কিছু জেগাত পানীৰ বাবে গেলি যায় নহয়।
2: মাটিমাহৰ খেতিটোত আপোনালোকে যেতিয়া কৰে তেতিয়া পানী চানী দিবলগীয়া হয় নে
3: নালাগে? মাটিমাহত পানীটো মানে যিহেতুকে শাওনৰ লাষ্টত পেলাই যায়, বতৰ থাকে, জীপ থাকে, পানী কাটিহে দিব লাগে, পানী নাকাটিলে আপোনাৰ আলি বালি বানি যাব, গেলি যায়, গতিকে পানী প্ৰয়োজন নাই। কিন্তু সৰিয়হটোত পানী লাগে, এবাৰ বতৰ নহ'ল নহয়, বতৰ হোৱা হ'লে এতিয়া আমি যিটো জাত পেলাইছোঁ চৰকাৰে দিয়া, ইমানমান হ'লে এতিয়া কিন্তু ইমান হৈছে দেই, ওখটো ইমানেই হৈছে, আপোনাক দেখুৱাই দিছে ৰাস্তাৰ কাণত, এই ৰাস্তাটো গ'লে দেখাই পাব চাগে।
2: আপোনালোকৰ কাষৰ মাটিৰ দৰাটো সৰিয়হ খেতিয়ে কৰিছে?
3: সেই ভাইটোৱে তাৰ কাষৰ দৰাত, তাৰ কাষৰ দৰা সেই ঘৰ মানুহ একে আতি মানে একেলগত নহয়, সেই ঘৰ মানুহৰ একে সীমাতে, সেই ঘৰ মানুহৰ কাণত মোৰ কাণত ভাইটো, ভাইটো কাণত এই দেদাই ঘৰটো আছে, 5 ঘৰ মানুহ, 6 ঘৰ মানুহতো তোৰ ডাঙৰ তোলাও,
2: গোটেইখিনি সৰিয়হে
3: কৰিছিল সৰিয়হে কৰিছোঁ গোটেইখিনি
2: আৰু যেতিয়া মাটিমাহ কৰিছিল তেতিয়া মাটিমাহে কৰিছিল
3: তেতিয়া মাটিমাহে গোটেই তোলাত মানে মই বেলেগ কৰিলে নহ'ব মাটিমাহে
2: হয় ঠিক আছে আপোনাৰ লগত কথা পাতি ভাল লাগিল আগলৈ আকৌ লগ পাম আজিৰ কথা বতৰা ইমানতে কৈছোঁ
3: নমস্কাৰ কৃষ্ণ
1: শ্ৰোতাই ইমান পৰে আজিৰ কৃষক কেহুৰাম বৰাৰ লগত হোৱা কৃষি সম্পৰ্কীয় কথা বতৰা শুনিলে।
0: প্ৰিয় কৃষক বন্ধু, আজিলৈ সময়ো আহিল। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই ইনুমণি মহন্তই আজিৰ কৃষকবাণী ইমানতে সামৰিছোঁ। নমস্কাৰ। শ্ৰোতাই কৃষকবাণী শুনিলে। এয়া আকাশবাণী নগাঁও। এইখিনিতে শুনক আজি আমাৰ কেন্দ্ৰযোগে প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ চমু পৰিস্থিতি। 7:05 প্ৰণাবীৰাম বৰুৱাৰ ৰচিত এটি বৃন্দগীত শুনিবলৈ পাব। 7:10 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা চৰকাৰৰ দ্বাদশ বৰ্ষপূৰ্তি উপলক্ষে এটি বিশেষ অনুষ্ঠান শুনিবলৈ পাব। 7:55 সুৰলহৰী। 8:00 অসমীয়াত বাতৰি। 8:02 নিবেদন কৰা হ'ব ৰাইজৰ পদূলিত আকাশবাণী। এই অনুষ্ঠানত নগাঁৱৰ জিতেন শইকীয়া প্ৰাথমিক বিদ্যালয় আৰু 1870 প্ৰতিষ্ঠা কৰা 34 নং তেলিয়া পহুকটা প্ৰাথমিক বিদ্যালয়ৰ কথা বতৰা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানটি আগবঢ়াব কিৰণচন্দ্ৰ নাথে। তাৰপিছতেই শুনিবলৈ পাব কেইটিমান অসমীয়া গীত। 8:55 সমাচাৰ সন্ধ্যা আৰু নিশা 9:00 News@9 শুনিবলৈ পাব। 9:15 নিবেদন কৰা হ'ব কেইটিমান পুৰণি অসমীয়া গীত। 9:25 নিশাৰ আঞ্চলিক বাতৰি। নিশা 9:30 নিবেদন কৰা হ'ব নুছৰত ফাতেহ আলী খানৰ আৰু সংগীবৃন্দই পৰিৱেশন কৰা কাৱালী। তাৰপিছতেই শুনিবলৈ পাব চুফী গীত আবিদা পাৰ্বিনৰ কণ্ঠত। এয়াই আছিল আজি আমাৰ কেন্দ্ৰযোগে প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসূচী।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, মুগা শিল্পক গোলকীয় ব্ৰেণ্ড হিচাপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ উপস্থিতিত নতুন দিল্লীত চেনেজৰী অভিযানৰ শুভাৰম্ভ, অসমৰ কৃষি আন্তঃগাঁথনি শক্তিশালী কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ সৈতে আলোচনা, ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত অহা 8 জুনৰ পৰা জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া, কংগ্ৰেছ বিধায়িনী দলৰ দলপতি ৱাজেদ আলী চৌধুৰীক অসম বিধানসভাৰ বিৰোধী দলপতিৰ মৰ্যাদা প্ৰদান আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ অসম মেঘালয় সীমান্তৰ টাপাৰ অস্থায়ী আৰক্ষী ছাউনীত দুয়োখন ৰাজ্যৰ চৰকাৰী পক্ষৰ বৈঠক। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে মৰমী কাশ্যপ। এতিয়া শুনক বিতং বাতৰি। অসমৰ বাচক বনীয়া মুগা শিল্পৰ প্ৰসাৰ আৰু এই শিল্পৰ বিকাশৰ বাবে আজি চেনেজৰী শীৰ্ষক মুগা অভিযানৰ শুভাৰম্ভ কৰা হৈছে। নতুন দিল্লীত ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় বস্ত্ৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ উপস্থিতিত এই অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। অসমৰ মুগা শিল্পক গোলকীয় ব্ৰেণ্ড হিচাপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে এই অভিযানৰ শুভাৰম্ভ কৰা হৈছে। অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সিন্ধিয়াই কয় যে 11টা উপাদান সন্নিৱিষ্ট এই অভিযানৰ মাধ্যমেৰে মুগাপালক, হস্তশিল্পী, বস্ত্ৰশিল্পী আৰু স্থানীয় ব্যৱসায়ীসকলক ন্যায্য প্ৰাপ্য দিয়াৰ লগতে আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ মুগা শিল্পক সন্মান সহকাৰে লৈ যোৱা হ'ব।
1: And as Secretary Saab said and Margarita Saab said, we have identified quarter by quarter what has to be achieved. So we promise all our weavers, hamare bunkaron ko, entrepreneurs ko, hum apne taraf se ye aashwasan dete hain ki we will leave no stone unturned and we will toil with you. It is your sweat and your strength that has taken Muga silk to international shores. As Chief Minister said and as Margarita ji said, from farm gate to foreign shores. We have to ensure the quality of this product, the quantity of this product, and the ultimate, finally, most important, the ultimate value must go to our weavers in Assam. And what I would like through this project is also for the weavers to go up the value chain. Weavers must not remain weavers alone, which is why we are talking about setting up farmers interest group. We are talking about setting up FPOs, farmer producer organizations.
0: মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানক সাক্ষাৎ কৰি অসমৰ কৃষি আন্তঃগাঁথনি শক্তিশালী কৰা সন্দৰ্ভত আলোচনা কৰে। আলোচনাকালত কৃষি আন্তঃগাঁথনি পুঁজি অধিক ব্যৱহাৰ, শীতলীকৃত সংৰক্ষণ ব্যৱস্থা, উন্নত বজাৰ সংযোগ, যান্ত্ৰিক কৃষি পদ্ধতি আৰু শক্তিশালী যোগান শৃংখলা গঢ়ি তোলা বিষয়ত আলোচনা কৰা হয়। অসমৰ কৃষকসকলে যাতে এই উন্নত সুবিধাসমূহ লাভ কৰিব পাৰে সেই বিষয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় কৃষিমন্ত্ৰীগৰাকীৰ সহযোগিতা বিচাৰে।
2: माननीय कृषि मंत्री शिवराज सिंह चौहान जी से मेराज मुलाकात हुआ। असम चुनाव में हम लोग का एक बहुत बड़ा कमिटमेंट था कि चाय बागान का श्रमिकों को जो माटी का हक मिलेगा उनका साथ साथ एक प्रधानमंत्री आवास योजना का मकान भी मिले। हम माटी का हक देने वाला हूँ, काम शुरू हो गया है। हमारा ये प्रयास था कि साथ ही साथ एक मकान भी मिले। माननीय मंत्री जी ने हमें बोला कि जो भी पात्र प्रूफ होगा या एलिजिबिलिटी होगा उनको भारत सरकार जरूर मदद करेगा। एग्रीकल्चर इंफ्रास्ट्रक्चर फंड जैसा कोई सारा चीज में असम का भागीदारी बहुत कम थे। मंत्री जी ने बोला कि हम पूरा मदद करेगा, आप लोग आगे काम कीजिए।
0: আলোচনাকালত ৰাজ্যখনৰ কৃষক কল্যাণমূলক আঁচনিসমূহৰ তৃণমূল পৰ্যায়ত ফলপ্ৰসূ ৰূপায়ণ আৰু লাখপতি বাইদেউ আঁচনিৰ অগ্ৰগতি সন্দৰ্ভতো আলোচনা কৰা হয়। মুখ্যমন্ত্ৰীয়ে আজি নীতি আয়োগৰ নৱনিযুক্ত উপাধ্যক্ষ অশোক কুমাৰ লাহিৰীক নতুন দিল্লীস্থিত বাসভৱনত সাক্ষাৎ কৰি নতুন দায়িত্বৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। ডঃ শৰ্মাই আজি ভাৰতীয় এণ্টাৰপ্ৰাইজ কোম্পানীৰ উপাধ্যক্ষ আৰু পৰিচালন সঞ্চালক ৰাজেন ভাৰতী মিট্টালক সাক্ষাৎ কৰি অসমত তেওঁলোকৰ সংস্থাৰ অধীনত চলি থকা প্ৰকল্পসমূহৰ লগতে তেওঁলোকৰ পৰিকল্পনা সম্পৰ্কে আলোচনা কৰে। ডঃ শৰ্মাই এল এন টি কোম্পানীৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক এছ এন সুব্ৰমণিয়ামকো সাক্ষাৎ কৰে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া অহা 8 জুনত আৰম্ভ হ'ব। বিচাৰৰ প্ৰথম দিনটোতে আদালতে 4 জন সাক্ষীক তলব কৰিছে। আদালতে গোচৰ সংক্ৰান্তত মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এজাহাৰ দাখিল কৰা ৰাতুল বৰা,

0: মৰিগাঁৱৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ শইকীয়া আৰু আৰক্ষী পৰিদৰ্শক ভাস্কৰ বৰ্মনক 8 জুনত আদালতত হাজিৰ হৈ সাক্ষ্য দিবলৈ নিৰ্দেশ জাৰি কৰিছে। উল্লেখযোগ্য যে ফাষ্টট্ৰেক আদালতে যোৱা 26 মে'ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ 7গৰাকী অভিযুক্তৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপ কৰিছিল। 8 জুনৰ পৰা ফাষ্টট্ৰেক আদালতত দৈনিক বিচাৰ প্ৰক্ৰিয়া চলিব। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক মৰমী কাশ্যপৰ পৰা।
1: কংগ্ৰেছ বিধায়িনী দলৰ দলপতি ৱাজেদ আলী চৌধুৰীক আনুষ্ঠানিকভাৱে অসম বিধানসভাৰ বিৰোধী দলপতি মৰ্যাদা প্ৰদান কৰা হৈছে। অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে এখন পত্ৰযোগে শ্ৰীচৌধুৰীক এই মৰ্যাদা প্ৰদান কৰে। বিৰোধী দলপতি হিচাপে ৱাজেদ আলী চৌধুৰীয়ে কাৰ্যালয়ৰ দায়িত্বভাৰ গ্ৰহণ কৰিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। কেন্দ্ৰীয় বন্দৰ জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ৰ খনিকৰত নৱনিৰ্মিত বহুমুখী ষ্টেডিয়াম পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে প্ৰকল্পটোত উপস্থিত হৈ ইয়াৰ আন্তঃগাঁথনিগত বিভিন্ন দিশ পৰ্যালোচনা কৰাৰ লগতে যাৱতীয় দিহা পৰামৰ্শ আগবঢ়ায়। অত্যাধুনিক সা সুবিধাৰে সজ্জিত এই ক্ৰীড়া আন্তঃগাঁথনিয়ে ডিব্ৰুগড় জিলাৰ লগতে সমগ্ৰ উজনি অসমৰ ক্ৰীড়া ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা কৰিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। যুৱ প্ৰজন্মৰ ক্ৰীড়া প্ৰতিভা বিকাশৰ ক্ষেত্ৰতো এই ষ্টেডিয়ামখন মাইলৰ খুঁটি হিচাপে পৰিগণিত হ'ব বুলি তেওঁ উল্লেখ কৰে।
2: এই কমপ্লেক্স নিৰ্মাণৰ কাৰ্যসূচী ইতিমধ্যে চলি আছে। ইনডোৰ স্পৰ্টছ কমপ্লেক্সটো সম্পূৰ্ণ হৈছে আৰু আউটডোৰ এই 35,000 দৰ্শকে একেলগে উপভোগ কৰিব পৰাকৈ ইয়াত বিভিন্ন ধৰণৰ সা সুবিধাবিলাক ইতিমধ্যে গঢ় দিয়া হৈছে। গতিকে মই ভাবোঁ যে অসমৰ বাবে এটা উল্লেখযোগ্য খেলৰ কেন্দ্ৰ হিচাপে ডিব্ৰুগড় মাল্টি ডিচিপ্লিন স্পৰ্টছ কমপ্লেক্স গঢ় লৈ উঠিব, এইটো নিশ্চিত। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও এই ক্ষেত্ৰত যিখিনি উদ্যোগ লৈছে মই তেখেতক বিশেষভাৱে ধন্যবাদ জনাইছো আৰু তেখেতে আগন্তুক দিনত আৰু অধিক এই ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ কথা ইতিমধ্যে ইয়ালৈ আহি ঘোষণা কৰি গৈছে। আৰু অসমৰ দ্বিতীয় ৰাজধানী হিচাপে ডিব্ৰুগড় চহৰত এই কমপ্লেক্সটোৱে আগন্তুক দিনত কেৱল অসম নহয় উত্তৰ পূৰ্বাঞ্চলৰ ভাৰতবৰ্ষৰ খেলুৱৈসকলক যথেষ্ট উদগনি দিব আৰু আমি সকলোৱে আশা কৰিছো কম দিনৰ ভিতৰতে ইয়াৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ব আৰু ভাৰতবৰ্ষৰ খেলুৱৈসকলৰ বাবে এই কমপ্লেক্সটো উৎসৰ্গা কৰা হ'ব।
1: মন্ত্ৰীগৰাকীৰ সৈতে পৰিদৰ্শনকালত অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, অসম পেট্ৰকেমিকেলছ লিমিটেডৰ অধ্যক্ষ বিকুল ডেকা, ডিব্ৰুগড় পৌৰ নিগমৰ উপমেয়ৰ উজ্জ্বল ফুকনকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। পশ্চিম কাৰ্বি আংলং জিলাৰ অসম মেঘালয় সীমান্তৰ টাপাৰ অস্থায়ী আৰক্ষী ছাউনীত আজি ৰাজ্য দুখনৰ চৰকাৰী পক্ষৰ উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। সুদীৰ্ঘ দিন ধৰি চলি থকা সীমা সমস্যাৰ মাজতে এই বৈঠকৰ আয়োজন কৰা হৈছিল। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী স্নয়ুভালাং ধাৰৰ নেতৃত্বত এই বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ পাছত সাংবাদিকৰ আগত ৰংহাঙে কয় যে দুই পক্ষৰ মাজত বুজাবুজিৰে সীমান্ত অঞ্চলত কৃষিকাৰ্য সম্পৰ্কীয় বিষয়সমূহ নিষ্পত্তি কৰাৰ বাবে আলোচনা কৰা হৈছে। মেঘালয়ৰ উপ মুখ্যমন্ত্ৰীগৰাকীয়েও এই আলোচনাক লৈ সন্তুষ্টি ব্যক্ত কৰে। তেওঁ কয় যে এই আলোচনাত সীমা সমস্যা সন্দৰ্ভত কোনো বিষয় উত্থাপন কৰা হোৱা নাই, বৰং সীমান্ত অঞ্চলত কৃষিকাৰ্য কৰাক লৈ আলোচনা কৰা হৈছে বুলিও তেওঁ কয়। উমৈহতীয়া দেৱানী বিধিয়ে ৰাজ্যখনৰ সমাজ সংস্কাৰৰ দিশত নতুন দিক নিৰ্ণয় কৰিব বুলি প্ৰাক্তন মন্ত্ৰী তথা টিংখং সমষ্টিৰ বিধায়ক বিমল বৰাই মন্তব্য কৰিছে। শিৱসাগৰ জিলা বিজেপি কাৰ্যালয়ত আজি আয়োজিত এখন সংবাদমেলত তেওঁ কয় যে এই বিধি বলবৎ কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে যুগান্তকাৰী পদক্ষেপ লৈছে। ইয়াৰ ফলত সকলো নাগৰিক সম অধিকাৰৰ আওতালৈ আহিব বুলি তেওঁ উল্লেখ কৰে। সমাজত মহিলাৰ অধিকাৰ সুৰক্ষিত কৰা, বিবাহ ব্যৱস্থাত অধিক সুসংহত কৰা আৰু সামাজিক স্থিৰতা ৰক্ষাৰ ক্ষেত্ৰত উমৈহতীয়া দেৱানী বিধি ফলপ্ৰসূ হ'ব বুলিও তেওঁ আশা প্ৰকাশ কৰে। ৰাজ্যত অহা 2 আগষ্টত আৰম্ভ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ বাবে জিলাই জিলাই ইতিমধ্যে গৃহ তালিকা আৰু গৃহপিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ চলি আছে। তামোলপুৰ জিলাত আজি এই কাৰ্যসূচী আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে। পৰহিলৈ পৰ্যন্ত চলিবলগীয়া এই কাৰ্যসূচী আজি জিলায়ুক্ত তথা জিলা মুখ্য লোকপিয়ল বিষয়া চিমিকৰণে শুভাৰম্ভ কৰে। জিলাখনত 2027 চনৰ লোকপিয়ল সঠিকভাৱে ৰূপায়ণ কৰাৰ বাবে বিষয়াসকলক দক্ষ কৰি তুলিবলৈ প্ৰশিক্ষণৰ আয়োজন কৰা হৈছে। উদ্বোধনী অনুষ্ঠানত জিলা লোকপিয়ল বিষয়া ডঃ দীপংকৰ নাথ, অতিৰিক্ত জিলা লোকপিয়ল বিষয়া বিদিশা বৰাৰ উপৰি গণনাৰ দায়িত্বত নিয়োজিত হ'বলগীয়া বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। নগাঁও জিলা পৰিষদৰ কাৰ্যালয় সভাকক্ষত আজি লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায়ৰ গৃহ তালিকাভুক্তি আৰু গৃহপিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। জিলাখনৰ আয়ুক্ত দেৱাশীষ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত অতিৰিক্ত জিলা আয়ুক্ত, সহকাৰী আয়ুক্ত, চক্ৰ বিষয়া, খণ্ড উন্নয়ন বিষয়া প্ৰমুখ্যে চৰকাৰী বিষয়াসকল উপস্থিত থাকে। কাইলৈ আৰু অহা 8 জুনত হ'বলগীয়া এই প্ৰশিক্ষণ কাৰ্যসূচীত তথ্য সংগ্ৰহ পদ্ধতি, ডিজিটেল গণনা আৰু প্ৰয়োজনীয় সমন্বয় ব্যৱস্থাৰ ওপৰত বিশদ আলোচনা কৰা হ'ব। চিৰাং জিলাতো কালিৰে পৰা আসন্ন লোকপিয়লৰ বাবে 3দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। চিৰাং জিলাক

0: ইতিমধ্যে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। এইবাৰৰ লোকপিয়লত স্বগণনাৰো বিকল্প ব্যৱস্থা কৰা হৈছে। লোকপিয়লত জনসাধাৰণে 16টা ভাষাত তথ্য দিব পাৰিব। ধেমাজি জিলা আৰু ছেছন ন্যায়াধীশৰ আদালতে 2021 চনৰ 20 জুলাইত সংঘটিত এটা হত্যাকাণ্ডৰ গোচৰত অভিযুক্তক আজি যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিছে। জিলা আৰু ছেছন ন্যায়াধীশ কল্যাণজিৎ শইকীয়াৰ আদালতে অভিযুক্ত পিতৃ হত্যাকাৰী বিপিন গগৈক ভাৰতীয় দণ্ডবিধিৰ 302/34 ধাৰাত দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে 10,000 টকাৰ জৰিমনা বিহে। অভিযোগ অনুসৰি বিপিন গগৈয়ে পিতৃক খগেন গগৈক হত্যা কৰাৰ লগতে মাতৃকো আঘাত কৰিছিল। চিলাপথাৰ থানাত পঞ্জীয়ন হোৱা গোচৰৰ ভিত্তিত তদন্তকাৰী বিষয়াই দাখিল কৰা অভিযোগনামা অনুসৰি আদালতে 7 জন সাক্ষীৰ সাক্ষ্য গ্ৰহণৰ পাছত আজি চূড়ান্ত ৰায়দান কৰে। পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
1: কামৰূপ আৰক্ষীয়ে আজি অভিযান চলাই চাংচাৰীত বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰে। আৰক্ষীয়ে ৰেলযোগে সৰবৰাহ কৰাৰ চেষ্টা কৰা অৱস্থাত হেৰইনখিনি জব্দ কৰিবলৈ সমৰ্থ হয়। আৰক্ষীয়ে এই সংক্ৰান্তত এজন লোকক আটক কৰিছে। কাছাৰ আৰক্ষীয়ে শিলচৰ আৰু উদাৰবন্দত অভিযান চলাই প্ৰায় 1 কোটি টকা মূল্যৰ অবৈধ কফ চিৰাপ জব্দ কৰিছে। এটা গুদামত তালাচী চলোৱাৰ সময়ত আৰক্ষীয়ে 1,420 বটল কফ চিৰাপ জব্দ কৰে। ঘটনা সংক্ৰান্তত এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ইপিনে ওদালগুৰি জিলাৰ মাজবাট আৰক্ষীয়ে আজি জিলাখনৰ ডিমাচাংগা এলেকাত অভিযান চলাই এখন বাহনৰ পৰা বুজন পৰিমাণৰ ভাং জব্দ কৰে। এই অভিযানত এজন সৰবৰাহকাৰীক আটক কৰা হয়। যোৰহাট আৰক্ষীয়ে যোৱা নিশা নগৰখনৰ চোলাধৰা চাৰিআলিত এখন মটৰচাইকেলত অহা দুজন যুৱকৰ পৰা প্ৰায় 1 কোটি টকা মূল্যৰ মাদক দ্ৰব্য জব্দ কৰে। আৰক্ষীয়ে মাদক দ্ৰব্য সৰবৰাহৰ অভিযোগত দুজন যুৱকক আটক কৰিছে। আটক কৰা লোক দুজনক সোধা পোছা কৰি থকা হৈছে। CBSEৰ অধীনৰ 10ম আৰু 12ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ উত্তৰ বহীৰ স্কেন কপি পুনৰ মূল্যায়নৰ বাবে আজি লাইভ পৰ্টেল মুকলি কৰা হৈছে। অহা 6 জুন পৰ্যন্ত এই পৰ্টেল মুকলি থাকিব বুলি CBSEয়ে প্ৰকাশ কৰিছে। বোৰ্ডে এটা বিবৃতিযোগে কয় যে উত্তৰ বহীৰ স্কেন কপি লাভ কৰা শিক্ষাৰ্থীসকলেহে এই সুবিধা লাভ কৰিব। সুৰক্ষাজনিত কাৰণত আধাৰ প্ৰত্যায়িতকৰণ ব্যৱস্থাও এই সুবিধাত সংলগ্ন কৰা হৈছে। আধাৰ নম্বৰ নথকা শিক্ষাৰ্থীসকলে পিতৃ মাতৃ, অভিভাৱক বা অন্য নিকটাত্মীয়ৰ আধাৰ নম্বৰ ব্যৱহাৰ কৰিব পাৰিব। CBSEৰ সূত্ৰই প্ৰকাশ কৰা মতে প্ৰতিখন উত্তৰ বহী মূল্যায়নৰ বাবদ ছাত্ৰ ছাত্ৰীয়ে 100 টকাকৈ আৰু প্ৰতিটো প্ৰশ্নৰ মূল্যায়নৰ বাবদ 25 টকাকৈ আদায় দিব লাগিব। এই মাচুল অনলাইন পদ্ধতি অৰ্থাৎ UPI, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড অথবা নেট বেংকিং ব্যৱস্থাৰে দিব পাৰিব। ইয়াৰ বাবে CBSEয়ে মুকলি কৰা ভিডিঅ' চাই এই ব্যৱস্থা সম্পৰ্কে সবিশেষ অৱগত হবলৈ আহ্বান জনোৱা হৈছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ প্ৰধানমন্ত্ৰী যক্ষ্মামুক্ত ভাৰত অভিযান 100 দিনৰ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি ডিব্ৰুগড় জিলা স্বাস্থ্য সমিতিয়ে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিছে। জিলাখনৰ প্ৰান্তীয় তথা অধিক আশংকা থকা অঞ্চলসমূহক বিশেষভাৱে সামৰি মুঠ 216টা আয়ুষ্মান আৰোগ্য শিবিৰ অনুষ্ঠিত হৈছে। 209টা গ্ৰামাঞ্চলত আৰু 7টা নগৰাঞ্চলত অনুষ্ঠিত এই শিবিৰত মুঠ 19,055 গৰাকী লোকে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু পৰামৰ্শ গ্ৰহণ কৰিছে। কাছাৰ জিলাত HIV প্ৰতিৰোধ পৰীক্ষণ আৰু পৰামৰ্শ সেৱা সম্প্ৰসাৰণৰ উদ্দেশ্যে আজি জিলাখনৰ আয়ুক্ত আয়ুষ গাৰ্গে অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সন্থাৰ অধীনৰ মোবাইল ইণ্টিগ্ৰেটেড কাউন্সেলিং এণ্ড টেষ্টিং চেণ্টাৰ চমুকৈ ICTC বাহন এখন উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত কাছাৰৰ স্বাস্থ্যসেৱাৰ যুটীয়া সঞ্চালককে ধৰি বিষয়াসকল উপস্থিত থাকে। বজালী জিলাৰ বাঘমৰাৰ সমীপৰ ভূতেপুৱাবুৰী নিবাসী বিশিষ্ট ব্যৱসায়ী অমল কলিতাৰ যোৱা নিশা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তাৰ বয়স আছিল 48 বছৰ। ব্যৱসায়ীগৰাকীৰ অকাল মৃত্যুত শোক প্ৰকাশ কৰি বাঘমৰা উপনগৰ সমিতিয়ে কাইলৈ পুৱা 4 ঘণ্টাৰ বাবে বাঘমৰা নগৰ অঞ্চল বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰথম বাতৰিকেইটা পুনৰ এবাৰ। মুগা শিল্পক গোলকীয় ব্ৰেণ্ড হিচাপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ উপস্থিতিত নতুন দিল্লীত চেনেলজুৰি অভিযানৰ শুভাৰম্ভ। অসমৰ কৃষি আন্তঃগাঁথনি শক্তিশালী কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ সৈতে আলোচনা। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত অহা 8 জুনৰ পৰা জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া। কংগ্ৰেছ বিধায়িনী দলৰ দলপতি ৱাজেদ আলী চৌধুৰীক অসম বিধানসভাৰ বিৰোধী দলপতিৰ মৰ্যাদা প্ৰদান। আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ অসম মেঘালয় সীমান্তৰ টাপাৰ অস্থায়ী আৰক্ষী ছাউনীত দুয়োখন ৰাজ্যৰ চৰকাৰী পক্ষৰ বৈঠক। এতিয়া আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত এয়া আকাশবাণী নগাঁও। এতিয়া শুনক আমাৰ কেন্দ্ৰযোগে কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ আগতীয়া পৰিস্থিতি।

আমাৰ কেন্দ্ৰৰ অনুষ্ঠান মুকলি কৰা হ'ব কাইলৈ পুৱা 5:50, 6:15 শুনিবলৈ পাব ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা। সাহিত্য সুবাস অনুষ্ঠানটি পুনৰ প্ৰচাৰ শুনিবলৈ পাব পুৱা 6:30, 7:00 নিয়োগ বাতৰি আৰু 7:05 অসমীয়া বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 7:15 নিবেদন কৰা হ'ব সুপ্ৰভাত। কাইলৈ সুপ্ৰভাত অনুষ্ঠানটি যুগুতাই আগবঢ়াব অমৃতা কোৰে। পুৱা 7:30 আগবঢ়োৱা হ'ব মূৰ্চনা। 8:00 to 9:15 আকাশবাণী দিল্লী আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বিভিন্ন অনুষ্ঠান আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 9:20 অমৃতচন্দ্ৰ নাথৰ কণ্ঠত লোকগীত শুনিবলৈ পাব। পুৱা 9:30 নিবেদন কৰা হ'ব শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান সাতসৰী। 10:00 আগবঢ়োৱা হ'ব সপোনজ্যোতি ঠাকুৰ ৰচিত নাটক প্ৰেম মানুহ আৰু বানপানী। তাৰপিছতেই শুনিবলৈ পাব কেইটিমান গীত।

এঘাৰ বজাৰ পৰা বিয়লি 4:29 আকাশবাণী দিল্লী, আকাশবাণী মুম্বাই আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বিভিন্ন অনুষ্ঠান আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। বিয়লি 4:30 নিবেদন কৰা হ'ব যুৱ তৰংগ পুনৰ প্ৰচাৰ। 5:00 আকাশবাণী দিল্লী কেন্দ্ৰৰ হিন্দী বাতৰি আৰু 5:15 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অসমীয়া আঞ্চলিক বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 5:25 শুনিবলৈ পাব আমি। 5:50 বিদ্যাৰ্থীৰ অনুষ্ঠান আৰু 6:00 অসমীয়াত বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। কৃষকবাণী অনুষ্ঠানটিৰ পুনৰ প্ৰচাৰ শুনিবলৈ পাব 6:10। 6:55 আঞ্চলিক বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 7:05 শুনিবলৈ পাব এটি বৃন্দ গীত। 7:10 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা চৰকাৰৰ দ্বাদশ বৰ্ষপূৰ্তি উপলক্ষে এটি বিশেষ অনুষ্ঠান শুনিবলৈ পাব। 7:50 নিবেদন কৰা হ'ব পূৰ্ণহৰি। 8:00 অসমীয়াত মুখ্য বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। খেলপথাৰ অনুষ্ঠানটি শুনিবলৈ পাব 8:02।

8:22 যন্ত্ৰসংগীতৰ অনুষ্ঠানটিত মনোজ বৰুৱা আৰু দীপক বৰুৱাৰ বেহেলা বাদন শুনিবলৈ পাব। অসমীয়া বোলছবি গীতৰ অনুষ্ঠানটি নিবেদন কৰা হ'ব 8:32। 8:45 সমাচাৰ সন্ধ্যা আৰু নিশা 9:00 নিউজ এট নাইন আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। বীণাপাণী ভূঞাৰ কণ্ঠত ভজন শুনিবলৈ পাব 9:15। 9:25 নিশাৰ আঞ্চলিক বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। নিশা 9:30 শুনিবলৈ পাব শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটি। এয়াই আছিল আমাৰ কেন্দ্ৰযোগে কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ আগতীয়া পৰিস্থিতি।

শ্ৰোতাই প্ৰণাবিৰাম বৰুৱা ৰচিত বৃন্দ গীতটি শুনিলে। এয়া আকাশবাণী নগাঁও। খন্তেক পিছতেই আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা চৰকাৰৰ দ্বাদশ বৰ্ষপূৰ্তি উপলক্ষে এটি বিশেষ অনুষ্ঠান শুনিবলৈ পাব।

এফ এম বেণ্ডৰ 102.7 মেগাহৰ্জত এয়া আকাশবাণী নগাঁও। এতিয়া আৰম্ভ কৰিছোঁ সুৰ লহৰী অনুষ্ঠানৰ প্ৰথমে শুনোৱা হওক সুমন কল্যাণপুৰ আৰু কমল পাৰাটৰ কণ্ঠত বৰসাত কি ৰাত বোলছবিখনৰ এই গীতটি।

শ্ৰোতাই সুৰলহৰি শুনি আছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনোৱা হওক মান্না দে আৰু সুমন কল্যাণপুৰৰ কণ্ঠত জিন্দেগী অৰ খোৱা বোলছবিখনৰ এই গীতটি।

সুৰলহৰী অনুষ্ঠানটি ইমানতে অন্ত পৰিল। খন্তেক পিছতে অসমীয়াত মুখ্য বাতৰি আমাৰ কেন্দ্ৰই আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনাব।

নমস্কাৰ, আকাশবাণী গুৱাহাটী নিশা 8 বজাৰ মুখ্য বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। অসমৰ বাচক বনীয়া মুগা শিল্পৰ প্ৰসাৰ আৰু এই শিল্পৰ বিকাশৰ বাবে আজি দলৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ উপস্থিতিত নতুন দিল্লীত চেনেহজৰী অভিযানৰ শুভাৰম্ভ কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আজি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানক সাক্ষাৎ কৰি অসমৰ কৃষি আন্তঃগাঁথনি শক্তিশালী কৰাৰ সন্দৰ্ভত আলোচনা কৰে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া অহা 8 জুনত আৰম্ভ হ'ব। চি বি এছ ইৰ অধীনৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ উত্তৰ বহীৰ স্কেন কপি পুনৰ মূল্যায়নৰ বাবে আজি লাইভ পৰ্টেল মুকলি কৰা হৈছে। সমগ্ৰ শিক্ষা অসমে তৃতীয়ৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে নিয়মীয়া মান নিৰূপণ পৰীক্ষাৰ প্ৰথম পৰ্যায়

অহা 9 জুনৰ পৰা অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰিছে। ৰাজ্যত অহা 2 আগষ্টত আৰম্ভ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ বাবে জিলাই জিলাই ইতিমধ্যে গৃহ তালিকা আৰু গৃহ পিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ চলি আছে। কংগ্ৰেছ বিধায়িনী দলৰ দলপতি ৱাজিদ আলী চৌধুৰীক আনুষ্ঠানিকভাৱে অসম বিধানসভাৰ বিৰোধী দলপতিৰ মৰ্যাদা প্ৰদান কৰা হৈছে। কাছাৰ জিলাতে এইচ আই ভি প্ৰতিৰোধ পৰীক্ষণ আৰু পৰামৰ্শ সেৱাৰ সম্প্ৰসাৰণৰ উদ্দেশ্যে আজি মোবাইল ইণ্টিগ্ৰেটেড কাউন্সেলিং এণ্ড টেষ্টিং চেণ্টাৰ চমুকৈ আই চি টি চি বাহন এখন উদ্বোধন কৰা হয়। আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ অসম মেঘালয় সীমান্তত তাপাৰ অস্থায়ী আৰক্ষী ছাউনীত আজি ৰাজ্য দুখনৰ চৰকাৰী পক্ষৰ উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। এতিয়া মুখ্য বাতৰি ইমানে। আমাৰ পৰৱৰ্তী বাতৰি বুলি নিশা 9:25 বজাত শুনিবলৈ পাব।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এতিয়া নিবেদন কৰিছোঁ ৰাইজৰ পদূলিত আকাশবাণী।

0: শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই ৰাইজৰ পজুৰিত আকাশবাণী এই অনুষ্ঠানটি আৰম্ভ কৰিছোঁ। হয়, আজি আমি নগাঁও চহৰৰ মাজমজিয়াত থকা জিতেন শইকীয়া প্ৰাথমিক বিদ্যালয়ত উপস্থিত হৈছোঁ। এই বিদ্যালয়খন 1935 চনতে স্থাপিত। নগাঁও চহৰৰ মাজমজিয়াত অৱস্থিত এই বিদ্যালয়ত আমি দেখা পাইছোঁ যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী ইয়াতে পঢ়া শুনাৰ কাৰণে আহিছে আৰু ইতিমধ্যে পাঠ আৰম্ভ হৈ আছে। আমি বিদ্যালয়খনৰ কথা প্ৰসংগত কথা পাতিম যে কিমান এটা অঞ্চলৰ ছাত্ৰ ছাত্ৰী সামৰি এই বিদ্যালয়ত পাঠদান পাঠ ল'বলৈ ইয়ালৈ আহে আৰু বিদ্যালয়ৰ পৰা কেনেধৰণে তেওঁলোকক পাঠদান চলাই আছে, এই প্ৰসংগত কথা পাতিম। প্ৰথমে আমি বিদ্যালয়ৰ প্ৰধানক লগ পাইছোঁ। বাইদেউ, আপোনাৰ নামটো কওকচোন।
1: নমস্কাৰ, মোৰ নাম শ্ৰী সেবিকা বৰা, মই এই বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী।
0: হয়, আমি দেখিছোঁ যে যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী আপোনাৰ বিদ্যালয়ত আছে। এতিয়া আপুনি কওকচোন কিমান ছাত্ৰ ছাত্ৰী আছে আৰু কিমানলৈকে আপোনালোকে পাঠদান কৰে?
1: আমাৰ ক মান শ্ৰেণীৰ পৰা পঞ্চমান শ্ৰেণীলৈকে হয় পাঠদান হয়। ইয়াতে আমাৰ 400 ল'ৰা ছোৱালী আছে।
0: 400 ল'ৰা ছোৱালী আছে। সাধাৰণতে চৰকাৰী বিদ্যালয়ত আমি যদি চাওঁ যে নিম্ন যি আয়ৰ ল'ৰা ছোৱালীসকলে পঢ়িবলৈ আহে, নহয় জানো? এই বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ কাৰণে কেনেধৰণৰ সুবিধা আপোনালোকে দি আছে?
1: সুবিধা আমি দিছোঁ মানে কি, চৰকাৰৰ ফালৰ পৰাতো বিনামূলীয়া কিতাপ পত্ৰ পাইছে, কাপোৰ ইউনিফৰ্ম পায়, খোৱা বোৱা দিছে তেওঁলোকে। কিন্তু আমাৰ ষ্টাফৰ পৰা আমি আমাৰ যিখিনি আছে শিক্ষক শিক্ষয়িত্ৰীয়ে সেইখিনিয়ে সম্পূৰ্ণভাৱে যিমানখিনি দিব লাগে তেওঁলোকক পাঠদান সেইখিনি সম্পূৰ্ণভাৱে দি আছে তেওঁলোকক।
0: আৰু দুপৰীয়া আহাৰো দিয়ে, কি কি দিয়ে? তালিকাখন কেনেকুৱা হয়?
1: তালিকাখন সোমবাৰে দালি ভাজি ভাত তেনেকুৱা, মঙলবাৰে খিচিৰি, বুধবাৰে কণী থাকে ভাতৰ লগত, বৃহস্পতিবাৰে শুক্ৰবাৰে সেই তেনেকে দালি ভাজি, শনিবাৰে আকৌ খিচিৰি, সেই তেনেকুৱা।
0: আৰু আমাৰ বিদ্যালয়বিলাকত দেখা পোৱা যায় যে বহুত ছাত্ৰ ছাত্ৰীয়ে উৎসৱ পাৰ্বণৰ সময়ত বিদ্যালয়মুখী নহয়, ক্ষতি কৰে বহুতে। এই তেনেকুৱা ক্ষেত্ৰত কেনেকুৱা সমস্যা হয় আপোনালোকৰ?
1: উৎসৱ পাৰ্বণ মানে স্কুলততো
0: স্কুলৰ উৎসৱ পাৰ্বণ নহয়, বিহু হলে দেখিব যে বিহুৰ বন্ধতকৈ দুদিন তিনিদিন তেওঁলোক উপস্থিতি অকণ কম থাকে, তেনেকুৱা হয়।
1: সেইকেইদিনৰ পিছত আকৌ মিলাব লগা হয়। কিছুমান চব ল'ৰা ছোৱালী যে ক্ষতি কৰে তেনেকুৱা নহয়, আহে স্কুললৈ, সকলোৱে ক্ষতি নকৰে, এইটো তাৰ যিকেইজন নাহে তেনেকে মিলাই দিয়া হয় পিছত তেওঁলোকক।
0: আৰু তেওঁলোকৰ সভা কেনেকে আপোনালোকে আৰম্ভ কৰে? ধৰক আমি ল'ৰা ছোৱালীক বুজাই দিবলগীয়া হয় যে আপোনালোকৰ সন্তানক বিদ্যালয়লৈ পঠাব, ক্ষতি নকৰাব, ঘৰত স্কুলত যিখিনি পঢ়াই দিয়ে ছাৰ বাইদেউহঁতে সেইখিনি যাতে তেওঁলোকে আকৌ পঢ়ে,
1: সেইখিনি গাৰ্জেন মিটিঙত ল'ৰা ছোৱালীয়েতো কৈয়ে থকা হয় সদায়। গাৰ্জেন মিটিঙতো অভিভাৱকসকলক মাতি পেলাই তেওঁলোকক কোৱা হয়, তেওঁলোকে সেই হিচাপে কৰে। সকলো গাৰ্জেনটোতো আমাৰটোতো অভিভাৱকসকল ইমান শিক্ষিতও নহয়, বেছিখিনিয়ে মানে হয় হয় বেছিখিনিয়ে বেলেগৰ ঘৰত বন্ধ কৰে, তেনেকেই চলি থাকে, কিবা কাম কৰি কিবা নহয় কিবা কৰি তেনেকেই চলি আছে। ইমান উন্নত মানৰ মানে অভিভাৱকটো নাই আমাৰ ইয়াত, কিন্তু তথাপিতো একেবাৰে অবুজো নহয়, ক'লে বুজি পায়। আৰু বহুত আছে গাৰ্জেণ্টে মানে তেওঁলোকে নিজেও পঢ়িব কৰিবলৈ নাজানে, কিন্তু তথাপি তেওঁলোকৰ আগ্ৰহটো আছে স্কুললৈ পঠায়।
0: এনেকুৱাও হয় নেকি যে আপোনাৰ হয়তো আহি সুধিছে বাইদেউ মোৰ ল'ৰাটোৱে পঢ়া শুনা কেনেকুৱা, মোৰ ছোৱালীজনী পঢ়া শুনা কেনেকুৱা, আপোনালোকৰ চাগে কেতিয়াবা ব্যক্তিগতভাৱে আহি ইয়াতে
1: সোধে? তেনেকুৱা সোধে, তেনেকুৱা মানে নুসোধাও গাৰ্জেণ্টো আছে, কিন্তু সোধা গাৰ্জেণ্টো আছে, তেনেকুৱা মানে জানিবলৈও মন কৰে, নাজানে নিজে, তেনেকুৱা গাৰ্জেণ্টে সোধে বা ফোন কৰি পেলাইও সোধে, তেনেকুৱা কৰে। কিন্তু
0: আৰু যিসকলৰ হয়তো আজি পাঠদান কৰিছে, গৃহকৰ্ম কৰিবলৈ পঠাইছে, তেওঁলোকে ধুনীয়াকৈ কৰি আনেনে বাৰু?
1: আনে ল'ৰা ছোৱালীয়ে গৃহকৰ্ম কৰে, তাতে বহুতে নকৰাকেও থাকে, স্কুলত হ'লেও ছাৰ বাইদেউসকলে চাই দিয়ে যে তেতিয়া তেওঁলোকে কৰে।
0: হয়, আজি কি ক'ব আমাৰ অভিভাৱকসকলক, আজি কি পৰামৰ্শ দিব যে আপোনালোকে ল'ৰা ছোৱালীক এনেকুৱা কৰক, পুৰণা কিতাপ এখন হ'লেও ঘৰত পঢ়িবলৈ দিয়ক, বাতৰি কাকত এখন হ'লেও পঢ়িবলৈ দিয়ক, কিতাপৰ উপৰিও অন্যান্য জ্ঞানৰ কাৰণে ব্যৱস্থা কৰক, কি পৰামৰ্শ দিব আপুনি?
1: পৰামৰ্শ বুলি নহয়, অভিভাৱকসকলক আমি এটাই কওঁ মানে কি, তেওঁলোকে পঢ়িব নাজানিলেও যাতে ল'ৰাটোৱে হওক বা ছোৱালীজনীয়ে ৰন্ধা বঢ়া কৰোঁতে ওচৰতে হ'লেও বহাই মানে পঢ়িবলৈ দিয়ক, যাতে ডাঙৰকে পঢ়ক, তেওঁলোকেও শুনক তেতিয়া কি পঢ়িছেনে নাই সেইটো কথা, যাতে মাকে পঢ়িব নাজানে বুলি তেওঁলোকে মানে গম নাপায়, যাতে মানে মায়ে জানে আমি পঢ়িবই লাগিব এই কথাটো তেওঁলোকে জানক, তেতিয়া সিহঁতেও পঢ়িব। মাকতে সেইটো মানে কি, দেউতাকবিলাক ইমান কামলৈ যায় ইমান নাথাকে, কিন্তু মানে মাকবিলাকৰ সেইটো মানে দায়িত্ব। সেইটো তেওঁলোকে সেইখিনি গুরুত্ব দিয়া কথাটো আমি মিটিংত সেইটো কথাকে কওঁ।
0: আৰু আপোনালোকৰ বিদ্যালয়ত খেল ধেমালি, বাৰ্ষিক খেল ধেমালি কত কৰে গৈ আপোনালোকে?
1: স্কুলতে কৰোঁ। আৰু সৰু ল'ৰা ছোৱালী তেনেকে বহুত দূৰলৈ ইয়াৰ পৰাতো নিবলৈ গ'লে নেহৰুবালি নিব লাগিব, নেহৰুবালিটো পাতা সম্ভৱ নহয়, তেনেকে ইয়াত তেনেকুৱা সুবিধাটো নাই, আমি স্কুলতে কৰোঁ।
0: আৰু একেবাৰে চহৰৰ মাজমজিয়াত বিদ্যালয়খন খুব আটক ধুনীয়াকৈ ৰখা হয়, কেনেকে আপোনালোকে গোটেইখিনি পৰিচালনা কৰে, ইমান সুন্দৰকৈ আপোনালোকে ৰাখিছে?
1: সেইখিনি নিজৰ নিজৰ প্ৰত্যেকৰ নিজৰ নিজৰ কথা, মানে ৰখাটো সকলোৱে পৰিচালনাতে কামখিনি আগবাঢ়ি যায় আৰু, তেনেকে কোনো পাৰ্টিকুলাৰটো তেনেকুৱা মানুহ নাথাকে। আমাৰ ৰান্ধনীসকলকো ৰান্ধনীসকলেও সহায় কৰে বা ছাৰ বাইদেউহঁতেও সহায় কৰে, তেনেকে দুই এজনৰ কামখিনি বেছিকে হয় আৰু, তেনেকে ধৰণে কামখিনি আগবঢ়াই লৈ যোৱা হৈছে।
0: গুণোৎসৱত কেনেকুৱা আছিল ফলাফল?
1: গুণোৎসৱত আমাৰ A+
0: হয়। আৰু এই বিদ্যালয়খন খুব সুন্দৰকৈ ৰাখিছে আৰু যথেষ্টখিনি ছাত্ৰ ছাত্ৰী ইয়াত পায়, আপোনালোকে বিচাৰি যাবলগীয়া হয় নে
1: ছাত্ৰ ছাত্ৰী আহে? আমি বিচাৰিবলগীয়া হোৱা নাই, নিজে আহে তেওঁলোক।
0: হয়, কাৰণ চৰকাৰী বিদ্যালয়ত ইয়াত আমি দেখিছোঁ কিতাপ আপোনালোকৰ ইয়াত আছে, কিতাপো পায়, ধুনীয়া তেওঁলোকে সাজ পোছাকো পায়।
1: হয় হয় হয়, সেইটো অফিচৰ ফালৰ পৰাই দিয়ে, চৰকাৰে দিয়ে, সেইখিনি যোগান ধৰে, সেইখিনি অসুবিধা নহয় তেনেকুৱা।
0: আৰু কেতিয়াবা এনেকুৱা হয় নেকি, ধৰক বিদ্যালয়লৈ ঢেৰ দিন অহা নাই ছাত্ৰ বা ছাত্ৰী, তেতিয়া কেনেকে খবৰ কৰে? ফোন যোগে
1: আৰু কিছুমান গাৰ্জেন্টৰ ফোন নাথাকেও, ওচৰত কোনোবা আছে নেকি তেনেকে যোগাযোগ কৰি তেওঁলোকক ফোনৰ দ্বাৰা তেওঁলোকলৈ খবৰ কৰা হয়।
0: আপোনালোকৰ নিশ্চয় ক মানৰ পৰা আছে, এইবাৰ কিমান নাম ভৰ্তি হৈছে?
1: ক মানত আমাৰ 43 হৈছে বা
0: 43, যথেষ্টখিনিয়ে হৈছে নহয় জানো? আৰু হয়তো পিছত এজন দুজন
1: আকৌ আহি থাকে তেনেকে।
0: কোন ক্লাছলৈকে আছে?
1: ফাইভলৈকে।
0: কেতিয়াবা এনেকুৱাও হয় বেলেগ বিদ্যালয়ৰ পৰাও ছাত্ৰ ছাত্ৰী চাগে নাম ভৰ্তি কৰিবলৈ কাৰণ আমি যিমান সুন্দৰকৈ পাঠদান কৰাম বা যিমান ভালকৈ ফলাফল দেখুৱাম তাৰ ওপৰত ভিত্তি কৰিও বহুখিনি ছাত্ৰ ছাত্ৰী এই বিদ্যালয়লৈ আহে। বাৰু বাইদেউ, ভাল লাগিলে আপোনাৰ লগত আমি কথা পাতিলোঁ। বিদ্যালয়ৰ সকলোখিনি আপোনালোকৰ সুবিধামতে আছে নিশ্চয়, অনাময়ৰ দিশৰ ক্ষেত্ৰত খোৱা পানী, বিজুলী, ফেন চলিয়ে আছে?
1: হয় আছে আছে, খালি আমাৰ মানে এটা অসুবিধা হৈ আছে, এই ঘৰৰ ল'ৰা ছোৱালী অনুপাতে মানে ঠাইটো কম হৈ আছে, মানে ক্লাছৰুমৰ অভাৱ হৈ আছে, সেইটো এইবাৰ ফাণ্ড আহিলে দিব বুলি কৈছে, সেইটো অফিচৰ ফালৰ পৰা জনাইছে। তাৰমানে
0: আমি ভাবোঁ আপোনালোকৰ সকলো সুবিধা চৰকাৰৰ পৰাও দিয়ক, আৰু এই ক্ষেত্ৰত এই চৰকাৰী বিদ্যালয়ত পাঠদানৰ ক্ষেত্ৰত আমাৰ অকল বিদ্যালয়ে বুলিয়ে নহয় বা অভিভাৱক বুলিয়েই নহয়, চৰকাৰ বুলিয়েই নহয়, সাধাৰণ নেতৃস্থানীয় ব্যক্তিসকলৰ ভূমিকা কেনেকুৱা হোৱা উচিত বুলি ভাবে? শিক্ষিত অন্যসকলৰ, শিল্পী সাহিত্যিকসকলৰ ভূমিকা কেনেকুৱা হয়? এনেকুৱা হ'ব পাৰে নেকি যে বিদ্যালয়ত আহি খবৰ লৈছে বিদ্যালয়খন কেনেধৰণে চলিছে, কি কথা কি বতৰা, কওকচোন অকণমান।
1: তেনেধৰণে বেলেগৰ পৰা নাহে, আমাৰ কাষতে এজন ডক্টৰ আছে, তেখেতে কিন্তু তেখেতৰ নামটো হ'ল বিপ্ৰৱ ৰয়, তেখেতে কিন্তু আমাৰ প্ৰতিটো সময়তে খবৰ ৰাখে, পঢ়া শুনা কৰা বা ল'ৰা ছোৱালী কিবা অসুখ অশান্তি হ'লেও বা কি যিকোনো ক্ষেত্ৰত কিবা এটা দৰকাৰ হ'লে আমি তেওঁক খবৰ কৰিলে বা তেওঁ নিজাকৈ হ'লেও আহে, তেওঁক খবৰ কৰে।
0: আৰু স্বাস্থ্য

0: পৰীক্ষা কথা কওকচোন।
1: স্বাস্থ্য পৰীক্ষা কৰিবলৈ অফিচৰ ফালৰ পৰা যেনেকে আহে ইয়ালৈ
0: পেলুৰ
1: দিছে।
0: আৰু শেষৰ মোৰ প্ৰশ্ন, শাৰীৰিকভাৱে অক্ষম ছাত্ৰ ছাত্ৰী আছে নেকি?
1: ইয়াত আগতে আছিলে, এতিয়া তেনেকুৱা নাই।
0: বাৰু বাইদেউ, ভাল লাগিলে আজি আপোনাৰ লগত আমি কথা পাতিলো। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ এই বিদ্যালয়খনৰ প্ৰসংগত আন সকলেও গম পাব এই কথা বতৰা সময়টো। ধন্যবাদ।
1: ঠিক আছে, ধন্যবাদ।
0: এই বিদ্যালয়েৰে আমি আন এগৰাকী শিক্ষয়িত্ৰীক লগ পাইছো, আমি কথা পাতো, চিনাকি হওঁ। বাইদেউ, আপোনাৰ নামটো?
2: মোৰ নাম শ্ৰী মল্লিকা বৰা।
0: হয়, কি কি পঢ়ায় আপুনি?
2: মই ভাষা পৰিৱেশ, আৰু তাৰ মাজতে কেতিয়াবা কোনোবা নগ'লে বেলেগো চাবলগীয়া হয়, কিন্তু ভাষা বিষয়টো বেছিকে চাবলগীয়া হয় আৰু।
0: আপুনি দুটা বিষয় ক'লে, এটা ভাষা আৰু এটা পৰিৱেশ। মই যদি পৰিৱেশৰ কথা কওঁ, এই প্ৰাথমিক অৱস্থাতে তেওঁলোকক কি ধৰণৰ পৰিৱেশৰ কথা কয়?
2: আমি মানে ধৰক ঘৰৰ পৰা যেতিয়া আহে ল'ৰা ছোৱালীসকল বিদ্যালয়লৈ, পোনপ্ৰথমতে তেওঁলোকে ঘৰত এটা পৰিৱেশ পায়, তাৰপিছত স্কুলত আহি সেই ঘৰুৱা পৰিৱেশটোৰ ওপৰতে ভেটি কৰি আমাৰ ওচৰলৈ আহে। আহি পেলাই তেওঁলোকে প্ৰথমতে প্ৰাকৃতিক পৰিৱেশৰ লগত চিনাকি হয়, তাৰপিছত শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী সকলোকে লগ পায়, তাৰপিছত তেওঁলোক সেইটো মানে ঘৰুৱা পৰিৱেশৰ পৰা সামাজিক পৰিৱেশলৈ তেওঁলোক পৰ্যবেক্ষিত হয়। ইয়াত আহি সমাজখন, ধৰক সমাজৰ যিটো ভৱিষ্যতে যিটো সমাজৰ গাঁথনি হ'ব, সেইটো তেওঁলোকে ইয়াতেই অনুভৱ কৰিব পাৰে যে আমাৰ সমাজখন, সমাজ বুলিলে মানে কি বুজে সেই বস্তুটো তেওঁলোকে পোনপ্ৰথমতে প্ৰাথমিক বিদ্যালয়ত আহি সেইটো অনুভৱ কৰিবলৈ শিকে। আৰু সমাজ এখনত থাকি কি কৰিব লাগে, কি কৰিব নালাগে, ডাঙৰক সন্মান কৰিব লাগে, সৰুক কেনেকুৱা ব্যৱহাৰ কৰিব লাগে, আমি ধৰক চৌপাশৰ পৰিৱেশটোৰ লগত থাকি কেনেদৰে মিলিজুলি থাকিব লাগে, ধৰক এতিয়া বাগিচা এখনত ফুল ফুলি আছে, যে ফুলপাহ পটককৈ ছিঙি আনিব নালাগে, ধৰক ডাঙৰক নুসোধাকে, আৰু ইয়াত বিভিন্ন গছ গছনি আছে, ধৰক সেই গছবিলাকৰ যাতে ক্ষতি কৰিব নালাগে, তেনেকুৱা ধৰণৰ তাৰমানে সেইবিলাক পৰিৱেশৰ লগত সম্পৰ্কিত বিষয়বিলাক তেওঁলোকে জানি উঠিব পাৰে বিদ্যালয়খনলৈ আহি। কিন্তু
0: এইখিনিতে এটা কথা থাকে যে আমাৰ ল'ৰা ছোৱালীক আমি সৰুতেই আৰু শিক্ষা দিব পাৰোঁ, তোমালোকে কিবা পেকেটজাতীয় বস্তু খালে য'তে ত'তে পেলাই নিদি, বা
2: সেইখিনি সেইখিনিও আছে, সেইটোও আছে আমাৰ বিদ্যালয়ত। মানে ধৰক সচৰাচৰ পেকেটিং বস্তু আনিবলৈ কিন্তু দিয়াই নহয়, কাৰণ যিহেতু তেওঁলোকক আনিলে আমাৰ ল'ৰা ছোৱালীৰ সংখ্যা সৰহ যিহেতু, গতিকে মানে কণ্ট্ৰল কৰিবলৈও দিগদাৰ হয় কোনে আনি ক'ত পেলাব, গতিকে আৰু যিহেতু মিড ডে মিল দিয়ে, গতিকে সেইকাৰণে পেকেটিঙৰ বস্তুবিলাক আনিলে অসুবিধা হয়। আৰু তেওঁলোকেও ধৰক এতিয়া ধৰক পঢ়াই থাকোঁতে সৰু ল'ৰা ছোৱালী যিহেতু গম নাপায় ন, গতিকে ক্লাছটো কৰি থাকোঁতে হয়তো কোনোবাই পেকেট খুলিব বা তেনেকুৱা ধৰণৰ বিশৃংখলতাও হয়, য'তে ত'তে পেলাব, সেইকাৰণে সচৰাচৰ সেইটো বন্ধই কৰা যায়। কিন্তু তাৰ মাজত যদিও কোনোবাই আনে বা বেলেগ কিবা স্কুলত কেতিয়াবা খাবলৈ দিলেও পেকেটৰ কিবা ওলায়, কিন্তু আমাৰ ক্লাছৰ সন্মুখে সন্মুখে ডাষ্টবিন আছে, সেইবিলাক যাতে ব্যৱহাৰ কৰিব পাৰে সেইটো ব্যৱস্থা।
0: আৰু এটা কথা থাকে আমাৰ ল'ৰা ছোৱালীখিনিক, এইখিনিতে মই অকণ সলাই দিছো কথাটো, যে বিশিষ্ট ব্যক্তিৰ কাহিনী, ধৰক মহাত্মা গান্ধীৰ কথা ক'বলগীয়া হয়, জৱাহৰলাল নেহৰুৰ কথা ক'বলগীয়া হয়, শংকৰদেৱৰ কথা ক'বলগীয়া হয়, এই মহান ব্যক্তিসকলৰ জীৱনীখিনি কেনেকৈ কয়। কেতিয়াবা আমি পাঠৰ লগত সম্পৰ্ক নাথাকিলেও কিন্তু গৈ আমি সেই নিৰ্দিষ্ট দিনটো, যে আজি 8 ছেপ্টেম্বৰ ভূপেন হাজৰিকাৰ জন্মদিন, সেই তেনেকৈ কয়নে বাৰু?
2: কওঁ কওঁ, কোৱা হয়। এতিয়া ধৰক 2 অক্টোবৰ মহাত্মা গান্ধীৰ বিষয়ে, তাৰপিছত আকৌ বেলেগ ধৰক তেনেকুৱা যিসকল শিল্পী দিৱস, আমাৰতো দিৱসবিলাক পতা যায়েই, কিন্তু তাৰ বাদেও ধৰক পাঠৰ লগত সম্পৰ্ক থাকিলেও নাথাকিলেও তেওঁলোকে কেতিয়াবা মটিভেট কৰিবৰ কাৰণে, ধৰক ক্লাছৰুম এটাত অলপ হুলস্থুল হৈ আছে, গতিকে মটিভেট কৰিবৰ কাৰণেও তেনেকুৱা বিশিষ্ট ব্যক্তিৰ বিষয়ে ধৰক আলোচনা কৰা হয়, আৰু গতিকে তেনেকৈ যিমানখিনি পাৰি দিবলৈ চেষ্টা কৰা হয়। আৰু কিতাপ পত্ৰও আহে আমাৰ, যিহেতু অফিচৰ পৰা ল'ৰা ছোৱালীৰ উপযোগী বহুতো কিতাপ পত্ৰ দিয়ে, গতিকে সেই কিতাপখিনিতো ধৰক তেনেকুৱা বিশিষ্ট ব্যক্তিৰ বিষয়ে, ধৰক বিষ্ণুৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা বা ডক্টৰ ভূপেন হাজৰিকা, এইসকলৰ ব্যক্তিৰ বিষয়ে যিবিলাক থাকে, সেই সকলো মাজে মাজে ধৰক তেওঁলোকক লাইব্ৰেৰী কিতাপ আদান প্ৰদান কৰি তেনেকৈও পঢ়ুৱাবলৈ উৎসাহিত কৰা যায়।
0: সেইটো
2: ধৰক এতিয়া ধৰক আজি যেনিবা ভাষাৰ বিষয় এটা আছে, যে পাঠ এটা আছে পখিলাৰ ধৰক বিষয়ে পঢ়াব লাগিব, গতিকে সেইটো ঘৰতে ভাবি আহো আজি পখিলাৰ বৰ্ণনাটো দিম বা এনেকুৱাখিনি কৰিম,
0: কিন্তু
2: নেমাৰিবা, গতিকে সেইখিনি ক্ষতি কৰিব নালাগে, গতিকে কিমান কোমল পাহি, আৰু পখিলা ধৰক বিভিন্ন কালাৰৰ আছে, গতিকে ভেৰাইটিজ পখিলা আছে, গতিকে সেইবিলাকৰ বিষয়ে কেনেকে কি কম, ঘৰতে কিছুমান ভাবিও অহা যায়।

0: কেতিয়াবা ধৰক এনেকুৱা অফ টাইমত স্কুলত ধৰক বা চোৱাও যায় বা তেনেকুৱা ধৰণৰ কথাবিলাক আৰু আৰু বিশেষকৈ আমাৰ ধৰক এনেও লিখিতভাৱে নহ'লেও মনতে ধৰক পৰিকল্পনা এটা কৰাই যায় ক্লাছৰুমটোলৈ গ'লে কি কৰিম আৰু আনকি এনেকুৱা হয় ধৰক এতিয়া আমাৰ স্কুলখনত অকল ক্লাছৰুমটোত যে আমি পাঠ্যক্ৰমৰ পঢ়াইছোঁ সেইটো নহয় এতিয়া সঁচা কথা ক'বলৈ গ'লে বাকীবিলাকো বিভিন্ন ধৰণৰ কাম থাকে ঘৰতে ভাবি আহোঁ যে আজি স্কুলত এইখিনি কাম কৰিম কাৰণ নহ'লে ইয়াত আহি পেলাই মানে এটা খেলিমেলি হৈ যায় এতিয়া যেনে কালিয়ে মই ঘৰত ভাবিছোঁ আমাৰ মানে লেবেলিং কৰে পৰীক্ষা পাতোতে গতিকে এনে এল পি স্কুলবিলাকত সচৰাচৰ লেবেল ছিষ্টেম ইমান নাই কিন্তু আমাৰ স্কুলত তেনেকুৱা হয় কিন্তু মই কালিয়ে মানে ঘৰত ভাবিছোঁ যে মই কাইলৈ পৰীক্ষা যিহেতু পটককৈ পাই যাবহি গতিকে লেবেল লিখাৰ কামখিনি কৰিম আৰু সেইমতে মই ধৰক এতিয়া আজি সেইখিনি লেবেলৰ কাম কৰি আছোঁ তাৰমানে তেনেকুৱা
1: এতিয়া মোৰ এটা আৰু এটা প্ৰশ্ন আছে ধৰক এতিয়া অলপ আগতে আমি বাইদেউৰ লগত কথা পাতিলোঁ তেওঁ এটা কথা কৈছিলে যে সাধাৰণতে যিসকলৰ আইন কাম কম যিসকলে লোকৰ ঘৰত কাম কৰে তেওঁলোকৰ ল'ৰা ছোৱালীয়ে কিন্তু এই বিদ্যালয়ত পঢ়িবলৈ আহে আৰু আপুনিও তেওঁলোকৰ সন্তানক নিজৰ সন্তানৰ দৰেই আপুনি পঢ়ায় কেনেকুৱা গৌৰৱ অনুভৱ কৰে যে আমি দৰিদ্ৰ শ্ৰেণীৰ ল'ৰা ছোৱালীক পঢ়াইছো জ্ঞানী কৰিছো
0: সেইটো কাৰণে বহুত আমাৰ ভাল লাগে যিহেতু ধৰক এতিয়া আমিও পাইছোহি বা আমাৰ এই বাইদেউসকলে বেছিকে পাইছে ইয়াৰ পৰা ওলাই গৈ বহুত ধৰক ইঞ্জিনিয়াৰ ডক্টৰ হ'লে যেন মানে আৰু বেলেগো যেন মানুহ হ'ব নোৱাৰিব সেইটো নহয় মানুহ গঢ়িছে মানে স্কুলখনে বহুত ভাল মানুহ গঠন হৈছে বাহিৰত আছে বহুত গতিকে মানে কিন্তু গতিকে তেওঁলোক খুব কিন্তু দৰিদ্ৰ পৰিয়ালৰ আৰু ধৰক যেনেকুৱা এটা আৰ্থিক অনাটনৰ পৰা আহি ইয়াত থাকি আনন্দমনেৰে থাকি মেলি যিমানখিনি কৰিব পাৰে গতিকে সেইখিনি দেখি মানে আমি বহুত অভিভূত হওঁ ভাল লাগে আৰু সেইকাৰণে মানে আৰু তেওঁলোকৰ তেনেকুৱা ল'ৰা ছোৱালীখিনিক যেতিয়া মানে ঘৰুৱা পৰিৱেশটো কেতিয়াবা বেয়া হয় কিন্তু সেইখিনি ল'ৰা ছোৱালীয়ে যেতিয়া ভাল ধৰণে ধৰক ইয়াত পাছ চাছ কৰি যাব মাৰ্কছ এটা ভাল পাব তেতিয়া তেওঁলোকৰ মুখখনো চাই বহুত আনন্দিত হওঁ আৰু মাক দেউতাকো সুখী হয় ভাল লাগে আৰু মনটো ছেটিছফেকশ্যন সেইটো ডাঙৰ ধৰক
1: আৰু এটা কথা মই সুধিব বিচাৰিছো যে এই বিদ্যালয়ত নিশ্চয় ছাত্ৰ ছাত্ৰীক উপৰুৱা জ্ঞান দিবলগীয়া হয় কেতিয়াবা বেমাৰৰ কথা ক'বলগীয়া হয় চাফাকে থাকিবলগীয়া হয় যক্ষ্মাৰ কথা থাকে লেপ্ৰচিৰ কথা থাকে অন্যান্যখিনি কথাও থাকে আৰু এই ধৰণৰ স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত কেনেকুৱা কথা দিয়ে আজিকালি দেখা যায় কম বয়সৰ পৰা ল'ৰা ছোৱালী ড্ৰাগছত আসক্ত হোৱাও দেখা যায় এনেধৰণৰ সাৱধানতা কি কৰে
0: সেইবিলাক সাৱধানতা আমি মানে সিহঁতক ক্লাছতো বুজোৱা যায় আৰু এনেও গভৰ্ণমেণ্টৰ পৰা ধপাত প্ৰতিৰোধী দিৱস তেনেকুৱাও থাকে সেইবিলাক আমি যিমানখিনি গভৰ্ণমেণ্টৰ পৰা দিয়া যায় সেইখিনি ধৰক ফুলফিল কৰিবলৈ চেষ্টা কৰা যায় যে সেই দিনটোত সেইটো মানে উদযাপন কৰিবই আৰু তাৰ বাদেও ক্লাছৰুমত গৈ কি বেয়া কি ভাল আমি ধৰক সেইখিনি প্ৰত্যেকজন টিচাৰেই ধৰক তেওঁলোকক বুজোৱা যায় প্ৰতিটো কথাই মানে এনেকুৱা ধৰণৰ আৰু স্বাস্থ্য এটা ভাল ৰাখিবলৈ হ'লে যোগ সাধনাটো বা ব্যায়াম জৰুৰী গতিকে তেওঁলোকেও যাতে খোৱাৰ পৰা উঠি প্ৰথম ব্যায়াম কৰি পঢ়া শুনা কৰে বা তেনেকুৱা ধৰণৰবিলাক দিয়া যায় আৰু যোগ দিৱসটো খুব ভাল ধৰণে উদযাপন কৰা হয় যাতে ল'ৰা ছোৱালীখিনি সচেতন হয় নিজৰ স্বাস্থ্যটোৰ প্ৰতি গতিকে তেনেকুৱা যিমানখিনি পাৰি ধৰক আমি সকলোৱে চেষ্টা কৰোঁ সেইখিনি ক'বলৈ
1: হয় এনেধৰণৰ বিদ্যালয়ত আমাৰ নেতৃস্থানীয় ব্যক্তিৰ ভূমিকাটো কেনেকুৱা হোৱা উচিত বিদ্যালয়খনত আহি পৰামৰ্শ দিয়া কেতিয়াবা নিজেও পাঠদান এটা কৰি দুটা কথা শিকাই থৈ যোৱাৰ ক্ষেত্ৰত কেনেকুৱা আপোনালোকে অভাৱ অনুভৱ কৰি থাকে
0: হয় হয় কেতিয়াবা ধৰক তেনেকুৱা বিশিষ্ট ব্যক্তি আহি তেনেকুৱা ধৰণৰ কামবিলাক কৰিলে বিদ্যালয়খনত ভাল লাগে ধৰক এতিয়া পাঠদান কৰিছে বা কোনোবা আহি ধৰক এনেকুৱা কৰিলে কিন্তু মাজে সময়ে নাহাও নহয় এতিয়া আমাৰ ইয়াতে ধৰক তেখেতে ডক্টৰ কৰে কিন্তু তেখেতৰ যথেষ্ট ভূমিকা আছে আমাৰ বিদ্যালয়খনলৈ যথেষ্টখিনি তেওঁলোকে তেওঁ মানে অৰিহণা যোগাই আহি থাকে পৰামৰ্শ দিয়ে যিকোনো অকেজনত আহে আৰু কিন্তু কিন্তু তাৰমানে কি হয় তেনেকুৱাটো থাকে তেওঁলোকে ধৰক সেইখিনি যিখিনি সহায় কৰিছে আৰু মাজতে ৰিটায়াৰ হোৱা হেৰি বাইদেউ এনেকৈ দীপালী বাইদেউ আৰু এগৰাকী বাইদেউ আছিলে তেওঁলোকেও আহি ধৰক এই ডাঙৰ ক্লাছখিনিত আৰু 4-5 ল'ৰা ছোৱালীক ধৰক এনেকুৱা সজাগতামূলক বিষয়ে কৈশোৰ কালত কি কৰিব লাগে বয়সন্ধি কালত তেনেকুৱা ধৰণৰ বিভিন্ন ধৰক এটা ছেমিনাৰ টাইপৰ তেনেকুৱা বক্তৃতাও দিছিলেহি তেনেকুৱা হয় মাজতে
1: বাৰু বাইদেউ ভাল লাগিলে আপোনাৰ লগত আমি কথা পাতিলোঁ আমাৰ আকাশবাণীৰ শ্ৰোতাসকলেও নিশ্চয় এই কথাৰ পৰা উপকৃত হ'ব আৰু তেওঁলোকৰ ওচৰৰ বিদ্যালয়ত যদি এনেধৰণৰ বিদ্যালয় আছে আমাৰ শ্ৰোতাসকলেও গৈ খা খবৰ ল'ব পাৰিব দুই এক পৰামৰ্শ দিব পাৰিব যদি ঘৰত দুই এখন পুৰণা কিতাপ আছে এই কিতাপো বিদ্যালয়ত দিব পাৰে ছাত্ৰ ছাত্ৰীৰ কাৰণে নহয় জানো আৰু মন গ'লে কেতিয়াবা সাধু এটাও কৈ আহিব পাৰিব কাৰণ এই ছাত্ৰ ছাত্ৰীসকলে এদিন দেশৰ নেতা হ'ব দেশ চলাব নহয় জানো বাৰু বাইদেউ ভাল লাগে আপোনাৰ লগত আমি বহুত কথা পাতিলোঁ আপুনি খুব সুন্দৰ পৰামৰ্শ দিলে আৰু ধন্যবাদ আপোনাক
0: ধন্যবাদ পিছত আমাৰ বিদ্যালয়লৈ যাতে ল'ৰা ছোৱালী আহে, গতিকে খুব এখনি সুন্দৰ বিদ্যালয় আহি পৰিৱেশটো হয়তো দেখিলে অনুভৱ কৰিব পাৰিব। গতিকে আহ্বান ৰাইজলৈ যাতে আমাৰ বিদ্যালয়তো এডমিশ্যন দিয়ে। বহুত স্কুলত দেখা যায় ল'ৰা ছোৱালীৰ সংখ্যা সীমিত, কিন্তু আমাৰ বিদ্যালয়ত বৰ্তমানলৈকে সেইটো হৈ উঠা নাই। গতিকে ভৱিষ্যতে আৰু ল'ৰা ছোৱালী আমি বিচাৰোঁ, তেনেকৈ স্কুলখন সদায় উন্নতি হৈ যোৱাটো আমি বিচাৰোঁ।
1: এই বিদ্যালয়ৰ এগৰাকী ছাত্ৰৰ লগত আমি কথা পাতিব বিচাৰিছো। তোমাৰ নামটো?
2: মানৱ দাস।
1: মানৱ দাসে কোন শ্ৰেণীত পঢ়া?
2: ক্লাছ 3।
1: ক্লাছ 3 তৃতীয় মানত পঢ়া নহয় জানো? তোমাৰ কি কি বিষয় আছে বাৰু কোৱাচোন? অংক আছে
2: আৰু
1: অসমীয়া আছে,
2: অসমীয়া, পৰিৱেশ, ড্ৰয়িং আৰু
1: অংক,
2: ইংৰাজী।
1: তুমি কিবা গান এটা গাই শুনাবা বুলি ভাবিলো, তুমি কি গাই শুনাবা?
2: জানুৱাৰীৰ মাজতে
1: গোৱা।

0: তোমাৰ নামটো?
1: বৃষ্টি শইকীয়া।
0: বৃষ্টি শইকীয়া। তোমাৰ?
2: নমস্কাৰ, মোৰ নাম শ্ৰী নিহা কলিতা।
0: নিহা কলিতা। আৰু এগৰাকী?
3: নমস্কাৰ, মোৰ নাম শ্ৰী পুনম সৰকাৰ।
0: পুনম সৰকাৰ। তোমালোকে এটাই কি গাবা?
2: ভূপেন্দ্ৰ সংগীত।
0: ভূপেন হাজৰিকাদেৱৰ গীত গাবা, গোৱা।
2: অসম

0: আকাশবাণীৰ 90 বছৰীয়া এই বৰ্ণিল যাত্ৰাৰ শুভক্ষণত আমি আকাশবাণী নগাঁও কেন্দ্ৰৰ মজিয়াৰ পৰা আজি যিহেতু ওলাই আহিছোঁ নগাঁও চহৰৰ বিভিন্ন ঠাইলৈ, আৰু আমি আহি আহি উপস্থিত হ'লোহি 34 নং দীফলু তেলীয়া পহুকটা প্ৰাথমিক বিদ্যালয়ত। আৰু ইয়াতে সুন্দৰকৈ পাঠদান চলি আছে, আমি লগ পাইছোঁ বিদ্যালয়ৰ প্ৰধানক। আহক আজি আমি চিনাকি হওঁ।
1: নমস্কাৰ, মোৰ নাম পাৰ্থ কুমাৰ শইকীয়া। মই 34 নং দীফলু তেলীয়া পহুকটৰ প্ৰধান শিক্ষক।
0: হয়, আপুনি যিহেতু প্ৰধান শিক্ষক, আপোনাৰ দায়িত্ব বহুত নহয় জানো? আপোনাৰ ল'ৰা ছোৱালী মানে বহুত?
1: হয়, বহুত।
0: কিমান আছে বিদ্যালয়ত?
1: আমাৰ এতিয়া বৰ্তমান 62 জন।
0: হয়, 62 জনক আপুনি দেশ নিৰ্মাণৰ কামত গঢ়িব পিটিব লাগিব নহয় জানো? কেনেকৈ আপুনি পাঠদানৰ মাজেদি ল'ৰা ছোৱালীখিনিক আগবঢ়াই লৈ গৈছে আমাৰ শ্ৰোতাসকলক অকণমান কওকচোন।
1: আমাৰ বৰ্তমান আমি শিক্ষক শিক্ষয়িত্ৰী আমি 3 জন মোৰ সৈতে। এতিয়া আমাৰ ক মানৰ পৰা 5ম মানলৈকে আছে শ্ৰেণী। তাত আমি সকলোকে পাঠদান কৰিছোঁ যদিও বহু অসুবিধাৰ সন্মুখীন হৈছোঁ। যেনেধৰণে শিক্ষক কম, এতিয়া আমি এজন এজনে দুটা দুটা শ্ৰেণী ভগাই লোৱাৰ নিচিনাকৈ লোৱা হৈছে। সেইবাবে বহুত অসুবিধাৰ সন্মুখীন হৈছোঁ। আৰু যদি আমি 2-3 জন শিক্ষক পাওঁ তেতিয়াহ'লে ভাল হয়।
0: কিন্তু এই যে শিক্ষকৰ অভাৱৰ কথা আপুনি আমাক কৈছে, এই চাগে আপুনি বহুদিনৰ পৰা চাগে মনতে ভাবি আছে যদি আমাৰ এজন দুজন এজন শিক্ষক পাওঁ নহয় জানো?
1: হয় হয়, আৰু এজন দুজন শিক্ষক পালে নিশ্চয় ভাল লাগিব, আৰু ছাত্ৰ ছাত্ৰীসকলেও ভাল পাব, পঢ়াত মনোযোগ বাঢ়িব।
0: হয়, এতিয়া আপোনালোকৰ যিখিনি ছাত্ৰ ছাত্ৰী এই বিদ্যালয়লৈ আহে কোন কোন গাঁৱৰ পৰা আহে?
1: আমাৰ

0: স্কুলখন যিহেতু ডিফলতে অৱস্থিত, আমাৰ ইয়াত ডিফলৰ ছাত্ৰ ছাত্ৰীসকল থাকে আৰু ভিতৰৰ মৌখুলি হোলাপাৰ বুলি কয়, তাৰ বেছিভাগ তাৰ ছাত্ৰ ছাত্ৰী আহে মুছলিম সম্প্ৰদায়ৰ। আমাৰ ইয়াত মুছলিম সম্প্ৰদায়ৰ ছাত্ৰ ছাত্ৰীয়ে বেছি
1: বেছিখিনি নহয় জানো, গতিকে তেওঁলোককো আমি পঢ়া শুনা কৰিব লাগিব। তেওঁলোক কিমান আগবঢ়া, পঢ়াই দিয়াখিনি কিমান
0: ভালকৈ? ভাল, মোটামুটি ভাল, সকলো ভালেই।
1: আমি এতিয়া আহোঁতো আজি আমি শুনি আছিলোঁ যে আপুনি পাঠদান কৰিছে, আমাৰ কাণত পৰিছিল, আজি কি পঢ়াইছিল আপুনি?
0: এই দ্বিতীয়মান শ্ৰেণীত গণিত লৈছিলোঁ, আগৰ সংখ্যাৰ বিষয়ে পঢ়াইছিলোঁ, আগৰ সংখ্যাটো।
1: তেওঁলোকে ঘৰত পঢ়ি আহিছে নাই, তাৰ পিছৰ দিনাখন হয়তো সুধিলে বা লিখিবলৈ দিলে কিমান পাৰে?
0: তাৰ মানে আমাৰ ইয়াৰ যিসকল অভিভাৱক, স্কুলৰ ছাত্ৰ ছাত্ৰীৰ যিসকল অভিভাৱক, সকলোৱে লোকৰ ঘৰতেই কাম কৰে, হাজিৰা কৰে, মিস্ত্ৰী কৰে, তেনেকুৱা ধৰণৰ মানুহ। আৰু তেওঁলোক সদায় ৰাতিপুৱাই কামলৈ ওলাই যায়, সন্ধিয়া কামত সোমায়, ঘৰত সোমায়। তেওঁলোকে ঘৰত সকলোৰে প্ৰায়বিলাক ছাত্ৰ ছাত্ৰীয়ে বৰ বিশেষ মন কাণ নিদিয়ে, স্কুলতে যিখিনি কৰা হয় সেইখিনিয়ে হয়। তাৰে মাত্ৰ কেইজনমান ছাত্ৰ ছাত্ৰীয়েহে ঘৰত কাম দিলে বা কিবা হেৰি কৰিলে কৰি আনে, বাকী প্ৰায়ে নকৰে।
1: আমাৰ ভাল লাগিলে আপোনাৰ লগত আজি আমি বিদ্যালয়খনৰ প্ৰসংগত কথা পাতিলোঁ। আমি ভাবোঁ এনেদৰে ছাত্ৰ ছাত্ৰীক পাঠদান কৰি আপুনি আগুৱাই নিব। ধন্যবাদ আপোনাক।
0: ধন্যবাদ, ধন্যবাদ।

আপোনালোকৰ জ্ঞাতার্থে জনাও যে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ 50 বছৰীয়া সোণালী জয়ন্তী বছৰজোৰা কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লোৱা হৈছে। এই উদ্দেশ্যে পৰিষদৰ নগাঁও আঞ্চলিক পৰীক্ষাগাৰ আৰু কাৰ্যালয়ৰ অন্তৰ্গত বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ত ডাষ্টবিন বিতৰণ, পৰিৱেশ সম্পৰ্কীয় সজাগতা সভা আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰিবলৈ লোৱা হৈছে। ইয়াৰ উপৰিও মৰিগাঁও, হোজাই আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ বিভিন্ন ৰাজহুৱা স্থানত বজাৰ সমাৰৰ বাবে পুনৰ ব্যৱহাৰৰ যোগ্য মোনা বিতৰণ তথা ৰাইজৰ মাজত বিভিন্ন গোটা আৱৰ্জনা পৃথকীকৰণ আৰু নিষ্কাশন সম্বন্ধে সজাগতাৰ সৃষ্টিৰ ব্যৱস্থা কৰা হৈছে। লগতে আগন্তুক বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি নগাঁওস্থিত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ আঞ্চলিক পৰীক্ষাগাৰ আৰু কাৰ্যালয়ৰ সৌজন্যত আৰু কলিয়াবৰস্থিত মেছাৰ্জ বাৰ্জাৰ পেইণ্টছ প্ৰাইভেট লিমিটেডৰ সামাজিক দায়বদ্ধতা কাৰ্যসূচীৰ অধীনত নগাঁও চহৰৰ সমগ্ৰ মিলনপুৰৰ পথৰ দুয়োকাষে লগতে মথাউৰিত গছপুলি ৰোপণ আৰু সংৰক্ষণৰ দিহা কৰা হৈছে। ইয়াৰ উপৰিও নগাঁও জিলাৰ কেইবাটাও ইটাৰভাটা আৰু হোজাই জিলাৰ বিভিন্ন শিলভঙা উদ্যোগত গছপুলি ৰোপণ আৰু সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। সচেতন ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সহায় সহযোগিতা একান্তই কামনা কৰা হ'ল। ধন্যবাদ। আঞ্চলিক পৰীক্ষাগাৰ আৰু কাৰ্যালয় নগাঁও, অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ।

এফ এম এডৰ 102.7 মেগাহৰ্টজত এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছোঁ অসমীয়া গীতৰ অনুষ্ঠানটি। এই অনুষ্ঠানত আজি ৰাগিনী ভট্টাচাৰ্য চক্ৰৱৰ্তীৰ কণ্ঠত কেইটিমান গীত শুনাবলৈ লৈছোঁ। গীতৰ কথা কমলানন্দ ভট্টাচাৰ্যৰ।

শ্ৰোতাই অসমীয়া গীতৰ অনুষ্ঠানটি শুনি আছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। এই অনুষ্ঠানত আজি ৰাগিনী ভট্টাচাৰ্য চক্ৰৱৰ্তীৰ কণ্ঠৰ কেইটিমান গীত শুনাই আছোঁ।

অসমীয়া গীতৰ অনুষ্ঠানটি শ্ৰোতাই ৰাগিনী ভট্টাচাৰ্য চক্ৰৱৰ্তীৰ কণ্ঠত কেইটিমান গীত শুনিলে। অসমীয়া গীতৰ অনুষ্ঠানটি আজিলৈ ইমানতেই অন্ত পৰিল। এতিয়া 8:50 মিনিটত সমাচাৰ সন্ধ্যা আৰু নিশা 9 বজাত নিউজ 8 শুনিবলৈ পাব।

0: পুৰণি অসমীয়া বোলছবি গীতৰ অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। খন্তেক পিছতে নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত অসমৰ বাচক বনীয়া মুগা শিল্পৰ প্ৰসাৰ আৰু এই শিল্পৰ বিকাশৰ বাবে 400 কোটিৰো অধিক টকা ব্যয় সাপেক্ষ চেনেজৰী শীৰ্ষক মুগা অভিযানৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত দনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, কেন্দ্ৰীয় বস্ত্ৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা উপস্থিত থাকে। অসমৰ মুগা শিল্পক গোলকীয় ব্ৰেণ্ড হিচাপে প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে আৰম্ভ কৰা এই অভিযানৰ অধীনত মুগা ৰেচমৰ ৰপ্তানি 2000 কিলোগ্ৰামতকৈ অধিক, মুগা সূতাৰ প্ৰতি কিলোগ্ৰামত মূল্য 30ৰ পৰা 45,000 টকালৈ বৃদ্ধি, 5টা আধুনিক ৰিলিং ইউনিট তথা বিশেষ মুগা সূতা কটা মিল স্থাপন আৰু 5 হেক্টৰ ভূমিত সোম আৰু শোৱালো গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এই উপলক্ষে ডঃ শৰ্মাই কয় যে এই অভিযানে ৰাজ্যৰ হাজাৰ হাজাৰ কৃষক, শিপিনী আৰু শিল্পীৰ জীৱন জীৱিকা সুৰক্ষিত কৰিব আৰু 1180টা কৃষক ইণ্টাৰেষ্ট গোট আৰু 30টা কৃষক উৎপাদন সংস্থা গঠনেৰে মুগা উৎপাদন আৰু শিপিনীসকলক আৰ্থিকভাৱে সবল কৰি তুলিবলৈ চেষ্টা কৰা হ'ব। অসমৰ যুগমীয়া মুগা শিল্পক বিশ্ব বজাৰত বিশ্বাসযোগ্য আৰু অভিলাষী ব্ৰেণ্ড হিচাপে প্ৰতিষ্ঠা কৰিবলৈ শিপিনীসকলক ডিজিটেল ব্যৱস্থাৰ সৈতে সুসংগবদ্ধ কৰা আৰু বিশ্বৰ ক্ৰেতাসকলৰ বাবে মান নিশ্চিত কৰাত সহায়ক হোৱাকৈ GI প্ৰমাণীকৰণত মনোনিৱেশ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। অনুষ্ঠানত দনাৰ মন্ত্ৰী শ্ৰীসিন্ধিয়াই কয় যে 11টা উপাদান সন্নিৱিষ্ট এই অভিযানৰ মাধ্যমেৰে মুগা পালক, হস্তশিল্পী, বস্ত্ৰশিল্পী আৰু স্থানীয় ব্যৱসায়ীসকলক ন্যায্য প্ৰাপ্য দিয়াৰ লগতে আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ মুগা শিল্পক সন্মান সহকাৰে লৈ যোৱা হ'ব। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানক সাক্ষাৎ কৰি অসমৰ কৃষি আন্তঃগাঁথনি শক্তিশালী কৰাৰ সন্দৰ্ভত আলোচনা কৰে। আলোচনা কালত কৃষি আন্তঃগাঁথনি পুঁজিৰ অধিক ব্যৱহাৰ, শীতলীকৃত সংৰক্ষণ ব্যৱস্থা, উন্নত বজাৰ সংযোগ, যান্ত্ৰিক কৃষি পদ্ধতি আৰু শক্তিশালী যোগান শৃংখলা গঢ়ি তোলা বিষয়ত আলোচনা কৰা হয়। অসমৰ কৃষকসকলে যাতে এই উন্নত সুবিধাসমূহ লাভ কৰিব পাৰে সেই বিষয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় কৃষিমন্ত্ৰীগৰাকীৰ সহযোগিতা বিচাৰে।
2: মাননীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহান জিছে মেৰাজ মুলাকাত হোৱা। আসাম চুনাও মে হম লোগ কা এক বহুত বড়া কমিটমেন্ট থা কি চাই বাগান কা শ্রমিকো কো জো মাটি কা হক মিলেগা উনকা সাথ সাথ এক প্রধানমন্ত্রী আবাস যোজনা কা মকান ভি মিলে। হম মাটি কা হক দেনে ওয়ালা হুঁ, কাম শুরু হো গিয়া হে। হামারা ইয়ে প্রয়াস থা কি সাথ হি সাথ এক মকান ভি মিলে। মাননীয় মন্ত্রী জি নে হমে বোলা কি জো ভি পাত্র প্রুভ হোগা ইয়া এলিজিবিলিটি হোগা উনকো ভারত সরকার জরুর মদদ করেগা। এগ্রিকালচার ইনফ্রাস্ট্রাকচার ফান্ড জেসা কই সারা চিজ মে আসাম কা ভাগিদারি বহুত কম থে। মন্ত্রী জি নে বোলা কি হাম পুরা মদদ করেগা, আপ লোক আগে কাম কিজিয়ে।
1: সমগ্ৰ শিক্ষা অসমে তৃতীয়ৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে নিয়মীয়া মান নিৰূপণ পৰীক্ষাৰ প্ৰথম পৰ্যায় অহা 9 জুনৰ পৰা অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰিছে। শৈক্ষিক বৰ্ষৰ আৰম্ভণিতে ছাত্ৰ ছাত্ৰীসকলৰ শিকনৰ মূল্যায়নৰ উদ্দেশ্যৰে এই মূল্যায়ন অনুষ্ঠিত কৰি অহা হৈছে। ইয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ শিকনৰ ক্ষেত্ৰত হোৱা অসুবিধা আৰু এই ক্ষেত্ৰত ল'বলগীয়া ব্যৱস্থাসমূহ নিৰ্ধাৰণ কৰা হয়। সমগ্ৰ শিক্ষা অসমৰ মিছন সঞ্চালকে জাৰি কৰা অধিসূচনা অনুসৰি তৃতীয়ৰ পৰা পঞ্চম শ্ৰেণীলৈ 9 জুনৰ পৰা 12 জুনলৈ পৰীক্ষা অনুষ্ঠিত হোৱাৰ বিপৰীতে ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ 16 জুনত মান নিৰূপণ পৰীক্ষা অনুষ্ঠিত হ'ব। মৰিগাঁও জিলাৰ কপিলী শিক্ষাখণ্ডৰ অন্তৰ্গত পটুৱাকটা মাধ্যমিক বিদ্যালয়ত আজি শিক্ষাৰ প্ৰতি সজাগতা সৃষ্টি, বিদ্যালয়মুখী পৰিৱেশ গঢ়ি তোলা আৰু ছাত্ৰ ছাত্ৰীৰ সামগ্ৰিক বিকাশ নিশ্চিত কৰাৰ উদ্দেশ্যে এখন শৈক্ষিক সজাগতা সভা অনুষ্ঠিত হয়। সভাত মৰিগাঁও জিলাৰ আয়ুক্ত অনামিকা তিৱাৰী মুখ্য অতিথি হিচাপে উপস্থিত থাকে। সভাত ভাষণ দি জিলা আয়ুক্তগৰাকীয়ে কয় যে ছাত্ৰ ছাত্ৰীসকলে কেৱল বিদ্যালয়ৰ ওপৰত নিৰ্ভৰ কৰি থাকিলে নহ'ব, তেওঁলোকে ঘৰতো নিয়মীয়াভাৱে অধ্যয়নৰ অভ্যাস গঢ়ি তুলিব লাগিব। তেওঁ কয় যে শিক্ষাখণ্ডৰ উন্নয়ন কেৱল চৰকাৰৰ একক দায়িত্ব নহয়, ইয়াৰ বাবে শিক্ষক, অভিভাৱক, সমাজ আৰু প্ৰশাসন সকলোৰে সন্মিলিত সহযোগিতাৰ প্ৰয়োজন। বৰপেটা সত্ৰত দুদিনীয়াকৈ আয়োজিত মহাপুৰুষ মাধৱদেৱৰ আবিৰ্ভাৱ মহোৎসৱৰ আজি সন্ধিয়া সামৰণি পৰে। বিয়লি সত্ৰ চোতালত আইসকলৰ নাম অনুষ্ঠিত হয় আৰু ইয়াৰ পাছত বুঢ়াহতীয়ে আশীৰ্বাদ প্ৰদান কৰাৰ লগে লগে মহাপুৰুষজনাৰ আবিৰ্ভাৱ মহোৎসৱৰ সামৰি পৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।

এফ এম এণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এতিয়া আৰম্ভ কৰিছোঁ কাৱালীৰ অনুষ্ঠান। এই অনুষ্ঠানত আজি শুনাবলৈ লৈছোঁ নুছৰত ফাতেহ আলী খান আৰু তেওঁৰ সংগীবৃন্দই পৰিৱেশন কৰা কাৱালী।

শ্ৰোতাই কাৱালী শুনি আছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। এইবাৰ শুনক নুছৰত ফাতে আলী খান আৰু চুলতান খানে পৰিৱেশন কৰা কাৱালী।

ইমানপৰে শ্ৰোতাই নুছৰত ফাতেহ আলী খান, চুলতান খান আৰু সংগ্ৰীবিন্দুৱে পৰিৱেশন কৰা কাৱালী শুনিলে। এবাৰ শুনো আহক আবিদা পাৰ্বিনৰ কণ্ঠত চুফী গীত।

শ্ৰোতাই আবিদা পাৰ্বিনৰ কণ্ঠত চুফী গীত শুনিলে। এয়া আকাশবাণী নগাঁও। আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত এতিয়া নিশা 10 বজাৰ লগে লগে। আমাৰ অনুষ্ঠান আজিলৈ ইমানতেই অন্ত পৰিল। আমাৰ কেন্দ্ৰৰ পুনৰ অনুষ্ঠান শুনিবলৈ পাব কাইলৈ পুৱা 5:50 FM-ৰ 102.7 MHz-ত। আজিৰ অনুষ্ঠান প্ৰচাৰত মোৰ সৈতে নিয়ন্ত্ৰণ কক্ষত আছিল বিবেক যাদৱ, নিৰ্জুম নাৰ্জাৰী আৰু প্ৰচাৰ কক্ষত আছিল গীতামণি শৰ্মা। মই দৰ্শনা আগৰৱালে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছোঁ। শুভৰাত্ৰি, জয় হিন্দ।